আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 15 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: প্ৰতিদিনে চলিছে, ইয়াৰ যেন শেষ নাই। আৰু গীতিকবিয়েও চিৰকাল সেই জীৱনৰ কথাই কৈছে, আৰু তাৰো শেষ নাই। এই অভিজ্ঞতাক গীতিকবিয়ে কেতিয়াবা দূৰৰ পৰা দেখিছে, কেতিয়াবা নিচেই ওচৰৰ পৰা। গীত স্তিমিত ধ্বনিপ্ৰবাহ আৰু শান্ত আৱেগৰ মাজে মাজে দূৰত্বজনিত। এনে আৱেগৰ হয়তো দ্ৰুত তাল নাই, কণ্ঠ আপোনা আপুনি মৃদু হৈ আহে। গীতিসাহিত্য কেতিয়াবা বিষয়বস্তুৰ সান্নিধ্যৰ বাবে উদ্দেলতাপূৰ্ণ, পূৰ্ণ কণ্ঠে দ্ৰুত গতিৰ মাধ্যমেৰে সি প্ৰকাশ বিচাৰে। সেই গীতি কবিতাই উপযুক্ত সুৰৰ মাধ্যমেৰে মূৰ্ত হৈ উঠিব খোজে। সুৰ আৰু কথাৰ ভাৰসাম্য হেৰালে সেই গীত গীত নহয়, হয় কিম্ভূত কিমাকাৰ কিবা এটি। আজি অসমৰ আধুনিক গীত জগতত এপিনে যেনেকৈ সুস্থ বলিষ্ঠ সুন্দৰ পৰীক্ষা চলিছে, আনফালে তেনেকৈ প্ৰেমৰ নামত, দেশৰ নামত কিম্বা মাখিচাল পৰসা গীতৰ কাৰখানাত লাৰ্জ স্কেল প্ৰডাকশ্যনো বহুতো হোৱা দেখা গৈছে। ই ক্ষোভৰ কথা। সক্ষম স্ৰষ্টাৰ সুন্দৰ গীত সৃষ্টিৰ কথা সুৰৰ অক্ষম অনুকৰণ কৰাক সদায়েই সংগীত বুলিব নোৱাৰি। আমাৰ গীত জগত এনে দোষৰ পৰা মুক্ত হ'ব লাগিব। আধুনিক গদ্যত বা কবিতাত গীতিময়িতা বা লিৰিচিজিম যদি থাকিব পাৰে, তেন্তে লিৰিকত সাহিত্যিক মূল্য নাথাকিব কিয়? কবিতাৰ উপলব্ধিও ৰূপময়, গীতি সাহিত্যৰো সেয়েই। গীতৰ উপলব্ধি আৱেগজড়িত, কবিতাৰো দুয়োৰে আবেদন প্ৰধানতঃ হৃদয়ৰ নিচেই কাষত। কবিতাৰ উপলব্ধি সকলো সময়তে ব্যক্তিগত অথচ সাৰ্বজনীনো। সাহিত্যৰ প্ৰয়োজনত দুয়োটা সাৰ্বজনীন হ'ব লাগে, অথচ এটা কথা নুই কৰিব নোৱাৰি। বিশুদ্ধ সাৰ্বজনীনতাৰ প্ৰকৃতি তন্ময়, গতিকে তাৰে সদায়েই আৱেগ সঞ্চাৰ কৰা অসম্ভৱ। আৱেগ সঞ্চাৰৰ কাৰণে ঠিক কবিতাৰ দৰেই গীতি সাহিত্যটো প্ৰয়োজন এটি বিশেষ ব্যক্তিৰ অতীত, বৰ্তমান বা ভৱিষ্যতৰ মনোভংগীৰ সংমিশ্ৰণ। জীৱনটোনো কিমান পৰ, কেইটিমান মুহূৰ্ত, কেইটামান প্ৰহৰ, কিন্তু কি বিশাল অনিঃশেষ সৌন্দৰ্যৰ মাজেৰে সেই মুহূৰ্ত, সেই প্ৰহৰ আহিছে, ৰূপৰ মাজেৰে, মাধুৰ্যৰ মাজেৰে। সিহঁতে যেন চিৰস্মৰণীয় হ'বলৈ ক্ষুধাৰ হাত পাতি আছে। সেই মুহূৰ্ত হয়তো আহিও শেষো হৈ যায়, কিন্তু মাধুৰ্যৰটো শেষ নাই। সেই মুহূৰ্তকে নাট্যকাৰে নাটকেৰে, চিত্ৰকাৰে তুলিকাৰে, গীতিকাৰে গীতেৰে, নৃত্যবিদে নৃত্যমুদ্ৰাৰে, কবিয়ে কবিতাৰে চিৰদিনৰ বাবে সৃষ্টিত বন্দী কৰি ৰাখে। সেয়েই হয় সংস্কৃতি। গতিকে সাহিত্য আৰু সংস্কৃতি বা কবিতা আৰু গীত জানো বৰ লগা ভগা নহয়। সেয়ে সাংস্কৃতিক সন্মিলনী বা সংগীত সন্মিলনীক মাথো আলংকাৰিক অংগৰূপে ব্যৱহাৰ কৰা দেখিলে বা লোকসংগ্ৰহৰ মাধ্যম বুলিলে বা ই অত্যাৱশ্যকীয় নহয় বোলা শুনিলে দুখ লাগে। সংস্কৃতি এটি জীৱন দৃষ্টি। এই জীৱন দৃষ্টি বা সংস্কৃতি নহ'লে সাহিত্যই কঢ়িয়াব কি? ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, সিহঁততো সকলো বাতৰুৱা, তুমি বাটৰ দাঁতিৰ। আজিৰ সঁচা আধুনিক গীতিকাৰো ঠিক তেনেকৈ জীৱনৰ বাটৰ দাঁতিত থিয় হৈ চিৰপ্ৰবহমান সামূহিক বা ব্যক্তিগত মানৱ গতিক নিৰীক্ষণ কৰি গীতেৰে প্ৰকাশ কৰে। সঁচা আধুনিক গীত সৃষ্টিয়ে মানৱতাত বিশ্বাস কৰে, জনজীৱনৰ প্ৰতীকেৰে মানৱতাক স্পৰ্শ কৰিব খোজে। মানৱতাবাদী গণতন্ত্ৰত বিশ্বাসী সাহিত্যিক ৱাইল্ড হুইটমেনেও কৈছিল, আমাৰ যদি সুৰীয়া আত্মা নাথাকে, আমি আনৰ সুৰীয়া আত্মা বুজিম কেনেকৈ।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ভূপেন হাজৰিকাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে উস্তাদ বিছমিল্লা খাঁৰ চেনাই বাদন ৰাগ তোৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উস্তাদ বিছমিল্লা খাঁৰ চেনাই বাদন শুনিলে। ৰাগ আছিল তৰী। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত নিজৰা ৰাজকুমাৰীৰ গল্প আৰু অৰ্চনা পূজাৰীৰ কবিতা শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভূপেন হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 আইদেউৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত চকুৰ বিভিন্ন সমস্যা আৰু চিকিৎসা, এই বিষয়ে ডাক্টৰ কবীন্দ্ৰ দেৱ শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। 1:50 হীৰামণি ডেকাৰ কণ্ঠৰ লোকগীত। 5:25 গঞা মহিলাৰ অনুষ্ঠানত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, খেত্ৰীৰ স্বাৱলম্বী মহিলা যমুনা বৈশ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। অনুষ্ঠানটি আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ 5ম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ 7ম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 গীতিমালিকাৰ শিল্পী নমিতা গোস্বামী, আৰোহণ বৰদলৈ, পূৰৱী গগৈ, প্ৰতুল শৰ্মা আৰু ৰীণা কলিতা। 9:15 জিলাৰ ৰেহৰূপ। 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয়ে জিম জীৱন আৰু জীৱন বৃত্ত। আমাৰ অতিথি মিষ্টাৰ ইউনিভাৰ্চ মাধৱ ডেকা আৰু ডক্টৰ ৰুণজুন টেৰণপি। 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতালেখ্য ভাদৰ সুৰভি। যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 কল্পতৰু। 1:10 আৰু সন্ধিয়া 7:45 সুচেন ডেকাৰ কণ্ঠৰ আধুনিক গীত। 1:20 হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি। 1:35 পৱন ৰসাইলীৰ স্পেনিছ গীটাৰ বাদন। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশমমানৰ বাবে ইংৰাজী পাঠ লেটাৰ টু গড, যুগুতাই আগবঢ়াব মনীষা ৰাজখোৱাই। 6:40 আৰু 7:05 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বৰ্মন পাটৰৰ কণ্ঠৰ তিৱা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: কবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: নারিকলৰ বিভিন্ন কথা। প্রতি বছরে সমগ্র বিশ্বতে 2 সেপ্টেম্বরের তারিখটি বিশ্ব নারিকল দিবস হিসাবে উদযাপন করা হয়। 1968 চনৰ 2 সেপ্টেম্বরত বিশ্বৰ 3খন দেশ ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইন একেলগ হৈ এটা সমুদায় গঠন কৰিছিল। বৰ্তমান এই সমুদায় প্ৰায় 20খন দেশ জড়িত হৈ পৰিছে। বিশ্বৰ নাৰিকলৰ এই সমুদায়টোক কোৱা হয় APCC অৰ্থাৎ এছিয়ান পেচিফিক কোকোনাট কমিউনিটি। এই APCC গঠন কৰা হৈছিল ইণ্ডোনেছিয়াৰ জাকাৰ্টাত। APCC মিছন হৈছে ইয়াৰ সদস্য দেশবোৰৰ উন্নয়ন সাধিবলৈ, নাৰিকলৰ ওপৰত যিকোনো উদ্যোগ গঢ়িবলৈ, বিজ্ঞান

উন্নত প্ৰযুক্তিৰ আদান প্ৰদানৰ জৰিয়তে সহায় কৰা। এ পি চি চিয়ে বিভিন্ন বিষয়ৰ সৈতে সম্বন্ধ থকা উদ্যোগৰ প্ৰকল্প সংহাদীকৰণত সহায় কৰা, বৈজ্ঞানিক প্ৰযুক্তি শিকাৰ সুবিধা কৰি দিয়া, নাৰিকলৰ বিভিন্ন তথ্য আগবঢ়োৱা, প্ৰযুক্তিৰ স্থানান্তৰকৰণত সহায় কৰা ইত্যাদি। এ পি চি চিৰ সদস্য দেশবোৰে নাৰিকলৰ পৰা উৎপাদন কৰা সামগ্ৰীসমূহ পৃথিৱীৰ মুঠ উৎপাদনৰ 70% অধিক। এই দেশসমূহে প্ৰতি বছৰে 55 বিলিয়ন নাৰিকল উৎপাদন কৰে আৰু তাৰ পৰা উৎপাদিত মুঠ সামগ্ৰীৰ প্ৰায় 33 বিলিয়ন নাৰিকলৰ উৎপাদিত সামগ্ৰী বিভিন্ন দেশলৈ ৰপ্তানি কৰে। 1998 চনৰ পৰা ভিয়েটনামৰ হোচিমিন নগৰত অনুষ্ঠিত হোৱা 35 সংখ্যক অধিৱেশনত 2 ছেপ্টেম্বৰৰ দিনটো বিশ্ব নাৰিকল দিৱস হিচাপে উদযাপন কৰিবলৈ স্থিৰ কৰা হয় আৰু তেতিয়াৰে পৰাই 2 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে নাৰিকল দিৱস হিচাপে উদযাপন হৈ আহিছে। অসমৰ প্ৰায় সকলো জিলাতে কম বেছি পৰিমাণে নাৰিকলৰ খেতি কৰা হয়। নাৰিকল এবিধ বহুবৰ্ষী গছ আৰু একেজোপা গছে কমেও 60 বছৰলৈ লাভজনক উৎপাদন দিয়ে। বিভিন্ন ধৰণৰ উদ্যান শস্যৰ ভিতৰত নাৰিকলৰ স্থান অতি গুৰুত্বপূৰ্ণ। অতীজৰে পৰা নাৰিকল গছৰ সকলো অংশৰ পৰাই মানৱ সমাজে উপকৃত হৈ আহিছে। অতিকৈ পুষ্টিকৰ আৰু ঔষধীয় গুণযুক্ত পানীয় হিচাপে ডাবৰ পানী অতি জনপ্ৰিয়। নাৰিকলৰ গা গছডাল, কেঁচা ঘৰৰ খুঁটা আৰু পাতবিলাক ঘৰৰ ছাল বোৱা সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হয়। পাতৰ মাজৰ অংশ আৰু গুৰি অংশ খৰি হিচাপে ব্যৱহাৰ হয়। শুকান পাতৰ হীৰাবিলাক ঝাৰু তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। কোমলীয়া মেল নোখোৱা ফুলৰ থোকবিলাকৰ পৰা ভিনেগাৰ তৈয়াৰ কৰিব পাৰি। শুকান আৰু পুৰঠ নাৰিকল ফলটোৰ উদ্যোগিক দিশ বহুতো। শুকান ফলটো ফল হিচাপে খোৱাৰ উপৰিও এই হাঁহখিনিৰে নানা তৰহৰ ব্যঞ্জন তৈয়াৰ কৰা হয়। হাঁহ চেপি উলিওৱা নাৰিকলৰ গাখীৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। আকৌ হাঁহ অংশ শুকুৱাই শুকান নাৰিকল হিচাপে নাইবা সুগন্ধি তেল, ৰন্ধন তেল, প্ৰসাধনৰ সামগ্ৰী, নানা ধৰণৰ চাবোন, গ্লিচাৰিন তৈয়াৰ কৰা উদ্যোগত ব্যৱহাৰ কৰা হয়। শুকান নাৰিকল ফলটোৰ হাঁহখিনি এৰিৱাই নিয়াৰ পাছত ৰৈ যোৱা টান খোলাটোৰ পৰা নানা তৰহৰ দেখনীয়াৰ সামগ্ৰী তৈয়াৰ কৰা হয়। আনহাতে নাৰিকলৰ বাকলিবোৰৰ পৰা আঁহ উলিয়াই ৰছী, দলিচা, কুচন ইত্যাদি তৈয়াৰ কৰা হয়। নাৰিকলত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় খাদ্যপ্ৰাণ, স্নেহ পদাৰ্থ, শৰ্কৰা, খনিজ ধাতৱ লৱণ ইত্যাদি সকলো ধৰণৰ পোষক গুণেৰে ভৰপূৰ। নাৰিকল খালে স্মৃতিশক্তি বৃদ্ধি পায় বুলি কোৱা হয়। মগজুৰ নিউৰন কোষ সক্ৰিয় হয়, চিন্তা আৰু মেধাশক্তিও বাঢ়ে, স্বাস্থ্য অটুট ৰাখে। ই হৃদযন্ত্ৰ, ৰক্ত সঞ্চালন, মাংসপেশীৰ কোহিকা আদিৰ ক্ৰিয়া সবল কৰে। ৰক্তহীনতা ৰোগৰ বাবেও ই উপকাৰী। ডাবৰ পানী সেৱনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। দেহৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণতো ই সহায় কৰে বুলি কোৱা হয়। দেহৰ অতিৰিক্ত ওজনো কমায়। ই ছালৰ ৰোগ নাশক হিচাপে কাম কৰে। আনহাতে নাৰিকলে আমাৰ দেহৰ প্ৰতিৰক্ষা ক্ষমতা সবল কৰে। অসমত নাৰিকলৰ লগত জড়িত বিভিন্ন দিশসমূহত স্বনিয়োজনৰ প্ৰচুৰ সম্ভাৱনা আছে। আমাৰ নিবনুৱা যুৱক যুৱতীসকলে নাৰিকলৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰি স্বনিয়োজনৰ বাট উলিয়াব পাৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব।

0: জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব, পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere।
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত

0: পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শরীরের উপরেও ই মনক নিকা করে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি জলশক্তি মন্ত্ৰালয়ৰ বিভাগীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে 15 ছেপ্টেম্বৰৰ পৰা অহা 30 নৱেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ চেনী মজুতকৰণৰ পৰিমাণ 4,000 কুইণ্টলৰ পৰা 2,000 কুইণ্টললৈ হ্ৰাস কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি পৰ্যন্ত নেপালৰ পৰা মুঠ 163জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি জলশক্তি মন্ত্ৰালয়ৰ বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত ভাষণ দিব। কালি আৰম্ভ হোৱা দুদিনীয়া বিভাগীয় সন্মিলনখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে টীম ইণ্ডিয়াৰ মনোভাৱ শক্তিশালী

কৰাৰ সন্দৰ্ভত আলোকপাত কৰে। এই সন্মিলনে কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰি বিভিন্ন জটিল খণ্ডত অগ্ৰাধিকাৰ দিয়াৰ লগতে সময় নিৰ্ধাৰিত কাৰ্য সম্পাদনৰ ক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰিছে। এই সন্মিলনত জল আন্তঃগাঁথনি প্ৰকল্প সময়মতে ৰূপায়ণ, খোৱাপানীৰ বহন ক্ষমতা, জলজীৱন অভিযানৰ দ্বিতীয় সংস্কৰণ আদি মূল ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। জিলা পৰ্যায়ত কৃষকসকলৰ উৎপাদন বৃদ্ধিৰ লগতে বিভিন্ন কৃষি যোজনাৰ মাজত সমন্বয় শক্তিশালী কৰা আৰু জিলা পৰ্যায়ত উন্নত প্ৰদৰ্শন সুনিশ্চিত কৰাৰ লক্ষ্যৰে 100খন নিৰ্ধাৰিত জিলাত এই যোজনাৰ কাৰ্য ৰূপায়ণ ত্বৰান্বিত কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। এই আঁচনিৰ অধীনত কৃষি উৎপাদন বৃদ্ধি, বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা, বহনক্ষম কৃষি অভ্যাস গঠন, কৃষি কাৰ্যৰ পাছত ভঁৰালৰ সামৰ্থ্য বৰ্ধন, জলসিঞ্চন ব্যৱস্থাপনা উন্নীতকৰণৰ উপৰি হ্ৰস্ব আৰু দীৰ্ঘম্যাদী কৃষি ঋণ লাভ কৰাত কৃষকসকলক সহায় কৰাৰ ব্যৱস্থা কৰা হয়। সুচল প্ৰশাসন ব্যৱস্থা আৰু সেৱাৰ মাধ্যমেৰে কৃষকসকলক সহজে এই আঁচনিৰ সুবিধা লাভ কৰোৱাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই বৈঠকত প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনাৰ অধীনত জলসিঞ্চন উন্নয়নৰ উপাদানসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীচৌহানে এই বৈঠকত ৰাজ্যসমূহক তৃণমূল পৰ্যায়ত স্বচ্ছ আৰু লক্ষণীয় ফলাফল লাভ কৰিব পৰাকৈ কৃষি যোজনাসমূহ দ্ৰুতভাৱে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। তেওঁ বিকশিত ভাৰত খৰাংমুক্ত কৰি গঢ়ি তুলিবলৈ জলসিঞ্চন উন্নয়ন প্ৰকল্পসমূহক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। পৰ্যালোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আঁচনিখনৰ জিলাভিত্তিক কাৰ্য ৰূপায়ণ, জিলা কাৰ্য পৰিকল্পনা, কেন্দ্ৰীয় নডেল বিষয়াসকলৰ দ্বাৰা ক্ষেত্ৰ নিৰীক্ষণ, বিত্তীয় অগ্ৰগতি, দক্ষতা নিৰ্মাণ আদি বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰোৱা হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আঁচনিখন 11টা মন্ত্ৰালয় আৰু বিভাগৰ 37খন কেন্দ্ৰীয় আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ আঁচনি আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে 15 ছেপ্টেম্বৰৰ পৰা অহা 30 নৱেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ চেনী ব্যৱসায়ীসকলৰ বাবে চেনী মজুতকৰণৰ পৰিমাণ 4,000 কুইণ্টলৰ পৰা 2,000 কুইণ্টললৈ হ্ৰাস কৰিছে। মূল্যৰ স্থিৰতা অক্ষুণ্ণ ৰখাৰ লগতে বজাৰত পৰ্যাপ্ত চেনী যোগান ধৰি গ্ৰাহকসকলক সুৰক্ষা দিয়াৰ লগতে অসাধু ব্যৱসায় আৰু অবৈধ মজুতকৰণ কাৰ্যক বাধা দিবলৈ এই নতুন পৰিমাণ ধাৰ্য কৰা হৈছে। ইয়াৰ আগেয়ে যোৱা 1 আগষ্টৰ পৰা চেনী ব্যৱসায়ীসকলৰ বাবে 4,000 কুইণ্টল পৰ্যন্ত চেনী মজুত কৰিব পৰা ব্যৱস্থা আছিল। সংশোধিত ব্যৱস্থা অনুসৰি ব্যৱসায়ীসকলে সামগ্ৰী লাভ কৰাৰ পৰা 30 দিনলৈহে চেনী মজুত ৰাখিব পাৰিব। কোনো ব্যৱসায়ীয়ে দেশৰ কোনো ঠাইতে 2,000 কুইণ্টলতকৈ অধিক চেনী ৰাখিব নোৱাৰিব। অৱশ্যে বজাৰৰ প্ৰয়োজন আৰু চাহিদা অনুসৰি কলকাতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ব্যৱসায়ীসকলৰ বাবে চেনী মজুতকৰণৰ পৰিমাণ 4,000 কুইণ্টললৈকে ধাৰ্য কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কলকাতা অঞ্চলত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা চেনী আমদানি কৰি উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ পূব অংশলৈ যোগান ধৰা হয়। সেয়েহে কলকাতা আৰু কাষৰীয়া অঞ্চলত মজুতকৰণৰ এই নিৰ্দিষ্ট পৰিমাণ ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বজাৰত চেনীৰ পৰ্যাপ্ত লভ্যতা আৰু শৃংখলাবদ্ধ যোগান নিশ্চিত কৰাৰ লগতে ব্যৱসায় সুচলভাৱে পৰিচালনাৰ বাবে এই পদক্ষেপ লৈছে বুলি গ্ৰাহকসকলক আশ্বস্ত কৰিছে। নেপালৰ তিব্বত সীমান্তৰ ভোটে কোশি নৈৰে ৰচুৱাত হোৱা অভাৱনীয় আৰু আকস্মিক বান পৰিস্থিতি জলবায়ু পৰিৱৰ্তনৰ কুফল বুলি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীশ্বাহে কয় যে হিমালয় অঞ্চলত তাপমাত্ৰা 1.8 ডিগ্ৰী বৃদ্ধি হোৱাটো নিশ্চিত হৈছে আৰু এই দুৰ্যোগৰ কাৰণ যে জলবায়ু পৰিৱৰ্তন তাত কোনো সন্দেহ নাই। জলবায়ু পৰিৱৰ্তন এটা গোলকীয় সমস্যা আৰু সেয়েহে দুৰ্যোগৰ সময়ত সঁহাৰি দিয়াটো গোলকীয় দায়বদ্ধতা বুলি তেওঁ উল্লেখ কৰে। এই দুৰ্যোগে হিমালয় অঞ্চলত পৰিৱৰ্তিত জলবায়ুৰ ফলত সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ কথাকে ইংগিত কৰিছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা 26 আগষ্টত নেপাল তিব্বত সীমান্তত হিমস্খলন আৰু শিল খহি পৰাৰ ফলত উত্তৰ আৰু মধ্য নেপালৰ কেইবাখনো গাঁও আৰু নগৰ ধ্বংসস্তূপত পৰিণত হয়। এই ঘটনাত কমেও 1,050 জন লোকৰ মৃত্যু হৈছে। 583 গৰাকী বিদেশী নাগৰিক আৰু 83 গৰাকী সুৰক্ষা বাহিনীৰ লোককে ধৰি 4,000 লোক সন্ধানহীন হৈ আছে বুলি নেপালৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি পৰ্যন্ত নেপালৰ পৰা মুঠ 163 জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ বিলুপ্তি, প্ৰদূষণ আৰু সম্পদৰ অৱক্ষয়কে ধৰি সমস্যাৰ সংহত আৰু সহযোগিতামূলক সমাধানৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে মন্তব্য কৰিছে। চতুৰ্থ জাৰ্মান
ভাৰত পৰিৱেশ মঞ্চৰ মুকলি অধিৱেশনত দিয়া ভাষণত শ্ৰীয়াদৱে কয়

0: যে এই অধিৱেশনৰ বিষয়বস্তু অধিক স্থিতিস্থাপকতাৰ বাবে এক হোৱাটোৱে জলবায়ু অনুকূল সম্পদ ৰাহিকৰণ আৰু বহনক্ষম উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাকে প্ৰতিপন্ন কৰিছে। কালি নতুন দিল্লীত জাৰ্মানীৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কাৰ্ষ্টেন শ্বনাইডাৰ আৰু শ্ৰীয়াদৱে এই অধিৱেশনত যুটীয়াভাৱে অধ্যক্ষতা কৰে। শ্ৰীয়াদৱে অনুষ্ঠানত কয় যে জলবায়ু অনুকূল ভৱিষ্যৎ গঢ় দিয়াৰ বাবে পৰিৱেশৰ বহন ক্ষমতা সৃষ্টি কৰিবলৈ সকলো ৰাষ্ট্ৰই এক হৈ কাম কৰাটো প্ৰয়োজন।
1: Climate resilient future for ourselves. India attaches great importance to its partnership with Germany in this endeavor. Our cooperation has been sustained over many years and has progressively expanded into newer areas of environmental governance.
0: বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্ক তথা পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰিব। ভাৰত ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী ডি ৱেভাৰে এই অনুষ্ঠানতো মূল ভাষণ দিব। পাছত তেওঁ মুম্বাইত হীৰা বন্দৰ আৰু লজিষ্টিক খণ্ডকে ধৰি বিভিন্ন খণ্ডৰ অংশীদাৰৰ সৈতে যোগাযোগ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণে ভাৰত বেলজিয়ামৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ উপৰিও বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি, সংযোগ আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। মন্ত্ৰালয়ে লগতে কয় যে ইয়াৰ দ্বাৰা ভাৰত ইউৰোপীয় ইউনিয়ন আৰু ভাৰত ইউৰোপৰ মাজত সংযোগ অধিক শক্তিশালী হ'ব। নতুন দিল্লীত কালি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সচিবসকলৰ সন্মিলনত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই খাদ্য শস্যৰ ক্ৰয়, ৰাজহুৱা বিতৰণ আৰু শস্যৰ মজুতকৰণৰ সৈতে জড়িত মূল বিষয়সমূহৰ পৰ্যালোচনা কৰে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সচিব আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে জনোৱা অনুসৰি আলোচনাৰ অন্তত পৰৱৰ্তী খাৰিফ শস্যৰ বিপণন 2026-27ৰ বাবে ধান ক্ৰয়ৰ পৰিমাণ 708 লাখ মেট্ৰিক টনতকৈও অধিক নিৰ্ধাৰণ কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত উন্নতমানৰ চাউলৰ ক্ৰয়ৰ ক্ষেত্ৰতো পৰ্যালোচনা কৰা হৈছে। বৈঠকত আঞ্চলিক ভাৰসাম্যহীনতাৰ সমাধান আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা কৰা নতুন সংৰক্ষণ নীতিৰ পৰ্যালোচনাও কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15-জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বাৰ্মা উপ অধিনায়ক হিচাপে উপস্থিত থাকিব। দলটোৰ আন কেইগৰাকীমান খেলুৱৈ হৈছে জছপ্ৰীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা 13, 15 আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি জলশক্তি মন্ত্ৰালয়ৰ বিভাগীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি পৰ্যন্ত নেপালৰ পৰা মুঠ 163জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15-জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
3: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ, আজি ভাদ মাহৰ 15 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 5:06 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:39

0: প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে 2 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব নাৰিকল দিৱস উদযাপন কৰা হয়। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আজি আমাক কৈছে গুৱাহাটীস্থিত নাৰিকল উন্নয়ন বৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া কমল লোচন পাণ্ডাই।
1: নমস্কাৰ। বিশ্ব নাৰিকল দিৱস কে অৱসৰ পৰ নাৰিকল বিকাশ বোৰ্ড ক্ষেত্ৰীয় কাৰ্যালয় উত্তৰ পূৰ্ব গুৱাহাটী কি ওৰ চে সবি শ্ৰোতাও কো হাৰ্দিক শুভকামনাই। হৰ বৰ্ষ 2 ছেপ্টেম্বৰ কো আন্তঃৰাষ্ট্ৰীয় নাৰিকল সমুদায় কি স্থাপনা কি স্মৃতি মে বিশ্ব নাৰিকল দিৱস মনাযা জাতা হে। ইয়ে দিৱস হামাৰে জীৱন মে নাৰিকল কে মহত্ব আৰু নাৰিকল কিষানো কে যোগদান কো য়াদ কৰে का अवसर है। विश्व नारियल दिवस 2026 की थीम है अनिश्चितता का समय में नारियल, खाद्य ऊर्जा और आजीविका का सुरक्षा। नारियल केवल एक फसल नहीं है, ये भोजन और पोषण का महत्वपूर्ण स्रोत है और लाखों लोगों की आजीविका से जुड़ा है। नारियल के पेड़ के लगभग सभी भाग उपयोगी होते हैं, इसी कारण इसे कल्पवृक्ष भी कहा जाता है। दुनिया के 90 से अधिक देशों में नारियल की खेती की जाती है और भारत प्रमुख नारियल उत्पादकों देशों में से एक है। नारियल से नारियल तेल, नारियल पानी, कोयर तथा नारियल के रसदार सामग्री से बने उत्पाद, हस्तशिल्प, सौंदर्य प्रसाधन तथा कई अन्य मूल्यवर्धित उत्पाद तैयार किए जाते हैं। उत्तर पूर्व क्षेत्र में नारियल विकास बोर्ड नारियल की खेती को बढ़ावा देने के लिए विभिन्न कार्यक्रम चला रहा है। इनमें किसानों को गुणवत्तापूर्ण पोषण सामग्री उपलब्ध कराना, नारियल की खेती का क्षेत्र बढ़ाना, उत्पादकता में सुधार करना, पुराने पेड़ों को मूल्यवर्धन, बाजार से जुड़ाव तथा किसानों के लिए जागरूकता और प्रशिक्षण कार्यक्रम शामिल है। असम के बंगाईगांव जिले के अभयपुरी और त्रिपुरा को हिच्चाचरा के स्थित बोर्ड के फार्म में भी गुणवत्तापूर्ण पोषण सामग्री उपलब्ध कराने के साथ किसानों के लिए प्रशिक्षण और जागरूकता कार्यक्रम आयोजित करते हैं। इस अवसर पर नारियल विकास बोर्ड सभी नारियल किसानों और नारियल क्षेत्र से जुड़े लोगों को हार्दिक शुभकामनाएं देता है। आइए हम सब मिलकर सतत नारियल खेती, मूल्यवर्धन और किसानों के बेहतर आजीविका के लिए प्रयास करें। अधिक जानकारी के लिए नारियल विकास बोर्ड की वेबसाइट www.coconutboard.gov.in पर जाएं या नारियल विकास बोर्ड क्षेत्रीय कार्यालय गुवाहाटी से संपर्क करें। धन्यवाद।
0: আমাৰ সৈতে সেয়া আছিল গুৱাহাটীস্থিত নাৰিকল উন্নয়ন বোৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া কমল লোচন পাণ্ডা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এগৰাকী শিক্ষক সমাজৰ মেৰুদণ্ড স্বৰূপ। শিক্ষক এগৰাকীৰ ভূমিকা কেৱল কিতাপৰ জ্ঞান দিয়াতে সীমাবদ্ধ নহয়। শিক্ষক এগৰাকী হৈছে ছাত্ৰ ছাত্ৰীৰ পথ প্ৰদৰ্শক, পৰামৰ্শদাতা আৰু আদৰ্শ ব্যক্তি। সমাজ গঠনত এগৰাকী শিক্ষকৰ দায়িত্ব অপৰিসীম। এখন সুস্থ সমাজ গঠনত শিক্ষকৰ ভূমিকা সম্পৰ্কে আমি কথা পাতিছিলো ৰাষ্ট্ৰপতিৰ পৰা কৃতি শিক্ষকৰ সন্মান লাভ কৰা মঙলদৈস্থিত দাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় জনাৰাম চৌকাৰ শিক্ষক শশাংক হাজৰিকাৰ সৈতে।
5: নমস্কাৰ। সমাজ গঠনত শিক্ষকৰ ভূমিকা এটা বাক্যত বা একেষাৰে কোৱা টান। শিক্ষক শব্দটো সৰু কিন্তু ইয়াৰ অৰ্থ অতি গভীৰ। শিক্ষক কেৱল এখন শ্ৰেণীকোঠাত পাঠদান কৰা ব্যক্তি নহয়, শিক্ষক হৈছে এগৰাকী প্ৰজন্মৰ নিৰ্মাতা, মূল্যবোধৰ স্ৰষ্টা, সমাজৰ পথ প্ৰদৰ্শক আৰু ভৱিষ্যত স্থাপিত। আমি প্ৰায়ে কওঁ শিক্ষক এখন সমাজৰ মেৰুদণ্ড, কিন্তু এই মেৰুদণ্ডক শক্তিশালী কৰি ৰখাৰ দায়িত্ব কাৰ? নিশ্চয়কৈ শিক্ষকৰে। এগৰাকী চিকিৎসকে এজন ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে, এগৰাকী অভিযন্তাই এখন দলং নিৰ্মাণ কৰিব পাৰে, কিন্তু এগৰাকী শিক্ষকে এনে মানুহ গঢ়ি তুলিব পাৰে যিগৰাকীয়ে এদিন চিকিৎসক, অভিযন্তা, প্ৰশাসক, বিজ্ঞানী, শিক্ষক বা সমাজ নেতা হৈ সমগ্ৰ ৰাজ্যখনক আগুৱাই নিব পাৰে। সেয়েহে শিক্ষকৰ কাম কেৱল পঢ়োৱা নহয়, শিক্ষকৰ কাম হৈছে মানুহ গঢ়া। আজিৰ সমাজখন

খান্দেকৰৰ জন্ম হৈছিল 1898 চনৰ 11 জানুৱাৰীত মহাৰাষ্ট্ৰৰ চাংলিত। তেওঁ শৈশৱ আৰু প্ৰাৰম্ভিক শিক্ষা চাংলিত সম্পূৰ্ণ কৰিছিল। 1913 চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত খান্দেকৰে পুনেৰ ফাৰ্গুছন কলেজত নামভৰ্তি কৰে। খান্দেকৰৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল 1919 চনত। 1920 চনত খান্দেকৰে মহাৰাষ্ট্ৰৰ কোংকণ অঞ্চলৰ বৰ্তমানৰ সিন্ধুদুৰ্গ জিলাৰ সৰু চহৰ চিৰোদাত স্কুল শিক্ষক হিচাপে 1938 চনলৈকে শিক্ষকতা কৰিছিল। শিক্ষক হিচাপে কাম কৰি থাকোঁতে খান্দেকৰে আজৰি সময়ত বিভিন্ন ধৰণৰ মাৰাঠী সাহিত্য ৰচনা কৰিছিল। তেওঁৰ জীৱনকালত তেওঁ 16খন উপন্যাস, 6খন নাটক, প্ৰায় 250টা চুটিগল্প, 100টা প্ৰবন্ধ লিখিছিল। 1941 চনত খান্দেকৰ চোলাপুৰত অনুষ্ঠিত বাৰ্ষিক মাৰাঠী সাহিত্য সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 1968 চনত ভাৰত চৰকাৰে তেওঁৰ সাহিত্যক কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।

0: ইতিহাসৰ পাতলতিয়ালে আমি পাওঁ ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম হৈছিল আজিৰ তাৰিখত। হোচিমিনৰ দ্বাৰা ভিয়েটনামৰ স্বাধীনতাৰ ঘোষণা পত্ৰ প্ৰকাশ হৈছিল 1945 চনৰ আজিৰ তাৰিখত। কানাডিয়ান অভিনেতা কিয়ানু ৰিভছৰ জন্ম হৈছিল 1964 চনৰ আজিৰ তাৰিখত। ভাৰতীয় জাতীয় দলৰ ক্ৰিকেট খেলুৱৈ ঈশান্ত শৰ্মাৰ জন্ম হৈছিল 1988 চনৰ আজিৰ তাৰিখত।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পাণিবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনামলৈ। জাপান, দক্ষিণ কোৰিয়া, জাৰ্মানী, ছিংগাপুৰত অসমৰ 10,000 যুৱক যুৱতীয়ে পাব চাকৰি, চৰকাৰে দিব প্ৰশিক্ষণ, এইবুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভূটানে এৰিলে কুৰিচু বান্ধৰ পানী, দ্ৰুতগতিত বৃদ্ধি পাইছে বেকী নদীৰ জলপৃষ্ঠ, জিলা প্ৰশাসনৰ সতৰ্কতা জাৰি, শংকিত বাক্সা আৰু বৰপেটা জিলাবাসী। নগাঁও জিলাত বানপানীৰ কবলত 92খন গাঁও। হৰিনামৰ ধ্বনিৰে মুখৰ বৰপেটা, বটদ্ৰৱা, ঢেকীয়াখোৱা, লেটেকুপুখুৰী, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন। নিশাৰ বৰষুণত গুৱাহাটীৰ নিজৰাপাৰ হাতগাঁৱত ভূমিস্খলনৰ কৰুণ পৰিণতি, জীৱন্তে সমাধিস্থ 4গৰাকী ব্যক্তি। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ T20 দল ঘোষণা। দলত অন্তৰ্ভুক্ত জছপ্ৰীত বুমৰাহ। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদি ভালে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ সপ্তম তথা শেষ খণ্ড।

0: সংযোজনা আছিল কার্তিক সূত্রধরৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ সপ্তম তথা শেষ খণ্ড।
2: ডক্টৰ দাস ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি আপোনাক লগ পাইছোঁ সপ্তম খণ্ডত আপোনাৰ স্মৃতিৰ দিনলিপিৰ। আৰু এই খণ্ডত ইতিমধ্যে কিছু কথা আপুনি ষষ্ঠ খণ্ডত কৈছিলে, যিখিনি আমি তাত সামৰিব নোৱাৰিলোঁ সেইখিনি এই খণ্ডলৈ আনিছোঁ। আপোনাৰ আকাশবাণীৰ এই গোটেই যিটো কৰ্মজীৱন, গোটেই কৰ্মজীৱনটো আকাশবাণীতে গ'ল আপোনাৰ, তাৰ ভিতৰতে সবাতোকৈ বেছি ডাঙৰ প্ৰাপ্তি বা সবাতোকৈ বেছি ডাঙৰ অভিজ্ঞতা কি সঞ্চয় কৰিলে বুলি যদি সোধোঁ, তেতিয়াহ'লে আপুনি কি ক'ব?
3: মই সেই বুদ্ধিজীৱন সৃষ্টিখনৰ কথাই ক'ম, সেইটোৱে মোৰ জীৱনত চাকৰিৰ ডাঙৰ প্ৰাপ্তি।
2: মই যদি সোধোঁ আপোনাক যে আপোনাৰ কৰ্মজীৱনত সবাতোকৈ কাম কৰি আপুনি আপ্লুত হৈ পৰা অনুষ্ঠান কোনটো আছিল?
3: কোনো এটা বিশেষ অনুষ্ঠানৰ প্ৰতি মোৰ ভালপোৱা বুলি ক'বলৈ অসুবিধা। মই সকলো অনুষ্ঠানকেই ভাল পাইছিলোঁ আৰু সমান নিষ্ঠাৰে মই কাম কৰিছোঁ। কোনোটো অনুষ্ঠানেই মই মানে কি আৰু হেৰি বুলি নাভাবোঁ, পেলনীয়া বা পেলনীয়া শব্দটো ঠিক ক'ব খোজা নাই, মানে অলপ মানে কম মনোযোগ দিয়া বুলি মই নাভাবোঁ। তেনেকৈ মই সেই নিষ্ঠাৰে সংস্কৃত কথিকা অনুষ্ঠানো কৰিছোঁ, মই লাইব্ৰেৰীটোও চাইছোঁ। গতিকে সকলো অনুষ্ঠান মোৰ সমানেই প্ৰিয়। কিন্তু কিছুমান কথা স্মৰণ কৰি ভাল লাগে। যেতিয়া মই 93 চনলৈকে বিদ্যাৰ্থী অনুষ্ঠান চালোঁ, এদিন মহেন্দ্ৰ বৰঠাকুৰ আহি কৈছে যে দাস, আপুনি বিদ্যাৰ্থী অনুষ্ঠানৰ মান অকণমানো তললৈ যাবলৈ দিয়া নাই, অৰুণ শৰ্মাই যিটো মানেৰে চাইছিলে সেই একেটা মানেৰেই আছে। গতিকে আপোনাক মই অভিনন্দন জনালোঁ, মোলৈ ধন্যবাদ। আৰু মই নাটকৰ প্ৰতি আগ্ৰহ বেছি আছিলে মোৰ, মানে কি নাটক কৰিবলৈ ভাল পাওঁ মই, গতিকে নাটক কৰিছিলোঁ। মহেন্দ্ৰ বৰঠাকুৰে মোক বহুত জোৰ কৈছিল মোৰ নাটক লিখিবলৈ। মই বোলো বৰঠাকুৰ সেইটোৰে মই নাযাওঁ, মই অকণমান গৱেষণাধৰ্মীয় কাম কাজ কৰি ভাল পাওঁ, গতিকে সেই ধৰণৰ কামেই কৰোঁ। আৰু সেই ধৰণে কাম কৰি মই সেই আকাশবাণীৰ কাম কৰাৰ সুবিধা লৈ, তেতিয়া মই আগতেই কৈছোঁ ডিব্ৰুগড়ত মই এটা কথিকা লিখিছিলোঁ অসমৰ ধৰ্মীয় পৰম্পৰা নৰবলী বুলি, আৰু সেই বিষয়টোলৈকে মই এখন কিতাপ এখন কৰিছিলোঁ। আৰু এখন কিতাপ কৰিছিলোঁ অসমৰ অসম ভাৰতৰ নুমলি জয়ী নেকি বুলি, এটা অসমৰ গৌৰৱময় কিছু কথা মই তাত উল্লেখ কৰিছিলোঁ। গতিকে মই সেই ধৰণৰ কাম কাজতেই মই মোৰ যিটো মানে লেখা মেলাৰ কাম কাজ সেই তাতে ব্যস্ত আছিলোঁ। গতিকে মই আৰু নাটকলৈ আৰু মন নেমেলিলোঁ, কিন্তু নাটক কৰি ভাল পাইছিলোঁ আৰু প্ৰায় মোক নাটকত অংশগ্ৰহণ কৰিবলৈ মাতিছিলে, গতিকে নাটকৰ প্ৰতি এটা দুৰ্বলতা আছিলে।
2: আজিও মানুহৰ মনত প্ৰশ্ন আছে আকাশবাণীৰ, আপুনি যিহেতু সেইখিনি সময় কৰিছে অডিশ্যন, নিশ্চয় আপোনাৰ অডিশ্যনৰ ব্যৱস্থা হৈছিলে, আকাশবাণীত সংগীত শিল্পী হিচাপে মনোনীত হ'বলৈ কি প্ৰতিভাৰ প্ৰয়োজন?
3: এতিয়া আপুনি নিজেই জানে ৰেডিঅ'ত কাম কৰা মানুহ হিচাপে এগৰাকী সংগীত শিল্পীৰ প্ৰতিভা কি। প্ৰথম কথা, তেওঁ সুন্দৰকৈ গান গাব পাৰিব লাগিব, তেওঁ সংগীত বিষয়ে তেওঁ জ্ঞান থাকিব লাগিব, তেওঁ সংগীতৰ যিটো কাৰিকৰী জ্ঞান, চাৰেগামা বা সুৰ কৰাৰ যিটো যিটো মানে দক্ষতা, সেইবোৰ দক্ষতা থাকিলে ভাল, বিশেষকৈ আধুনিক গানৰ ক্ষেত্ৰত। গতিকে এইখিনি দক্ষতা থাকিলে নিশ্চয়, আৰু সুকণ্ঠ অধিকাৰী, তেওঁ নিজে সুৰ কৰিব পাৰিব লাগিব, এইখিনি প্ৰাথমিক কোৱালিটি, প্ৰাথমিক গুণ বুলি মই ভাবোঁ। এইখিনি হ'ল আধুনিক গীতৰ ক্ষেত্ৰত। বাকী লোকগীতৰ ক্ষেত্ৰত, যেতিয়া লোকগীতৰ লোকগীতবোৰ সাধাৰণতে আমাৰ জনসমাজত প্ৰচলিত আৰু বেছিভাগ আমাৰ লোকগীতৰ শিল্পীয়ে লোকগীত তেওঁলোকে নজনাকৈ লোকগীত শিকি আহে। আমি যদি আমাৰ যিসকল লোকগীতৰ শিল্পী, বিশেষকৈ ৰামেশ্বৰ পাঠক, প্ৰভাত শৰ্মা এইসকলৰ কথা জানো, তেখেতসকলৰ কিন্তু কোনো আনুষ্ঠানিক শিক্ষা নাই। তেওঁলোকে গাঁৱত লোকগীত শিকিছে, লোকগীত গাইছে আৰু এদিন ৰেডিঅ'লৈ আহিছে, অডিশ্যন দিছে। কিন্তু লোকগীতৰ সৈতে এটা ডাঙৰ কথা হ'ল যে এতিয়া তেতিয়া মই কথাবোৰ ভালকৈ বুজি পোৱা নাছিলোঁ, পিছত মই বুজি পালোঁ যে আমি কামৰূপী লোকগীত বুলি যিটো লোকগীত প্ৰচাৰ কৰি আহিলোঁ, এতিয়ালৈকে কৰি আছোঁ, তাৰ বেছিভাগ গীততেই কিন্তু কামৰূপী উপভাষা চিনচাপবোৰ নাইকিয়া। এইটো বৰ দুখৰ কথা, কাৰণ এতিয়া মই এটা গানৰ উদাহৰণ দিব খুজিছোঁ। এটা আমাৰ

0: বিখ্যাত লোকগীত আছে যে ভৰ দুপৰ বেলা কোনে বজাই বাঁহী মোৰ উপৰি ৰন্ধনৰ পালা। এইটো আমি কামৰূপী লোকগীত বুলি প্ৰচাৰ কৰোঁ। আপুনি মন কৰক ইয়াত কামৰূপ জিলা কামৰূপ উপভাষাৰ কোনটো শব্দ আছে। গীতটো হ'ব লাগিছিল ভদ্ৰীপাৰ বেলা কোনে বাজৈ বাঁহী মোৰ উপৰি ৰন্ধনৰ পালা, এইটো হ'ব লাগিছিলে।
1: আপুনি আকাশবাণী সম্পৰ্কে এখন পুথিও লিখি আছে, মই শুনিছোঁ এখন, আপুনি সেই ধৰণৰ আকাশবাণীৰ বিভিন্ন ইতিহাস বা তাৰ সম্বলিত তথ্য কিছুমান লৈ কওকচোন, আপুনি আকাশবাণী সম্পৰ্কে আৰু কি কথা জনা উচিত বুলি ভাবে, আপুনি ৰাইজক জনাব খুজিছে আপুনি?
0: মই আকাশবাণী সম্পৰ্কে কিতাপ এখন সংকলন কৰিছোঁ, মোৰ নিজৰো কিছু লেখা আছে, আৰু বিশেষকৈ আমাৰ অসমীয়া অনাতাঁৰ অনুষ্ঠান আৰম্ভ হৈছিলে 1939 চনত, দ্বিতীয় মহাযুদ্ধ 1939 চনৰ ছেপ্টেম্বৰত আৰম্ভ হৈছিলে। তেতিয়া যুদ্ধৰ খবৰ দিবৰ কাৰণে ব্ৰিটিছ চৰকাৰে কলিকতাৰ পৰা অসমীয়া অনুষ্ঠান আৰম্ভ কৰিছিলে 10 মিনিটৰ যুদ্ধৰ বা বাতৰি দিবলৈ। গতিকে তেনেকৈ আমাৰ অনাতাঁৰ অনুষ্ঠানটো আৰম্ভ হৈছিলে, আৰু তাত মই মোৰ কিতাপখনত সেই অনাতাঁৰ অনুষ্ঠান কেনেকৈ আৰম্ভ হ'ল, কলিকতাত কেনেকৈ কাম কৰিলে, আৰু 1948 চনৰ 1 জুলাইত কেনেকৈ আমাৰ স্বৰ্গীয় উবেদলতী বৰা, পুৰুষোত্তম দাস এইসকলে আহি আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ আৰম্ভ কৰিলে, সেই ইতিহাসেৰে আৰম্ভ কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ লেখা, মোৰ নিজৰ লেখা আৰু আমাৰ সোণালী জয়ন্তীৰ কিছু লেখা লৈ পেলাই মই এই কিতাপখন কৰিছোঁ। মই প্ৰায় 11টা খণ্ড, সৰুৱে ডাঙৰে 11টা খণ্ড, সেই কিতাপখন ইতিমধ্যে ডিটিপি হৈ আছে, গতিকে সেই কিতাপখন হ'ব বুলি আশা কৰিছোঁ।
1: হয়, তাত আপুনি উপৰুৱা কিছু মানে ৰেডিঅ'ৰ আমাৰ আকাশবাণী অনুষ্ঠান, তাৰ সমালোচনামূলক কথাও আছে নেকি তাত?
0: সমালোচনামূলক কথা তেনেকৈ নাই, বিশেষকৈ মই বিভিন্ন ধৰণৰ স্মৃতি, আকাশবাণীৰ সংগীত কেনেকৈ হৈছিলে, কিছুমান গান কেনেকৈ হৈছিলে, বা আমাৰ কথিকা কেনেকুৱা হ'ব লাগে, এই ধৰণৰ কথাও আছে। বিভিন্ন বিষয় লৈ পেলাই তাত মই বিষয়বস্তু সংলগ্ন কৰিছোঁ, আৰু মই যিকোনো লোকগীত সম্পৰ্কে যি আলোচনা কৰিছিলোঁ সেই সম্পৰ্কেও আছে, গতিকে বিভিন্ন বিষয় মই তাত সংযোগ কৰিছোঁ। মোৰ ইচ্ছা আছিল যে এই বছৰ 75 বছৰ পূৰ্ণ হোৱা বছৰতে মই সেইটো শেষ কৰিম, কিন্তু মানে এই যিসকলে কাম কৰিছে তেওঁলোকৰ হেমাহিৰ কাৰণে এতিয়া কামটো এতিয়ালৈকে শেষ হৈ উঠা নাই।
1: গোটেই আকাশবাণীৰ এই পৰিক্ৰমাৰ পিছত আপুনি যদি ভাবে যে মই এতিয়াও কাম কৰি থকা হ'লে এইটো দিশত মই চকু ফুৰালোহেঁতেন, আকাশবাণীৰ বিভিন্ন বিষয়বস্তুৰ উপস্থাপন, বিভিন্ন বিষয়বস্তুৰ পৰিকল্পনা, এটা ডাঙৰ দীঘলীয়া চেপ্টাৰ, তাৰ ভিতৰত ক'ত বেছি আমাৰ আমি পিছ পৰি আছোঁ?
0: নহয়, প্ৰথম কথা হ'ল যে চিডুলৰ প্ৰতি বৰ বেছি গুৰুত্ব নিদিয়ে। মই ভাবোঁ যে আকাশবাণী গুৱাহাটী কেন্দ্ৰ বা যিকোনো এটা ষ্টেচনৰ যিটো স্পকেনৰ চিডিউল, সেই চিডিউলখনৰ ষ্টেচনটোৰ ইণ্টেলেকচুৱেল এবিলিটি, আৰু মই দেখিলোঁ সেইটোকে বহুত অৱহেলা কৰা হ'ল। আৰু বহুতে চিডিউল নকৰে, বহুতকে মই যেতিয়া সঞ্চালক হৈছিলোঁ মই জোৰকৈ চিডিউল কৰাইছিলোঁ, গতিকে মই চিডিউলবোৰ এইবোৰ আচলতে প্ৰণালীবদ্ধভাৱে কৰা কামত গুৰুত্ব দিলোঁহেঁতেন। আৰু মই মানে 97 চনত যেতিয়া গুৱাহাটীলৈ আহিলোঁ, তেতিয়া এই 2014 চনলৈকে তেতিয়া আকাশবাণীত আমাৰ এটা কাম আৰম্ভ হৈছিলে বাণী চাৰ্টিফিকেট বুলি। বাণী চাৰ্টিফিকেটত আমাৰ এনাউঞ্চাৰসকলক, নিউজ লিডাৰসকলক বা অন্যান্য যিসকলে ৰেডিঅ'ত কথা কয় তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিলে, আৰু অসমীয়া ভাষাটো শুদ্ধকৈ কোৱা লেখা, গতিকে বিভিন্ন কথাত প্ৰশিক্ষণ দিছিলোঁ, গতিকে সেইবোৰ মই গুৰুত্ব দিলোঁহেঁতেন। আৰু যিবোৰ মই অনুষ্ঠান কৰি যাব নোৱাৰিলোঁ সেইবোৰ মই হয়তো কৰিলোঁহেঁতেন। এতিয়া ক'ব নোৱাৰোঁ আপোনালোকৰ সময়ত কেনেকুৱা হৈছে এতিয়া আকাশবাণীৰ ব্যৱস্থা, কিন্তু আমাৰ দিনত চিডিউল ইজ এ মাষ্ট, কাৰণ আমি 3 মাহে চিডিউল কৰিব লাগিব, তাত বিষয়বস্তু নিৰ্বাচন কৰিব লাগিব, যাতে আৰু আমাৰ ৰাজ্যখনৰ বা আমাৰ এই অঞ্চলটোৰ সমস্যা, ৰাজ্যখনৰ সমস্যা, ভাষিক সমস্যা, সাংস্কৃতিক সমস্যা, বা আমাৰ অসমীয়া ভাষাটো এটা সংকটৰ সন্মুখীন হৈছে নেকি, এইবোৰ কথা হয়তো মই মোৰ চিডিউলত মই ইনক্লুড মই সোমোৱালোহেঁতেন।
1: হয়, সেইটো আপুনি এটা দিশৰ কথা কৈছে, ধৰকচোন কথিকাৰ যিটো বিভাগ তাত হয়তো সেইখিনি কাম কৰিব পাৰে, কিন্তু সামগ্ৰিকভাৱে আকাশবাণীৰ সামগ্ৰিক উপস্থাপনটো এজন শ্ৰোতাৰ বাবে আকাশবাণী, ধৰকচোন আমি কিছুমান ক্ষেত্ৰত কেতিয়াবা দেখিছোঁ এইখিনি কাম সাহিত্য সভাই কৰে, আমি গণমাধ্যম হিচাপে সাহিত্য সভাৰ নিশ্চয় যিটো ৰোল বা যিটো তেখেতসকলৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো নিশ্চয় আকাশবাণীৰ নহয়, তেনেকৈ আমি মাত্ৰ বাতৰি দিয়েই শেষ কৰিব নোৱাৰোঁ, বাতৰি এটা অংশহে আমাৰ, গতিকে আমি বাকীবিলাকত বা এখন বাতৰি কাকতৰ দৰেও চৰিত্ৰ নহয় আমাৰ, গতিকে আমাৰ সামগ্ৰিক

0: যিটো প্ৰতিফলন হ'ব ৰাইজৰ ওচৰত আমাৰ অনুষ্ঠানৰ, গতিকে সেই ছবিখন কেনেকুৱা হ'ব লাগে বুলি আপুনি ভাবে? আমি আকাশবাণী, আমি গণমাধ্যম, আমি কিন্তু বাতৰি কাকত নহয়, আমি সাহিত্য সংস্কৃতিৰ নিষ্ঠাৱান সেৱক, কিন্তু আমি সাহিত্য সভা বা সাংস্কৃতিক এখন মঞ্চও নহয়, আমি বাতৰি যোগনি আৰু নহয় যে আমি, গতিকে আপুনি গোটেই সেইটো বাৰে বাৰে মই আপোনাৰ পৰা মুখৰ পৰা আনিবলৈ চেষ্টা কৰিছোঁ, আকাশবাণী এটা গণমাধ্যম হিচাপে কি প্ৰতিচ্ছবি লোৱা উচিত?
1: মই আগতেই কৈছোঁ যে আকাশবাণীৰ কথা হ'ল যে বহুজনৰ হিতে বহুজনৰ চোখে সেইটো আমাক দি থৈ গৈছে, সেইটো চোখটো আৰু আছে, লোকানু কম্পায়ৈ মহতো জনা কৰা স্বাৰ্থয়, অৰ্থাৎ মানুহৰ কল্যাণৰ কাৰণে আৰু বেছি সংখ্যক মানুহৰ মংগলৰ কাৰণে। গতিকে বেছি সংখ্যক মানুহৰ মংগলৰ কাৰণে, কল্যাণৰ কাৰণে আকাশবাণীয়ে কাম কৰা উচিত, সেইটো এটা প্ৰথম কথা। দুই নম্বৰ কথা, এতিয়া মোৰ আমাৰ অসমৰ আকাশবাণীৰ বিভিন্ন কেন্দ্ৰ শুনি ভাৱ হয় যে আমি যেন যিটো এণ্টাৰটেইনমেণ্ট, যিটো মনোৰঞ্জন, তাত যেন বেছি গুৰুত্ব দিছোঁ। আমি আমাৰ যিটো চিন্তা, আমাৰ যিটো বৌদ্ধিক বিকাশ হ'ব লাগিছিলে সেই বস্তুটো হোৱা নাই, আৰু বাকী যিটো এডুকেশ্যন ইনফৰ্মেশ্যন সেইটো যেন গুৰুত্ব দিয়া হোৱা নাই।
0: অৰ্থাৎ আপুনি আপোনাৰ ব্যক্তিগত দৃষ্টিত আকাশবাণী মনোৰঞ্জন ধৰ্মীটো হ'বই লাগিব তাৰ অনুষ্ঠান, কিন্তু আপুনি বৌদ্ধিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আকাশবাণীৰ ভূমিকা লোৱাটো আপুনি বিচাৰে নহয় জানো? সেইটো সেই হিচাপে আকাশবাণীৰ ছবিখন তেনেকুৱা হোৱা উচিত যে আকাশবাণী এটা বৌদ্ধিক চাহিদা পূৰণ কৰা বা বৌদ্ধিক চিন্তা চৰ্চাৰ এটা উৎকৰ্ষ সাধন কৰাৰ বাবে এটি মঞ্চ হ'ব লাগে, আপুনি সেই বুলি ভাবে।
1: আৰু এটা কথা, ভাষাৰ শুদ্ধতা, ভাষাৰ শুদ্ধতা, ভাষাটো যাতে শুদ্ধভাৱে কোৱা হয়, কাৰণ আপুনি আজি এটা বাক্য, এটা শব্দ ভুলকৈ ক'লে সেই কথাটো পিছত ক'ব যে ৰেডিঅ'ত এনেকৈ কৈছে, আমি এনেকৈ শুনিম, এনেকৈহে কৈছে। গতিকে সেই কথাটো বেছি গুৰুত্ব দিব লাগে। মই সদায় ভাষাৰ শুদ্ধতাত গুৰুত্ব দিছিলোঁ, অনুষ্ঠানৰ ঘোষণাত গুৰুত্ব দিছিলোঁ যাতে ঘোষণাবোৰ মনোগ্ৰাহী হয়। সেইটো জানি লাহে লাহে আমাৰ আকাশবাণীৰ কেন্দ্ৰসমূহত লাহে লাহে নাইকিয়া হৈ গৈছে, সেইটো
0: আপোনাৰ অনুভৱ হয়। ঠিক আছে, আপোনাৰ মনৰ ভাৱ বুজিবলৈ এইখিনি কথা পাতিলোঁ। আমি দীঘলীয়াকৈ এইকেইটা খণ্ডত আপোনাৰ সৈতে কথা পাতিলোঁ, কথা পাতি আপোনাৰ সময়ৰ, আপোনাৰ স্মৃতিখিনিৰ মাজেৰে, আপোনাৰ যি স্মৃতি এতিয়াও সজীৱ হৈ আছে তাৰ মাজেৰে আমি চালোঁ আকাশবাণীৰ সেই দিনৰ কামৰ ঠিক পৰিসৰ কেনেকুৱা আছিল, তাৰ পৰিপাৰ্শ্বিক অৱস্থাটো কেনেকুৱা আছিল, আৰু আজি আকাশবাণীৰ, আপুনি 2014 চনত অৱসৰ ল'লে, 2014 চনত অৱসৰ ল'লে, তাৰ পৰা কেইবাটাও বছৰ পাৰ হৈ গ'ল, আৰু এইখিনি সময়ত আপুনি শ্ৰোতা হয়, আপোনাৰ যি মনত অনুভৱ হৈছে তাৰো অনুমান কিছু ল'লোঁ। যেনেকৈ নহওক, আপুনি এতিয়া লিখা মেলা কৰি আছে, পঢ়া শুনাৰ লগত জড়িত, গৱেষণাৰ লগত জড়িত, আপুনি সেইবিলাক কামত আগবাঢ়ি গৈ থাকক, আকাশবাণীকো ভৱিষ্যতে যেতিয়া পথ প্ৰদৰ্শক হিচাপে আপুনি সংগী দিব বুলি আমি আশা ৰাখিছোঁ, আৰু আপোনাৰ স্বাস্থ্য অটুট থাকক, আপোনাৰ সুদীৰ্ঘ জীৱন আপুনি আমাৰ সৈতে সংগী হৈ থাকক, এই কামনাৰে আপোনাৰ এই দীঘলীয়া এই স্মৃতিৰ দিনলিপিৰ অধ্যায় এইখিনিতে শেষ কৰিছোঁ। কিন্তু শেষৰ গানটো কৈ যাওক, কোনটো গান শুনিব?
1: 39 বছৰীয়া আকাশবাণীৰ কৰ্মজীৱনৰ অভিজ্ঞতা 105 মিনিটতে কৈ শেষ কৰা সম্ভৱপৰ নহয়, ভাতি মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা মোৰ এটা অনুভৱ হৈছে। বহু কথা কোৱা হ'ল, কিন্তু বহুতো থাকিল বাকী। গতিকে মই বীৰেণ ফুকন ছাৰৰ, মোৰ প্ৰথম সঞ্চালক বীৰেণ ফুকন ছাৰৰ সেই গীতটিৰে বহু কথা হ'ল কোৱা, বহুতো থাকিল বাকী, সেই গীতটো মই শ্ৰোতাসকলৰ সৈতে মই শুনিব খোজোঁ।
0: হয়, ঠিক আছে, আমি বাকী থাকি যোৱা কথাখিনি কেতিয়াবা আকৌ শুনিম, সেই পৰিকল্পনা নিশ্চয় ল'ম। আপোনাক আকৌ এবাৰ নমস্কাৰ জনালোঁ।
1: নমস্কাৰ, আকাশবাণী ধন্যবাদ, আৰু সকলোৰে কুশল হওক, মংগল হওক। সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণী পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাবো ভৱেত। সকলোৰে মংগল হওক।

0: এইদৰে প্ৰথমে বেংকক অভিযোগ কৰিবা, ত্ৰিশ দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
1: আৰ বি আই কয়
2: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।
3: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইল যোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কালি হঠাৎ কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকি নৈৰ জলস্তৰ বৃদ্ধি পাইছে। নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকাই গা কৰি উঠিছে। বাক্সা জিলা প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰে পৰা নাৰায়ণগুৰিসহ নৈপৰীয়া অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰিছে। প্ৰশাসনে নৈপৰীয়া জনসাধাৰণক শীঘ্ৰেই নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা আয়ুক্তইও বেকী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। বানবিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া চক্ৰং, কুকুৰজান, ব্ৰহ্মাজান, বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গহপুৰৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সকলো ধৰণৰ সাহায্য

0: সাহায্য প্ৰদানৰ কৰাৰ কথা আশ্বাস দিয়ে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত কালি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰি অভয়াৰণ্যখনত এমাহৰ ভিতৰত 50 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে অৰুণাচলৰ একাংশ দুৰ্বৃত্তই অভয়াৰণ্যখনৰ 4 হেক্টৰ ভূমিৰ বনাঞ্চল ধবংস কৰিছিল। ইয়াৰ পাছত ৰাজ্য চৰকাৰে পাৰিপাৰ্শ্বিক কৰ্মবাহিনীক বনাঞ্চলত গছপুলি ৰোপণৰ দায়িত্ব অৰ্পণ কৰে। সম্প্ৰতি প্ৰায় 22 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: কিছুদিন আগত আমাৰ বিহালী বনাঞ্চলত অসম অৰুণাচলৰ সীমান্তত কিছু দুৰ্বৃত্তই আমাৰ কিছু বনাঞ্চল ধ্বংস কৰিছিল আৰু প্ৰায় 4 হেক্টৰমান বনাঞ্চলত গছ বন কাটিছিল। আৰু তাৰ পিছতে আমি সিদ্ধান্ত লৈছিলো যে এই যিখিনি বনাঞ্চল ধ্বংস হৈছিলে তাত আমি নতুনকৈ গছ ৰোপণৰ কথা পৰিকল্পনা কৰিছিলো আৰু সেই মৰ্মে আমি ইকলজিকেল ট্ৰাক্সফৰ্চক দায়িত্ব দিছিলো আৰু আজি মই কি ধৰণে তাত বৃক্ষৰোপণ হৈছিলে এই কথাটো চাব গৈছিলো আৰু এতিয়ালৈকে প্ৰায় 22 হেক্টৰ ভূমিত নতুনকৈ বৃক্ষ ৰোপণ কৰা হল। আমাৰ কাৰণে এটা ভাল খবৰ আৰু আমি আশা ৰাখিছো যে খুব সোনকালে তেখেতসকলক ইমিডিয়েটলি আমি এই অহা মাহৰ ভিতৰতে আমি 50 হেক্টৰ কমপ্লিট কৰিব দিছো।
0: এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, বিধায়ক মুনীন্দ্ৰ দাসৰ উপৰি বন বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। স্বাস্থ্য খণ্ডত প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চলিত বৰ্ষৰ 31 জুলাইলৈকে জিলাখনত 9,90,000ৰো অধিক আভা আই ডি সৃষ্টি কৰা হৈছে। ইয়াৰে 2,61,000ৰো অধিক আই ডি বৈদ্যুতিন স্বাস্থ্য ৰেকৰ্ডৰ সৈতে সংযুক্ত হৈছে। আভা আই ডিৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সুবিধাসমূহ ৰাইজক অৱগত কৰাৰ লক্ষ্যৰে জিলা স্বাস্থ্য বিভাগে ব্যাপক সজাগতা অভিযান গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ চাহ বাগিচা, গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আৰু আভা আই ডিৰ লাভালাভ সম্পৰ্কে ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি জিলাৰ সকলো চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰত এই সম্পৰ্কীয় বেনাৰ, লিফলেট বিতৰণ কৰা হৈছে। চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত আভা আই ডি সৃষ্টিৰ বাবে স্থায়ী কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া টি-20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বাৰ্মা উপ অধিনায়ক হিচাপে থাকিব। দলটোৰ আন কেইগৰাকীমান খেলুৱৈ হৈছে জছপ্ৰীত বুমৰাহ, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা 13, 15, আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ ভূঞাখাটৰ চিপাঝাৰ টংলা পথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আৰু 2জন গুৰুতৰভাৱে আহত হয়। এখন মহলীয়াপাৰা দিশৰ পৰা অহা 4চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত পৰিয়ালৰ এটা চৌহদৰ পকী দেৱালত খুন্দা মৰাৰ ফলত হিমাংশু হাজৰিকা নামৰ যুৱক এজনৰ থিতাতে মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা বেণুধৰ কলিতাৰ, প্ৰযোজনা অবনিৰঞ্জন পাঠকৰ।

নমিতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল বেণুধৰ কলিতাৰ, প্ৰযোজনা অবনিৰঞ্জন পাঠকৰ। অনুষ্ঠানত এইবাৰৰ শিল্পী আৰোহণ বৰদলৈ, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: নির্মল প্রভা বৰদলৈৰ কথাৰে আৰোহণ বৰদলৈৰ কণ্ঠগীতটি শুনিলে। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক পূৰবী গগৈৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা সুচিন্দ্ৰ কুমাৰ অধিকাৰীৰ।

পুৰবী গগৈৰ কণ্ঠত সুচিন্দ্ৰ কুমাৰ অধিকাৰীৰ ৰচনাৰে গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে প্ৰতুল শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কীৰ্তি কমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

প্ৰতুল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তি কমল ভূঞা, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক ৰীণা কলিতাৰ কণ্ঠত কৌস্তুভমণি শইকীয়া ৰচনাৰে এই গীতটি, প্ৰযোজনা অনুপম চৌধুৰীৰ।

ৰীণা কলিতাৰ কণ্ঠত কৌস্তুভমণি শইকীয়াৰ কথাৰে গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় জিম জীৱন আৰু জীৱন বৃত্ত। আজি আমাৰ অতিথি মিষ্টাৰ ইউনিভাৰ্চ মাধৱ ডেকা আৰু ডক্টৰ ৰুণজুন তেৰংপি। নিশা 10:00 অভিলেখাগাৰৰ পৰা ভূপেন হাজৰিকাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 আইডিঅ'ৰ বুলনিত স্বাস্থ্য শিতানত চকুৰ বিভিন্ন সমস্যা আৰু চিকিৎসা, এই বিষয়ে ডাঃ কবীন্দ্ৰদেৱ শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 গঞা মহিলাৰ অনুষ্ঠানত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত ক্ষেত্ৰীৰ স্বাৱলম্বী মহিলা যমুনা বৈশ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সহস্ৰাব্দী দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজিৰে পৰা দুদিনীয়াকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলন, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা, কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ 3খন জিলাৰ বান প্ৰভাৱিত লোকৰ পুনৰ্বাসনৰ বাবে সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ, আই আই টি গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আখ্যা, বিহালী অভয়াৰণ্যত এমাহৰ ভিতৰত 50 হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিবলৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশ, আৰু আফগানিস্তানৰ বিৰুদ্ধে আসন্ন T20 শৃংখলাৰ বাবে 15-জনীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি আৰু কাইলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পাছতে এই সমাৰোহত মুখ্য অতিথি হিচাপে অংশ ল'ব। সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণ সমাপ্ত কৰা 32গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371গৰাকী কনিষ্টবলে এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। এই সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক সন্মিলনত গ্ৰহণ কৰিবলগীয়া এই বিষয়বস্তু সন্দৰ্ভত সদৰি কৰি কয় যে মাদক দ্ৰব্য সম্পৰ্কীয় অভিযোগত 2021 চনৰ পৰা ৰাজ্যখনত 26,500ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3,253 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ম্যানমাৰৰ পৰা মিজোৰাম আৰু মণিপুৰৰ মাজেৰে বিভিন্ন পথেৰে অসমলৈ অনা এই সামগ্ৰীসমূহ ৰাজ্যখনৰ পৰা দেশৰ বাকী অংশলৈ সৰবৰাহ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুনকৈ অৰুণাচলৰ চাংলাং জিলাৰ মাজেৰে অসমলৈ মাদক দ্ৰব্য সৰবৰাহ কৰিবলৈ এটা চক্ৰই চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু সমৰ্থনত ম্যানমাৰৰ সৈতে উন্নত সমন্বয়, ৰাজ্যিক সীমান্তত কঠোৰ নিৰাপত্তা আৰু ক্ষীপ্ৰতাৰে চোৰাংচোৱাৰ তথ্য বিনিময়ৰ দ্বাৰা মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাৰ চেষ্টা চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ নিচামুক্ত ভাৰত গঢ়ি তোলাৰ সংকল্পৰ সৈতে সমন্বয় ৰক্ষা কৰি ৰাজ্যখন আগবাঢ়ি যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।

0: ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কালি জাৰি কৰা সতৰ্কতা এতিয়াও অব্যাহত আছে। বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকালৈ চাই নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। বৰপেটাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
1: ভূটানত হৈ থকা বৰষুণৰ ফলত দেশখনত থকা কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী সময় সময় এৰি দিয়া হৈছে আৰু ইয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ অহা বেকী নদীৰ জলপৃষ্ঠ সময়ে সময়ে বৃদ্ধি হৈছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া হিমদীপা কলিতাই আমাক অলপ আগতে জনোৱা মতে কালি যি সতৰ্কতাবাণী জাৰি কৰা হৈছিল বেকী নদী কেন্দ্ৰ কৰি, সেই সতৰ্কতাবাণী আজিও অব্যাহত আছে। কাৰণ এতিয়াও ভূটান চৰকাৰে জনোৱা নাই যে তেওঁলোকে পানী আৰু এৰি দিয়া বন্ধ কৰিছে। গতিকে সেই সতৰ্কতাবাণী নৈপৰীয়া অঞ্চলৰ ৰাইজৰ বাবে আজিও বাহাল আছে আৰু বৰষুণ আজিও অব্যাহত আছে ভূটানত। ভূটানৰ নামনিত অসমতো বৰষুণ আছে আৰু সেইবাবে ৰাইজক সতৰ্কতা ব্যৱস্থা পালন কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থা বিভাগ বৰপেটাই আহ্বান জনাইছে।
0: ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিটো বানৰ আশংকাই দেখা দিছে। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহান জনোৱা হৈছিল। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া ছত্ৰং, কুকুৰজান, ব্ৰহ্মাজান, বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গহপুৰৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ পুনৰ্বাসনৰ বাবে যথাসম্ভৱ সকলো সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহে ইতিমধ্যে পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তেওঁ কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে পথ, আন্তঃগাঁথনিকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ কাম কাজ আৰম্ভ কৰিছে। প্ৰভাৱিত অঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অতিৰিক্ত গৃহ নিৰ্মাণৰ সম্ভাৱনা চালি জাৰি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসোণোৱালে কয় যে জলজীৱন মিছনৰ মাধ্যমেৰে ক্ষতিগ্ৰস্ত এলেকাসমূহত খোৱাপানী যোগানৰ সম্ভাৱনাৰ অন্বেষণ কৰা হৈছে। সংশ্লিষ্ট সকলো মন্ত্ৰালয়ে বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আই আই টি গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিহিত কৰিছে। আই আই টি গুৱাহাটীৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কয় যে প্ৰতিষ্ঠানটোৰ তাৎপৰ্য কেৱল শৈক্ষিক উৎকৰ্ষতে সীমাবদ্ধ নহয়, বৰং ই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অভিলাষ আৰু আশা আকাংক্ষাৰ প্ৰতীক। অসম চুক্তি স্বাক্ষৰৰ সময়ৰ গুৰুত্বপূৰ্ণ দাবীসমূহৰ ভিতৰত ৰাজ্যত এখন আই আই টি স্থাপনৰ দাবী অন্যতম আছিল বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে প্ৰতিষ্ঠানটোৰ প্ৰকৃত অৱদান কেৱল ইয়াৰ শৈক্ষিক আৰু গৱেষণামূলক সাফল্যৰ দ্বাৰা মূল্যায়ন কৰিব নোৱাৰি। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বাবে জ্ঞানক বাস্তৱসন্মত সমাধানলৈ ৰূপান্তৰ কৰাৰ সামৰ্থ্যও আই আই টি গুৱাহাটীৰ অৱদান নিৰূপণ কৰিব বুলি তেওঁ মন্তব্য কৰে।
2: Value of an institution such as IIT Guwahati DFO cannot be measured only by the quality of its academic programs or the number of the research paper it produces. Its larger contribution lies in its ability to apply knowledge to difficult problems and translate research into solution that improves the life of the people. The government of Assam is already working with IIT Guwahati across several areas. This partnership provides a strong foundation for what we can achieve together in the future. One of our most important collaboration is the Assam Advanced Healthcare Innovation Institute, where research in areas such as low field MRI.
0: তেওঁ কয় যে উন্নত উৎপাদন, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, দুৰ্যোগ সহনশীলতা, নগৰীকৰণ, কৃষি আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে লগতে অসম এডভান্স হেল্থ কেয়াৰ ইনগ্ৰেশ্যন প্ৰতিষ্ঠান, ল' ফিল্ড MRI, চাৰ্জিকেল ৰবটিক্স

0: উদ্ভিদভিত্তিক চিকিৎসা পদ্ধতি গৱেষণা, ছেমি কণ্ডাক্টৰ ক্ষেত্ৰখনত যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, ড্ৰোনৰ জৰিয়তে বান সঁহাৰি ব্যৱস্থা আৰু মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বিকল্প ঋণ মূল্যায়নৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ মাজৰ সহযোগিতামূলক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীৰ বাবে এশটা বৃত্তি প্ৰদানত ৰাজ্য চৰকাৰে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্য কালি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰি অভয়াৰণ্যখনত এমাহৰ ভিতৰত 50 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে অৰুণাচলৰ একাংশ দুৰ্বৃত্তই অভয়াৰণ্যখনৰ 4 হেক্টৰ ভূমিৰ বনাঞ্চল ধবংস কৰিছিল। ইয়াৰ পাছত ৰাজ্য চৰকাৰে পাৰিপাৰ্শ্বিক কৰ্মবাহিনীক বনাঞ্চলত গছপুলি ৰোপণৰ দায়িত্ব অৰ্পণ কৰে। সম্প্ৰতি প্ৰায় 22 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: কিছুদিন আগত আমাৰ বিহালী বনাঞ্চলত অসম অৰুণাচলৰ সীমান্তত কিছু দুৰ্বৃত্তই আমাৰ কিছু বনাঞ্চল ধ্বংস কৰিছিল আৰু প্ৰায় 4 হেক্টৰমান বনাঞ্চলত গছ বন কাটিছিল আৰু তাৰ পিছতে আমি সিদ্ধান্ত লৈছিলো যে এই যিখিনি বনাঞ্চল ধ্বংস হৈছিলে তাত আমি নতুনকৈ গছ ৰোপণৰ কথা পৰিকল্পনা কৰিছিলো আৰু সেই মৰ্মে আমি ইকলজিকেল ট্ৰাক্সফৰ্চক দায়িত্ব দিছিলো আৰু আজি মই কি ধৰণে তাত বৃক্ষৰোপণ হৈছিলে এই কথাটো চাব গৈছিলো আৰু এতিয়ালৈকে প্ৰায় 22 হেক্টৰ ভূমিত নতুনকৈ বৃক্ষৰোপণ কৰা হ'ল। আমাৰ কাৰণে এটা ভাল খবৰ আৰু আমি আশা ৰাখিছো যে খুব সোনকালে তেখেতসকলক ইমিডিয়েটলি আমি এই অহা মাহৰ ভিতৰতে আমি 50 হেক্টৰ আমি কমপ্লিট কৰিব দিছো।
0: মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত সাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, বিধায়ক মুনীন্দ্ৰ দাসৰ উপৰি বন বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তৎকালে কাৰ্যকৰী হোৱাকৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৰাজ্যিক সমন্বয়ৰক্ষী সমিতি গঠন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদন মৰ্মে ঘোষিত এই সমিতিখনত শৈলেন সোণোৱালক উপদেষ্টা, পলি হাজৰিকাক অধ্যক্ষ, প্ৰতিম সোণোৱালক সমন্বয়ক, প্ৰাঞ্জল শইকীয়া আৰু শিৱ বৰুৱাৰ যুটীয়া সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সমিতিখনত আন 47 গৰাকী সদস্যসহ মুঠ 52 জন বিষয়ববীয়া অন্তৰ্ভুক্ত হৈছে। কোকৰাঝাৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কালি জিলাখনৰ খাৰিদা চান্দলাত এটা কৃষক পঞ্জীয়ন শিবিৰ পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। পৰিদৰ্শনকালত আয়ুক্তগৰাকীয়ে কৃষকসকলক পঞ্জীয়ন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহান জনায়। ইয়াৰ জৰিয়তে কৃষকসকলে চৰকাৰী আঁচনিৰ সা সুবিধা উপযুক্ত সময়ত লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য জৰীপ ব্যৱস্থাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। তেওঁ জৰীপকাৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এই কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নিৰ্ধাৰিত সময়ত শস্যৰ তথ্য পঞ্জীয়ন আৰু কাৰ্যকৰী পৰিকল্পনা তথা নীতি নিৰ্ধাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। স্বাস্থ্যখণ্ডৰ প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ লৈছে। চলিত বছৰৰ 31 জুলাইলৈকে জিলাখনত 9,90,000ৰো অধিক আভা আই ডি সৃষ্টি কৰা হৈছে। ইয়াৰে 2,61,000ৰো অধিক আই ডি বৈদ্যুতিন স্বাস্থ্য ৰেকৰ্ডৰ সৈতে সংযুক্ত হৈছে। অইনবাৰৰ দৰে এইবাৰো ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে কালি এই কথা সদৰি কৰি কয় যে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ পুৱা 6:15 সামূহিক দৌৰ অনুষ্ঠিত হ'ব। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশ ল'ব। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত পৰহিলৈ পুৱা 9:30 আন্তঃ শিক্ষানুষ্ঠান পি টি আৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ'ব। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্ৰেয়াস আয়াৰ নেতৃত্ব দিবলগীয়া দলটোত তিলক বাৰ্মা উপ অধিনায়ক হিচাপে থাকিব। অহা 13, 15 আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
2: নেৰানেপেৰা বৰষুণৰ ফলত কালি গুৱাহাটী মহানগৰৰ মঠঘৰীয়া আৰু হাতগাঁৱত সংঘটিত ভূমিস্খলনত 4গৰাকীৰ মৃত্যু হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা, দৈনিক অসম, দৈনিক জনমভূমিকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, মহানগৰীত জীৱন্তে সমাধিষ্ঠ 4 ব্যক্তি। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম, ভয়াৱহ ভূমিস্খলনত একেদিনাই প্ৰাণ গ'ল 4জনৰ। চুবুৰী ৰাষ্ট্ৰ ভূটানে কালি কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকত

0: প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে নামনি অসমত হাই এলাৰ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কিৰ্গিস্তানত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত সন্ত্ৰাসবাদ কোনো দেশৰ ৰাষ্ট্ৰনীতিৰ আহিলা হ'ব নোৱাৰে বুলি মন্তব্য কৰা বাতৰিটো বিস্তৃতভাৱে দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেপালৰ শেহতীয়া বানত এতিয়া পৰ্যন্ত 4,000 লোক সন্ধানহীন হৈ আছে বুলি নেপালৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসভা ভৱনত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু চি এম ফ্লাইট আঁচনিৰ শুভাৰম্ভ কৰাৰ বাতৰিটো আমাৰ অসম কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাত পুনৰবাসনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ওদালগুৰি জিলাৰ ভূঞাঘাটৰ চিপাঝাৰ টংলাপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আৰু দুজন গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোকজন হিমাংশু হাজৰিকা বুলি জানিব পৰা গৈছে। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আজিৰে পৰা দুদিনীয়াকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলন। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ 3খন জিলাৰ বান প্ৰভাৱিত লোকৰ পুনৰবাসনৰ বাবে সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। আই আই টি গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আখ্যা। বিহালী অভয়াৰণ্যত এমাহৰ ভিতৰত 50 হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিবলৈ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশ। আৰু আফগানিস্তানৰ বিৰুদ্ধে আসন্ন টি20 শৃংখলাৰ বাবে 15 জনীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি লৈ আহিছো ওদালগুৰি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে ওদালগুৰিৰ পৰা সংবাদদাতা নাৰায়ণ ডেকা। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম ওদালগুৰি জিলাই অবিৰতভাৱে অব্যাহত ৰাখিছে। ক্ষেত্ৰভিত্তিক গৃহ গণনাৰ কামত সম্পূৰ্ণৰূপে নিয়োজিত লোকপিয়ল বিষয়াসকলে ঘৰে ঘৰে উপস্থিত হৈ গণনাৰ কাম আগবঢ়াই নিছে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
2: 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2026লৈ অব্যাহত থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম ওদালগুৰি জিলাত অবিৰত আৰু কাৰ্যক্ষম গতিত আগবাঢ়িছে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জিলাখনৰ 2টাকৈ মহকুমা আৰু 5টা ৰাজচক্ৰ তথা 11টা উন্নয়ন খণ্ডৰে গঠিত 9 লক্ষাধিক জনসাধাৰণৰ সংপৃক্ত জিলাখনত গণনাকাৰী আৰু তত্বাৱধায়কসকল অতিশয় অনুপ্ৰাণিত আৰু ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিয়োজিত লোকপিয়লৰ দায়িত্ববাহী বিষয়াসকলে পথ প্ৰদৰ্শন আৰু ক্ষেত্ৰভিত্তিক সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে লোকপিয়লত প্ৰতিটো পৰিয়ালৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ ৰাইজক আহ্বান জনাই ইয়াৰ জৰিয়তে সমগ্ৰ জিলাখনতে পৰিকল্পনা, জনসেৱা প্ৰদান আৰু সম্পদ আবণ্টনৰ উন্নতি সাধন কৰাত সহায়ক হ'ব বুলি ব্যক্ত কৰে।
1: ৰাজ্যৰ আৰ্থিক নাটনিৰ সময়ত অধিক ৰাজহ সংগ্ৰহৰ উদ্দেশ্যৰে 28 আগষ্টত পৰিবহণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ অধ্যক্ষতাত ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাই পৰিবহণ বিভাগে 2500 কোটি ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযান চলাব বুলি ঘোষণা কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা নাৰায়ণ ডেকাৰ এক প্ৰতিবেদন।
2: এই পৰ্যালোচনা সভাত পৰিবহণ বিভাগৰ আয়ুক্ত সচিবসহ বিভিন্ন বিষয়াৰ লগতে BTCৰ 5খন জিলাৰ পৰিবহণ বিষয়াসকল প্ৰত্যক্ষভাৱে উপস্থিত থকাৰ লগতে ৰাজ্যৰ আন জিলাৰ পৰিবহণ বিষয়াসকলে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। সভাত ৰাজহ সংগ্ৰহ আৰু পথ সুৰক্ষাৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰে। সভাৰ অন্তত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে 2026-2027 বিত্তীয় বৰ্ষত 2100 কোটি ৰাজহ সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰি দিয়াৰ বিপৰীতে পৰিবহণ বিভাগে 2500 কোটি টকা

0: ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। সভাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাক জিলা ভিত্তিত ৰাজহ সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়ে। ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিৰ লক্ষ্য ললেও এই ক্ষেত্ৰত যাতে জনসাধাৰণক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয় এই দিশত গুৰুত্ব আৰোপ কৰাৰ কথা মন্ত্ৰী বড়োৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ৰাজহ সংগ্ৰহৰ লগত পথ সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰা বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে পৰ্যালোচনা হোৱাৰ পিছতে ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অভিযান চলাটো নিশ্চিত হৈ পৰিছে।
1: ৰাজ্য চৰকাৰৰ যক্ষ্মা নিৰ্মূলকৰণ অভিযানৰ অধীনত নিক্ষয় মিত্ৰ আঁচনিৰ প্ৰতি সঁহাৰি জনাই 100 গৰাকী যক্ষ্মা ৰোগীলৈ সহায়ৰ হাত আগবঢ়াইছে ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী তথা মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে। আঁচনিখনৰ অধীনত মন্ত্ৰীগৰাকীয়ে 100 গৰাকী যক্ষ্মা ৰোগীলৈ পুষ্টিকৰ খাদ্য যোগান ধৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: 100 গৰাকী যক্ষ্মা ৰোগীলৈ সহায়ৰ হাত আগবঢ়াইছে পৰিবহণ মন্ত্ৰী তথা মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে। যক্ষ্মা নিৰ্মূলকৰণ অভিযানৰ অধীনত নিক্ষয় মিত্ৰ হিচাপে মন্ত্ৰীগৰাকীয়ে 100 গৰাকী যক্ষ্মা ৰোগীলৈ পুষ্টিকৰ খাদ্য যোগান ধৰে। 28 আগষ্টত ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ 100 গৰাকী যক্ষ্মা ৰোগীক খাদ্য সামগ্ৰীৰ টোপোলা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে অহা 6 মাহলৈ এই 100 গৰাকী ৰোগীক পুষ্টিকৰ খাদ্য সামগ্ৰী যোগান ধৰিব। ওদালগুৰি যক্ষ্মা গোটৰ জ্যেষ্ঠ চিকিৎসা পৰ্যবেক্ষক গণেশ দত্তই আগধৰা অনুষ্ঠানটোত ওৰাং স্বাস্থ্যখণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিনীতা শৰ্মা, জিলা যক্ষ্মা বিষয়া ডাঃ অৰিন্দম বৰুৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নোমল সিং বৰগেৱাৰী, জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য, জ্যেষ্ঠ চিকিৎসা পৰ্যবেক্ষক অজয় বসুমতাৰী, VCDC অধ্যক্ষ তথা সমাজ সংগঠক বেনু অধিকাৰীৰ লগতে আশাকৰ্মী, আশা চুপাৰভাইজাৰ আদি উপস্থিত থাকে। উল্লেখ্য যে নিক্ষয় মিত্ৰ হিচাপে প্ৰতিগৰাকী ৰোগীক মাহে 500 টকা মূল্যৰ খাদ্য সামগ্ৰী 6 মাহৰ বাবে প্ৰদান কৰিব।
1: জিলা ৰেহৰূপত আজি ইমানেই। কাইলৈ পুৱা 9:15 বজাত পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শ্ৰোতাসকলে ওদালগুৰি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে প্ৰভাতী তৰংগ। আজিৰ বিষয় জিম জীৱন আৰু জীৱন বৃত্ত। অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মাই।

সুপ্রভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগৰ হানিৰ বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবেই যে এটি বিশেষ বিষয় আজি আমি প্ৰভাতী তৰংগত আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু দুগৰাকী বিশেষ অতিথি আহি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত হৈছে আদৰৰ শ্ৰোতা। আৰু আজিৰ বিষয়টো মই আৰম্ভণিতে জনাব খুজিছোঁ, জিম জীৱন আৰু জীৱন বৃত্ত। আদৰৰ শ্ৰোতা, আৰু এই সম্পৰ্কে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত যি দুগৰাকী বিশেষ ব্যক্তি মই চিনাকি কৰাই দিছোঁ, সকলোৱে চিনি পায়, তেখেতক মহাদেৱ ডেকা বুলিলে অসমত শৰীৰ চৰ্চাবিদ মিষ্টাৰ ইউনিভাৰ্ছ 2009 মহাদেৱ দাস, স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ সৈতে উপস্থিত হৈছে মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ ৰুণজুণ তেৰণপি। তেৰণপি ডাঙৰীজনী, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ। ৰাতিপুৱাৰ ভাগত পাই নথৈ আনন্দিত হৈছোঁ আপোনাক দুইজনকে। এটি বিশেষ বিষয় লৈ আমি আহিছোঁ, আজি কথা পাতিম জীৱন জিম আৰু জীৱন বৃত্ত। এই গোটেইখিনি মিলাই আমাৰ যিটো জীৱন চক্ৰ বা জীৱন ৰেখা বুলি কওঁ, সেই বিষয়ে আমি কথা পাতিম। তো তাত বিভিন্ন পৰ্যায় থাকিব, লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। কিন্তু আমি সদায় কওঁ আমাৰ যিটো প্ৰভাতী তৰংগতে সুৰীয়া যাত্ৰা ৰাতিপুৱাৰ এই সময় সকলোৱে ৰেডিঅ' ছেট অন কৰিছে, আপোনালোকে চায়ো আছে আমাৰ আকাশবাণী গুৱাহাটী যে অফিচিয়েল ফেচবুক পেজ, তাত এই অনুষ্ঠান চাই থাকিব পাৰে। এ আই আৰ গুৱাহাটী, এ আই আৰ কেপিটেলত লিখিব, গুৱাহাটীৰ জি কেপিটেল বাকীকেইটা স্মল লেটাৰ্ছত লিখিব, লিখিলে পোনপটীয়াকৈ অনুষ্ঠান চাব পাৰিব। লগতে আপোনালোকৰ যদি কিবা বাৰ্তা থাকে সেই বাৰ্তাসমূহ দিব পাৰিব, আমি ভাগ বতৰা কৰি ল'ম। আদৰৰ শ্ৰোতা, আপোনালোকে যদি কিবা প্ৰশ্ন থাকে মহাদেৱ ডেকা আৰু ডক্টৰ ৰুণজুণ তেৰণ এই সম্পৰ্কে, জিম জীৱন জীৱন বৃত্ত এই সম্পৰ্কে যদি প্ৰশ্ন থাকে, তাৰ আশে পাশে থকা কিছুমান প্ৰশ্ন, গতিকে কৰিব পাৰিব, আমি আগবঢ়াই দিম। কিন্তু সুৰীয়া যাত্ৰা যিহেতু, গতিকে সুন্দৰ এটি জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ কৰিব খুজিছোঁ। আহক আমি এনেদৰে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম।

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড জিম জীৱন আৰু জীৱন বৃত্ত। দুগৰাকী বিশেষ অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, আমি ইতিমধ্যে চিনাকি কৰাই দিছোঁ। পুনৰ যিসকল শ্ৰোতাই আমাৰ ইতিমধ্যে বা এইমাত্ৰ এই সংযোগ হৈছে তেখেতক চিনাকি কৰাই দিছোঁ। মহাদেৱ ডেকা, মিষ্টাৰ ইউনিভাৰ্ছ 2009 অসমৰ গৌৰৱ, লগতে আছে ডক্টৰ ৰুণজুণ টেৰণপি, মেডিচিন বিভাগৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক আমাৰ ৰাজ্যখনৰ, তেখেতো আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। পোনে পোনে আহিছোঁ আমি জীৱনৰ কথা পাতিবলৈ আজি আপোনালোকৰ সৈতে। আপুনি প্ৰত্যক্ষভাৱে জড়িত আছে, মহাদেৱ ডেকা আজি কেইবা দশক ধৰি জড়িত হৈ আছে, জীৱনৰ সাধনা কৰি আছে। সাধাৰণতে ভাবে যে ধৰক জিম মানেই জীৱন, বা জিমতেই গোটেইখিনি হ'ব বুলি ভাবে। কিন্তু আপুনি সেইদিনা যেতিয়া টিভিত কথা পাতি আছিলে, আমি দেখিছোঁ এটা অনুষ্ঠানত বৰ সুন্দৰ কথা কৈছে আপুনি, মানসিক স্বাস্থ্যৰ এটা কথা কৈছে, ভালকে টোপনি মৰাৰ কথা এটা কৈছে, আৰু জীৱনটো যেতিয়া এটা আধ্যাত্মিক

0: কথা আপুনি সেই ভাৱনাটোৰ কথা কৈছে, আপুনি যেতিয়া জিমত স্পিৰিচুৱেলিটিৰ কথা আপুনি কৈছে, আপুনি যেতিয়া জিমত সোমাই আমি দেখো আপুনি চাইকেলেৰে যায়, চাইকেল চলাই যায়, জিমত সোমাই সেৱা কৰি সোমায়, আপোনাৰ নিজা জিম সেইটো আমি জানো, সকলোৱে জানে, তাৰ আপুনি সেৱা কৰি দৰ্জাখনত আমি দেখো ধুনীয়াকৈ সেৱা কৰি আপুনি সোমায়, তে মহাদেৱ দা এই কথাটো যে বিভিন্ন কথা বতৰা হৈ আছে, আমি কিয় আজি এই কথাটো পাতিছো, বিভিন্ন ইনচিডেণ্ট হৈছে যোৱা কিছু সময়ত দুৰ্ঘটনা বুলিয়ে কৈছো,
1: মই মানে ৰিচেণ্টলি দেখিছো বহুত ঠাইত কৈছো, আচলতে মোৰ জিম বুলি ক'লে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আচলতে মোৰ মেমে আমাৰ বহুত ধুনীয়াকৈ ক'ব, কাৰণ তেখেতে বেছি ডেপ্থত তেখেতৰ চালি, আৰু আমি হ'ল প্ৰেক্টিকেলি যিখিনি দেখা পাই আছো আজি 35 বছৰ এক্সাৰচাইজ কৰি উঠি, মানে প্ৰথমতে জানিব লাগিব জিমটোনো কি, বহুত মানে এইটোৱে নাজানে, জিমটোতো কোনো একো বেলেগ বস্তু নহয়, আমি এতিয়া আমি আগতে সকলোৱে গাঁৱত আছিলোঁ, এতিয়া চবে চহৰমুখী হৈছোঁ, চহৰমুখী হোৱাৰ কাৰণে আমি হাৰ্ডলি টু বেডৰুম বা থ্ৰী বেডৰুম ৰুম এটাত আমি থাকোঁ, টু বেডৰুম বা থ্ৰী বেডৰুম ৰুম এটাত কাম কৰা স্কোপ তাত মানে তাতে কাম কৰা স্কোপেই নাই, আমাৰ ৱাশ্বিং মেচিনত আমি কাপোৰ ধুওঁ, ডিছ ৱাশ্বাৰত আমি ডিছ ধুওঁ, দেন চাফা কৰা মানুহ আহে ধুৱে, চব কৰোঁ, আমিনো কি কৰোঁ, তাৰ ফলত নেকি আমাৰ ফিজিকেল লেবাৰটো কমি যোৱাৰ ফলত আমাৰ এই যিবিলাক কৈছে যে হাৰ্টৰ ইছ্যু কিছুমান আহিছে, গতিকে সেই বস্তুটোৱে যে জিমত আজিকালি নতুনকৈ জিমটো ডেভেলপ হৈছে, কিয় যে মানুহখিনিৰ খেতি কাম কৰাৰ স্কোপ নাই, কাৰণে মানুহখিনি জিমত আহে কাম কৰিব আহে, জিমটো কোনো বেলেগ বস্তু নাই, এইখন এখন খেতিপথাৰ, খালী ধুনীয়া খেতিপথাৰ, কিছুমান এ চি আছে কিন্তু মোৰ এ চি নাই, মই উইডাউট এ চি গোটেই লাইফ এনেকৈ কৰিলোঁ, কিয় মই নিজৰ এ চি নাই, মই নোৱাৰো নহয়, কিন্তু মই কৰা নাই, এইকাৰণে কৰা নাই যে মানে কি হয় আমি নেচাৰেলত এটলিষ্ট দিনত যদি 1.5 ঘণ্টা বা 2 ঘণ্টা মই নেচাৰেলত থাকোঁ, তেতিয়াহ'লে বেছি মই বেছি ভাল ফিল কৰোঁ, আচলতে
0: আমাৰ জিমলৈ যোৱাৰ আমাৰ সৌভাগ্য হৈছে, আমি

0: কমিটিজ দিওঁ, দেন এই চাফা কৰা মানুহ আহে, ধুৱে, চব কৰোঁ, আমিনো কি কৰোঁ?
1: হয়,
0: তাৰ ফলত নেকি আমাৰ ফিজিকেল লেবাৰটো কমি যোৱাৰ ফলত আমাৰ এই যিবিলাক কৈছে যে হাৰ্টৰ ইছ্যু কিছুমান আহিছে, গতিকে সেই বস্তুটোৱে যে জিমত আজিকালি নতুনকৈ জিমটো ডেভেলপ হৈছে, কিয় যে মানুহখিনিৰ খেতি কাম কৰাৰ স্কোপ নাই, কাৰণে মানুহখিনি জিমত আহে কাম কৰিবহে। জিমটো কোনো বেলেগ বস্তু নাই, এইখন খেতিপথাৰ, খালি ধুনীয়া খেতিপথাৰ। কিছুমান এ চি আছে, কিন্তু মোৰ এ চি নাই, মই উইডাউট এ চি গোটেই লাইফ এনেকৈ কৰিলোঁ। কিয়? মই কিন্তু এ চি নাই, মই নোৱাৰো নহয়, কিন্তু মই কৰা নাই। এইকাৰণে কৰা নাই যে মানে কি হয়, আমি নেচাৰেলত এটলিষ্ট দিনত যদি ডেৰ ঘণ্টা দুঘণ্টা মই নেচাৰেলত থাকোঁ, তেতিয়াহ'লে বেছি মই বেছি ভাল ফিল কৰোঁ। আচলতে
1: আমাৰ জিমলৈ যোৱাৰ আমাৰ সৌভাগ্য হৈছে, আমি খিৰিকী খিৰিকী খোলা থাকে, আপোনাৰ জিমলৈ বতাহ
0: মানে কি হয়, মানুহখিনি বেছি আচলতে এ চিৰ কনচেপ্টটোনো কেনেকৈ আহিলে জিমত। এ চি আছিল ইউৰোপীয়ান কাণ্ট্ৰিত মাইনাছত থাকে, -15 -20 ডিগ্ৰী, সেনেকুৱা ঠাইত আচলতে আমি এক্সেছ কৰিব নোৱাৰোঁ, কিন্তু ৱাৰ্ম আপ নহয়, পাম নহয়। তেখেতসকলে ইয়াৰটো কণ্ডিশ্যন কৰিবৰ কাৰণে, মানে টেম্পাৰেচাৰটো অকণ বঢ়াবৰ কাৰণে তেখেতসকলে এ চিটো ইউজ কৰিছিল। কিন্তু আমাৰটো নেচাৰেল এ চি, আমাৰ বিৰাট ধুনীয়া, বহুত ধুনীয়া ৱেডাৰ, আমি আৰামছে পাৰোঁ
1: কৰিবলৈ।
0: প্ৰথম 2 নম্বৰ মানে জিমত ৰিচেণ্টলি যিটো ঘটনা হৈছে, চবেই এতিয়া মানুহ বহুত ঠাইত নগাঁৱতো মোক ফোন কৰিছে, মানুহবিলাক জিমত আহিব পাৰিছে, আতংক টাইপৰ হৈছে। আৰু ইমান এটা আজিকালি ইমান ডাঙৰ সেই যুগত, ডিজিটেল যুগত যদি এনেকুৱা ধৰণৰ মানুহবিলাকে ভাবে, তাকো ডাঙৰ ডাঙৰ মানুহবিলাকে দেই, বিশেষকৈ মহিলাখিনি, মানুহ মহিলাখিনিয়ে গিৰিয়েকক যাব নিদিয়ে জিমত যায়। যদি মানুহৰ এনেকুৱা ধৰণৰ ইঞ্চিডেণ্ট হয়, ষ্ট্ৰক হয়, তেতিয়াহ'লে আমাৰ যিবিলাক খেতি কৰা মানুহ আছে, আমাৰ খুৰা তেতিয়াও খেতি কৰে, সেই 45 ডিগ্ৰী চেণ্টিগ্ৰেডত খালি ভৰি ৰ'দত খেতি কৰিলে তেখেতসকলে প্ৰথম মৰিব লাগিছিল। তাতকৈ 2,000-3,000 স্কুৱাৰ ফিটৰ 2,000 ফিটৰ ওপৰত আমি জোৱানবিলাকে যিবিলাক কষ্ট কৰিছে, এতিয়া আৰু মৰিব লাগিছিল। এইবিলাক জিমত আহি যিবিলাক এক্সিডেণ্ট হৈছে, এইবিলাক জিমত আহি ঢুকোৱা নাই আচলতে, ঢুকোৱাৰ সময়ত জিমত আহিছে, অলপ দিগদাৰ হৈছে বুলি
1: কোনো
0: কি। সেই মানুহজনক যদি মই জিমত সোমোৱাৰ আগতে কৈছোঁ, আপুনি অকণ দৌৰি আহকচোন, এই ৰাস্তাতে ঢুকালে হয়, কিন্তু যেতিয়া জিমত আহিলোঁ আমাৰ নৰ্মেল হাৰ্ট এটাই মানে ইমান, ধৰক আমি ৰাতিপুৱা শুই উঠিছোঁ, ভাত খাব মন নগ'লেও খালোঁ, অফিচ গ'লোঁ, এ চি গাড়ীত গ'লোঁ, এ চিত অফিচত বহিলোঁ, এইখিনি কৰিবৰ কাৰণে হাৰ্টটো ইমান ষ্ট্ৰং নহ'লে চলি যায় আৰু। কিন্তু তেতিয়া গম পাবা যেতিয়া তাক তুমি কামত লগাবা। আমাৰ তেনেকুৱা সৰু এটা সৰু এক্সাম্পল দিছে মানুহে ভাল পাব, আমাৰ দৰ্শকখিনি যেতিয়া কমন দৰ্শক আৰু, যে তুমি এখন যে মই এখন গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী কিনিম, গাড়ীখন দেখিব বহুত ধুনীয়া নতুন, গেৰেজ সোমাইছোঁ, তোমাক দেখা এইখন গাড়ী মোৰ, তুমিতো ক'বা নাই এনেকৈ চালেতো নহ'ব, মই কি কৰিব লাগিব এইখন গাড়ীখন
1: চলাই,
0: ক'ত চলাবা তুমি, ধুনীয়া ৰাস্তাত নহয়, পাহাৰত, পাহাৰত চলাই তাত গম পাবা যে তাৰ চক জেগা ঠিকে আছে নাই, ক্লাছ ডিছ ঠিকে আছে নাই। গতিকে জিমত আহিলেহে মানুহজনক গম পোৱা যায় আচলতে তাৰ ভিতৰৰ অৰ্গেন চৰ্গেনবিলাক ঠিক আছে নে নাই। কিন্তু মানুহবিলাকে বহুত মানে লাজত, হেজিটেশ্যনত নকয়, মই ঠিকে আছোঁ বুলি কৈ দিয়ে, কিন্তু সেইটো বহুত ডাঙৰ শব্দ এটা কৈ দিয়ে। যদি ট্ৰেইনাৰ বা ইনষ্ট্ৰাক্টৰৰ লগত যদি কথা পাতি যে মই এনেকুৱা প্ৰব্লেম আছে, থাকিব পাৰে, আমি হিউমেন বিং, আমাৰ বেমাৰ হ'ব, আমাৰ চুগাৰ হ'ব, প্ৰেচাৰ হ'ব, আকৌ ভাল হৈ যাব। যিবিলাক বিশেষকৈ লাইফষ্টাইল ডিজিজ যিবিলাক আছে, সেইবিলাক মানুহ ঠিক কৰিবৰ কাৰণে মানে জানিব যে চবেই যে জিমত যাব দিয়ে, কিন্তু জিমত যাব দিয়ে কিন্তু কেনেধৰণে এক্সাৰচাইজ কৰিবৰ কাৰণে কয়, সেই বস্তুটোৰ কাৰণে মানে প্ৰব্লেমটো হৈ আছে। যিবিলাক মানে যিবিলাকৰ হাৰ্টৰ ইছ্যু আছে, হাৰ্টৰ ইছ্যু আছে মানে সি অলৰেডি ভাগৰুৱা মানুহ, তাক যদি মই জিমত আহি কওঁ আপুনি আৰু দৌৰক, সি দৌৰি দৌৰি থাকে, যেতিয়া ইনষ্ট্ৰাক্টৰটো আহিব, আহি যেতিয়া ক'ব তাক যে হেৰি কৰক আপুনি মোৰ ভাগৰ লাগিছে, মানুহজনৰ কাৰণ প্ৰব্লেম থকা মানুহ এটা হাৰ্ট যেতিয়া অসুবিধা হয় তেতিয়া ভাগৰ লাগিব, সি কৈছে আপুনি আৰু দৌৰক, আপুনি দৌৰক মই আহি আছোঁ। কিন্তু মানে মানুহজনে ভাবে এইটো ভাগৰৰে হেৰি নে না না হাৰ্টৰে কিবা গম নহয়, আল্টিমেটলি তাতে বহুতখিনি মানুহখিনি কৰে এক্সাৰচাইজ, মানে যিবিলাক হাৰ্টো মানে উইক মানুহবিলাক কেতিয়াও কাৰ্ডিঅ' এক্সাৰচাইজ, কাৰ্ডিঅ' মানে যিবিলাকৰ ডিমাণ্ড অফ অক্সিজেন বেছি, মানে আমি এক্সাৰচাইজ ৱেইট ট্ৰেইনিং কেনেকুৱা, তাৰপৰা মই এক্সাৰচাইজ বাইচেপ মাৰিলোঁ 8-10-12 মিনিট কৰি ৰখিলোঁ, আকৌ 1.5 মিনিট ৰাখিলোঁ, মোৰ বিটটো আকৌ নৰ্মেল ঠাইত গ'ল, আকৌ এক্সাৰচাইজ কৰিলোঁ, এইটো ছেফ। তোমাক যদি ট্ৰেডমিল উঠাই দিওঁ যে 20 মিনিট আপুনি এটা কৰক, এনে বাহিৰৰ কাণ্ডিবিলাক কি কৰে, ট্ৰেডমিলত মানুহজনক উঠাই দি মানুহজনৰ লগত ইণ্টাৰেক্ট কৰি থাকে, এনেই এটা কথা পাতি থাকে কিবা কিবি, আপোনাৰ ঘৰত কোন আছে, কি কৰে, এই কথাটো পাতি থাকে। কাৰণটো হ'ল যে মানুহজনৰ কথাটো লৰিছে নেকি, মেমে জানিব, মানে এইবিলাক এটেক হোৱাৰ আগত মানুহজনৰ কথাটো লৰিছে, যিবাটো পাক খোৱা বুলি কয় যে, যেতিয়া মানুহজনে দেখিছে ওই মানুহজনে বহুত ভাগৰি আছে, মোৰ লগত কথা পাতিব, তাক লগে লগে ষ্টপ কৰিছে বোলে, আমাৰ জানো সি কৈছে ভাগৰি আছে, এটা আৰু কৰক, সেই টাইপৰ এক্সাৰচাইজ চলে, মই দেখিছোঁ
1: তেতিয়া আৰু বেছি ভাল,
0: মানুহজনে ভাবে যে নাই আপুনি এক্সাৰচাইজ কৰিব লাগে, এই কৰিব লাগে, নহ'লে আপোনাৰ ভাল নহ'ব বুলি কয়। কিন্তু সেই মানুহজনে অলৰেডি তাৰ মানে আৰম্ভ হৈছে, আৰু এটেকবিলাক হাৰ্ট এটেক যে হৈছে, হঠাৎ মানুহ এটা নমৰে, বডিত বহুত কিবা কিবি ছিগনেল দিব, বিষাব, ডিঙি বিষাব, গৰম লাগিব, কিবা লাগিব, এতিয়া মোক যিমানে মোৰ বেমাৰ হওক ইয়াতে মই ইয়াতে নমৰোঁ, মই হস্পিটেলত নিব পাৰিবা তুমি, নহ'লে মোৰ প্ৰিভিয়াছলি একো বেমাৰ নাই নহয়, যদি মোৰ প্ৰিভিয়াছলি বেমাৰ থাকে মৰিলে ইয়াতে কোনো বচাব নোৱাৰে আৰু,
1: সৃষ্টি করা শরীর চর্চা করা, আবার ডক্টর রঞ্জন টেরণ।

0: এখেতে কৈছে যে মানে কি ধৰক এই কথাটো যদি ক'লে জিমত
1: এৱেৰনেছটো বাঢ়িছে মানুহৰ আগতেও হৈছিলে আপোনালোকে ফেমিলি হিষ্ট্ৰি বহুতৰ ল'ব মোৰ কিবা কোনোবা ৰিলেটিভ সামৱান ডাইড ইন হিজ স্লিপ কিবা খেতিত কাম কৰি আছিলে ঢুকালে ওলাব এইবিলাক কিন্তু এৱেৰনেছটো এতিয়া স্পেচিয়েলি আফটাৰ কোভিড মই ক'ম যে এইটো মানে ছাডেন ডেথটো মানে ছাডেনলি মিডিয়াত আহি গৈছে তো ছ'চিয়েল মিডিয়া আৰু চবফালে চি চি টিভি আছে তো ছ'চিয়েল মিডিয়াত আপোনাৰ এনি টাইম চলি থাকে ছামৱান ইজ ছাডেনলি কলেপ্স তেনেকুৱা ছাডেন ডেথ বা ছাডেন কাৰ্ডিয়াক ডেথ কাৰ্ডিয়াকে ইউজুৱেলি থাকে মানে ইমানেই কম টাইম দিয়ে কি হস্পিটেললৈকে যাবলৈ টাইম নাপায় মানে এইটো বস্তুটো তেতিয়া মই এটা কথা ক'ম কি এইটোৰ ওপৰত বহুত ৰিচাৰ্চ চলিছে একচুৱেলি ক'ভিড ৰিলেটেড হয় নেকি বা আপোনাৰ মানে কি কাৰণে মানে এনেকুৱা ছাডেন ডেথটো এই এৱেৰনেছটো বাঢ়ি গৈছে কিছুমান ৰিচাৰ্চত দেখাইছে যে প্ৰিভিয়াছ ষ্টাডিজ প্ৰিভিয়াছ আগতে যিমান আছিলে ৰিপৰ্টেড আৰু এতিয়া অলমষ্ট চিমিলাৰে আছে ট্ৰেণ্ডটো এনেকুৱা নহয় কি ছাডেনলি এনেকুৱা নহয় কিন্তু মানুহৰ এৱেৰনেছটো বাঢ়িছে মিডিয়াত বেছিকৈ আহিছে আমি বেছিকৈ খবৰবিলাক
0: পাইছোঁ
1: ৰিপৰ্টিংটো বেছি হৈছে তেনেকুৱা ধৰণৰ প্লাছ এতিয়া জিমক যেনেকৈ দুখ দিছে আপুনি ঠিকে কৈছে যে তেওঁলোকৰ মানে এতিয়া অটপচি ৰিলেটেড কিছুমান ৰিচাৰ্চো চলিছে এইবিলাকৰ ওপৰত যিহেতু এৱেৰনেছটো বাঢ়িছে তো এইটো দেখা গৈছে যে বহুতৰ আণ্ডাৰলাইং আনডায়েগনষ্ড হাৰ্ট ডিজিজ থাকে হয়তো ইলেক্ট্ৰিকেল এবনৰ্মেলিটিজ থাকিব পাৰে হয়তো কিবা ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটিজ থাকিব পাৰে তেনেকুৱা ধৰণৰ মানে বহুতটা পোৱা গৈছে আনএক্সপ্লেইনডো থাকিব হা চব কথাটো নহয় যে চব কথা এক্সপ্লেইন কৰিব নোৱাৰে ছাডেনলি কিছুমানে আগৰ পৰা নাই ছাডেনলি ডেভেলপ কৰিলে আৰু আপুনি এটা ঠিক কথা ক'লে কি গোটেই জীৱন দৌৰা নাই গোটেই জীৱন একো কৰা নাই আনহেল্ডি লাইফ ষ্টাইল ছাবষ্টেন্স ইনটেক থাকিব কিবা কিবি থাকিব ছাডেনলি গৈ পেলাই জিমত আজিয়ে মই গোটেই জীৱনৰ এক্সাৰচাইজটো কৰি দিম হাৰ্ট উইল নট বি এবল টু টেক দ্য লোড নোৱাৰিব তেতিয়াহ'লে ছাডেন মানে ইলেক্ট্ৰিকেল এইবিলাক যোনটো এবনৰ্মেলিটিজ মই কৈছোঁ কি কয় বোলে হাৰ্টবিটছবিলাক ইৰেগুলাৰ হৈ গ'ল তেনেকুৱা হৈ পেলাই ছাডেন আপোনাৰ কলেপ্স কৰিব পাৰে তো সেই বস্তুটোৰ কাৰণে অলপ মানুহে নিজে এটা আপোনাৰ ফৰেন কাণ্ট্ৰিজবিলাকত থাকে কুৱেশ্যনাৰ আপোনালোকে জিমত দিয়ে নে
2: নিদিয়ে
1: ফৰ্মেট এখন থাকে তাত মানে ফেমিলি হিষ্ট্ৰি ভেৰি ইম্পৰ্টেণ্ট ফেমিলি হিষ্ট্ৰি যে আছে নেকি তেওঁলোকৰ ঘৰৰ মানে ৰিলেটিভ এণ্ড অল দোজ কিবা ছাডেন এনেকুৱা ডেথৰ হিষ্ট্ৰি আছে নেকি আগৰ সেইটো ইম্পৰ্টেণ্ট হয় তাৰমানে জেনেটিক্স থাকিব পাৰে জেনেটিক্সৰ আজিকালি বহুত ষ্টাডিজ হৈ আছে চ' জেনেটিক্স থাকিব পাৰে তেনেকুৱা প্লাছ আপোনাৰ আগৰ পৰা যদি লাইফ ষ্টাইলটো বহুত বেয়া তো সেইটো ইম্পৰ্টেণ্ট হয় নে নহয় স্মকিং যদি অলৰেডি আছে তাৰতো অলৰেডি ব্লাড ভেচেলছ কেইটা সি ডেমেজ কৰি ৰাখিছে হাৰ্টটো অলৰেডি ডেমেজ কৰি ৰাখিছে ছাডেনলি দৌৰিব গ'লেতো প্ৰব্লেম হ'ব তাৰপিছতে আপোনাৰ কি কয় বোলে যদি আগতেও মানে ফেইণ্টিং স্পেলছ টাইপৰ হৈছে মানে আগতেও ডিজিনেছ ছাডেন হৈছে তেনেকুৱা সেইবিলাক হিষ্ট্ৰি যদি আগৰ পৰা লৈ পেলাই তাৰপিছত আপোনাৰ এক্সাৰচাইজ ইজ ভেৰি গুড অফকোৰ্চ এক্সাৰচাইজ কৰিলে মানে ইনফেক্ট হাৰ্ট হেলদি হয় নে নহয় কিন্তু আপোনাৰ কোনটো ইনটেনচিটিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব বিল্ড আপ কৰিব লাগে বস্তুটো আজি 10 মিনিট কৰিলে কালি 15 মিনিট কৰিলে তেনেকেহে এটা আজিয়ে মই এঘণ্টা কৰিম ক'লেতো প্ৰব্লেম হ'বই
0: আমি এই বিষয়ে আৰু বিতংকৈ কথা পাতিব 10:30লৈকে অনুষ্ঠান আছে আৰু ধৰক আমাৰ ইনটেনশ্যনটো এনেকুৱা নহয় যে ধৰক অকল ব্যায়াম জিম এনেকুৱা কথা পাতিব খুজিছোঁ বা ভয় খুৱাই দিব খুজিছোঁ মানুহ ৰাতিপুৱা আমি ধৰক তেনেকুৱা ধৰণৰ
1: কথা
2: ডিপ নলেজ নাথাকিলে ওপৰে ওপৰে কথা ক'ব নাপায় কথাও নকৰিব লাগে আজিকালি ছ'চিয়েল মিডিয়া ক'লে কৈ দিব আৰু মেমে এটা ডাঙৰ কথা ক'লে আপুনি তুমি মন কৰা নাই ছাবষ্টেন্সেছ বুলি বস্তু এটা
0: কৈছে
2: বাইদেৱে অকণমান ভদ্ৰ ভাষাত কৈছে মানে মানুহখিনি বুজি মই কিন্তু লাগিলে মোৰ তাত থৈছে কিয় মেক্সিমাম যিবিলাক এইবিলাক জিমত হৈছে যিবিলাক তেখেতসকলক যদি তুমি ষ্টাডি কৰা বা হিষ্ট্ৰি আমি গম পাওঁ যে তেখেতসকল চিন্থেটিক ড্ৰাগছ মানে ইমান ইউজ কৰে দেখিব ধুনীয়া মানে এটা মানুহ হেল্ডি নহয় তাক তুমি চিৰিত যেতিয়া উঠাবা টেবলেট যেতিয়া কৰিব এই মেক্সিমাম মানুহ নগাঁৱতো যেতিয়া ৰিচেণ্টলি যিটো মানুহ ঢুকালে মই নাজানো হয় নে নহয় কিন্তু তেখেতসকলে কৈছে তেখেতৰ কেনেকুৱা কিবা আগত ছাবষ্টেঞ্চেছ ইউজ কৰিছে বুলি কৈছে আৰু এতিয়া মই ক'ব বেয়া লাগিছে ক'বলৈ কথাটো কিন্তু হ'লেওতো মই নেক্সট ফিউচাৰ জেনেৰেশ্যনটোক বচাবৰ কাৰণে অপ্ৰিয় হ'লেও সত্য কথা কৈছে মানে ক'বই লাগিব আৰু সেইকাৰণে কৈছোঁ আপোনালোকে এটলিষ্ট এইবিলাক আজিকালি মেডিচিন ডক্টৰলৈ কনচাল্ট নকৰাকৈ কিন্তু খাব নাপায়। আৰু আগতে মই বহুত কৈছোঁ কেফেইন কেফেইন ইনটেক বেছি হ'লেও হ'ব পাৰে, মানুহে জানে যে কফি খাই
1: আহিলে কেফেইন ইনটেক হ'লে হাৰ্ট ৰেটবিলাক আপোনাৰ অল্টাৰ কৰে, দিয়া বঢ়াই দিয়া টাকিকাৰ্ডিয়া হয়,
2: আৰু তাৰমানে কি এনেদৰে
1: এবনৰ্মেলিটিছবিলাক আহিব পাৰে।
2: এক কাপ কফি 150 বা 200 কাপ জোকে কফিটো ঘৰত খাই আহে, কিন্তু আজিকালি মানে প্ৰিয়কৰ বোলে বস্তু এটা খায়, কোনোৱে নাচায়, তাতে বহুত কেফেইন থাকে, 300 mg থাকে, সেইটো কেফেইনো খালে। আৰু কিছুমানে ধৰক এইটো টেবলেটো খায়, তাতেও কেফেইন থাকে, আৰু যিমানে 600-700 কেফেইন খায়, যদি এটা হাৰ্টৰ যিটো অলৰেডি ইছ্যু থকা মানুহ যদি খায়, সি এনেই ৰাস্তাত খোজকাঢ়িলেও মৰিব। আমাৰ যে এটা অসমীয়া কথা আছে যে কাকো পৰে তালো সৰে, শুনিছানে?
0: শুনিছোঁ।
2: তালটো পৰি গ'ল, তিনি দিনতে কাকোটো পৰিলে, মানে কাউৰীটো পৰিলে, সেনেকুৱা ক্ষেত্ৰতো কিছুমান হ'ব পাৰে বোলে মোৰ মানে এইটো ভিউ দেই।
0: হয় হয়, এইটোৱে কথা আমাৰ মানে কি, ধৰক বহুতে কথা থাকে কি, ধৰক জিমত গৈ মই বডিটো ধুনীয়া কৰিম বা মই শৰীৰটো ধুনীয়া কৰিম, দেখাত ধুনীয়া কৰিম, এই যে সামগ্ৰিক আমি এটা জীৱনৰ কথা থাকে। আপুনি যেনেকৈ ধৰক এটা বেলেঞ্চ লাইফৰ কথা কৈছে, এটা ৰাতিপুৱা উঠি এটা দিনটো আৰম্ভ কৰে বা গোটেই জীৱনটো সুন্দৰভাৱে লৈছে, বা অকল জিমেই মূল হেৰিৰ কথা নহয়, বাকী আনুষাংগিক কথাবিলাক আছে।
1: তেওঁ কৈছে ষ্টাৰ্টিঙতে যে আজিকালি আমি বক্স নিচিনা ফ্লেটবিলাকত থাকোঁ, আমাৰ ঠাই নাই, তো জিমটো এটা ঠাই হয় য'ত আমি মানে এক্সাৰচাইজ কৰিব পাৰোঁ। চ' এক্সাৰচাইজটো অলৱেজ ইম্পৰ্টেণ্ট, লাইফষ্টাইল চেঞ্জেছ বুলি ক'লে এক্সাৰচাইজটো থাকিবই, তাতে এক্সাৰচাইজ নকৰাকৈ আপুনি লাইফষ্টাইলটো ইম্প্ৰুভ কৰিব নোৱাৰে। কিন্তু তথাপিও আমাৰ ঠাই নাই যিহেতু, সেইকাৰণে আমি জিমবিলাকত যাওঁ, কিন্তু জিমবিলাকত গ'লেই যে এনেকুৱা হ'ব সেইটো নহয়, সেইটো নিজকে চিনি পাব লাগিব, নিজৰ কেপাচিটিটো জানিব লাগিব, নিজৰ হিষ্ট্ৰীটো জানিব লাগিব, প্লাছ আমি বিল্ড আপ কৰিব লাগিব, হয়নে নহয়?
2: নিজৰ মানে নিজে কি চেষ্টা আছে জিমতো আকৌ এতিয়া বহুত মানে আহি মোৰ আজি 35 বছৰ আহিছে, মোক কয় যে আপোনাৰ বাইছে বোলে গাড়ী, মোৰতো গোটেই লাইফ এইটো তুমি নোৱাৰিবা নহয়, গতিকে তুমি নিজক চাই লোৱা, ডক্টৰ আছে আজিকালি লিপিড প্ৰফাইল বা কিবা কিবি যদি অকণমান চাই আহে যে ক্ৰিয়েটিন মানে কিডনী কেনেকুৱা হৈ আছে, আমি জানো নৰ্মেল প্ৰটিনটো আমি অকণমান এক্সেছ কৰিলে অলপ হাই খাওঁ, হাই লয় বেছিকৈ লয় আৰু
1: কিন্তু মানুহবিলাকে কি হয় এদিন দুদিনতে লাগে, ধৈৰ্যটো নাই মানে যে গোটেই লাইফ বা বহুত মানে লং টাৰ্ম এটলিষ্ট 1 year মান দিব
0: লাগিব। ডক্টৰ ৰঞ্জু, তেওঁৰ বাবে এই ধৈৰ্যৰ বিষয়ে কথা পাতিম, লং টাৰ্মৰ কথা পাতি ভাবি আমাৰ উদ্দেশ্য সেয়াই। জয়ন্ত হাজৰিকা এটা সুন্দৰ গীত আমাৰ সাজু কৰি থোৱা আছে, গীতটো শুনাই লওঁ, শ্ৰোতাই ভাল পাব। তাৰপাছত আমি এই বিষয়ে যিটো আমাৰ ধৰা এটা লং জাৰ্ণি, জীৱনটো এটা চমু কথা নহয়, এবছৰ দুবছৰ যিটো কথা কৈছে সেইটো কথা নহয়, এটা দীঘলীয়া আমাৰ পৰিক্ৰমা, কেনেদৰে আমি সুস্থভাৱে আগবাঢ়ি যাম সেই বিষয়ে কথা পাতিম আমাৰ এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, জিম জীৱন আৰু জীৱন বৃত্ত।

0: শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড জিম জীৱন আৰু জীৱন বৃত্ত ষ্টুডিঅ'ত উপস্থিত আছে মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকা আৰু ডক্টৰ ৰুণজুন ডেৰণপি। আমি পোনে পোনে মহাদেৱ ডেকাৰ ওচৰলৈ পুনৰ আহিছোঁ যে আপুনি কৈছে যে এটা দীঘলীয়া পৰিক্ৰমা এদিনতে হোৱা কথা নহয়, আপুনি সেই পঢ়া দিনৰ পৰা আমি আপোনাৰ কাহিনী শুনি আছোঁ, জানো কটন কলেজত পঢ়া দিনৰ পৰা শৰীৰ চৰ্চা কৰে, তাৰ আগত কৰিছে যদি আমি নাজানো, তাৰপিছত আপুনি ইঞ্জিনিয়ৰিং কৰিলে তাতো আপুনি শৰীৰ চৰ্চা কৰিছে,
1: আৰু এইটো এনেকুৱা নহয়
0: যে এদিনতে হ'ব
1: এদিনতে, আৰু এইটো আজি যদি তুমি সোধা আপুনি মোক, মই তোমাক এডভাইচ দিব নোৱাৰোঁ কাৰণ মই প্ৰেক্টিছ সদায় বদলি থাকে, চায়েন্সবিলাক বদলি আছে, কিন্তু যিটো মই দেখি আছোঁ আৰু এইটো জিমবিলাক এটা স্পিৰিচুৱেল জেগা, এটা কাম তুমি সদায় 30 বছৰ কৰা সৰু কথা নেকি,
0: বুজিছা নেকি,
1: মানুহবিলাকক ময়ো এক্সাৰচাইজ কৰিছোঁ, তুমি কৰিছিলা মই মানুহ, কিন্তু এতিয়া কি কৰা তুমি, এইটো এক্সাৰচাইজ কৰিব নপৰোঁ, যোনে প্ৰেজেণ্ট যাৰ ভাল আছে মই ক'ম সিহে আচলতে এই লাইনৰ ওপৰত তেখেতে বেনিফিট হৈছে, এটা সময়ত মই কৰিছিলোঁ, এতিয়া মই মদে ভাতে খাওঁ, এইটো মই এইটো মোৰ মানে এইটো মই মই এইটো হজম নকৰোঁ, তুমি কেনেকৈ খাব পাৰিলা ভাই, নিজক ভাল পোৱা মানুহটো, শৰীৰটো কৰা মানুহটোক তুমি বেয়া বস্তু কেনেকৈ খালা,
0: এইটো
1: তুমি ডেপটো যাব, তুমি ডেপটোত যাবই পৰা নাই,
0: হয়
1: জিমটো কেনেকুৱা ধৰণৰ তোমাৰ এটা এনেকুৱা ধৰণৰ নিচা বাইদেউ মই খুজিছে সদায় কৰে নেকি, মই থাকিব নোৱাৰিছো,
0: সেইটো প্ৰশ্ন আগবঢ়াইছোঁ,
1: সদায় কৰে অঁ মোক সোধে এইটো আপুনি সদায় কৰি হেৰি, মই কৈছোঁ এইটো লাইফ ষ্টাইল, মই এজনে সোধো যে আপুনি আজি বহুত ব্যস্ত আছে হয় ব্ৰাছ নকৰাকৈ ওলাইছে নেকি, নাই দাদা ব্ৰাছ কৰা নাই, মানে টয়লেট গৈছে নেকি গৈছে, এইটো সেনেকুৱা বস্তু, তুমি নিজৰ শৰীৰ তোমাৰ আইডেণ্টিটি কি, মোৰ আইডেণ্টিটিটো না মানে মোৰ বডিটোৱে নহয়, গতিকে এইটো ধুনীয়াকৈ ৰখাটো মই ভাবোঁ যে মোক বিৰাট, মই যেতিয়ালৈ ভাবিছোঁ আৰু ভগৱানে যদি একো কৰি মই একদম লাষ্ট মৰা লাষ্টৰ দিনলৈকে এক্সেছ কৰি যাম,
0: নাই ভগৱানে কৰিব আপোনাৰ লাষ্টৰ দিনলৈকে
1: নাজানো,
0: আৰু এনে সুস্থ সবল হৈ থাকিব,
1: আৰু এক্সাৰচাইজটো মানে কি যে আৰম্ভ এই বাইদেউহঁতে জানিব যে যেতিয়া ডক্টৰে যেতিয়া কয় যে আপোনাৰ লিপিড প্ৰফাইল বাঢ়িছে তাৰপৰা ট্ৰাই গ্লাইচেমিক তেতিয়া জীৱন নাই, সেইটো নহয়, আগতে কৰিব লাগে তেতিয়া তেখেত বহুত ৰেষ্ট্ৰিক্ট হৈ যায় মানে,
0: হয় ডক্টৰ ৰঞ্জন তেওঁৰ সেই কথাটো যে কৈছে যে ডক্টৰে কোৱাৰ পাছতে বাঢ়িছে তাৰ পাছত যায় কেতিয়া যাব লাগে জীৱনৰ চৰ্চাটো কেতিয়া হ'ব লাগে,
2: চাওক সৰু একদম কেঁচুৱাকো বগাবলৈ দিয়া যায়, গোটেইখিনি কৰিব দিয়া যায়, নিজে ধৰিবলৈ এইবিলাক এটা লাৰ্ণিং প্ৰচেছ, আৰু এক্সাৰচাইজ নহ'লে আপোনাৰ মাছলবিলাক ৱেষ্টিং হ'ব, চ' সৰু বাচ্চাই যেতিয়া খোজকাঢ়িবলৈ শিকে বা বগাবলৈ শিকে সেইটোও মাছল বিল্ড কৰি আছে, এক্সাৰচাইজ যে কৰি আছে ট্ৰাই কৰি আছে বাচ্চা, তো জন্মৰ প্ৰায়ে মানে সেই এক্সাৰচাইজটো ষ্টাৰ্ট, আপোনাৰ যেতিয়া কি কয় বোলে ৱুম্বত থাকে বা বেবিটো ইনফেণ্টটো বেলেগ বেলেগ ইনটেনচিটি হ'ব পাৰে, সৰু বাচ্চা এটা যিমান দৌৰিব পাৰিব সিমান আপোনাৰ বুঢ়া মানুহে দৌৰিব নোৱাৰিব, চ' সেইটো নিজৰ এজ ৱাইজ নিজৰ আৰু লগতে বেকগ্ৰাউণ্ড যোনটো কোমৰবিডিটিজ, এতিয়া যেনেকে ক'লে কিডনী ফেইলিয়াৰ অলৰেডি আছে, কিডনী প্ৰব্লেম অলৰেডি আছে, তাতে যদি প্ৰটিন ইনটেক কৰি আছে সেনেকে এইবিলাক খাই আছে, ছাপ্লিমেণ্টছবিলাক খাই আছে, তো তেনেকেই আমাৰ এলং উইথ ডেট আমাৰ কি কি বেমাৰ আছে বা আমাৰ কি কি বডিত প্ৰব্লেম চলি আছে সেইটোৰ মতে কাৰ্টেইলড হ'ব লাগিব এক্সাৰচাইজটো, সেইটোৰ মতে টেইলৰ্ড যোনটো কয়, এতিয়া আপোনাৰ যদি কাৰ্ডিয়াক কিবা ইছ্যু আছে, আপোনাক যদি হাই ইণ্টেনচিটি ৱৰ্কআউট দিয়ে প্ৰব্লেম হ'বই আপোনাৰ, তো সেনেকুৱা কথা, এইটো কাৰণে মানে যেতিয়া আপোনালোকে জিম জইন কৰে, সে ৰেগুলাৰ ৱাকিং এণ্ড অল আৰ ছেফ ফৰ এভৰিওৱান, ৱাকিং
0: কৰিছে
2: সাধাৰণ মানুহে কি কৰিব
0: পাৰে,
2: সাধাৰণ মানুহে লাইফ ষ্টাইল চেঞ্জেছ যদি আগৰ পৰা কৰা নাই আৰু যদি মেইনটেইন কৰি আছে বহুত ভাল কথা, WHO মতে আপোনাৰ 150 মিনিটছ পাৰ উইক এক্সাৰচাইজ লাগে, চ' ইণ্টেনচিটিটো আপোনাৰ কেপাচিটি

0: মতে ব্রিস্ক ওয়াকিং কৰিব পাৰে, যদি বহুত বয়সস্থ হয়, আঁঠুৰ কিবা প্ৰব্লেম আছে, হাৰ্ট কাৰ্ডিয়াক আছে, মডাৰেট ইণ্টেনচিটি বা তেনেকৈ মাইল্ড ইণ্টেনচিটি কৰিব পাৰে। 150 মিনিটছ ডিভাইডেড ইনটু দ্য হোল উইক, চ' 30 ডেইজ পাৰ 30 মিনিটছ পাৰ ডে হ'ব, আৰু তাতে ৰেষ্ট ডে লাগে, নহয়
1: জানো,
0: ৰিকভাৰীৰ কাৰণে ৰেষ্ট ডে লাগে, ৰেষ্ট ডে এদিন ল'লে। ত' তেনেকুৱা আপুনি কৰিব পাৰে যদি সাধাৰণ মানুহ, ডিপেণ্ডিং অন দ্য যোনটো মানে কোমৰবিডিটিছ আছে, আগৰ পৰা বেমাৰ আছে নাই সেইটো ডিপেণ্ড কৰি পেলাই। আৰু লগতে যদি এনেই আমি এতিয়া হেলডি হয়, আমাৰ একো নোন বেমাৰ একো নাই তেনেকৈ, তেতিয়াহ'লে আমি মডাৰেট ইণ্টেনচিটিৰ কৰিব পাৰোঁ। ৱাকিং, ৰানিং, চুইমিং, দিছ আৰ ছেফ ফৰ অল, এইকেইটা কৰিব পাৰে। কিন্তু এদিনতে কৰিব নালাগে, যেনে আজিয়ে মই 1 ঘণ্টা দৌৰি দিম, নহ'ব, হাৰ্ট উইল নট বি এবল টু টেক ডেট, মাছলছে ল'ব নোৱাৰিব, মাছল ইমানেই বেছি ইঞ্জুৰি হ'ব, তাৰপিছত কি হয়, এসপ্তাহ উঠিবই নোৱাৰিব, নো ইউজ তেতিয়াহ'লে। আৰু এক্সাৰচাইজ ইজ নট সামথিং যে আজি এদিন কৰিলো আজিয়ে মই বেনিফিট চব পাই গ'লো, লাহে লাহে লাহে, যিমান আপুনি ডেইলি এইটো, যেনেকে তেওঁ ক'লে, এটা ৰিচুৱেল হয়, এটা স্পিৰিচুৱেল ৰিচুৱেল হয়, এটা এইটো যদি ডেইলি কৰি থাকে ডেফিনেট বেনিফিটছ পাব। আৰু এটা কথা আছে ছাৰ, যদি এক্সাৰচাইজ একেবাৰে নকৰে আৰু মাজে মাজে কৰে, মাজে মাজে বেনিফিটটো তথাপিও পাব, মানে ইমানে বেনিফিট পাব আপুনি, কিন্তু হলেও নকৰাতকে কৰাটো, মানে এটা সদায় কৰিব পাৰে, ঠিক আছে, একো নাই, সপ্তাহত 3 দিন পাৰিছে, 3 দিন কৰক, কিন্তু কৰিব লাগিব, কৰিলে মানে বেনিফিটছ ডেফিনেটলি পাব। লিপিড প্ৰফাইল তেওঁ কৈছে 2-3 বাৰ, লিপিড প্ৰফাইল কমিব, ব্লাড চুগাৰ কমিব, তাৰপিছত বিপিবিলাক ৰেগুলেট হ'ব। আৰু এটা কথা, হাই বিপি, চবে বিপিটো চেক কৰিব লাগে, জিম চিম জইন কৰাৰ আগত, হাই ইনটেনচিটি ৱৰ্কআউট কৰাৰ আগত বিপিটো, এটলিষ্ট বিপিটো আহিব, চাডেনলি 200/100 তেনেকুৱা বিপি লৈ পেলাই, আজি প্ৰথম জুখিছো এনেকুৱা ধৰণৰ, তো ইমান দিনে চলি আছে এনেকে, আৰু কি একো দিগদাৰি নাপাওঁ বুলি কয়, বডিটো ইউজ টু হৈ গ'ল সেইটো বিপিতে। আৰু বহুতে কয়, তাৰপিছত মই বিপি মেডিচিন মোক দিছিলে কোনোবাই, মই খালো, মোৰ গাটো বেয়া লাগিলে, মই নাখাওঁ আৰু, সেইকাৰণে এইটোৱে মোৰ নৰ্মেল, কব পাওঁ আমি, এইটোৱে মোৰ নৰ্মেল হয়, মোৰ একো দিগদাৰি নহয়। যোনদিনা অলপো বাঢ়িব গ'ল, সেইদিনা ষ্ট্ৰক হ'ল, কাৰ্ডিয়াক এৰেষ্ট হ'ল, কিবা এটা হ'ল। চ' বিপিটো জুখি থাকিব লাগে যেতিয়াই আপোনালোকে অপৰচুনিটি পায়, এনেকুৱা নহয় কি সদায় জুখিব লাগে, ডেফিনেটলি চব মানুহে ফাৰ্মাচী ওচৰত আছে, চব মানুহৰে হস্পিটেল, কেতিয়াবা নহ'লে কেতিয়াবা আপুনি জাষ্ট কোনোবা ৰিলেটিভ, কোনোবা লগৰ, কোনোবা ভৰ্তি হৈ আছে, খবৰ ল'ব যে অপৰচুনিটিটো পায়ে থাকে, জুখিব লাগে, চাব লাগে, বিপিটো মাজে মাজে চেক কৰি থাকিব লাগে, জিম যোৱাৰ আগত ডেফিনেট চেক কৰিব লাগে, হয়নে নহয়? হয়,
2: সুন্দৰ কথা এটা আপুনি কৈছে, জিম যোৱাৰ আগত আমি বিপি, ব্লাড প্ৰেছাৰ বুলি যিটো কয়, বিপিটো চেক কৰিব লাগে। মহাদেৱ দা কি ক'ব, এখেতে যেতিয়া কৈছে এদিনতে কথাটো নহয়,
1: অলৰেডি বহুত ধুনীয়াকে কৈছে, আৰু মানে বেছি আমি সকলোৱে বুজি পোৱাকে কৈছে, আৰু এক্সাৰচাইজটো এনেকুৱা মানে এক উইডাউট এক্সাৰচাইজ কোনো মানে পৃথিৱীৰ পৰা ভালকৈ বাচি যাব নোৱাৰে, মানে কাৰণটোৰ বাহিৰে কৈছে, মাছলছৰ কথা কৈছে, মানে আচলতে দা মোৰ মাছল হয় দা মোৰ পটেঞ্চিয়েল ফৰ ফেট বাৰ্ণিং, বেছি মাছল থকা মানুহে বেছি ফেট বাৰ্ণ কৰিব পাৰে, গতিকে আমাৰ এইমটো কি হ'ব যে বেছি মাছুল বনাব লাগে, বেছি মাছুল বনাবৰ কাৰণে কি হ'ব, কাম কৰিব লাগিব, কাম কৰিলে নবনিব, লগত খাব লাগিব। আমাৰ মানুহবিলাক কি যে মোক দেখিব ধুনীয়া লাগে, কাপোৰবিলাক ভাল হ'ব লাগে, চব লাগে, মানে কি চলাব খোজে মাৰ্চিডিজ, কিন্তু এই ফুৱেলটো তোমাৰ মাৰুতি নিচিনা দিয়ে, তাক গুৰুত্ব নিদিয়ে, সেইটো নহ'ব
2: নহয়,
1: ফুৱেলটো তুমি ফুৱেল মানে মই কৈছো অভাৰঅল মেইনটেনেঞ্চ, এখন মাৰ্চিডিজ কিনিলেতো নহ'ব ন, তুমি তাক তেল বেছি দিব লাগিব, তাক চব বেছি দিব লাগিব। আমাৰ মেক্সিমাম মহিলাখিনি ইয়াতে দেখি পাবিলাক ধুনীয়াকৈ থাকিব খোজে, কিন্তু তেখেতসকলে কষ্ট কৰিব নোখোজে, সদায় নাই, সেইটো নহয়। ছাৰ বাইদেউ ক'লে যে আমি খোজকাঢ়ো, খোজকাঢ়ি হয়, কিন্তু খোজকাঢ়িলেও আমাৰ কি তলৰ মাছৰ যিখিনি আমাৰ সবচেয়ে ডাঙৰ মাছৰ কোৱাত দিছে বাৰু গ্লুটছ, এতিয়া নতুন চাইছে কৈছে গ্লুটছ, গ্লুটছ আৰু কোৱাত দিছে, সেইটো ডাঙৰ থাকিলে লংজিভিটিয়ে বঢ়ায়, ডাঙৰ ডাঙৰ মাছৰ
0: মাছৰ
1: মাছ বাঢ়ি যাব, মানুহবিলাকে বহুত মানুহ
2: ব্লাড চুগাৰ
0: এক্সেছ যোনটো হ'ল সেইটো বাৰ্ণ কৰিলে, চ' মাছল যদি বেছি থাকিব ইট উইল বাৰ্ণ অল ইয়াৰ এক্সেছিভ চুগাৰ এণ্ড
1: বহুত ডিচিপ্লিন লাগিব, আৰু আজি আজি বাইচেপ মাৰিলে আজি বাইচেপ নবনে নহয়, 21 ডেজ মান লাগিব এডাল বছৰ চুলি নিচিনা মাছল বনাবৰ কাৰণে, গতিকে ইচ্ছা দীঘলীয়া জাৰ্ণি এটা, আৰু এটা স্পিৰিচুৱেল জেগা, এইকাৰণে মই কৈছো জিমত আহি সকলোৱে এটা ভাল মন লৈ আহে, বুজি পাইছে, বেলেগ বেলেগ বেলেগ বেলেগ মন লৈ

0: পঠাইছোঁ ভাবে যে মই মোৰ কাৰণে কিবা এটা কৰিব লাগে, গ্লাছত যদি দেখা পায় প্ৰত্যেকটা মানুহে ধুনীয়া বডিতে ভাল পায়, খালি কিছুমানে কয় যে মাচুল দি মই কি কৰিম, বহুত ডাঙৰ কথা কৈ দিয়ে, ভুল কথা এটা, এই হাৰ্টটোতো মাচুলতে খেলা ন, লিভাৰ কিডনি চব মাচুলছে, গতিকে লিভাৰ কিডনিকো কিছুমান মানুহে খাব নিদিয়ে, মানে হাতৰ কাৰণেও কাম নকৰে, ঠিক আছে, তুমি বাইচেপ বনাব নালাগে, বাইচেপেদি মানুহ জীয়াই নাথাকে, বুজিছানে, কিন্তু ভিতৰত যিবিলাক মাচেলছ থাকে, যিবিলাক অৰ্গেনবিলাকক যিবোৰে কণ্ট্ৰল কৰিছে, সেইবিলাকতো মাচেলছ, সেই মাচেলছখিনিৰ কাৰণেতো তুমি এক্সাৰচাইজ কৰিবলৈ ডায়েট দিব লাগিব, বহুত মানুহ আছে, এই মোৰ দুপৰীয়া 12টা বজালৈ মই খোৱা নহয়, মই পূজা কৰোঁতে যায়, বহুত মহিলা দেই, কৈছে 12টা বজালৈ মই নাখাওঁ, মই বোলো কিয়, এই পূজা চোৱা কৰিব লাগে, হেৰি তুমি নেদেখা বস্তু এটা কাৰণে ইমান কৰিছা, দেখা বস্তু কাৰণে একোৱে কৰা নাই, মানে মোৰ কমপ্লিট, মোৰ নাজানো মোক ক'ব পাৰে, মোৰ এটা পূৰা চেলফিচ, চেলফিচ নহয়, প্ৰত্যেকটা মানুহে যদি পৃথিৱীত নিজক ভাল পায়, নিজক ধুনীয়াকৈ ৰাখে ন, পৃথিৱীও ধুনীয়া হৈ যাব, কোনো কাকো মটিভেট কৰিব নালাগে,
1: নালাগে, হয় নিজে কৰিলে হয়, বৰ সুন্দৰ কথা কৈছে, আৰু আপুনি কয় নহয় চেৰিটি বিগিনছ এট হোম, ঘৰৰ পৰা আৰম্ভ হয় বা নিজৰ পৰাই যিটো আৰম্ভ হয়, আপোনাৰ দিনটোৰ কথা কওকচোন, বাইদেউ জানিব খুজিছিল, অফ দা ৰেকৰ্ড বাইদেউ সুধিছিল, নহয় ৰাতিপুৱা যে আহে, আজি ইয়ালৈ আহিছে, কিন্তু আপুনি জিমত এবাৰ সোমাই আহিছে,
0: সোমাইছো,
1: ইভিনিং আপুনি জিমলৈ যায়, এইটো এটা
0: মোৰ মানে এটা হেৰি হৈ গ'ল, মই ৰাতিপুৱা উঠিয়ে প্ৰথম অকণমান হাইড্ৰেশ্যন কৰোঁ, হাইড্ৰেশ্যনটো প্ৰথম, বহুত ক্ষেত্ৰত জিমত যিবিলাক শ্লোক বা এৰেছো সেইবিলাক এটাও সেইও এটা কাৰণ, মানে যেতিয়া ডিহাইড্ৰেশ্যন হয়, মানে পানী যেতিয়া কম খায়, পানী কম খোৱাৰ লগে লগে ব্লাডটো ঠিক হৈ যায় ন, বাইদেউ ঠিক হৈ গ'ল,
2: ঠিক হয়, প্লাছ আপোনাৰ ইলেক্ট্ৰলাইট
0: ইমবেলেন্স হৈ যায়, তেতিয়া হ'ব পাৰে,
2: বহুত ঘামিব জিমত, আৰু বেছি ডিহাইড্ৰেশ্যন হ'ব,
0: মই ৰাতিপুৱা উঠিয়ে পানী খাওঁ, আৰু পানীটো এনেকৈ খাওঁ মানে বিচনাখনৰ ওচৰত থাকোঁ, যাতে টাইম লছ নহয়, নহ'লে বহুত টাইম নাথাকে নহয়, শুই উঠি অকণমান খাওঁ, তাৰপিছত ব্ৰাছ কৰি উঠি আকৌ অকণমান খাওঁ, চাহ অকণমান খাওঁ, তাৰপিছত মই নেক্সট প্ৰথম ষ্টাৰ্ট কৰোঁ, মই ৰাতিপুৱা মই প্ৰথম মিল যিটো থাকে সেইটো মই কাৰ্বহাইড্ৰেট নাখাওঁ, মানে এগ হোৱাইট লওঁ 6-7টামান, আৰু ভেজিটেবল এপ্লেট লওঁ, ভেজিটেবল মেইনলি মোৰ যিবিলাক কেঁচা ভেজিটেবল থাকে সেইখিনি, আৰু এইটো, আৰু লাষ্ট মিল যিটো থাকে মোৰ, ফাৰ্ষ্ট মিল অফ দ্য ডে এণ্ড দ্য লাষ্ট মিল অফ দ্য ডেটোত মই কেতিয়াও কাৰ্বহাইড্ৰেট নাখাওঁ, মানে যেতিয়া গ্লুক'জটো স্পাইক হৈ যায় মোৰ অনুমান হয়, আৰু এনেও এক্সাৰচাইজ কৰাৰ আগত হেভি খাব নালাগে, হেভি খাব এইকাৰণে নালাগে যে কিবা এটা আমি যদি কাৰ্বহাইড্ৰেট খোৱাৰ লগে লগে ব্লাডত গ্লুক'জটো হৈ যায়, গ্লুক'জ অহাৰ লগে লগে যিটো হৰ্মনে মাছল বিল্ডিং কৰে, গ্ৰ'থ হৰ্মন, টেষ্টছ হৰ্মন, সি ইমান উঠিব নোৱাৰে, মানে দিছে ইনভাৰ্চলি প্ৰপৰ্চনেল, গতিকে লাইট হৈ থাকিলে আমি যিটো এনাৰ্জি পাওঁ নহয় সেইটোত নাপায়, সেইকাৰণে মই ৰাতিপুৱা প্ৰথম ভাগত মই কাৰ্বহাইড্ৰেট নাখাওঁৱে, নেক্সট মিলবিলাকত মই কাৰ্বছ খাওঁ, প্ৰটিন এনেকৈ মিলাই মিলাই খাওঁ, কিন্তু মই মাছ মাংস বহুত খাওঁ,
1: ৰাতি কি খাওঁ,
0: মই ৰাতি মই দিনত চিকেন খাওঁ, চিকেন বেষ্টটো মই সদায় এটা খাওঁ, মাছ এবাৰ খাওঁ, কণী দুবাৰ খাওঁ, আৰু প্ৰটিন শ্বেক এটা খাওঁ, প্ৰটিন শ্বেক সেইকাৰণে খাওঁ, অফিচত মানে মোৰ পৰিৱেশটো নাথাকে, যাতে বেয়া লাগে ন, তুমি ভাত চাত খাবৰ কাৰণে বা চিকেন খাব, সেইকাৰণে প্ৰটিন শ্বেক এটা মই নিজে বনোৱা, এই চিপ চিপকৈ খাওঁ, মানুহে কয় যে প্ৰটিন শ্বেকটো বেয়া, বহুত এবাৰ বেয়া নাই, প্ৰটিন শ্বেকটো একবাৰতে খাই দিব নালাগে, এনেকুৱা নেচাৰেল কোনো প্ৰটিন নাই য'ত একেলাই 30 গ্ৰাম থাকে, গতিকে সেইটো বহুত শ্ল'ৰ তাতে কিছুমান বস্তু মিক্স কৰিব লাগে, ধৰক আমাৰ নেচাৰেল তুমি এতিয়া কিবা খালা, সুদা প্ৰটিন বুলি বস্তু আছে কিবা নাই নহয়, যে প্ৰটিন বেছি আছে, কিন্তু লগত আৰু কিবা কিবি আছে, সেই লগত কিবা কিবি দিখিনি প্ৰটিন শ্বেকটো খালে অসুবিধা নহয়, মানুহবিলাক আমাৰ এক্সাৰচাইজ কৰিলে হ'ল, প্ৰটিন শ্বেক ডাইৰেক্ট খাই যায়, তাৰপিছত ব্ৰটিং, মানে বডিটো ল'ব লাগিব ন ভাই, তুমি দিলে ল'ব নেকি, তাৰ এটা চিষ্টেম আছে,
1: এই
0: কথাটো কি যে প্ৰটিন মোক তুমি 40 গ্ৰাম দিলা, মোৰ হ'ব নেকি, মই গম পাই যাম, মই মানুহ কওঁ যে মই কিমান খাব লাগিব, মই আপোনাৰটো গম নাপাওঁ, মোৰটো মই জানো, প্ৰথম দিনা তুমি 20 গ্ৰাম খালা দেখিছে ঠিকে আছে, অলপ বৰা দিলে দেখিছে যে তুমি দুবাৰ টয়লেট কৰা, 3 বাৰ লাগি গ'ল, তাৰমানে ঘণ্টা লাগে, তোমাৰ বডি লোৱা নাই, এই বস্তুটো বডি আৰু মনৰ মিলনটোৱে আছে বডি বুলি, মনটোৱে তোমাক কৈ থাকিব, তাক তুমি তুমি স্কোপ দিব লাগিব,
1: আপুনি বডিটোক নিজে কিন্তু জানে ন, আপুনি যিটো কৈছে
0: সবে জানে, পাতল দিয়ে সবে জানে, সবে জানে, তুমি দেখিছা যে, তুমি দেখিছা যে বহুতে দিনটো পানী খোৱা দেখিছা যে বহুতো আজি বিষাইছে, তুমি এনালাইচিছ কৰিব দেখিছে পানী কম হৈছে, বাথৰুমত যাব পেলাই পেচাবটো হালধি হৈছে, তোমাৰতো বডিটো গোটেই কৈয়ে দিলে, প্ৰথমে মানে ভোক লাগিছে, তুমি যে চাহ অকণমান দে, পাতা দিয়া নাই, আৰু অলপ কালা চাহ ভোক লাগিছে নাই, তাৰপিছত টেঙা টেঙা বিটো কি কৰিব মেম, আমি আমি এক্সাৰচাইজ কৰাৰ কাৰণে পুৰা গম পাওঁ, দেখিছোঁ যে আমি কাৰ্বহাইড্ৰেটটো মানে কাৰ্বহাইড্ৰেট লোড কৰি গৈ থাকোঁ, আগত কেইদিনমান কাৰ্বহাইড্ৰেট নাখাওঁ, মানে বডিটো ডিপ্লিট কৰি দিওঁ, মানে একো খাব নিদিওঁ, সদায় ভাত খা, ভাত খাই থকা মানে ভাতৰ মূল্য বুজি নাপায়, তুমি 15 দিন পিছত যেতিয়া ভাত খাওঁ তেতিয়াহে মূল্যটো বুজি পাব, আমি সেইটো লৈ খেলোঁ, তাৰমানে কাৰ্বহাইড্ৰেটটো মানে কাৰ্বহাইড্ৰেট, কাৰ্ব মানে কাৰ্বনহাইড্ৰেট মানে ৱাটাৰ, ভাতটো খোৱাৰ লগে লগে লাহে লাগে আমাৰ বডিটো ডাঙৰ হৈ থাকে, সেই ডাঙৰ কিন্তু যিমান তাতকৈ এটা লিমিটৰ পিছত ফেট হৈ যাব, সেই লিমিটটো নিজে জানিব লাগে,
1: আৰু
0: সেই বস্তুটো আমি জানো, তাৰমানে সেইকাৰণে এতিয়াও মানে 57 ইয়াৰ্ছ হৈছে, মই এতিয়াও শ্ব' কৰোঁ,
1: সেইটো আপোনাৰ একেবাৰে নালাগে যে আপোনাৰ 57 ইয়াৰ্ছ হৈছে বুলি,
0: 57 বেছি হৈছে নেকি নাজানো, 57 বুলি মানে দেউতাই কৈছিল আৰু,
1: আৰু আমাৰ শ্ৰোতাই জানে মহাদেৱ ডেকাৰ বিষয়ে, পঢ়িছে দেখিছে টিভিত দেখি, তথাপিতো আমি জানিব খুজিছোঁ, যিসকলে ধৰক নাজানে, পেচাত এগৰাকী তেখেত ইঞ্জিনিয়াৰ হয় মহাদেৱ ডেকা, গতিকে এটা বেলেঞ্চ লাইফ, মই এইটোৱে ক'ব খুজিছোঁ, এটা বেলেঞ্চ লাইফ, অকল মানে

0: ধৰক এক্সাৰচাইজে নহয়, আপুনি গোটেই লাইফটোকে সুন্দৰকৈ লৈ গৈছে। আজি আপোনাৰ মাচিমানৰ উদ্দেশ্য এইটো,
1: মানে এক্সাৰচাইজটো এনেকুৱা বস্তু নহয় জানো, চব মানে ব্যস্ত, পৃথিৱীত চবেই ব্যস্ত, ব্যস্ত মানুহবিলাক হ'লেও এক ঘণ্টা টাইম নিজৰ কাৰণে যদি নিদিয়ে, এই মানুহটো মই কৈছোঁ চুইচাইড কৰি দিব লাগে। তুমি তোমাক যোনে চলাই আছে তাকে যদি তুমি সময় নিদিয়া, তুমি তেতিয়া যোগ্যই নাই পৃথিৱীত থাকিব কাৰণে,
0: থাকি লাভ নাই,
1: তুমি লাভ নাই,
0: বেমাৰী হৈ থাকি লাভ নাই। আপুনি লাভ
1: নাথাকে, আৰু বেমাৰী মানুহ আৰু দুৰ্বল মানুহৰ ভগৱানো নাথাকে। তুমি চাবা মানে যিবিলাক মানুহ বেমাৰী সি সদায় দুখত থাকে, মানে ভগৱান তাৰ লগত ভাল নাপায়। ভগৱান সদায় হেল্ডি মানুহ, পজিটিভ চিন্তা মানুহৰ লগত থাকে। সেইকাৰণে মই কৈছোঁ যে এক্সাৰচাইজ কৰিলে হেল্ডি নহয় নহয়, এক্সাৰচাইজ মানে হেল্ডি থাকিবৰ কাৰণে প্ৰথম হ'ল তোমাৰ পজিটিভ চিন্তা, বিন্দাছ থাকিব লাগিব। এই যে চুগাৰ টুগাৰ হয় মানে এটা কিবা খাব দিলে এইটো খালি চুগাৰ হ'ব নেকি, দিলে তাতে নিগেটিভ এটা নিগেটিভ আহি গ'ল। এইবিলাক গোটেই মানে ব্ৰেইনটো এটা মানুহৰ বেলেগ লেভেলৰ বস্তু, তুমি তাক যেনেকে বুজাব সি সেনেকে বুজি পায়। আমি চাবচোন কেতিয়াবা দেখিছোঁ যে আজি মোৰ যাব মন নাই, কওঁ যে মই বেমাৰ হৈছে বুলি কৈ দিওঁ, তাৰ ছোৱালীক কৈ দিলোঁ, কিন্তু ব্ৰেইনেতো শুনিলে আৰে মোৰ বেমাৰ হৈছে নেকি, লাহে লাহে দেখিব কথা বেমাৰ
0: হৈছে।
1: এই বস্তুটো যোনে জাজ কৰিব পাৰে, সেইকাৰণে মিছা কথা খুব কম কব, বডিক লৈ
0: ক'বই নালাগে আচলতে।
1: কিছুমানে কয় যে মিছা প্ৰায় দুটা কয়, মই আজিকালি বুঢ়া হৈছোঁ। মই বুঢ়া হোৱা নাই, মানে মই ঠিকেই আছোঁ, মই মোৰ যিটো
2: নেচাৰেলটো
1: হ'ব, কিন্তু আমি এক্সাৰচাইজ কৰিলে কিন্তু তাক ডিলে কৰিব পাৰোঁ। তুমি যে কৈছো মই তাতে 57, মই এতিয়া 57টো কমাই দিব নোৱাৰোঁ, কিন্তু মই 57 লাহে লাহে হৈছে,
0: আৰু 57 যেন আপোনাক নালাগে। এখেতে যিটো কথা কৈছে ধৰক যে এই যে ডিলে কৰিব পাৰে এক্সাৰচাইজ কৰিলে বয়সটো, সেইটো মেডিকেল চায়েন্সে এইটো কয় আপোনালোকে, আৰু মেণ্টেল কথাটো যিটো কথা কৈছে, যিটো ভাবি লৈছে যে
2: বিকজ মেণ্টেলি ষ্ট্ৰং থাকিলে মানে মেণ্টেলি আপুনি যদি কিবা এটা কথা ভাবি লয়, মানে মই কৰিম এইটো, যেনেকে তেওঁ জিমৰ কথা ক'লে, অঁ মই কৰিম, ডেইলি এক্সাৰচাইজ কৰিম, মোৰ বডিটোক মই কিবা শুনিম, মোৰ বডিটোক শুনিব লাগে, মোৰ বডিটোৱে যেনেকে তেওঁ ক'লে মাথা বিষাইছে, ডিহাইড্ৰেশ্যন হৈছে, ভোক লাগিছে, পেটে কয় ন ভোক লাগিছে, কিন্তু হ'লেও মানে আমি সময় নাই বুলি নেমানো, তাৰপিছত এচিডিটি হ'ব যেতিয়া খাম, তেনেকুৱা ধৰণৰ বডিটোৱে জনায় সেইটো বস্তু। তো সেইটো যদি আমি ভালকে ফল' কৰোঁ, তেওঁ যেনেকে কৈছে যোনটো স্পিৰিচুৱেল লেভেল, এটা মন্দিৰ, এটা মানে টেম্পল হয়, মন্দিৰ বুলি নহয়, বাট এভাৰ মানে ৱৰ্শ্বিপ প্লেচ আৰু যোনে যেনেকে ভাবে, মোৰ বডিটো তেনেকুৱা হয়, সেইকাৰণে মই বেয়া বস্তুও নভৰাওঁ তাতে মন্দিৰত, আপুনি বেয়া কিবা দিব যাব নাযায়, চ' আপুনি সেইটো ৰিভিয়াৰ কৰে, মানে সেইটো আপুনি মানে, শ্ৰদ্ধাৰে মানে, তো বডিটোকো তেনেকেই ল'ব লাগিব। তো বেয়া বস্তু একো নকৰোঁ, অকল ভাল আমি যি বডিৰ কাৰণে ভাল সেইটো কৰোঁ। তো লঞ্জিভিটিৰ কথা যোনটো তেওঁ ক'লে, বা এজিং যোনটো ডিলে কৰা, চ' আপুনি হেলদি থাকিলে আমি দেখাই পাওঁ ন চেলিব্ৰিটি, বা আপোনাকে চাই লওক 57
0: চলাই যায় ৰাস্তাত, কোনো নকব 40 বছৰৰ বুলি বেছি বুলি নকয় গুৱাহাটী ডেকাত,
1: প্ৰায় দেখো আপোনাৰ চাইকেলখন মই লৈ যাওঁ, এইকাৰণে যে এইখিনি মোৰ তাতে এনাদাৰ, এইখিনি সময়তো মই গ'লে গাড়ীত গ'লো চাইকেলখন চলালে, এনাদাৰে পাই জৈনৰ লুব্ৰিকেণ্টটো মই পাই যাওঁ, ক'ত ইমান টাইম আছে।
0: আৰু আপুনি যিটো অঞ্চলৰ পৰা আহে, শিলপুখুৰী অলপ পাহাৰৰ পৰা অঞ্চল, পাহাৰৰ পৰা আহে সদায় দেখা
2: পাওঁ,
1: কাৰ্ডিঅ' এক্সাৰচাইজ, এইটো জৈনবিলাক যে চাইকেলখন তেনেকুৱা বস্তু যিটো তিনিটা জৈনৰ তোমাৰ মবিলিটিটো বাঢ়ে, আৰু মই এইটো কৈ আছিলোঁ। প্ৰথম পজিটিভ চিন্তা কৰিলোঁ, দুই নম্বৰটো কিন্তু স্লিপ দেই,
0: টোপনি, আপুনি
1: বাইদেউ মানে আমাৰ নাজানো কিন্তু মেক্সিমাম হাৰ্ট
2: এটেক, স্ট্ৰেছ, আপোনাৰ যদি স্লিপটো ভাল হয় স্ট্ৰেছ কমি গ'ল,
1: কমি যাব, ইয়েস,
0: এইটোৰ লগত ডাইৰেক্টলি লিংক আছে,
1: ডাইৰেক্ট
2: স্লিপ ডিপ্ৰিভেশ্যন কৰি পেলাই, কিছুমান ষ্টাডিজ আছে, স্লিপ ডিপ্ৰিভেশ্যনৰ পিছত যদি তেনেকে হাই ইনটেনসিটি জিমিং কৰিব যায়, দিস ইভেন্টস আর মোৰ কমন,
0: মারিয়াস দা, হেতু এটা কো আমি শুনিছো, এটা টিভি চেনেলত কৈছিলে যে তেখেতে ৰাতি ভালকে শুইছিলে নে হোৱা
1: নাই, মেন্টাল স্ট্ৰেছ কেনেকুৱা
0: আছিল কথাই নহওক বাৰু, আমি শুইছিলো নে হোৱা নাই,
2: মেন্টাল স্ট্ৰেছ, আৰু আজিকালি এইবিলাক লাইফষ্টাইল ডিজিজৰ ডাইৰেক্ট কোৰিলেশ্যন পাই আছে, অনলি ষ্ট্ৰেছ কেন কজ ইয়'ৰ লাইফষ্টাইল ডিজিজেছ, কাৰ্ডিয়াক ইভেণ্টছ হওক, আপোনাৰ ব্লাড চুগাৰ লেভেলছ হওক,
1: চব
2: মানে ষ্ট্ৰেছ ডাইৰেক্টলি, আপুনি পুৰা হেল্ডি লাইফষ্টাইল একদম জিম চিম চব কৰি আছে, ষ্ট্ৰেছ আপুনি কণ্ট্ৰল কৰা নাই, আপোনাৰ হ'ব
1: পাৰে এইবিলাক। টোপনি যোনদিন মানুহে প্ৰাউডলি কয় মই দেখিছোঁ গুৱাহাটীত, মই 3 ঘণ্টা হওঁ, মানে সি দেখাব খোজে মই 3 ঘণ্টাতে হৈ যায়, আচলতে নহয়, ধৰক আজি আমি গোটেই দিনটো কাম কৰিলোঁ, এক্সাৰচাইজ কৰিলোঁ, কিবা ক'ৰবাত দুখ পালোঁ, ক'ৰবাত কিবা এটা হ'ল, ৰাতি যে মই ডিপ শ্লিপত যাম, বডিটো তেতিয়া উঠিব,
0: বডিটো হিল হ'ব,
1: হিল মানে সি তাক হিল ক'ব টাইম দিব লাগিব, সেইকাৰণে মানুহে কয় যে ৰাতি বেছিকৈ খাব, বেছি খাব লাগে,
0: কিমান শুবলৈ কয় আপুনি, কিমান শুবলৈ মানুহ এজনে,
1: মানে তোমাৰ ডিপেণ্ড তোমাৰ কেনেকুৱা এজত কাম, কি কি কাম কৰে তাৰ প্ৰতি, মানে সৰু বাচ্চা এটাতো 16-18 ঘণ্টা খাব দিয়ে, কিন্তু এতিয়া আমি এক্সাৰচাইজ কৰোঁ যে মই লগত, সেইকাৰণে মই 8-9 ঘণ্টা হওঁ, আৰু মই শুলে মোৰ ৰেকৰ্ড আছে, মানে মই মোবাইলটো বন্ধ কৰোঁ, আৰু যে এইটো কি কয় কলিং বেলো বন্ধ কৰোঁ, চবে কয় তই ইমান চেলফিছ, উপায় নাই, মই বাচিলে মই তোমাক বচাব পাৰিম, কিন্তু মানে মানে টোপনিটো কাৰ কেনেকুৱা কোৱালিটি, বিচনাত শুই থাকিলে কোৱালিটি,
2: গুড কোৱালিটি,
1: ডিপ শ্লিপ য'ত যায় যে 8 ঘণ্টা

0: দুটা শুলে তাৰে দুই তিনি ঘণ্টামান হ'ব, আঠ ঘণ্টা শুলে বিচনা নাহে নেকি, মানুহে কয় যে মই টোপনি নাহে, টোপনি ক'ৰ পৰা আহিব, তাক ৰিলেক্স হ'ব লাগে মোৰ বডিটো।
1: যদি ভাল স্লিপ হয়, একদম ডিপ স্লিপ হয়, তেতিয়াহলে আপোনাৰ মানে বডিটোকো ৰেষ্ট লাগে, এভৰিথিং, এটো ৰেষ্ট, স্লিপটোৱে আমাৰ ৰেষ্ট দিয়ে, মানে গোটেই আমাৰ
0: মেটাবলিজম
1: ৰিকভাৰী কৰে, সব শ্বাটডাউনত যায়, আমাৰ মেটাবলিজমটো শ্লো হৈ যায়, ব্ৰিদিং পেটাৰ্ণ শ্লো হৈ যায়, হাৰ্ট ৰেট শ্লো হৈ যায়, সো দ্য হোল বডি ইজ গোয়িং ইন টু ৰেষ্ট। আপোনাৰ যদি আনইণ্টাৰাপ্টেড 6 টু 8 আৱৰ্ছ পায়, তেতিয়াহলে বডি ফাংচনিংটো বেটাৰ
0: হয়। তুমি ডিপ স্লিপ যোৱাৰ পিছত চাবা, তুমি গাটো বেলেগ লেভেলত ভাল লাগে,
2: বেলেগ ভাল লাগে,
0: গুৱাহাটী বহুত মানুহে সেই ভাল লগাটো পোৱাই নাই, মানে ডিপ স্লিপত প্ৰথম দিনা নাযাব পাৰে, কিন্তু মানুহ যদি
1: তুমি
0: মানে কেতিয়া শুইছা,
1: আপোনাৰ বডিটোৱে জানি যায়, বডি লিসেন্স টু ইউ, ইয়ৰ মাইণ্ড
0: ৰেডি হৈ যায়,
1: ৰেডি হৈ যায়, এটো মোৰ হোৱা টাইম হয়, টোপনি আহিবই, হেতু
0: আপুনি যদি
1: তাতে গৈ ফোন চাই থাকে, তাতে গৈ কিবা বেলেগ কিবা
0: কৰি থাকে, এটো পৃথিৱীখন গোটেই পৃথিৱীখনে মানে এটা চিষ্টেমত চলি আছে, কিন্তু দেই এতিয়া তুমি যদি কোৱা যে হঠাৎ ৰাতি, আজি এতিয়া ৰাতি হৈ যাব নেকি, কেতিয়াও নহয়, গতিকে মই সেই বস্তুটো ফ'ল' কৰোঁ। তুমি যদি বিৰাট ধুনীয়াকৈ থাকা, যেনেকৈ তোমাৰ ধৰক ৰাতিপুৱা উঠিছে, ৰ'দ দিছে উঠিব লাগে, ৰাতি হৈছে শুব লাগে, বৰষুণ দিছে ছাতিটো ল'ব লাগে, ঠাণ্ডা দিন আহিছে ফুল কাপোৰ পিন্ধিব লাগে, এই যিটো প্ৰকৃতিৰ যিটো নিয়ম যিটো মানা, সি যি ক'ব খুজিছে শুনা, তেতিয়া মই ভাবিছোঁ কোনো বেমাৰ চেমাৰৰ কোনো কথাই নাই।
2: এটা আমি গীত এটা শুনিলে আপুনি সুন্দৰ এটা আৰম্ভণি কৰিছে, প্ৰকৃতিৰ কথা কৈছে, ক্লোজ টু নেচাৰ বুলি কৈছিলে, এই কথাটো আনিছে, এই বিষয়ে আমি কথা পাতিম, এটা সুন্দৰ জীৱনৰ কথা পাতিম এতিয়া আমি, গতিকে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত আমি শুনাইছোঁ, তাৰপাছত আমাৰ এই কথাখিনি অব্যাহত থাকিব, আৰু শ্ৰোতা শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, জিম জীৱন আৰু জীৱন বৃত্ত।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, আৰু আমি তাৰ নাম ৰাখিছোঁ জিম, জীৱন আৰু জীৱন বৃত্ত। জীৱনৰ কথা পাতি আছিলোঁ আমি। মহাদেৱ দাই এটা সুন্দৰ কথা উনুকিয়াইছিলে, তেখেতে কৈছিলে প্ৰকৃতিৰ সৈতে আমি সম্পৃক্ত হৈ থাকিব লাগিব, নেচাৰৰ সৈতে আমি ক্লোজ হৈ থাকিব লাগিব, নেচাৰৰ এগেইনষ্টত গ'লে বা প্ৰকৃতিৰ যদি আমি বিপক্ষে যাওঁ তেতিয়াই ক্ষতি হোৱাৰ সম্ভাৱনা।
1: মই ভাবোঁ এই সুবিধাটো তুমি প্ৰকৃতিৰ কথা কৈছা যে, মোক বহুত মানুহে বহুত ঠাইত গ'লে সুধে দাদা আলমনৱালাত ভালনে, মই কৈছোঁ ভাল নহয়। কৈছে কিয়? মই কৈছোঁ তোমালোকৰ ওচৰ পাজৰে আলমনৱালাত হয় নেকি বা তোমাৰ ককা দেউতাতে খাইছিল নেকি? ক'লে নাই খোৱা। তুমি তো ক'ৰপৰা আহিলা? তুমি আলমনৱাল খালে মই বাচি নাকিম নেকি? ভগৱানে এনেকুৱা নেচাৰত বনাইছে, যাক যিটো লাগে, য'ত যিটো হয় সেইটো হ'ব লাগে। মানে মই য'ত আছোঁ ইয়াৰ পৰা 500 কিলোমিটাৰ ৰেডিয়াছত যিটো বস্তু হয় সেইটোৱে মোক লাগে। মই বেছি বহুত ডাঙৰ ডাঙৰ মানুহে চাব আছে, ডাঙৰ ডাঙৰ মই কৈছোঁ চৌকল আৰু যিমান কৈ কয় যে আমি এভেগতে খাওঁ। এভেগতে তুমি দেখিছা নেকি? তোমাৰ মা দেউতাই আগত ককাতে দেখিছিল নেকি? এভেগতে আমেৰিকাত হ'ব বস্তু, এইটো আমাক নালাগে তাৰমানে। এই দেখাবৰ কাৰণে খায় আলমনৱাল। মই দেখিছোঁ ইমান বেয়া নহ'ব। মেক্সিমাম মোৰ অফিচৰ মানুহ কয় যে মই একোৱেই নাখাওঁ, মোৰ কিন্তু তাৰিখ দিছে বহুত আহে। মই যে আপুনি কি খায়? কৈছে নাই মই ৰাতি উঠি আলমণ্ডে দি খাওঁ, দুপৰীয়া আৰু খাওঁ। মইছোঁ হেৰি সেইকাৰণেতো হৈছে আকৌ তাৰিখ দিছে তোমাৰ একদম
2: ভেজিটেৰিয়ান।
1: আৰু মই এভগত মই নাখাওঁ। মোৰ মই আলমণ্ডৱালাত মোক যেতিয়া বাহিৰৰ মানুহ মানে বাহিৰত গৈছোঁ বোলে আলমণ্ডৱালাত আমাৰ পেকেট দিয়ে, তেতিয়া মই মোৰ ঘৰৰ জনী আমাৰ কাম কৰা তেখেতক মই দিওঁ। তাৰপিছত দাদা ইমান ডাঙৰ দামী বস্তু দুটা নিব নোখোজে। মই মিছিলোঁ কয় যে দাদা ইমান ডাঙৰ বস্তুবিলাক দিয়ে, একো নাই কাৰণ সিহঁতে কষ্ট কৰে, তেখেতে অলপ অলপ খাই একো নাই, যোনে লেবাৰ কৰে। এতিয়া সুস্থ মানুহ আমাৰ চাবা মানুহবিলাক যিবিলাকে বিশেষকৈ ডাঙৰ ডাঙৰ মানুহবিলাক পলিটিচিয়ানবিলাক যায়, এফালে আলমণ্ডৱালাতে ডাঙৰ প্লেট দিয়ে আৰু ইফালে এখন বইল কেক বুলি বস্তু এটা জানে, সি কয় যে এইটো আলমণ্ডৱালাত চবে জানে ভাল, বইল কেকটোতো এনে ভালে দেখিব ভাল বইল বুলি কয়। কিন্তু দুটা লগ লাগিলে যে ইনষ্টেণ্ট ফেট সেইটো কোনো নাজানে তাৰমানে। মানে চিম্পল কাৰ্বছ আৰু চিম্পল ফেট লগ ল'লে ইনষ্টেণ্ট ফেট। সেইকাৰণে মই কেতিয়াও কাৰ্বজৰ লগত ফেট মই নাখাওঁ। ফেট অকলে বহুত ভাল, কাৰ্বহাইড্ৰেট অকলে ভাল, কিন্তু এই ভাতে ফেটে
0: বেয়া।
1: তুমি যদি ভাতত যদি ঘি মিক্স কৰিছিলে বেয়া হ'ব। ঘিটো যদি তুমি অকলে ধৰা ঘিটো কিবা সেই ভেদেগৰ লগত খালা, প্ৰটিনৰ লগত, মানে যিবিলাক কাৰ্নিভৰাছ এনিমেলবিলাকে যিটো খায় নেচাৰৰ পৰা আমি সেইবিলাকে শিকোঁ। বাঘে কিবা ভাত খায় নেকি? কাৰ্বহাইড্ৰেট খায় নেকি? নাখায় নহয়। সিহঁতে কি খায়? প্ৰটিন আৰু ফেট। সিহঁতে যেতিয়া গৰু এটা খাই দিয়ে বা এটা জন্তু এটা খায়, প্ৰটিন আৰু ফেট গোটাই খায়। সেইটো সিহঁতে ইহঁত কিমান এক্টিভ, কিয়
0: ষ্ট্ৰং
1: ষ্ট্ৰং। গতিকে সেই আফটাৰ ছানছেট, মই সুবিধাতে কৈছোঁ দেই, আফটাৰ ছানছেট আমি সেই কাৰ্নিভৰাছ ডায়েটটো খাব লাগে।
0: মানে ধৰক প্ৰটিনটো খাবলৈ আমি
1: প্ৰটিনৰ ফেট লাগিব, কিন্তু ধৰক গোটেই ৰাতি তোমাক কোনে দিব নহ'লে? এনেকুৱা এনাৰ্জি কোনে দিব? গোটেই ৰাতি তোমাৰ হাৰ্টেতো বহি নাথাকে, তুমি খাব নিদিলে সি বহি থাকিব নেকি? সি কৰিব, নিজক খাব দিছে সি। ধৰক যে মই আজি 4 দিন নাখাওঁ, একো নহয়, তোমাক কি আজি মই 4 দিন নাখালে 4th day মই মৰি যাম নেকি? নমৰো নহয়, কি কৰিব সি? তাক ভিতৰৰ পৰা খোৱা যোগান ধৰিব, যোগান ধৰিব ক'ৰ পৰা? যে প্ৰিভিয়াছলি বিল্ড কৰা যিবিলাক মাছেলছ আছে সেইবিলাকৰ পৰা সি এমিনো এচিডটো দিব, তেতিয়া তুমি লুজাৰ হৈ গ'লা। সেইকাৰণে মই কৈছোঁ যে এটলিষ্ট ডায়েটটো যে ৰাতিপুৱা কৰি দিয়ে, ৰাতিপুৱা মই প্ৰথম মিল প্ৰটিন ভেজিটেবল ফেট, লাষ্ট মিল প্ৰটিন ভেজিটেবল ফেট। ফেটটো আমি এইকাৰণে ৰাতি খাব লাগে যে এনেকুৱা কোনো বস্তুৰে যাতে 8 ঘণ্টা আমাক এনাৰ্জি দিব পাৰে। মেমে কৈছে যে 8 ঘণ্টা আমি শুব লাগে, শুই উঠি উঠিতো নাখাওঁ নহয় আমি। এনেকুৱা বস্তু এটা থাকিব লাগে যে বডিটো এনাৰ্জিটো পায় কিন্তু ব্লাড গ্লুক'জো হাই নহয়। সেইটো হ'ল প্ৰটিন আৰু ফেট, যিটো এনিমেলবিলাকে যিটো খায়, আৰু সেইটো মই আফটাৰ ছানছেট সেইটো খাওঁ। মই ইণ্টাৰমিডিয়েট ফাষ্টিং হিচাপে মই নকৰোঁ, কোনো ফাষ্টিং মোৰ ৰুটিনত নাই। মই খালি সোনকালে খাওঁ, ৰাতি কাৰ্বহাইড্ৰেট নাখাওঁ। সেইকাৰণে মই সদায় কওঁ যে আপোনাৰ শোৱা 2.5 ঘণ্টা 3 ঘণ্টা আগত খাব, একো নহয়। মানে এতিয়া মানে বহুত চলিছে ইণ্টাৰমিডিয়েট ফাষ্টিং, মানে আফটাৰ ছানছেট একো নাখায়। আৰে মই ক'ৰবাত কিবা কামত গ'লোঁ।

0: দৌৰা দৌৰিকৈ আহিব লাগিব ঘৰতে, এতিয়া চানচেট হ'ব দেই খাব লাগে, এইটো ছিষ্টেম নহয় আছে, মই দেখিছোঁ, মই দেখিছোঁ, মই মই সেই কোৱা নাই, মানে অপোজ কৰে, কিন্তু মানে ইণ্টাৰমিডিয়েট ফাষ্টিং সেইবিলাক মানে যিবিলাক মানে বেড ডিডেন
1: ইণ্টাৰমিডিয়েট ফাষ্টিং আপোনাৰ থাকে, কিন্তু এটো নতুন মানে
0: ওলাইছে,
1: নতুন নহয় নহয় ইণ্টাৰমিডিয়েট ফাষ্টিং আই উইল নট সে ইট ইজ বেড, কিন্তু কথাটো হৈছে আপোনাৰ যোনটো আপুনি দৌৰাদৌৰি কলে, নো নো দ্যাট ইজ নট পসিবল, আপোনাৰ নিজৰ লাইফষ্টাইলটোৰ মতে মিলাব লাগিব
0: বস্তুটো, এজন মানুহ এতিয়া বিছনাত পৰি আছে বেড ডিডেন, তেখেতৰ এজ হৈছে, তেখেতে খাব নোৱাৰে, সেইবোৰ মানুহৰ ইণ্টাৰমিডিয়েট, এতিয়া মই ৰাতিপুৱা অফিচৰ পৰা 5:00 আহোঁ, 6:00 জিমত সোমাই যাওঁ, এক্সাৰচাইজ কৰিছোঁ, মই যখন এতিয়া চান চান হৈছে মই নাখাওঁ আৰু, এই নহয় খালি খোৱা খাই কেনে শুব নালাগে,
1: আৰু ভেৰি হাই মানে হেভি মিল, হেভি মিল কেতিয়াও ৰাতি খাব নালাগে, কাৰণ আমাৰ মেটাবলিজমটো শ্ল' হৈ গ'ল, আমাৰ ডাইজেশ্যন শ্ল' হৈ গ'ল, এসোপা যদি আমি ৰাতি খাই পেলাই শুই থাকো এইটো ক'ত যাব, জমাহে,
0: আৰু মেক্সিমাম মানুহ তুমি চাবা, মেক্সিমাম মানুহ দেখিছে ভাত খাই শুই গৈছে, শুই দিছে লগে লগে কলেপ্স, মানে বেছিকে খোৱা মানে হাৰ্টি মিল, মানে হাৰ্টৰ কষ্ট বাঢ়ে, এটা মিল খোৱাৰ লগে লগে বডিয়ে 70% মান বেছি ইয়াক মানে জেগাত থবৰ কাৰণে পচাবৰ কাৰণে পাম্প কৰিব লগা হয়, বেছি মিল খালে চাবচোন কিছুমানে একদম ঘামি জামি খায়, ভাত খালে ঘামে নেকি, মানে হাৰ্টটোৱে কষ্ট পাইছে আকৌ, আৰু তাৰপিছত কি কৰে, তাৰপিছত লগালে বিচনাত শুই দিয়ে, তাতে ষ্ট্ৰক হৈ যায়, গতিকে বাইদেউজনে ক'লে যে কম মিল, 2 ঘণ্টা তুমি যদি অকণমান এটলিষ্ট থিয় হৈ বা কিবা লিখা পঢ়া কৰিলা, ভাল পোৱা বস্তু এটা কৰিলা, 2 ঘণ্টা আগত যদি তুমি খোৱাটো ষ্টপ কৰা, মই বোলো এইটোৱে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কাম কৰিব, মোৰ এনেই 12 ঘণ্টা, মই 12 ঘণ্টা খাওঁ, 12 ঘণ্টা নাখাওঁ, কাৰণ এইকাৰণে নাখাওঁ, মই ইণ্টাৰমিডিয়েট ফাষ্টিং নকৰোঁ যে ইণ্টাৰমিডিয়েট 8 আৱাৰ্ছ হ'ল নহয়,
1: 3
0: মিলৰ ওপৰত হ'ব নহয়, মই 3 মিলত মই যিখিনি মই 150 গ্ৰাম মান প্ৰটিন মই কনজিউম কৰিব নোৱাৰোঁ, কাৰণ এটা মিলত মই মেক্সিমাম 25-30 গ্ৰাম প্ৰটিন কৰিব পাৰোঁ, কেইটা মিল লাগিব, 5টা মিল লাগিব, 6টা মিল লাগিব, 6টা মিল খাবৰ কাৰণে মিনিমাম তোমাক 12 ঘণ্টা লাগিব, ইণ্টাৰমিডিয়েট ফাষ্টিং ঠিক আছে, কিন্তু তুমি আহিবলৈ বলিব আজি ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি ঠিকছে একেলগে ইমান খাম, সেইটোতো নকৰে নহয়, মানে প্ৰটিনটো কমি যায়, এইটো কমি যায়, কৰিব লাগে, ৰাতিপুৱা তুমি সোনকালে উঠিলা, এক্সাৰচাইজ কৰিলা, বডিটো ৰেডি হৈছে নাই বস্তুখিনি ল'বৰ কাৰণে, আমাৰ মানুহখিনি কি ৰাতিপুৱা শুই উঠে ভাত দে ভাত দে, অফিচ দেৰি হৈছে, স্কুল দেৰি হৈছে, কলেজ হৈছে, বাট হি ইজ নট ৰেডি, বডিটো বিচাৰাই নাই তেতিয়ালৈ, তাত আছে ফুৱেল, সি আৰু 2 ঘণ্টা চলিব পৰা আছে, সেই বস্তুবিলাক যোনে জানিব, চুগাৰটো নে কি যে গাড়ীখনৰ মোৰ পেট্ৰল আছে, টেংকি ফুল আছে, আৰু ভাড়া দিলে পৰি গ'ল, এইটোৱে চুগাৰ নহয় জানো, তুমি যেতিয়া বডিটোত ভৰাবা, তুমি গাড়ীখন চলাব লাগিব নহয়, তুমি যেতিয়া ৰাতি ঘৰত সোমোৱা,
2: এনে লোড কৰিলে
1: ডক্টৰ
2: টেৰণপি আপুনি কৈছে কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া
1: আছে, এটা ক'বলগীয়া আছে যে চবতে যোনটো আমাৰ এইডি থাকে এইটো শক দিয়াটো সেইটো পচিবল নহ'ব
0: পাৰে,
1: কিন্তু CPRটো লাইফ চেভিং এটা কিবা হয় সেই বস্তুটো আই থিংক
0: বেলেগ জিমকো মাতিম, CPRটো এটলি শিকিব লাগে,
1: CPR ট্ৰেনিং যোনটো মানে বেসিক লাইফ সেভিং স্কিলস বিলাক থাকে, সেটো মানে এটা যদি অলপ মানে কি ট্ৰেনিং এটা গভৰ্ণমেন্টে আই থিংক এনেকুৱা ওপেনলি প্ৰভাইড কৰিব লাগে,
0: কৰিব লাগে, কৰিব লাগে,
2: নিশ্চয়কৈ
0: গুৰুত্বপূৰ্ণ কথা, কৰিব লাগে, স্কুলে বিলাক বাচ্চা পৰা
1: যদি টিচাৰ চকিং হৈ পেলাই এক্সপায়াৰ হয় আমি দেখো,
0: বহুত
2: বহুত বহুত লৰা ছোৱালী
0: হয় যে 40% বৰাব বচাব পাৰে যে হয়নে না বেছি পাৰে,
1: 40 কব নোৱাৰি সেইটো ডিপেন্ডিং অন হাউ সিভিয়ার ইজ, কিন্তু এট লিষ্ট হেল্প আহা লোকে সেইখিনিটো কৰিব পাৰে, পিছত কি হৈছে হাউ সিভিয়ার ইট ইজ সেইটো পিছত
0: কথা,
1: কিন্তু
0: সেইটো হস্পিটেল পঠাই দিব পাৰে এট লিষ্ট,
1: এম্বুলেন্স আহা লোকে
0: পাৰিব পাৰিব,
2: এখিনি কৰিব
0: পাৰে, বহুত কিবা পাৰা লৈকে মই দেখিছো বহুত এই যে কিবা এটা হলে ইমান হুলস্থুল কৰে, দৌৰা দৌৰি কৰে, মানে পৰিচালনা কথা আছে জানো, মানুহ কেনেকে বহাব কেনেকে হোৱাব,
1: ইয়েছ ইয়েছ, সেইবিলাক কথা আছে, মানে যেতিয়া এনেকে বেসিক মই কিবাটো কৈছো CPRৰ যোনটো পেচেণ্টটো হুৱাই দিব লাগে, চেক কৰিব লাগে ব্ৰিদিং হয়নে নহয়, এয়াৰৱে ক্লিয়াৰ হয়নে নহয়, এয়াৰৱে ক্লিয়াৰ মানে কি কিবা চক কৰি
0: পেলাই হৈছে নে
1: ক্লিয়াৰ হৈছে নে নাই সেইটো চেক কৰিব লাগে, ক্লিয়াৰ নহয় যদি আমাৰ হাইমলিক মেনুভাৰ থাকে সেইটো চকিং কিবা কৰিবলৈ, বাই চান্স নোৱাৰে ক'লে এটলিষ্ট CPRটো এটা হাতৰ ওপৰত এটা দি
0: পেলাই
1: প্ৰেছ কৰিব লাগে মিডল অফ দ্য চেষ্ট, সো আমাৰ হাৰ্টটো মানে লেফ্ট চাইড কৈ থাকে, একচুৱেলি মিডলে হয়, লেফ্ট চাইডে অলপমান বেছি
0: আছে,
1: বাট মিডলতে থাকে, তো আপুনি জানে
0: ডেফিনেটলি,
1: তো এইটো এইটো মানে এটলিষ্ট টু
2: এখন দুইখন হাত ৰাখি
1: এটলিষ্ট 2 ইঞ্চেছ, এটলিষ্ট 2 ইঞ্চেছ যাব লাগিব, এখিনি ওপৰত দি থাকিলে

0: নহব, এট লিষ্ট
1: অ টু ইঞ্চেস মানে
0: ডিপ 5 সেন্টিমিটার মানে ডিপ যাব লাগিব, তেতিয়া হে হাত লুকে যাব,
1: হাতটো যাব,
0: এই হাতটো আর্টিফিশিয়ালি মানে আমি পাম্প
1: করাই ভাবে সেটা দিব ডাঙৰ
2: দিব,
0: আপনি মাউথ টু মাউথ রিসাসিটেশন দিলেও হব নিদলেও হব, এয়ারওয়ে যদি একেবারে মানে ব্রিদিং নাই তেতিয়া হলে দিব পারে, কিন্তু এটো ইমান অ্যাবসলিউট নেসেসিটি নহয়, মেইন টু আমার হার্ট টু পাম্প করে থাকিব লাগে, সো এই বস্তুটো যেটা লাগে হেল্প নাহে, আর কি কয় বলে আর বহুত ফাস্ট হব লাগে, 100 to 200 তেনেকুৱা মানে ভেরি ফাস্ট
1: দিব লাগে, 1 মিনিট
0: ও 1 মিনিট ও ইট শুড বি ভেরি ফাস্ট,
1: ইয়েস ইয়েস ইয়েস,
0: এটা মানে যিমান
1: মানে ভাইব্রেশনটো পাব লাগিব না,
0: এটো মানে হার্ট টু আর্টিফিশিয়ালি আমি বিট করাই
1: বিট করাই আছো, ইয়েস,
0: এই বস্তুটো যেটালকে হেল্প নাই, হেকারণে এটা মানুহে 1 মিনিট 2 মিনিটতকে বেশি করব নয়, বিকজ ইট ইজ ভেরি এক্সজস্টিং ফর দ্য পার্সন অলসো, হেকারণে টার্নস আউট করে
2: মানে গড়া কি আহি করি
0: লাগে, এজনে এরা লগে লগে নেক্সট জনে করিব, এই বস্তুটো আই থিংক ট্রেনিং এটা বেসিক ট্রেনিং এভরি ইয়ার এভরি ওয়ার্ক প্লেসত এভরি স্কুলত দিব লাগে,
2: অতি দরকারি কথা কইছে, আমি বার্তা কিছুমান আছে, আমি বার্তা লব না, কোন বার্তা দুটামান লৈ লৈছো, তেখেতে লিখিছে আজিৰ অনুষ্ঠানটো শুনি বৰ, দিলীপ ডেকা এখেত দৰঙৰ পৰা চাই আছে অনুষ্ঠান, বেদুৱা দৰঙৰ পৰা, যে আজিৰ অনুষ্ঠানটো শুনি বৰ ভাল লাগিছে, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু, অনুষ্ঠানৰ অতিথি ডেকা ডাঙৰীয়া আৰু টেৰণ পি বাইদেউলৈ স্বাগতম জনাইছোঁ, দুয়োগৰাকী অতিথিৰ কথাবোৰ শুনি আপ্লুত হৈছোঁ বুলি তেখেতে লিখিছে, বিপুল তালুকদাৰে নলবাৰীৰ পৰা তেখেতে বাৰ্তা দিছে, নমস্কাৰ সুপ্ৰভাত, আজি আমাৰ অতিথিসকলৰ উপদেশ তথা পৰামৰ্শসমূহে আমাক বহুত উপকৃত কৰিলে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে বুলি তেখেতে লিখিছে। দীপালী চহৰীয়া লিখিছে, সুপ্ৰভাত, ৰেডিঅ' শুনি আছোঁ, বহুত ভাল লাগিছে। অপৰাজিত গোস্বামীয়ে আমাক এটা প্ৰশ্ন এটা কৰিছে, তেখেতে কৈছে জিমত যাবলৈ হ'লে ন্যূনতম বয়স কিমান হোৱা প্ৰয়োজন, শ্লিপ ডিস্ক থাকিলে জিমত যাব পাৰিনে, তেওঁ এটা প্ৰশ্ন অপৰাজিত গোস্বামীয়ে কৰিছে। শ্ৰীমণি বৰুৱা ডেকাই লিখিছে, সুপ্ৰভাত, স্বাস্থ্য সজাগতা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাটো শুনি উপকৃত হ'ম, তিনিওগৰাকীলৈ প্ৰণাম জনাইছোঁ লিখিছে। গীতালী ভট্টাচাৰ্য লিখিছে, খুব সুন্দৰ অনুষ্ঠান বুলি আমাক বাৰ্তা দিছে, আৰু বাৰ্তা আছে, আমি কিন্তু বাৰ্তা ল'ব পাৰিম,
1: কিবা এই যে শ্লিপ ডিস্ক কি সুধিলে যে
2: শ্লিপ ডিস্ক থাকিলে জিমত যাব পাৰে,
1: তাৰমানে কি আচলতে জিমটো হ'ল বেমাৰী মানুহৰ কাৰণে, পেচেণ্টবিলাকৰ কাৰণে, এজ যাৰ 60 ইয়াৰ্ছ হৈছে, যাৰ 50+ হৈছে, 60+ হৈছে, 70+, সৰু বাচ্চা এটা 3 বছৰ 4 বছৰ 7 বছৰ, সেইটো কাৰণে জিমটো নহয়,
2: জিম নহয়,
1: সেইটো এণ্টাৰ এটাতে সেই জিমে কৰি থাকে, এতিয়া যে তেখেতে যে কৈছে যে শ্লিপ ডিস্ক হৈছে মানে কিবা এটা পোষ্টাৰ গণ্ডগোলৰ কাৰণে হৈছে, আমি সেই বস্তুটোক কেনেকৈ এক্সাৰচাইজটো কৰিব লাগে, আপুনি ভাল ট্ৰেইনাৰ এটাতে যাব কৰিব, কিয় শ্লিপ ডিস্ক হ'লে যে এক্সাৰচাইজ কৰিব নোৱাৰে কি গোটেই লাইফটো আপুনি এনেকৈ পাৰ কৰাব নেকি, যুঁজিব আছে নহয়, ঠিক হ'ব লাগিব, শ্লিপ ডিস্কটো লৈ যদি তুমি বাহানাতে থাকো যে মই শ্লিপ ডিস্ক মই একো নকৰোঁ,
0: হাড্ডিটোতো গল, ডিস্কটো গল,
1: এই
2: কথাটোৱে কৈছো, দুইগৰাকী ধুনীয়াকে আনিছে যে গোটেই জীৱনটো বেমাৰী হৈ থাকিব নোৱাৰে,
0: মেডিচিন
2: খাই থাকে,
0: ওলাই
2: আহিব
0: লাগিব,
1: বহুত মানুহৰ শ্লিপ ডিস্ক হৈছে, যেতিয়া মানে ৱেষ্টলাইন ডাঙৰ পেটটো ডাঙৰ হৈ যায়, চিজিটো চেঞ্জ হৈ যায়, সেইটো কাৰণে হৈছে যদি আমিতো খুৱাই খুৱাই ঠিক কৰি দিব পাৰোঁ, মানে কিবা কাৰণ হৈছে, শ্লিপ ডিস্ক মোৰ কিয় নাই, তেখেতৰ কিবা এটা ধৰ লাইফষ্টাইলৰ গণ্ডগোল হৈছে, পষ্টাৰৰ গণ্ডগোল হৈছে, বা কোনোবাটো মাছুল বাঢ়ি যাব ক'লে যে এটলিষ্ট এক্সাৰচাইজ কৰিলে স্পাইনডাল ধৰা মাছুলকেইটা যদি জোৰে ধৰি থাকে, আৰু তেখেতৰ মানে এজ কোনো সব এজৰ কাৰণে এক্সাৰচাইজ বেলেগ
2: বেলেগ,
1: এটা সৰু ল'ৰা এটাৰ কাৰণে ধৰা কিছুমান সব এক্সাৰচাইজ কৰিব পাৰে, কিন্তু মই যদি 50+ 60 মানুহ যদি ফৰৱাৰ্ড বেণ্ডিং এক্সাৰচাইজবিলাক কৰাওঁ, তাতো শ্লিপ ডিস্ক হৈ যাব, মানে বুজিছে, মানে এনেকুৱা হালি কৰাবিলাক, তাকেতো আৰামছে মই শুৱাই ছেম এফেক্টৰ এক্সাৰচাইজ কৰাব পাৰোঁ, কিন্তু যা কোনে কৰাইছে সেই মানুহজনৰ লগত আপুনি প্ৰথমে ইণ্টাৰেক্ট কৰিব, মই কৈছোঁ যে কোন ভাল কোন বেয়া অকল চাৰ্টিফিকেট আজিকালি কিনিব পায়, তুমি মানুহজনৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰিবা যে মোক কেইটামান সুধিলে কৰি গম পাই যে মানুহ জানে নাজানে, আৰু আজিকালি গুগল আছে, তুমি লগত মিলিছে নাই চোৱা গুগল
0: কৰি, ইজি ৱে বেনিফিটটো আপুনি পাইছে নে নাই গম পাবই, বেনিফিটটো যদি পাইছে গুড
1: গুড,
0: বেনিফিটটো কোনে বেছি হৈ গৈছে বেড
1: বেড, আৰু সিধা
2: মহানেব আৰু এটা কথা কৈছিল, উনুকি আছিল তেখেতৰ কথা, আৰু মই দেখি আছে কথা, আপোনাৰ ডক্টৰ অৰ্জুন ৰায় সুধিব গৈছোঁ, মহিলাখিনি কথা বিশেষকৈ, আৰু মহিলাখিনিৰ কথা কৈছে যে 11-12 পূজা চূজা কৰি থাকিলে, ঘৰৰ কাম কৰি থাকিলে, কিচেনত
1: থাকিলে, সময় নাপায় না, পূজা
2: পাতি কাম, আমি ফিমেল পেচেণ্ট
0: যেতিয়া পাওঁ আমি কওঁ লাইফষ্টাইল চেঞ্জ কৰিব লাগে, তেওঁলোকৰ কি হয় ট্ৰাংকেল অবেচিটিটো বেছি হয়নে, পেটত বেছি কিবাটো থাকে, ফেটটো থাকে।

0: বাকি হাত ভৰি খিন থাকিব, নো এক্সাৰচাইজ, সব ফেট তাতে জমা হৈ আছে, মাছল মাছ ভেৰি লেছ। তো তেওঁলোকৰ কি হয়, মেইন কমপ্লেইনটো ঘৰৰ কাম ইমান কৰো আৰু কি এক্সাৰচাইজ লাগে, নো দেট ইজ নট এক্সাৰচাইজ,
1: নট এক্সাৰচাইজ, সদায় কৰি থাকাটো এক্সাৰচাইজ নকয়।
0: ইটস আ মানে কি হয় আপোনাৰ কেনেকুৱা কি বুলি কম, এক্সাৰচাইজ হলে কি হয় সাস্টেইন হ'ব লাগিব, হয় নে নহয়। এতিয়া তেওঁলোকক এই কিবা এটা কৰিলে, ৰখি পেলাই কিবা এটা কৰিলে, বহি পেলাই, কেলৰি বাৰ্ণ ইজ ভেৰি লেছ, ভেৰি লেছ, মাছল ব্লাক ডেভেলপ, মানে কি এটা এটা মাছলৰ ওপৰত গুৰুত্বটো দিয়া নাই,
1: দিয়া নাই। আৰু মানে তোমাৰ এক্সাৰচাইজ কৰি কেনে ধৰা তুমি পেইনটো দি গোটেই দিনটো লিখি আছা, ফোন এটা ডাঙৰ হ'ব নেকি, কেতিয়াও নহয়, কাৰণ এই বডি মাইণ্ড কালেকশ্যন হোৱা নাই। আমাৰ যে আমাৰ ঘৰৰ মানুহ তেখেতে কৈছে, অঁ হয়, গাঁৱৰ খেতি খেতি কৰা মাইকী মানুহবিলাকে যেতিয়া বহি পথাৰত যায়, এই কি কয় ধান ৰুৱে, সূতাল মুচাই পেলাই, বেলেগ মুভমেণ্ট অফ বডি, মানে বডি ৱৰ্কডাউন হ'বৰ কাৰণে মানে ডিছপ্লেচমেণ্ট হ'ব লাগিব ন, তুমি গোটেই দিনটো বোলে ট্ৰাকখন
0: ঠেলি, অঁ, এই 10,000 ষ্টেপছ টু, দেট মিনছ ইউ আৰ নট সেডেণ্টৰি, বাট দেট ইজ নট এক্সাৰচাইজ, এক্সাৰচাইজ হ'লে সাস্টেইন হ'ব লাগিব, মাছল গ্ৰুপৰ ওপৰত ফ'কাছ কৰিব লাগিব। কিন্তু আপোনাৰ যদি অকল মই এনেই সেই ঘৰৰ কামে, এই ঝাৰু মাৰিলো, আকৌ গৈ পেলাই বহি পেলাই চব্জি কাটিলো, আকৌ গৈ পেলাই বাচন ধুলো থিয় হৈ পেলাই বা বহি পেলাই,
1: উঠা নামা কৰি মই কিন্তু কিয় পেটটো ওলাইছে, মই কৈছো যে আমাৰ বহুত মানুহ চাবা, মই বেয়া চেঞ্চ কৰা নাই, কিন্তু যিবিলাক গাখীৰ দিয়ে যে নেপালী মানুহবিলাক থাকে, সি এণ্টাৰ এটা দিয়ে, সি গাখীৰ দি থাকে, পেটটো ইমান ডাঙৰ, তোমাৰ মতে হ'ব নালাগে চাইজ মতে। আৰু তাৰ তাৰ ধাণ্ডাটো হ'ল যে মই বেছি মানুহ বিক্ৰী কৰিবলৈ বেছি পইচা হ'ব লাগে, বডি মাইণ্ড কানেকশ্যনো নাই। আমি যেতিয়া জিমত সোমাওঁ, জিমত সোমালে আৰু সেইবিলাক নহয় যে জিমত সোমোৱাৰ লগে লগে আমি যে মই নিজৰ কাৰণে আহিছোঁ, মই এক্সাৰচাইজ কৰিব লাগে, বাইচেপ বনাব লাগে, কিবা বনাব লাগে, গতিকে সেই যিটো বডি আৰু মনৰ যদি কানেকশ্যন মিলন নহয় তেতিয়া তুমি সেই ৰিজাল্টটো নোপোৱা।
2: তোমাৰ সুন্দৰ কথা কৈছে, মন আৰু বডি দুইটা কানেকশ্যন লাগিব,
1: তেতিয়া সি তোমাক ক'ব, তুমি তাক ফলো ক'ব লাগিব,
0: মাইণ্ড বডি কানেকশ্যন আৰু জিম, জিম নগ'লেও হ'ব, জিমটো যাৰ সেইখিনি কেপাচিটি আছে, কাৰণ এক্সপেন্সিভ হয় সেইবিলাক চবে, কিন্তু নিজে আপোনাৰ হেলদি লাইফষ্টাইল কৰিবলৈ চবে কৰিব পাৰে, খোৱা খাদ্য প্লাছ ডেইলি এক্টিভিটিজ, এক্সাৰচাইজ ৰিলেটেড এক্টিভিটিজ, ৰানিং হওক, ৱাকিং হওক, চুইমিং হওক, যোনটো এভেইলেবল হয় আপোনাৰ কাৰণে, যোনটো সুবিধাজনক হয়। ৱাকিং মিনছ এ শ্লো ফুৰাটো নহয়, ব্ৰিস্ক ৱাকিং,
2: আমাৰ যোনটো ঘাম ওলাই,
1: ঘাম মানে ভাগৰ লাগিব,
2: ভাগৰ লাগিব,
0: হাৰ্ট ৰেটটো বাঢ়িব লাগিব, তেনেকুৱা ধৰণৰ এক্সাৰচাইজ চবেই নিজৰ কাৰণে এঘণ্টাতে ষ্টাৰ্টিঙতে কৈছিলে, এঘণ্টা নিজৰ কাৰণে উলিয়াব লাগিব। চ' ঘৰত যিমানে কাম নাথাকক, এঘণ্টা উলিয়াওক, ডেফিনেটলি বেনিফিট পাব।
1: হেলদি মানুহ এটা সদায় ফুৰ্টি থাকে, মোৰতো কেতিয়াবা এক টকাটো নাথাকে, কিন্তু বডিটো চাই ভাল লাগি থাকে, মইতো ঠিকে আছো,
2: ঠিকে আছে।
1: আৰু বহুতে এতিয়া মই ধৰক ইয়াতে আহিছো, তুমি মোক দেখা নাই, মোৰ ঘৰত দেখা নাই, গাড়ী দেখা নাই, কিন্তু মই দেখিছো মহাতা মোটামুটি ঠিকে আছে, মই ধনী জানে, মই ধনী মানুহ এতিয়া
2: একেবাৰে,
1: গতিকে এটা বয়সৰ পিছত, ফিফটিৰ পিছত মানুহখিনিয়ে নিজৰ ওপৰত গুৰুত্ব দিব লাগে,
2: কিছুমান
1: বহুত মানুহ চাবা যে মানুহজনে চাবা গাড়ীখন দুইবাৰ তিনিবাৰ ধুব মুচিব, কিন্তু তাৰ নিজৰ টাইম নাই, সেইবিলাক তুমি একচেপ্ট, পইচা দিলে পায়, বডি তুমি বাইচেপ কিনিব নাপাবা, এইটো ৰিয়েল সত্য, তাৰমানে নিজক ভাল পোৱাটো, নিজক ধুনীয়াকৈ ৰখাটো সত্য বুলি, এতিয়াতো আমি জানো সকলোৱে চোৱা, আমি বাচি আছো বা যেতিয়া মৰি যাম আমি জ্বলাই দিব, ষ্টিল বডিটোক মই ইমান ভাল পাওঁ, এইটোৱে সত্য, সত্য কাৰণে ভাল পাওঁ আচলতে, গতিকে এইটো বস্তু মইতো ভাবোঁ যে পৃথিৱী এইটো ইয়াৰ ওপৰত বেলেগ বস্তুৱেই নাই, ইয়াত তুমি ভগৱানকো পাবা, মইতো জিমত সোমোৱাৰ লগে লগে চব পাই যাওঁ, ভগৱানক পাই যাওঁ, ফূৰ্তি পাই যাওঁ, মানুহবিলাক লগ পোৱাৰ লগে লগে বেলেগ লেভেলত হৈ যায় তাৰমানে, গতিকে তুমি ইমান ধুনীয়া এটা তোমাৰ নেচাৰত ভগৱানে বনাই থৈ গৈছে, কিয় এইটো হেৰি নকৰা,
2: হয় নিশ্চয় খুব সুন্দৰ, আমি গুৰুত্ব দিবই লাগিব, শৰীৰ স্বাস্থ্যই পৰম ধন দুয়োগৰাকীয়ে কৈছে, গতিকে আদৰ্শতা আমি সামৰিব লাগিব, ষ্টুডিঅ'ৰ খুন্দিৰে ইংগিত দিছে, ইতিমধ্যে সময় পাৰ হৈছে, আন এটি জুবিন গাৰ্গৰ সুন্দৰ গীতেৰে আজি অনুষ্ঠানৰ বিদায় লৈছোঁ, কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাদেৱ ডেকা আৰু ডক্টৰ ৰঞ্জিত তেৰম্পী, ৰাতিপুৱাৰে সময়খিনিৰ পৰা আমাক ইমানখিনি সময় দিলে, শ্ৰোতাক ইমান কথা জনালে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিম্পুল বুঢ়াগোহাঁই, অনুষ্ঠানটো সুন্দৰকৈ লাইভ কৰি আছে, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী বৰবৰা আৰু আমাৰ অনামিকা বৰদলৈ বৰুৱা, এই অনুষ্ঠান চলোৱাত সহায় কৰা বাবে গীতসমূহ নিৰ্বাচন কৰি তেখেতলৈ আগবঢ়াই দিছে আন এটি জুবিন গাৰ্গৰ গীতেৰে, এই অনুষ্ঠানৰ পৰা মই হিমান্ত বাৰ্মা ইমানতে বিদায় মাগিছোঁ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: প্ৰভাতী তৰংগ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: जहाँ आप और मैं खड़े हैं?
1: ये स्थान कहलाता है पोर्ट, यानी पत्तन या बंदरगाह। पर ये बंदरों के रहने की जगह नहीं है।
0: जानता हूँ जानता हूँ, ये बंदरों के रहने की जगह नहीं है। यहाँ पर जहाज ही खड़े हैं। पर चाचा जी, इसे बंदरगाह क्यों कहते हैं?
1: देखो सोनू बेटा, बंदर शब्द का एक अर्थ है नौका, और बंदरगाह का अर्थ है नौकाओं के ठहरने का स्थान। तो इस तरह पोर्ट को भी बंदरगाह कहा जाने लगा।
0: अब समझा चाचा जी।
1: अच्छा सोनू बेटा, वो देखो, वहाँ देखो, उधर जो जहाज देख रहे हो ना, उस जगह को पोताश्रय कहते हैं।
2: उमंग राष्ट्रीय शैक्षिक गवेषणा और প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। গোলাঘাট জিলাৰ ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজিৰে পৰা দুদিনীয়াকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে অসম আৰক্ষীৰ 32 গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371 গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ আজি সম্পন্ন হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ লাভ কৰিবলগীয়া আৰক্ষীৰ লোকসকলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং প্ৰমুখ্যে ভালেসংখ্যক শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে। সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক সন্মিলনত গ্ৰহণ কৰিবলগীয়া এই বিষয়বস্তু সন্দৰ্ভত সদৰি কৰি কয় যে মাদক দ্ৰব্য সম্পৰ্কীয় অভিযোগত 2021 চনৰ পৰা অসমত 26,500ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3,253 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ম্যানমাৰৰ পৰা মিজোৰাম আৰু মণিপুৰৰ মাজেৰে বিভিন্ন পথেৰে অসমলৈ অনা এই সামগ্ৰীসমূহ ৰাজ্যখনৰ পৰা দেশৰ বাকী অংশলৈ সৰবৰাহ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুনকৈ অৰুণাচলৰ চাংলাং জিলাৰ মাজেৰে অসমলৈ মাদক দ্ৰব্য সৰবৰাহ কৰিবলৈ এটা চক্ৰই চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু সমৰ্থনত ম্যানমাৰৰ সৈতে উন্নত সমন্বয়, ৰাজ্যিক সীমান্তত কঠোৰ নিৰাপত্তা আৰু ক্ষিপ্ৰতাৰে চোৰাংচোৱাৰ তথ্য বিনিময়ৰ দ্বাৰা মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাৰ চেষ্টা চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ নিচামুক্ত ভাৰত গঢ়ি তোলাৰ সংকল্পৰ সৈতে সমন্বয় ৰক্ষা কৰি ৰাজ্যখন আগবাঢ়ি যাব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ডায়েলিছিছৰ 6টা গোট স্থাপনৰ বাবে বঙাইগাঁও শোধনাগাৰ আৰু বিটিচিৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। বিটিচিৰ অতিৰিক্ত মুখ্য সচিব প্ৰাণজিৎ ৱাৰী আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ মহাপ্ৰবন্ধক মনসুখা বড়োৱে কালি বঙাইগাঁৱত ঢালিগাঁওস্থিত বিজিআৰ টাউনশ্বিপত এই চুক্তিত স্বাক্ষৰ কৰে। এই নতুন ডায়েলাইছিছ গোটকেইটাই বৃক্ক ৰোগৰ চিকিৎসাৰ সুবিধা উন্নত কৰিব আৰু কোকৰাঝাৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলত ডায়েলাইছিছ সেৱা সহজলভ্য কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে 15 ছেপ্টেম্বৰৰ পৰা অহা 30 নৱেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ চেনী ব্যৱসায়ীসকলৰ বাবে চেনী মজুতকৰণৰ সৰ্বাধিক পৰিমাণ 4,000 কুইণ্টলৰ পৰা 2,000 কুইণ্টললৈ হ্ৰাস কৰিছে। মূল্যৰ স্থিৰতা অক্ষুণ্ণ ৰখাৰ লগতে বজাৰত পৰ্যাপ্ত চেনী যোগান ধৰি গ্ৰাহকসকলক সুৰক্ষা দিয়াৰ লগতে অসাধু ব্যৱসায় আৰু অবৈধ মজুতকৰণ কাৰ্যক বাধা দিবলৈ এই নতুন পৰিমাণ ধাৰ্য কৰা হৈছে। ইয়াৰ আগেয়ে যোৱা 1 আগষ্টৰ পৰা চেনী ব্যৱসায়ীসকলৰ বাবে সৰ্বাধিক 4,000 কুইণ্টল পৰ্যন্ত চেনী মজুত কৰিব পৰাৰ ব্যৱস্থা আছিল। সংশোধিত ব্যৱস্থা অনুসৰি ব্যৱসায়ীসকলে সামগ্ৰী লাভ কৰাৰ পৰা 30 দিনলৈহে চেনী মজুত ৰাখিব পাৰিব। কোনো ব্যৱসায়ীয়ে দেশৰ কোনো ঠাইতে 2,000 কুইণ্টলতকৈ অধিক চেনী ৰাখিব নোৱাৰিব। অৱশ্যে বজাৰৰ প্ৰয়োজন আৰু চাহিদা অনুসৰি কলকাতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ব্যৱসায়ীসকলৰ বাবে চেনী মজুত

0: কৰণৰ সৰ্বাধিক পৰিমাণ 4000 কুইণ্টললৈকে ধাৰ্য কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কলকাতা অঞ্চলত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা চেনি আমদানি কৰি উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ পূব অংশলৈ যোগান ধৰা হয়। সেয়েহে কলকাতা আৰু কাষৰীয়া অঞ্চলত মজুতকৰণৰ এই নিৰ্দিষ্ট পৰিমাণ ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বজাৰত চেনিৰ পৰ্যাপ্ত লভ্যতা আৰু শৃংখলাবদ্ধ যোগান নিশ্চিত কৰাৰ লগতে ব্যৱসায় সুচলভাৱে পৰিচালনাৰ বাবে এই পদক্ষেপ লৈছে বুলি গ্ৰাহকসকলক আশ্বস্ত কৰিছে। শিক্ষা আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ডিব্ৰুগড়ৰ কলাখোৱা মিৰিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পুণ্যনাথ পাংগিঙলৈ অসম সাহিত্য সভাই শিক্ষা প্ৰভাকৰ সন্মান 2026 আগবঢ়াইছে। 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া বিশেষ গুৰু প্ৰণাম কাৰ্যসূচীত এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতি বছৰে সমাজলৈ শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ মূল্যায়ন কৰি আহিছে। এই বছৰো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা 42 গৰাকী বিশেষ শিক্ষকক শিক্ষা প্ৰভাকৰ সন্মান 2026 আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাশুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছোঁ মই লভিতা, ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ইমৰাণ হুছেইন। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, শেখ আব্দুল্লা আহমেদ আৰু FM ট্ৰান্সমিটাৰৰ দীপা।

0: বৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে কৰুণা শ্ৰীবাস্তৱে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ভাদৰ সুৰভি শীৰ্ষক এখনি সংগীতালক্ষ্য।

0: ভাদ শাওনৰ সেউজীয়া আচলত যেতিয়া বৰষুণে পাৰি থৈ যায় সপোনৰ দলিচা তেতিয়াই আহে ভাদ।
1: ভাদ মানে পথাৰৰ বুকুত সেউজীয়া সপোন, গাঁৱৰ বাটত বোকাৰ গোন্ধ আৰু সন্ধিয়া নামি অহাৰ লগে লগে নামঘৰৰ পৰা ভাহি অহা খোল তালৰ সেই চিনাকি ধ্বনি।
0: ভাদ মানেই যেন প্ৰকৃতিৰ ওঠত লাগি থকা ভক্তিৰ সুৰ। এই মাহটো আহিলেই অসমীয়া জীৱনৰ কোলাহলৰ মাজতেই যেন হৰিনামৰ ধ্বনিৰে নতুন সপোনৰ সঞ্চাৰ কৰে। মনটোৱে যেন কৈ উঠে, এই সময় আমি এক হোৱাৰ, এই সময় গুৰু দুজনাক কাষতে পোৱাৰ।

0: ভাদৰ সৈতে নামঘৰৰ সম্পৰ্ক যেন সেই বৰ গভীৰ আৰু বিশেষ। নামঘৰ অসমীয়া সমাজৰ হৃদয়, য'ত ধনী দুখীয়া, সৰু বৰ, জাতি বৰ্ণৰ পাৰ্থক্য পাহৰি মানুহ একেলগে বহে, য'ত খোলৰ প্ৰতিটো শব্দত সমাজৰ স্পন্দন শুনা যায়,
1: য'ত তালৰ প্ৰতিটো ঝংকাৰত এটি যুগৰ সংস্কৃতি জীয়াই থাকে, বৰগীতৰ সুৰত জীপাল হৈ জীৱনৰ অমীয় সুৰ, আৰু য'ত হৰিনামৰ প্ৰতিটো সুৰে মানুহৰ মনত জগাই তোলে এক সমাজমুখী আলোকময় পৰিৱেশ।
0: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱ আন্দোলনে অসমীয়া সমাজক কেৱল ধৰ্মীয় পথেই দেখুওৱা নাছিল, তেওঁ সংগীত দিলে, সাহিত্য দিলে, নাট দিলে, চিত্ৰকলা দিলে, নৃত্যও দিলে, আৰু এইসমূহৰ মাজেৰে মানুহক মানুহৰ ওচৰলৈ অনাৰ এক মহান বাট দেখুৱালে। সেই ঐতিহ্যৰ প্ৰতিধ্বনি আজিও শুনা যায় ভাদৰ নামঘৰত।

0: ভাদৰ কথা ক'লে শ্ৰীকৃষ্ণৰ কথা নোকোৱাকৈ থাকিব পাৰি জানো? ভাদ মাহৰ অন্ধকাৰ এটি নিশা মথুৰাৰ কাৰাগাৰ, চৌদিশে নিস্তব্ধতা, আৰু সেই অন্ধকাৰৰ মাজতেই জন্ম ল'লে এটি শিশুৱে
1: যাৰ বাহিৰ সুৰে পিছলৈ অসংখ্য হৃদয়ক মোহিত কৰিলে শ্ৰীকৃষ্ণ।

সেইবাবেই ভাদৰ ৰাতিত কেতিয়াবা এনে লাগে কোনোবা অদৃশ্য বৃন্দাবনৰ পৰা এটি বাঁহীৰ সুৰ ভাহি আহিছে।

0: ভাদমাহ আৰু সপোনৰ গাঁওখন কিমান যে আপোন। বৰষুণত তিতি থকা মাটিৰ বাট, পথাৰত হালি থকা সোণোৱালী ধান,
1: লগতে সকলোতকৈ ভাল লগা কথাটো হৈছে গধূলি হ'লেই যে ইজনে আনজনক সোধে,
0: নামঘৰলৈ যাবা?
1: এটি সাধাৰণ প্ৰশ্ন, কিন্তু সেই প্ৰশ্নৰ মাজতেই লুকাই থাকে এখন সমাজৰ আত্মীয়তা।
0: আইতা যায়, ককা যায়, মা দেউতা যায়, গাঁৱৰ সকলো ল'ৰা ছোৱালী যায়।
1: কোনোবাই খোল বজায়,
0: কোনোবাই তাল ধৰে,
1: কোনোবাই নাম গায়।
0: সুৰবোৰ পৃথক হ'লেও শেষত সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডালেই জিলিকি ৰয়।

0: কেতিয়াবা মনলৈ সকলোৰে এইটো ভাৱ আহে চাগে, ভাদৱে আমাক কি দিয়ে? মৰম, মানৱতা, সাহিত্য, সংস্কৃতি।
1: ভাদৰ সুৰভিত থাকে আইতাৰ প্ৰাৰ্থনা,
0: শিশুৰ হাঁহি,
1: কৃষকৰ ঘাম,
0: নামঘৰৰ খোল,
1: বৰগীতৰ সুৰ,
0: বৰষুণত তিতি থকা মাটিৰ সুবাস আৰু আমাৰ শিপাৰ সুবাস,
1: সেউজীয়া মনৰ প্ৰতিজন মানুহৰ বুকুত সদায় সজীৱ হৈ থাকক আমাৰ ভাদৰ।

ইমান পৰে শ্ৰোতাসকলে ভাদৰ সুৰভি শীৰ্ষক সংগীতালেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ

0: आज नेपाल के लिए राहत और बचाव सामग्री लेकर पांचवा भारतीय विमान रवाना हो गया। विदेश मंत्री डॉक्टर एस जयशंकर ने सोशल मीडिया पोस्ट में बताया कि विमान में 11 सदस्यीय बचाव दल और 5 टन से अधिक जरूरी दवाएं भेजी गई हैं। इस बीच नेपाल में बाढ़ से मृतकों की संख्या बढ़कर 11,000 से अधिक हो गई है। प्रभावित इलाकों में राहत और बचाव अभियान जारी है। भारत और अफगानिस्तान के बीच व्यापार और आर्थिक सहयोग मजबूत करने के उपायों की समीक्षा के लिए भारत अफगानिस्तान संयुक्त कार्य समूह की बैठक हुई। वाणिज्य और उद्योग मंत्रालय के अनुसार कल हुई इस वर्चुअल बैठक में व्यापार को सुगम बनाने पर चर्चा हुई। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আৰক্ষীত নতুনকৈ 15-20,000 নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু ডিব্ৰুগড়ত হত্যাৰ পৃথক পৃথক গোচৰত 5 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। অনাগত সময়ত আৰক্ষীত 15-20,000 নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ লাভ কৰা অসম আৰক্ষীৰ 32 উপ আৰক্ষী অধীক্ষক আৰু 371 কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়। ডঃ শৰ্মাই ভাষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ কথাও ঘোষণা কৰে। অৰুণাচলৰ চাংলাঙৰ মাজেৰে তিনিচুকীয়া হৈ মাদক দ্ৰব্য সৰবৰাহৰ নতুন পথ মুকলি হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, বৰাক, গোলাঘাট, শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কাৰ্বি আংলং, ডিমাহাচাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
2: অসম আৰক্ষীৰ 32 ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ DSP আৰু 300 অধিক APRO-ৰ কমিউনিকেশ্যন শাখাত নতুনকৈ নিযুক্তি পোৱা আমাৰ জোৱানসকলৰ পাছিং আউট পেৰেড খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। অসম আৰক্ষীত নতুনকৈ আজিৰে পৰা যোগদান কৰিব ওলোৱা আমাৰ বিষয় আৰু জোৱানসকলক শুভকামনা জনাইছোঁ আৰু তেখেতসকলৰ পিতৃ মাতৃকো অভিনন্দন জনাইছোঁ। আৰু দুটা দিন মই ইয়াতে SPসকলৰ লগত অসম আৰক্ষীত নতুন নিযুক্তি, আইন শৃংখলাৰ পৰিৱেশ, ড্ৰাগছ, ক্ৰাইম এগেইনষ্ট ওমেন, শিশুৰ বিৰুদ্ধে অপৰাধ, এই বিভিন্ন ধৰণৰ বিষয়বোৰৰ সম্পৰ্কত কথা পাতিম।
1: এই অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্ৰযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব।
3: এই প্ৰথম ইয়াৰ পৰা পাছ আউট হোৱা বেচটো যেনেকে আপুনি এনভিজন কৰিছে আসাম পুলিচ টেকনিকেল অৰ্গেনাইজেচনত যাব, যিটো আজি আমি কথা পাতিম ইন দ্য কনফাৰেন্স। তেওঁবিলাকৰ ট্ৰেইনিং আগৰ পৰা চেঞ্জ হৈছে, দে হেভ বিন ইণ্ট্ৰডিউচ টু মৰ টেকনলজি এণ্ড দে উইল ফৰ্ম দ্য বেকবোন অফ আৰ ফিউচাৰ টেকনলজিকেল ৰিকুৱাৰমেণ্টছ। আমাৰ যিটো DSPসকল আজি পাছ আউট হ'ব, তেওঁবিলাকে বহুত নতুন, নট অনলি টেকনলজিকেল বাট যিটো নতুন ন্যায় সংহিতা আছে চিলড্ৰেন আৰু উইমেনৰ কাৰণে, ICJS, CCTNS আৰু ইয়াত যিটো নেশ্যনেল চাইবাৰ ফৰেনচিক লেবৰেটৰী MHA দ্বাৰা স্থাপিত হৈছে, সবত তেওঁবিলাক এক্সপ'জাৰ আৰু ট্ৰেইনিং পাইছে।
1: অনুষ্ঠানত পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ আৰু কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে।

0: ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকিনুৰ জলস্তৰ বৃদ্ধি পাইছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকিনুৰ জলস্তৰ এতিয়া সুস্থিৰ হৈ আছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কালি জাৰি কৰা সতৰ্কতা এতিয়াও অব্যাহত আছে। বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকালৈ চাই নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। এই সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
1: ভূটানত হৈ থকা বৰষুণৰ ফলত দেশখনত থকা কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী সময় সময় এৰি দিয়া হৈছে আৰু ইয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ অহা বেকী নদীৰ জলপৃষ্ঠ সময়ে সময়ে বৃদ্ধি হৈছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া হিমদীপা কলিতাই আমাক অলপ আগতে জনোৱা মতে কালি যি সতৰ্কতাবাণী জাৰি কৰা হৈছিল বেকী নদী কেন্দ্ৰ কৰি, সেই সতৰ্কতাবাণী আজিও অব্যাহত আছে। কাৰণ এতিয়াও ভূটান চৰকাৰে জনোৱা নাই যে তেওঁলোকে পানী আৰু এৰি দিয়া বন্ধ কৰিছে। সেই সতৰ্কতাবাণী নৈপৰীয়া অঞ্চলৰ ৰাইজৰ বাবে আজিও বাহাল আছে আৰু বৰষুণ আজিও অব্যাহত আছে ভূটানত। ভূটানৰ নামনিত অসমতো বৰষুণ আছে আৰু সেইবাবে ৰাইজক সতৰ্কতা ব্যৱস্থা পালন কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বৰপেটাই আহ্বান জনাইছে।
0: ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিটো বানৰ আশংকাই দেখা দিছে। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। শ্ৰীভূমি জিলাৰ দুৰ্লভপুৰ, বজাৰঘাট আৰু মুৰাদপুৰ অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বানৰ আশংকাত অঞ্চলটোত প্ৰশাসনে সতৰ্কতা জাৰি কৰাৰ লগতে জনসাধাৰণক প্ৰশাসনৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহান জনোৱা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত ছিংগাপুৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। বৰ্তমান এই প্ৰক্ৰিয়া চলি আছে। যোৱা বছৰৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ জনতাৰ শিল্পী জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। এই গোচৰ সংক্ৰান্তত জুবিন গাৰ্গৰ সৈতে ইয়াত থকা প্ৰৱাসী অসমীয়াসকলক সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টট্ৰেক আদালতলৈ তলব কৰা হৈছে। আজি প্ৰথমগৰাকী সাক্ষী হিচাপে পৰীক্ষিত শৰ্মাই সাক্ষ্য দিয়াৰ পাছত আন 10গৰাকী প্ৰৱাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিব। ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত 5জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক 14 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰত বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়। ডিব্ৰুগড় আৰক্ষীৰ কনিষ্টবল বিকি চেতিয়াই নিজৰ ছাৰ্ভিছ কাৰ্বাইনেৰে পন্নীক গুলিয়াই হত্যা কৰা গোচৰত চেতিয়াক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আন 4টা গোচৰত ৰাজীৱ চুংকাং, দীপু মেচ, সুক্ৰাম মুৰা আৰু ৰাজু চেতিয়া নামৰ লোককেইজনক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে আন এটা হত্যাৰ চেষ্টাৰ গোচৰত পুতুল গড় নামৰ অভিযুক্তজনক 4 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তামিলনাডুৰ মন্দিৰত নিৰ্যাতনৰ বলি হোৱা জয়মালা নামৰ হাতীজনীকে ধৰি ৰাজ্যখনৰ বিভিন্ন মন্দিৰত বন্দী হৈ থকা অসমৰ মুঠ 9টা হাতীৰ পুনৰ সংস্থাপনৰ বিষয়টো বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিক নিৰ্দেশ দিছে। ন্যায়ালয়ে হাতীকেইটাক পৰিপুষ্টি, চিকিৎসা আৰু অন্য মৌলিক সুবিধা নিশ্চিত কৰাৰ বাবেও তামিলনাডু চৰকাৰক নিৰ্দেশ দিয়ে। 2022 চনত তামিলনাডুৰ তিৰুকোভিল মন্দিৰত জয়মালা নামৰ হাতীজনীক মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা ভিডিঅ' পেটা ইণ্ডিয়াই মুকলি কৰাৰ পাছত সৃষ্টি হোৱা ৰাজহুৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত হাতীজনীক অসমলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে সেই বছৰৰ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত শেহতীয়াকৈ ন্যায়াধীশ দেৱাশীষ বৰুৱাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিৰ পৰা বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ডায়েলাইছিছৰ 6টা গোট স্থাপনৰ বাবে বঙাইগাঁও শোধনাগাৰ আৰু বিটিচিৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। বিটিচিৰ অতিৰিক্ত মুখ্য সচিব প্ৰাণজিৎ ৱাৰী আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ মহাপ্ৰবন্ধক মনসুখা বড়োৱে কালি বঙাইগাঁৱত থালিগাঁওস্থিত বিজিআৰ টাউনশ্বিপত এই চুক্তিত স্বাক্ষৰ কৰে। এই নতুন ডায়েলাইছিছ গোটকেইটাই বৃক্ক ৰোগৰ চিকিৎসা সুবিধা উন্নত কৰিব আৰু কোকৰাঝাৰ তথা ইয়াৰ চৌপাশৰ অঞ্চলত ডায়েলাইছিছ সেৱা সহজলভ্য কৰিব বুলি আশা কৰা হৈছে। অইনবাৰৰ দৰে এইবাৰো ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে কালি এই কথা সদৰি কৰি কয় যে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ পুৱা 6:15 সামূহিক দৌৰ অনুষ্ঠিত হ'ব। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশ ল'ব। কামৰূপ জিলাৰ পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অহা 12 আৰু 13 ডিচেম্বৰত অনুষ্ঠিত হ'ব। এই ঐতিহাসিক ক্ষণক চিৰস্মৰণীয় কৰি ৰখাৰ বাবে উদযাপন সমিতিয়ে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে। এই স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে বিদ্যালয়খনৰ সৈতে জড়িত ইতিহাস, শিক্ষামূলক প্ৰবন্ধ, কবিতা, চিন্তা চেতনামূলক নাইবা সৃষ্টিশীল লেখাৰ আহান কৰা হৈছে। লেখাসমূহ 1500 শব্দৰ ভিতৰত অসমীয়া বা ইংৰাজী ভাষাত লিখি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ স্মৃতিগ্ৰন্থ উপ সমিতিলৈ পঠিয়াবলৈ কোৱা হৈছে। সবিশেষ তথ্যৰ বাবে 9706577292 আৰু 8876986785 নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। আৰক্ষীত নতুনকৈ 15,000-20,000 যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ। আৰম্ভ কৰিছো কল্পতৰু। অনুষ্ঠানৰ আৰম্ভণিতেই মৰম চিনেমাৰ এই গীতটি শুনাবলৈ লৈছোঁ। কি ৰং ঢিলা হলো উতলা, যি ৰং তুমি বিচাৰিছিলা। গীতৰ শিল্পী দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য। অনুৰোধ আপোনালোকৰ বাইহাটা চাৰিআলিৰ তনুশ্ৰী, ৰূপাঞ্জলি, ৰিমঝিম আৰু জুলি, গোৱালপাৰাৰ যুগল আৰু হিমাদ্ৰী।

নগাঁৱৰ পৰা বন্তি, দীপশিখা আৰু নিকেতন, বৰপেটাৰ পৰা ৰঞ্জন, আদিত্য আৰু মণি। আপোনালোকৰ অনুৰোধত এইবাৰ জিতেন ডেকাৰ কণ্ঠৰ এটি গীত।

এফএম ব্যান্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহৰ্টজত শ্ৰোতাসকলে শুনিছে কল্পতৰু।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে, আৰু এই গীতটিৰেই সামৰিছোঁ আজিৰ কল্পতৰু অনুষ্ঠানটি। গীতটি শুনিবলৈ অনুৰোধৰ পত্ৰ প্ৰেৰণ কৰিছিল জালুকবাৰীৰ পৰা নগেন আৰু গৌতমে, বাক্সাৰ পৰা গীতিকা, তমন্না আৰু মমতাজে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেনে 03612636 এই নম্বৰত ফোন কৰি জনাব পাৰিব।

0: আইদেউ বোলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, দৃষ্টিশক্তি সৃষ্টিকৰ্তাৰ অমূল্য দান
1: তথা আমাৰ দেহৰ এক গুৰুত্বপূৰ্ণ অংগ।
0: কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হোৱা স্বত্তেও আমি কিমানে এই চকুজুৰিৰ নিয়মিত যত্ন লওঁ বা চকুজুৰিক বিশ্ৰাম দিওঁ বা চকুযোৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰোঁ বাৰু। আজিৰ বোলনিত আহকচোন আমি চকুৰ বিভিন্ন সমস্যা আৰু নেত্ৰদান সম্পৰ্কে কিছু কথা পাতোঁ। আৰু ইতিমধ্যে আমাৰ আমন্ত্ৰণক্ৰমে ষ্টুডিঅ'ত উপস্থিত হৈছেহি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপক বিশেষজ্ঞ চিকিৎসক ডাক্তৰ কবীন্দ্ৰ দেৱশৰ্মা। ডাক্তৰ শৰ্মা নমস্কাৰ।
2: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ
1: ডাক্তৰ শৰ্মা।
0: এতিয়া প্ৰকৃতিৰ সকলো সৃষ্টি উপভোগ কৰিবলৈ স্বাভাৱিকতে আমাক স্বচ্ছ দৃষ্টিশক্তিৰ প্ৰয়োজন হয়। কিন্তু চকুৰে দেখাত আমি কেতিয়াবা অসুবিধা পাওঁ, কেতিয়াবা আমি দূৰৰটো নেদেখো কম, বা কেতিয়াবা ওচৰৰটো ভালদৰে দেখাত আমি অসুবিধা পাওঁ। এতিয়া সাধাৰণভাৱে তাকেই কওঁ আমি চকু বেয়া হোৱা বুলি, এই বিষয়ে অলপ আলোকপাত কৰকচোন।
2: এই চকুজুৰিৰ জৰিয়তে আপুনি গোটেই পৃথিৱীত বিনন্দীয়া সৌন্দৰ্য আপুনি উপভোগ কৰিব পাৰিছে। চ' এনেস্থলত আপুনি চকুজুৰি নিশ্চয় যত্ন ল'বই লাগিব। এতিয়া দেখাৰ অসুবিধা চাওক বিভিন্ন ধৰণৰ হ'ব পাৰে। এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা বিশেষকৈ হয় কি, তেওঁলোকে দূৰৰ বস্তুটো ভালকৈ নেদেখে, তাক আমি কওঁ মায়'পিয়া। আৰু বয়সস্থসকলৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা আপুনি দেখিব 40ৰ ঊৰ্ধৰ মানুহসকলে ওচৰৰ বস্তুটো দেখা নাপায়, সেইটো আমি মানে প্ৰেছ মায়'পিয়া বুলি কওঁ। সেইটো এটা নৰ্মেল কথা, আপোনাৰ বয়সৰ লগে লগে কিছুমান আমাৰ চেঞ্জ হয় সেইবোৰ। এতিয়া কথা হৈছে কি, আপুনি বিশেষকৈ আজিকালিৰ দিনত স্কুলত সাধাৰণতে পৰীক্ষা কিছুমান হয়, ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুলত যায় তেতিয়া সাধাৰণতে টিচাৰক কোৱাই থাকে। বহুত ক্ষেত্ৰত দেখা যায় শেষৰ মঞ্চত যিবিলাক ষ্টুডেণ্ট বহে তেওঁলোকে বহুতেই নেদেখি পেলাই কাষৰ দূৰৰ পৰা চাই চাই লিখে। তেতিয়া মানে যিগৰাকী শিক্ষক থাকে বা শিক্ষয়িত্ৰী থাকে, তেখেতে যদি সেই কথা ভালকৈ মন কৰে তেতিয়া গম পাব তেওঁ নিশ্চয় কিয় কাষৰটোৰ পৰা লিখিছে, তাৰমানে তেওঁ বৰ্ডত লিখি দিয়া বস্তুটো নিশ্চয় দেখা নাই। গতিকে সেই কথা লগে লগে অভিভাৱকক জনাব লাগে আৰু অভিভাৱকে সেইমতে ব্যৱস্থাটো ল'ব লাগে, চকু চিকিৎসাৰ সহায় ল'ব লাগে আৰু দৰকাৰী চশমা লাগে বা কি লাগে সেই ধৰণে ব্যৱস্থাটো ল'ব লাগে।
0: ডাক্তৰ শৰ্মা, এইখিনিতে জানিব বিচাৰিছোঁ, সাধাৰণতে জন্মগতভাৱে যথেষ্ট সংখ্যকেই তাৰমানে স্বাভাৱিক দৃষ্টিশক্তি লৈ আহে নহয় জানো, কিন্তু ক্ৰমাৎ দেখা গৈছে শিশুসকলৰ মাজত যিটো আপুনি ক'লে যে তেওঁলোকৰ কমিছে, সেইটো বাৰু স্ক্ৰীণ টাইম বেছি হোৱাৰ বাবে হয় নেকি, হৈছে নেকি?
2: এনে আচল কথা হৈছে কি, সাধাৰণ অৱস্থাটো আমাৰ এই বস্তুটো হ'ব পাৰে। স্ক্ৰীণ টাইমৰ কথাটোৱে হৈছে এটা কথা হৈছে যে আমাৰ এতিয়া বিভিন্ন ষ্টাডি কৰি আমি গম পাইছোঁ যে স্ক্ৰীণ টাইম যাৰ বেছি তাৰ সেই মায়'পিয়াটোৰ যি বৃদ্ধি হোৱাৰ সেইটো অলপ
0: সম্ভাৱনাটো
2: বেছি, সেইটোৱে মূল সমস্যা। গতিকে আমি ল'ৰা ছোৱালীক সদায় যেতিয়া আমাৰ অভিভাৱকৰে আচলতে এইখিনি দায়িত্ব যে স্ক্ৰীণ টাইমটো যাতে অলপমান লিমিট কৰে তেওঁলোকে যে আপুনি যদি কওঁ মই মায়'পিয়াৰ কথা ক'লোঁ, হাইপাৰমেট্ৰপিয়া মানে ওচৰৰ বস্তু নেদেখিলে সেইটো ভালকৈ নেদেখিলে হাইপাৰমেট্ৰপিয়া বুলি কোৱা যায়, দূৰৰটো আমি মায়'পিয়া বুলি কওঁ।
0: এতিয়া চকুযোৰে ধৰক যেতিয়া দেখাত অসুবিধা পায়, কোনো ব্যক্তিয়ে ধৰক অসুবিধা পাই আছে, কোনোবাই ওচৰৰটোত অসুবিধা পাইছে, কোনোৱে

0: ৰটোত তেওঁ নিশ্চয়কৈ চিকিৎসকৰ ওচৰ চাপিব লাগে, কিন্তু
1: নিশ্চয়
0: বহুতে অলপ আওকাণ কৰা দেখা
1: আওকাণ
0: যায়,
1: হয়।
0: সেইসকলৰ প্ৰতি আপুনি কি ক'ব?
1: মই সদায় ক'ম যে যেতিয়া ল'ৰা ছোৱালীক দেখাৰ অসুবিধা পাইছে তাক লগে লগে কিন্তু তেওঁলোকে চকু চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। আৰু সেইটো যদি কৰা নাযায়, অৱহেলা যদি কৰা যায়, পিছলৈ হয়তো তেওঁ নৰ্মেলি এজন মানুহে যিমানখিনি দেখা পায় সেইখিনি দেখা নাপাবগৈ পাৰে। আমাৰ মানে মগজুৰ এনেকুৱা এটা কথা আছে যে পিছলৈ তেওঁৰ মগজুৱে আমাক হয়তো এনেকুৱা এটা নিৰ্দেশনা আহিব যে আমাৰ দেখাৰ পৰিধিটো ইমানেই, যদি আমি ধৰক নৰ্মেল অৱস্থাত মানে যিমানখিনি দেখিব লাগিছিলে দেখিব লাগিছিলে তাতকৈ হয়তো সি কম দেখা হৈ যাব পাৰে। চচমা আদি দিয়াৰ পিছতো তেওঁ কেতিয়াবা সিমানখিনি দেখা নাপাব পাৰে। গতিকে যেতিয়া তেওঁৰ দৰকাৰ তেতিয়া লগে লগে চচমাযোৰ তেওঁলোকে নিশ্চয় পিন্ধা খুবেই দৰকাৰী।
0: হয়, নিশ্চয়কৈ, ধৰক যিমান সোনকালে পাৰে চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া ধৰক কেৱল দৃষ্টিশক্তিৰ ক্ষেত্ৰতে নহয়, চকুৰ আৰু অন্যান্য সমস্যাও আছে, যেনে ধৰক পুৱা টোপনিৰ পৰা উঠিলে কেতিয়াবা কাৰোবাৰ অলপ জাল বান্ধি থকাৰ নিচিনা লাগে, বা কিছুমানৰ চকুৰ পৰা পানী ওলাই থাকে, কিছুমানৰ খচখচাই থাকে। এতিয়া

0: তেতিয়া লগে লগে চশমাযোৰ তেওঁলোকে নিশ্চয় পিন্ধা খুবেই দৰকাৰী।
1: হয়, নিশ্চয়কৈ ধৰা যিমান সোনকালে পাৰে চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া ধৰক কেৱল দৃষ্টিশক্তিৰ ক্ষেত্ৰতে নহয়, চকুৰ আৰু অন্যান্য সমস্যাও আছে, যেনে ধৰক পুৱা টোপনিৰ পৰা উঠিলে কেতিয়াবা কাৰোবাৰ অলপ জাল বান্ধি থকাৰ নিচিনা লাগে, বা কিছুমানৰ চকুৰ পৰা পানী ওলাই থাকে, কিছুমানৰ খচখচাই থাকে। এতিয়া কি কি কাৰণত এনেবোৰ হয় আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় যদি কৈ দিয়ে?
0: চাওক, মই প্ৰথমতে ক'ম যে চকুযুৰি ৰঙা পৰা, চকুৰে পানী ওলাই থকা, চকুৰে সৰহকৈ ফেচ কৰি ওলাই থাকে, ৰাতিপুৱা দেখিব চকুটো বান্ধি থৈ দিয়ে, চকুটো ফুলি থাকে কেতিয়াবা, এই সকলোবোৰ হৈছে বিভিন্ন ৰোগৰ লক্ষণ। বিশেষকৈ চকুযুৰি ৰঙা পৰে, তাৰমানে সেইটো হৈছে আমাৰ কনজাংটিভাইটিছ বুলি এটা বেমাৰ আছে। আমাৰ মানুহে চকু উঠা বুলি কয় কিছুমানে, কিছুমানে জয় বাংলা বুলিও কয়। সেইটো খুব কমন আৰু এইটো খুব সোঁচৰা ৰোগ। গতিকে সেই ল'ৰা ছোৱালী যেতিয়া মাক বাপেকে দেখে যে এনেকুৱা এটা সমস্যা হৈছে, তেতিয়া লগে লগে তেওঁলোকে চকুৰ ডাক্তৰৰ ওচৰ চাৰিব লাগে। সাধাৰণতে দেখিব আপুনি গ্ৰীষ্মকালত এই বস্তুটো বেছি হয়, গ্ৰীষ্মকালত বেছিকৈ, কিন্তু এনেকুৱা সময় নাই, কিন্তু বছৰৰ যিকোনো সময়তে হ'ব পাৰে, হ'ব পাৰে, কিন্তু গ্ৰীষ্মকালত আমি বেছিকৈ দেখা যায়। আৰু খুব সোঁচৰাৰ কাৰণে স্কুলত আচলতে সেইখিনি সময়ত ল'ৰা ছোৱালীক পঠিয়াব নালাগে, কাৰণ সেইটো হ'লে মানে গোটেই এজনে যদি লৈ আহিলে গোটেই ক্লাছতে বিয়পি পোৱাৰ সম্ভাৱনা থাকে। গতিকে সেই কথা অভিভাৱকেও লক্ষ্য ৰাখিব লাগে, লগতে ক্লাছৰ যিখন শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও সেই কথাটো মন কৰিব লাগে।
1: আৰু ধৰক কিছুমানৰ খুব খচখচাই থাকে,
0: হয়, সেইটো আকৌ কিছুমান ক্ষেত্ৰত হ'ব পাৰে, এলাৰ্জি থাকে কিছুমান, বহুতো এলাৰ্জি ধূলি বালিৰ পৰা খুব এলাৰ্জি হয়, চকুযুৰি খচখচাই থাকে, খজুৱাই থাকে, সেইবোৰ ক্ষেত্ৰত বিভিন্ন ঔষধ পাতি দৰৱ পাতি আছে। মানে আচল কথাটো হৈছে তেওঁলোকে এজন চকু চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু তাৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেতিয়া তেওঁলোকে ভাল পাব। আৰু এই ক্ষেত্ৰত কেতিয়াও আওকাণ কৰিব নালাগে, কাৰণ সমস্যাটো আওকাণ কৰিলে সমস্যাটো দিনে দিনে বাঢ়ি গৈ থাকিব,
1: বাঢ়ি গৈ থাকিব। হয়, আৰু বহু ক্ষেত্ৰত কিছুমানে দেখা যায় কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰে,
0: হয়,
1: সেইটো কিমান দূৰ সঠিক বুলি ক'ব আপুনি?
0: আচলতে সঁচা কথাটো ক'বলৈ গ'লে মইতো মুঠেইটো সঠিক বুলি নকওঁ, কাৰণ চাওক আজিকালি আছে পঢ়া শুনা মানুহ সকলোৱে শিক্ষিত, গতিকে মানে সাধাৰণতে ঘৰুৱা চিকিৎসা বৰদান নকৰে, আগতে বেছি আছিলে এই বস্তুটো, আৰু বিশেষকৈ গ্ৰামাঞ্চলত আছিলে। গ্ৰামাঞ্চলততো ডক্টৰৰ ওচৰলৈ তেওঁলোক সাধাৰণতে নেযায়, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ গছৰ পাতৰ ৰস আদি তেওঁলোকে মানে ব্যৱহাৰ কৰে, আৰু সেইবোৰৰ ক্ষেত্ৰত দেখা গৈছিলে যে চকুযোৰৰ ভাল হোৱাতকৈ আল্টিমেটলি ক্ষতিহে কৰে গৈ পেলাই, বা কিছুমানৰ ঘাঁ লাগি যায়, কিবা হৈ যায়, কেতিয়াবা চকুযুৰি তেওঁলোকে দৃষ্টিশক্তিও হেৰাব লগা অৱস্থা হয়গৈ। গতিকে আমি সেই সৰু সৰু বস্তুবোৰ কেতিয়াও আওকাণ কৰিব নালাগে আৰু সদায় মানে বিশেষজ্ঞ চিকিৎসক এজনৰ ওচৰ চাপিব লাগে।
1: হয়, নিশ্চয়কৈ। এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ধৰক চকুযুৰি ভালে ৰাখিবলৈ আমি স্বাভাৱিক যত্ন কেনেদৰে ল'ব লাগে, আৰু লগতে যদি আপুনি কেনেধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে চকুযুৰি ভালে ৰাখিবলৈ যদি কৈ দিয়ে?
0: ভাল, চাওক মই ক'ম যে পুৱা গধূলি চকুযুৰি আমি ধুব লাগে, কিন্তু এই ধোৱাটো সদায় মনত ৰাখিব যে সদায় পৰিষ্কাৰ পানীৰে ধুব লাগে, পৰিষ্কাৰ পানীৰে ধুব লাগে চকুযুৰি পুৱা গধূলি ধুলে আপুনি। তাৰপিছতে চকুযুৰি যদি বেছি উজ্জ্বল পোহৰ আৰু খুব কম পোহৰ দুয়োটাই চকুযুৰিৰ কাৰণে ক্ষতিকাৰক। আৰু আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে চকুৰ বিভিন্ন সমস্যা যিবিলাক আছে সেই সমস্যাবোৰ আওকাণ কৰিব নালাগে। তাৰপিছতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি চাব, দুৰ্গা পূজাৰ সময়ত দেখিব কিছুমান বন্দুক ওলাইছে, তাৰপৰা কিছুমান গুলিটো ওলাই যায়, ওলাই গৈ পেলাই আঘাত কৰি গৈ পেলাই, গতিকে সেই বস্তুবোৰৰ পৰা আমাৰ অভিভাৱকসকলে সাৱধান হ'ব লাগে, যাতে সেইটো গৈ পেলাই চকুত আঘাত কৰিলে চকুৰ মাৰাত্মক ক্ষতি হ'ব পাৰে। আৰু কিছুমান গাঁওৱাঞ্চলত বেছিকৈ দেখা যায় ধেনুকাৰ যি লৈ পেলাই, বা সৰু ল'ৰা ছোৱালী ধেনুকাৰ লৈ পেলাই খেলি লাগে, সেইবোৰ ক্ষেত্ৰত খুব চকু ৰাখিব লাগে যাতে চকুযুৰি আঘাত নাপায়, কাৰণ সৰু সুৰা আঘাতে গৈ পেলাই খুব সাংঘাতিক ক্ষতি কৰি গৈ পাৰে। আৰু স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যাৰ দৃষ্টিশক্তি ক্ষীণ, গতিকে সেইবোৰ ক্ষেত্ৰত লগে লগে চিকিৎসকৰ ওচৰ চাপিব লাগে, লৈ পেলাই তেওঁলোকক সেইমতে উপযুক্ত চশমা বা যি লাগে তেওঁৰ ব্যৱস্থা কৰিব লাগে। আজিকালি কিন্তু চৰকাৰৰ ফালৰ পৰাও ভিটামিন এ খোৰাক এটা দিয়া হয়, ছমাহমানৰ পৰা আৰম্ভ কৰি ছবছৰমানলৈকে দিয়ে, সেইটো আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰেমৰ লগতে দিয়া যায়। গতিকে এই কথাটো সদায় তেওঁলোকৰ অভিভাৱকসকলে মনত ৰাখিব লাগে যাতে এই ভিটামিন এ খোৰাক পাতি তেওঁলোকে ছমাহৰ মূৰে মূৰে যাতে গ্ৰহণ কৰে। আৰু বয়সস্থ লোকসকলৰ ক্ষেত্ৰত মই ক'ম, যিসকলে বিশেষকৈ তেওঁলোকৰ ডায়েবেটিছ আদি সমস্যা আছে, তেওঁলোকেতো এটা সময়ৰ অন্তৰালত তেওঁলোকে চকুযুৰি পৰীক্ষা কৰাই থাকিব লাগে।
1: আৰু সুষম আহাৰ বুলি ক'লে আচলতে কি কি আমি খাব লাগে যদি অলপ বিতংকৈ কৈ দিয়ে?
0: হয়, সুষম আহাৰ বুলি ক'লে সাধাৰণতে দেখিব যে ভিটামিন সমৃদ্ধ আৰু প্ৰটিন সমৃদ্ধ যিবিলাক খাদ্যবস্তু আছে সেইবোৰ আমাৰ চকুৰ কাৰণে খুবেই দৰকাৰী। বিশেষকৈ আপুনি জানে ভিটামিন এটো আমাৰ চকুৰ কাৰণে খুবেই দৰকাৰী বস্তু, আৰু ভিটামিন এ প্ৰাণীজাতীয় খাদ্যত পাব, নাইবা কিছুমান উদ্ভিদজাতীয় খাদ্যৰ পৰা পোৱা যায়। বিশেষকৈ প্ৰাণীজাতীয় খাদ্যৰ ভিতৰত আপুনি যদি দেখিব প্ৰাণীৰ যিটো লিভাৰত খুব এইটো সৰহকৈ

0: থাকে। তাৰপিছতে আৰু মালাকে মাছ মাংস কণী গাখীৰ এইবোৰত আপুনি যথেষ্ট পৰিমাণে ভিটামিন এটো পোৱা যায়। আৰু উদ্ভিদজাতীয় খাদ্যৰ ভিতৰত আপুনিতো জানে সেউজীয়া শাক পাচলি খাব লাগে সদায়, সেউজীয়া শাক পাচলি, তাৰপিছত গাজৰ, এইবোৰ মানে চকুৰ কাৰণে খুবেই ভাল। আৰু ধৰক হালধীয়া ফল মূল বিশেষকৈ যেনেকৈ ধৰক পকা অমিতা, আম, ৰঙালাও, এইবোৰতো ভিটামিনে যথেষ্ট মানে পোৱা যায়। আৰু আমি যদি প্ৰটিন সমৃদ্ধ আহাৰৰ কথা ভাবোঁ তেতিয়াও ধৰক প্ৰাণীজাতীয় খাদ্যবোৰৰ ভিতৰত মাছ মাংস কণী এইবোৰ যথেষ্ট পৰিমাণে আপুনি প্ৰটিন পাব। আৰু নিৰামিষসকলৰ কাৰণে তেওঁলোকে দালি, বিভিন্ন মাছজাতীয় খাদ্য আৰু অইল চিড, এইবোৰ চকুৰ কাৰণে খুবেই ভাল।
1: আচলতে আমি চকুৰ যত্ন লোৱাৰ লগতে সুষম আহাৰ কৰাটো অতিশয় দৰকাৰী, আপুনি যিদৰে ক'লে নহয় জানো ডাক্তৰ শৰ্মা?
0: হয়,
1: এতিয়া আপুনি প্ৰথমেই যত্নৰ কথা কওঁতে ক'লে যে চকুজুৰি পুৱা গধূলি ভালকৈ বিশুদ্ধ পানীৰে ধুব লাগে। এতিয়া সেই যে পানী মাৰে বহুতে চকুত, কিছুমানে খুব জোৰে জোৰে মাৰে,
0: সেইটো কেতিয়াও কৰিব নাপায়। আমি চকুযোৰ কেৱল ধুনীয়াকৈ সুন্দৰকৈ ধুব লাগে, এইবোৰ চকু জোৰে যে মাৰাৰ তাত কোনো অৰ্থ নাই, তাত কোনো একো উপকাৰ নাই। চকুযোৰ আমি আপুনি সুন্দৰকৈ লৈ পেলাই চকুযোৰ কেৱল ধুই দিব আপুনি পৰিষ্কাৰ পানীৰে।
1: আৰু কেতিয়াবা চকুত ধৰক কিবা ধূলি বালি সোমায়,
0: হয়
1: তেতিয়া সেয়া ঘৰতে আঁতৰাবলৈ যত্ন কৰিব লাগে এনে?
0: আপুনি যদি প্ৰথমতে তেতিয়া পানী মাৰি চাব, আপুনি প্ৰথমতে পানী যদি পানীৰ মাজতে ওলাই আহে, সাধাৰণতে পানীটো মাৰি দিলে তেতিয়া লাহেকৈ পানীটো যদি দিয়ে আপুনি পানী নিচাকৈ ওলাই আহে। আৰু যদি কিবা
1: বহুতে মোহাৰি দিয়ে খুব চকুটো,
0: সেইটো কেতিয়াও কৰিব নাপায়, কাৰণ তেতিয়া আমাৰ চকুৰ সন্মুখত আপুনি যিটো কলা অংশ আছে তাৰ ওপৰত আৱৰি কৰ্ণিয়া বুলি এটা স্বচ্ছ আৱৰণ এখন থাকে। সেই স্বচ্ছ আৱৰণখনত যদি আপোনাৰ কেতিয়াবা ধূলি এটা আছে, আপুনি মোহাৰি দিলে স্বচ্ছ আৱৰণখন দাগ হৈ যাব পাৰে, গতিকে সেই কাম কেতিয়াও কৰিব নাপায়। আৰু সেইটোৱে পানী সোনকালে পানী মাৰিলে, আৰু যদি তাৰপিছতে আপুনি পোৱা নাই, ওচৰত আপুনি একদম বিশেষজ্ঞ চকু চিকিৎসক এজনৰ ওচৰ চাপিলে তেওঁ নিশ্চয়কৈ আপোনাক তাৰ লগে লগে তাক আপোনাক উলিয়াই দিব সেইটো।
1: হয়, আপুনি যে ভিটামিনৰ কথা ক'লে, ভিটামিন এৰ অভাৱত চকুৰ কেনেধৰণৰ ৰোগ হ'ব পাৰে?
0: চাওক, এই ভিটামিন এ যিটো অভাৱত যিটো আমাৰ চকুৰ সমস্যা হয়, সেইটো এতিয়া আমাৰ এটা সামাজিক সমস্যা, এইটো আপুনি পাব্লিক হেলথ প্ৰব্লেম বুলি কওঁ। সাধাৰণতে ছমাহৰ পৰা ছবছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই সমস্যাটো খুবেই বেছি, সেইকাৰণে আমি খুব সাৱধান হ'ব লাগে। আৰু ইয়াৰ অভাৱত কেতিয়াবা ল'ৰা ছোৱালী যদি আমি আওকাণ কৰোঁ, ল'ৰা ছোৱালী চিৰদিনৰভাৱে দৃষ্টিশক্তি হেৰুবলগীয়া হ'ব পাৰে। এতিয়া আপুনি চাব, ভিটামিনে যেতিয়া অভাৱ হয়, প্ৰথম সমস্যাটো হৈছে ল'ৰা ছোৱালীটোকেইটাই সন্ধিয়া হোৱাৰ লগে লগে দেখিব উজুতিয়াই ফুৰিছে, খেপিয়াই ফুৰিছে ল'ৰা ছোৱালীক আপুনি প্ৰথম দেখিব। সেইটোক আমি আমি আমাৰ কুকুৰিকণা ৰোগ বুলি কওঁ, কুকুৰিকণা ৰোগ বুলি কওঁ, আমাৰ ডাক্তৰী ভাষাত আমি নাইট ব্লাইণ্ডনেছ বুলি কওঁ, সেই সমস্যাটো প্ৰথমতে আৰম্ভ হয়। সেই সময়তে মাক দেউতাকে এইটো খুব লক্ষ্য কৰিব লাগে আৰু লগে লগে বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। আৰু তেতিয়া তেনেহ'লে এইটো লগে লগে আপোনাৰ সমস্যাটো সমাধান হৈ যাব। চিকিৎসা আছে, যদি সেইখিনি সময়ত আপোনাৰ কোনো চিকিৎসা নল'লে তাৰ পিছৰ অৱস্থাটো হ'বগৈ আপোনাৰ চকুৰ আপুনি বগা অংশ যিটো দেখিছে, আমাৰ চকুৰ বগা অংশৰ ওপৰত এখন পাতল আৱৰণ এখন আছে, তাক আমি কনজাংটিভা বুলি কওঁ। সেই কনজাংটিভাখন শুকাই যায়, শুকাই গৈ তাত কিছুমান মানে উজ্জ্বল বগা বা হালধীয়া ৰঙৰ কিছুমান স্পট কিছুমানৰ সৃষ্টি হয়, যাক আমি বিটট স্পট বুলি কওঁ। সেইটো হৈছে ছেকেণ্ড ষ্টেজ। তাৰপিছতো আওকাণ কৰিলে তাৰ পিছৰ স্টেজটো হ'ব কি, আপুনি মই যিটো ক'লোঁ কৰ্ণিয়াখনৰ কথা ক'লোঁ, আমি কলা অংশটোৰ আৱৰি যিখন স্বচ্ছ আৱৰণ থাকে, সেই স্বচ্ছ আৱৰণখনত তেতিয়া শুকাই যাব। স্বচ্ছ আৱৰণখনে শুকাই গ'লে তেতিয়া সমস্যাটো আপোনাৰ বেছিকৈ বাঢ়ি যাব, তাকে আমি কৰ্ণিয়েল জেৰ'ছিছ বুলি কওঁ সেই সমস্যাটো। তাৰপিছৰ স্টেজটো আহিব, সেই স্বচ্ছ আৱৰণখনত আপোনাৰ ঘাঁ লাগিব পাৰে। তেতিয়াও যদি আপুনি চিকিৎসা কৰা হোৱা নাই, তেতিয়াহ'লে লাষ্ট পৰ্যায়টো হ'বগৈ আমি কেৰাটোমেলেচিয়া বুলি কওঁ, অৰ্থাৎ সেই যিখন স্বচ্ছ আৱৰণ আছে সেইখন গুলি যায়, গতিকে তেতিয়া ল'ৰাটোৱে মানে শিশুটোৱে চিৰদিনৰ কাৰণে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাব। গতিকে চিৰদিনৰ দৃষ্টিশক্তি হেৰুৱাব, গতিকে আৰু খুবেই বেছি আছে এই সমস্যাটো। কিন্তু এতিয়া বৰ্তমান ভিটামিন আৰু খোৰাকটো আমি যিটো ছমাহৰ পৰা আৰম্ভ কৰি দিওঁ, গতিকে সেইটো দি থাকিলে এই সমস্যাটো যথেষ্ট এতিয়া কমি গ'ল, লাহে লাহে আমি সেইটো নিৰ্মূলো কৰিব পাৰিম।
1: হয়, নিশ্চয়। এইখিনিতে এটা কথা মনত পৰিছে, মই সুধি থ'ব বিচাৰিছোঁ আপোনাক। আজিকালি এটা সমস্যা দেখা যায় যে চকু শুকাই যায়, ড্ৰাই হৈ যায় বুলি যিটো কয়, সেই সমস্যাটো কিয় হয়?
0: চাওক, চকু ড্ৰাই হোৱাৰ কিছুমান বেমাৰৰ কাৰণেও হয়, মই বেমাৰখিনিলৈ নাযাওঁ, কিন্তু আজিকালি মেইন সমস্যাটো হৈছে আপোনাৰ দেখিব, আমি কম্পিউটাৰ, মোবাইল ইত্যাদি আমি খুব বেছিকৈ ব্যৱহাৰ কৰোঁ। বিশেষকৈ কম্পিউটাৰৰ ক্ষেত্ৰত কি হয়, কম্পিউটাৰ যেতিয়া আমি ব্যৱহাৰ কৰি থাকোঁ তাত আমি যেতিয়া নৰ্মেলি আমি আপুনি মই কথা পাতি আছোঁ, কিবা কৰি আছোঁ, আমাৰ চকুযুৰি আমি ব্লিংক কৰি থাকোঁ, টিপিয়াই থাকোঁ, কাৰণ টিপিয়াই থকাৰ কাৰণটো হৈছে আমি চকুযুৰি ময়েশ্চাৰ হৈ থাকিব লাগে, কাৰণ শুকাই তেতিয়া আমাৰ শুকাই নাযায়। কাৰণ এইটো নৰ্মেল, এইটো ভগৱান প্ৰদত্ত বস্তু যাতে চকুযুৰি আমাৰ ময়েশ্চাৰ কৰি থাকে, কাৰণ আমি টিপিয়াই থাকোঁ চকুযুৰি ময়েশ্চাৰ হৈ থাকে। কিন্তু আপুনি দেখিব যেতিয়া আপুনি এটা লেপটপ

0: ক'ত কাম কৰিব বা কম্পিউটাৰত কাম কৰিব, আপোনাৰ ফিগাৰবোৰ আহি থাকে। গতিকে আমি চকুযুৰি ব্লিংক কৰিবলৈ পাহৰি যাওঁ। সেই ব্লিংক কৰি পাহৰি যোৱাৰ কাৰণে সেইটো এটা খুব সমস্যা আছে, যিটোক আমি কম্পিউটাৰ ভিজন চিনড্ৰম বুলি কওঁ। চকুযুৰি শুকাই যায়। আপুনি যেতিয়া দেখিব সন্ধিয়ালৈ আপুনি বহুত সময় কাম কৰি যোৱাৰ পিছত দেখিব আপুনি চকুযুৰি খুব অলস অলস ভাৱ কৰিব, চকুযুৰি ভাৰী হৈ যাব আপোনাৰ। সেই ধৰণৰ সমস্যাবিলাক সৃষ্টি হয়। আৰু বিভিন্ন বেমাৰ আছে অৱশ্যে, আৰু এটা কিছুমান বিভিন্ন বেমাৰৰ ক্ষেত্ৰতো চকুযুৰি আপুনি শুকাই যাব লাগে, আৰু সেই ক্ষেত্ৰত আপুনি বিহিত ব্যৱস্থা ল'ব লাগিব।
1: এতিয়া তাৰ কাৰণে আইড্ৰপছ এতিয়া প্ৰত্যেকৰে বাবে নিশ্চয় বেলেগ বেলেগ হয়, কাৰণ বিশেষ নহয় জানো। কিন্তু বহুতে দেখা যায় যে ফাৰ্মাচীখনলৈ গ'ল, মোৰ চকুকেইটা শুকান, আইড্ৰপ এটা দিয়াচোন।
0: সেই বস্তুটোৱে হৈছে খুব সমস্যা, চকুৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ৰোগৰ ক্ষেত্ৰতো আমাৰ মানুহৰ মানে এটা হেৰি আছে যে তেওঁলোকে প্ৰথমতে গৈ ফাৰ্মাচীৰ পৰা দৰৱ এটা কিনিব খোজে, ডক্তৰৰ ওচৰলৈ যাব নোখোজে। সেইটো তেওঁলোকে আচলতে মনোবৃত্তিটো চেঞ্জ কৰিব লাগিব, যাতে নিজৰ চকুযুৰি ভাল ৰাখিবলৈ বা নিজৰ দেহাটো ভাল ৰাখিব হ'লে আপুনি সেই বিশেষভাৱে চকু চিকিৎসকৰ ওচৰ চাপিব লাগে,
1: আৰু তেওঁ পৰীক্ষা কৰি যি ঔষধ দিয়ে সেয়াহে গ্ৰহণ কৰিব। ডক্টৰ শৰ্মা, আমি ইমান পৰে চকুযুৰি কিদৰে ভালে ৰাখিব পাৰিম সেই বিষয়ে কথা পাতিলোঁ। যিহেতু এতিয়া নেত্ৰদান পষেক চলি আছে, গতিকে এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম নেত্ৰদান কি আৰু কোনে কোনে নেত্ৰদান কৰিব পাৰে।
0: চাওক, নেত্ৰদানটো হৈছে আমাৰ মৃত্যুৰ পিছত সাধাৰণতে আমি কি কৰোঁ, বিভিন্ন ধৰ্মৰ মানে অনুসৰি কিছুমানে হয়তো চকুযুৰি আমাৰ দাহ কৰি দিয়ে আৰু কিছুমানে হয়তো কবৰস্থ কৰে, অৰ্থাৎ আমি চকুযুৰি আমাৰ কোনো কামত নাহে আৰু তাৰপিছত। কিন্তু যদি মৃত্যুৰ আগতে কোনোবা এজনে কয় যে মই চকুযুৰি তেওঁ দান কৰি থৈ যায়, তেনেহ'লে তেওঁৰ মৃত্যুৰ পিছত তেখেতৰ চকুযুৰিৰে আমি দুজনকৈ দৃষ্টিহীন লোকৰ চকুৰ দৃষ্টি ঘূৰাই আনিব পাৰোঁ, আৰু সেইটোৱে হৈছে কেনে এটা মহান দান, কাৰণ সেইটো দ্বাৰা আমি দুজন দৃষ্টিহীন লোকক আমি দৃষ্টি দিব পাৰোঁ তেখেতৰ মৃত্যুৰ পিছত, কাৰণ আমি মৃত্যুৰ পিছতহে গ্ৰহণ কৰোঁ। মৃত্যুৰ পিছত তেওঁৰ চকুযুৰি সদায় জীয়াই থাকিলে তাৰমানে, গতিকে ইয়াতকৈ আৰু মহান দান কেতিয়াও হ'ব নোৱাৰে। গতিকে আপুনি কৈছে যে কোনে দিব পাৰে নেত্ৰদান, যিকোনো মানুহেই কৰিব পাৰে, যিকোনো বয়সৰ মানুহে কৰিব পাৰে। কিছুমান ৰোগ আছে, সেইখিনি ৰোগৰ ক্ষেত্ৰত হয়তো সেইখিনি আমি আমি নেত্ৰটো আমি গ্ৰহণ কৰিবই লাগিব, তেতিয়া আমি নেত্ৰটো গ্ৰহণ কৰোঁ। কিন্তু হয়তো এইটো সেইটো তেওঁ কোনো এজন মানুহক আমি দান নকৰি বা তেওঁলোকক হেৰি নকৰি তেওঁ হয়তো আমি ৰিচাৰ্চৰ বা গৱেষণাৰ কামত ইউজ কৰোঁ। কিন্তু সাধাৰণতে যিকোনো বয়সৰ মানুহে, যিকোনো মানুহে দিব পাৰে,
1: দিব পাৰে। এতিয়া মৃত্যুৰ পিছত কোনো এজন ব্যক্তিয়ে চকুযুৰি দান কৰি গৈছে, কিমান সময়সীমাৰ ভিতৰত সংগ্ৰহ কৰিব পাৰি?
0: হয়, আচলতে চকুযুৰি গ্ৰহণ কৰা মানে কি, মই এইটো বুজাইছোঁ যে আমি আচলতে গোটেই চকুটো আমি গ্ৰহণ নকৰোঁ। চকুৰ সন্মুখৰ যিটো মই কৈছোঁ ইতিমধ্যে স্বচ্ছ আৱৰণ আছে, যাক আমি কৰ্ণিয়া বুলি কওঁ, সেই কৰ্ণিয়া জাতীয় অন্ধতা দূৰীকৰণৰ কাৰণেহে আচলতে দৃষ্টিদানটো সম্ভৱ হয়। গতিকে মৃত্যুৰ পিছত যদি তেওঁৰ অংগে ভংগে তৎক্ষণাত আমাক খবৰ দিব লাগে, আমাৰ আই বেংক আছে, আই ডনেশ্যন চেণ্টাৰ কিছুমান আছে, তেওঁলোকক খবৰ দিব লাগে। তেতিয়া খবৰ দিলে তেওঁলোকে ছঘণ্টাৰ ভিতৰত, মৃত্যুৰ ছঘণ্টাৰ ভিতৰত আমি সাধাৰণতে এইটো গ্ৰহণ কৰোঁ। আৰু ইতিমধ্যে যেতিয়া তেওঁক আমি খবৰটো দিওঁ, ইতিমধ্যে আমি কি কৰিব লাগে, তেওঁৰ দেহটো খুৱাই থৈ চকুযুৰি জপাই দিব লাগে, তেখেতৰ চকুযুৰি জপাই দি তাৰপিছত যদি পৰা যায় তিতা কটন অলপ মানে কাপোৰ অকণমান চকুৰ পতাৰ ওপৰত দি থৈ দিব লাগে, বা চকুৰ ভিতৰত আপুনি যদি এণ্টিবায়'টিক আইড্ৰপ আছে, এণ্টিবায়'টিক আইড্ৰপ এটাও দি থৈ দিব পাৰে। দি পেলাই ওপৰত যদি ফেন চলি আছে, ফেনখন বন্ধ কৰি দিব লাগে, যেন ফেনখনৰ মানে চকুযুৰি শুকাই যাব পাৰে। গতিকে আৰু কোৱাৰ লগে লগে ছঘণ্টাৰ ভিতৰতে ইতিমধ্যে মানুহ আহিবই, আহি পেলাই তেওঁ চকুযুৰি গ্ৰহণ কৰিব। আৰু এটা কথা মনত ৰাখিব যে চকুযুৰি গ্ৰহণ কৰাৰ পিছৰ সময়ত চকুযুৰি কোনো ধৰণৰ মানে আপুনি বিকৃতি নহতে, চকুযুৰি যেনেকৈ আছে তেনেকৈ দেখিব, কাৰণ আমি স্বচ্ছ আৱৰণটোহে তাৰ পৰা গ্ৰহণ কৰি লওঁ,
1: তেনেধৰণে
0: থাকিব, তেনেধৰণে থাকিব।
1: কিন্তু এটা ভুল ধাৰণা আছে আমাৰ সমাজত,
0: হয়
1: যে দেখাত বেয়া হৈ যাব নেকি, চকুকেইটা উলিয়াই নিলে, এনেকুৱা ধৰণৰ কথা এটা,
0: দেখাত কিন্তু বেয়া নহয়, সেইকাৰণে বেয়া নহয়, কাৰণ স্বচ্ছ আৱৰণটো এনেও আপুনি দেখাই নাপায়, সেই স্বচ্ছ আৱৰণটো আমি উঠাই লৈ যোৱা যায়, গতিকে মানে একো হেৰি নহয়। আৰু সেইটো কাৰণে মৃতদেহ দাহ সৎকাৰৰ কাৰণে দেৰি নহয়, কাৰণ এইটো খুব বেছি এটা 15 মিনিট বা আধা ঘণ্টাৰ কাম।
1: এতিয়া কোনো ব্যক্তিয়ে যদি ইচ্ছা কৰে মৰণোত্তৰভাৱে নেত্ৰদান কৰিবলৈ, তাৰ প্ৰক্ৰিয়াটো কি?
0: আচ্ছা, প্ৰক্ৰিয়াটো হৈছে যদি ধৰক আপুনি মই যদি চকুযুৰি দান কৰিব খোজোঁ, তাৰ কাৰণে আমি ওচৰৰ আই বেংক বা আই ডনেশ্যন চেণ্টাৰ বা তেনেকুৱা মানে বা হস্পিটেল চকু বিভাগত গৈ নিজৰ নামটো এণ্ট্ৰি কৰিব লাগে। তেতিয়া এটা প্লেচ কাৰ্ড বুলি কয়, এখন কাগজ এখন দিয়ে, ফৰ্মখন ফুল আপ কৰি দিব লাগে, প্লেচ কাৰ্ড বুলি কওঁ, সেইখন দিয়াৰ পিছত আমাক এখন চাৰ্টিফিকেট দিয়া হয়, তেওঁ এখন চাৰ্টিফিকেট দিয়ে, যে সেই চাৰ্টিফিকেটখন তেওঁ লগত ৰাখিব লাগে।
1: এই যে আপুনি ক'লে যে প্লেচ কাৰ্ড বা চাৰ্টিফিকেট কৰিলে, মানে নেত্ৰদান কৰিম বুলি কোনো এজনে ৰেজিষ্ট্ৰেশ্যন কৰিলে কাগজে পত্ৰই,

0: প্ৰকৃতাৰ্থত কিমান নেত্ৰদান হয়, মানে বাস্তৱতে তাৰমানে কায়িকভাৱে কিমান নেত্ৰদান হয়, কাগজে পত্ৰইটো এটা হিচাপ বেলেগ।
1: যদিও আমি বহুত চকুদান কৰা হয়, কিন্তু আল্টিমেটলি চকুযুৰি মৃত্যুতাৰ মৃত্যুৰ পিছত আমি চকুযুৰি সাধাৰণতে ধৰক এশজনে দিলে খুব বেছি দহজন মানুহে আমি মানেহে আমি আচলতে পাওঁগে।
0: সেইটো
1: কাৰণ হৈছে কি, তেওঁলোকে সদায় তেওঁলোকৰ আত্মীয়জনক কৈ যাব লাগে, নিকট আত্মীয়ক ক'ব লাগে, ধৰক পুত্ৰ কন্যা বা তেওঁৰ মিছেজ বা তেনেকৈ আপোনালোকে কৈ যাব লাগে, যাতে মৃত্যুৰ পিছত তেখেতৰ চকুযুৰি গ্ৰহণ কৰিবৰ কাৰণে
0: মই দান চুক্তি পত্ৰত চহী কৰি গৈছো, ইচ্ছা কৰি গৈছো, কিন্তু মোৰ পৰিয়ালৰ মানুহে ইচ্ছা নকৰিলে,
1: হয় সেই সমস্যাটো হয়, নেত্ৰদানৰ সমস্যাটো তাতেই সাধাৰণতে এইবোৰ কাৰণতে যিমানখিনি চকু আমি আচলতে পাব লাগে সেই হিচাপে মানে কালেকশ্যনটো নহয় তেওঁলোকৰ।
0: হয়, কিন্তু আচলতে হ'ব লাগে, যিহেতু এইটো আমি কৈছোঁ নহয় মহান দান, গতিকে আমি আশা কৰিম আমাৰ আজিৰ অনুষ্ঠান যিসকলে শুনি আছে তেওঁলোকৰ মাজৰ অন্ততঃ যদি দুজন হ'লেও এই ক্ষেত্ৰত ওলাই আহে, আমি ভাবিম আজি আমি কথা বতৰাটো সাৰ্থক হৈছে বুলি, নহয় জানো? এবাৰ জানিব বিচাৰিম আমাৰ অসমত এই নেত্ৰদানৰ সুবিধা ক'ত ক'ত আছে।
1: নেত্ৰদানৰ সুবিধা আমি আমাৰ যিখন চিকিৎসা মহাবিদ্যালয় আছে, চিকিৎসা মানে বিশেষকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় যিখন আছে আমাৰ গুৱাহাটী, বিশেষকৈ গুৱাহাটী মেডিকেল কলেজত, মেডিকেল কলেজত এটা ডাঙৰ খুব সুন্দৰ আই বেংক আছে, খুব সুন্দৰ বেংক আছে, গতিকে মানে ইয়াতে আহি যদি যোগাযোগ কৰে, চিকিৎসা মহাবিদ্যালয় আছে, শিলচৰ মহাবিদ্যালয়টো আই বেংক আছে, আৰু ইতিমধ্যে বহুত প্ৰাইভেট আই বেংকো আছে, যোৰহাটত এটা খুব ভাল বেংক চলি আছে যেনে দেউতি আই বেংক বুলি কয়, চ' আমাৰ হিচাপে শংকৰদেৱ নেতালয়ত আছে আই বেংক, এনেকৈ বহুত জেগাত আছে, গতিকে তেনেকৈ সেইবোৰত তেওঁলোকে যদি যোগাযোগ কৰে তেতিয়াহ'লে সেইখন ফৰ্মখন সাধাৰণ এখন ফৰ্মখন ফিল আপ কৰি দিব লাগে, আৰু তাৰপিছত তেওঁলোকে এখন চাৰ্টিফিকেট দিব, সেইখন লগত ৰাখিব লাগে, আৰু আটাইতকৈ জৰুৰী কথাটো হৈছে তেওঁলোকৰ দিকত্মীয় ক'ব লাগিব যে মোৰ মৃত্যুৰ পিছত তোমালোকে যাতে মোক এইটো ব্যৱস্থা কৰি দিয়া, কাৰণ আমি মৃত্যুৰ আগতেতো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, মৃত্যুৰ পিছতে গ্ৰহণ কৰোঁ।
0: গতিকে দায়িত্বটো থাকিব পৰিয়াল পৰিজনৰ লগত আপোনাৰ ওপৰত। এতিয়া ব্যক্তিজনৰ নেত্ৰদান কৰিলে আই বেংকে ল'লে কি কিমান সময় সংৰক্ষণ কৰি ৰাখিব পাৰে, তেওঁ লগে লগে সংৰোপণ কৰে,
1: লগে লগে সংৰোপণ কৰিব পাৰিলেও কথা নাই, আগতে লগে লগে একচুৱেলি কমপ্লিট কৰিব নোৱাৰি, আমি কিছুমান পৰীক্ষা নিৰীক্ষা কৰিম, সেইখন যিটো আমি গ্ৰহণ কৰিম সেই কৰ্ণিয়াটোৰ ওপৰত আমি যথেষ্টখিনি পৰীক্ষা নিৰীক্ষা কৰি মানে চাব লাগিব
0: উপযোগী
1: হয়নে নহয়, গতিকে উপযোগী হোৱাৰ পিছত আমি হেৰি কৰোঁ, সাধাৰণতে প্ৰায় 5 দিনলৈকে হেৰি কৰি থ'ব পাৰোঁ,
0: সংৰক্ষণ
1: কৰি থাকিব পাৰোঁ।
0: এতিয়া ধৰক যাৰ চকুত সংৰোপণ কৰা হ'ব সেই ব্যক্তিসকলক কেনেদৰে আপোনালোকে পৰ্যায়ভুক্ত কৰে, মানে কেনেকৈ বাছনি কৰে তেওঁলোকক?
1: তাৰমানে মই ইতিমধ্যে কৈছে এইটো কেৱল কৰ্ণীয়া জাতীয় অন্ধতাৰ কাৰণেহে আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ, এতিয়া আমাৰ হস্পিটেলবোৰত তেনেকুৱা মানুহ বহুত আহে কৰ্ণিয়াৰ দ্বাৰা হোৱা অন্ধতাৰ কাৰণে, তেওঁলোক যিবোৰ আশা দৃষ্টি নোহোৱা কাৰণ তেওঁলোকৰ আমি এখন ৰেকৰ্ড ৰাখোঁ, আমি তেওঁলোকৰ ৰেকৰ্ড ৰাখোঁ, গতিকে তাৰপিছত আমি তাৰ পৰা তেওঁলোকৰ যোগাযোগ নম্বৰ এইবোৰ ৰাখি দিওঁ, গতিকে আমি লগে লগে তেওঁলোকৰ যোগাযোগ কৰোঁ,
0: মানে তালিকাত যিজন প্ৰথমে থাকিব তেওঁ প্ৰথম
1: সুবিধাটো পাব, প্ৰথম সুবিধাটো যদি তেওঁক ধৰক আমি যোগাযোগ কৰিব নোৱাৰিলোঁ তেওঁ পিছৰজন আহিব, তাৰ পিছৰজন আহিব, তেনেকুৱাকৈ আমি যোগাযোগ কৰোঁ।
0: আৰু চৰকাৰী চিকিৎসালয়ত এই সেৱা বিনামূলীয়া নে কিবা খৰচ পৰে?
1: এইটো সম্পূৰ্ণ বিনামূলীয়া প্ৰক্ৰিয়া, ইয়াত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয়,
0: মানে অসমত যিকেইখন চৰকাৰী চিকিৎসালয় আছে য'ত এই ব্যৱস্থা আছে তাত সম্পূৰ্ণ বিনামূলীয়া,
1: সম্পূৰ্ণ বিনামূলীয়া,
0: মানে চকুজুৰি গ্ৰহণ কৰোঁতে আৰু সংৰূপণ সম্পূৰ্ণ বিনামূলীয়া,
1: সম্পূৰ্ণ বিনামূলীয়া।
0: ডক্টৰ শৰ্মা, আমাৰ আইডিঅ' বুলনিৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে, শেষত আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ চকুৰ যতন তথা নেত্ৰদান সম্পৰ্কে থোৰতে দুআষাৰমান যদি আপুনি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কৈ দিয়ে।
1: এতিয়া চাওক, আমি প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ যে চকুজুৰিৰ দ্বাৰাই আমি এই বিনন্দীয়া পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ, গতিকে চকুজুৰিৰ যতন লোৱাটো আমাৰ কাৰণে খুবেই দৰকাৰী, আৰু যতন লোৱাৰ ক্ষেত্ৰত মই কৈছোঁ চকুজুৰি আপুনি চাফ চিকুণ কৰি ৰাখিব, চকুজুৰি যদি কিবা সমস্যা হৈছে তেতিয়া লগে লগে আপোনালোকে স্পেচিয়েলিষ্ট ডক্টৰৰ কাষ চাপিব, তাৰপৰা তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে চাব যাতে ভিটামিন এ খোৰাকটো ভালকৈ পাইছে কি নাই, আৰু তেওঁলোকে যদি দৃষ্টিশক্তিত কিবা অসুবিধা হৈছে লগে লগে আপোনালোকে বিশেষজ্ঞ চিকিৎসকৰ ওচৰ চাপি আপুনি তেওঁলোকৰ বিহিত ব্যৱস্থা ল'ব, আৰু বিশেষকৈ নেত্ৰদানৰ ক্ষেত্ৰত যেতিয়া মই কৈছোঁ নেত্ৰদানটোৰ নিচিনা এটা মহান দান কোনো নাই, আৰু নেত্ৰদানৰ ক্ষেত্ৰত কোনো অসুবিধাও নাই, কাৰণ জীৱিত অৱস্থাত আমি কেতিয়াও চকুজুৰি নলওঁ, মৃত্যুৰ পিছত আমি চকুজুৰি লওঁ, তাৰ পৰা কোনো ধৰণৰ বিকৃতি নঘটে চকুজুৰি, কোনো ধৰণৰ বিকৃতি নঘটে, তাৰ লগতে শ্মশান যাত্ৰাটো কোনো ধৰণৰ

0: দেৰি নহয়গৈ আৰু এই মহান দানৰ দ্বাৰা আমি নিজৰ চকুজুৰি দুজন মানুহক দান কৰি দুজন আমি দৃষ্টিহীন লোকক আমি দৃষ্টি দিব পাৰোঁ। গতিকে চকুজুৰি সদায় জীয়াই থাকিব। গতিকে মই কওঁ যে সকলোৱে সংকল্প লওক যাতে আমি মৃত্যুৰ পিছত আমাৰ চকুজুৰি যাতে আমি দান কৰোঁ।
1: হয়, নিশ্চয়কৈ অতি সুন্দৰ কথা ক'লে ডাক্টৰ শৰ্মা। ডাক্টৰ শৰ্মা, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিল আৰু চকুৰ যতন লগতে নেত্ৰদান এই সম্পৰ্কে বহুতো কথাই আজি আমাৰ শ্ৰোতাসকলক জনালে। তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে চকুৰ যতন আৰু নেত্ৰদান এই সম্পৰ্কে শুনিলে। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছিল
2: নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপক বিশেষজ্ঞ চিকিৎসক ডাক্টৰ কবীন্দ্ৰ দেৱশৰ্মা।
3: অনুষ্ঠানৰ শেষত আগবঢ়াইছো নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে মান্না দেৰ কণ্ঠৰ ইতিগীত।

ইয়াৰ লগে লগে আমাৰ আজিৰ বুলনিৰ অন্ত পৰিল। জোনালী বৰুৱাক বিদায় দিয়ক, নমস্কাৰ।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে 1 বজাত হিন্দীত আৰু 1 বজাত

0: to 23,852 when reports last came in. And that is the end of this news bulletin.
1: এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে সুৰেণ ডেকাৰ কণ্ঠৰ গীতেৰে। শিল্পীৰ কণ্ঠত পুনতেই অপৰ্ণা বণিকৰ ৰচনা।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল সুৰেণ ডেকাৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ অপৰ্ণা বণিক্য আৰু চহিৰুদ্দিন আলী আহমেদ। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব সুৰেণ ডেকাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীতসকলে গোৱা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই মেইলযোগে প্ৰেৰণ

কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পৱন ৰসাইলীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই 1100 অতিক্ৰম কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাত ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভলডিছ ডম্ব্ৰস্কিছক সাক্ষাৎ কৰে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ নীতিৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে।

0: হৈছে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ 7-8% অতিক্ৰম কৰাৰ সামৰ্থ্য আছে বুলি বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই প্ৰকাশ কৰিছে। আৰু অনাহত সিঙে লণ্ডন স্কোৱাছ ক্লাছিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই 1100 অতিক্ৰম কৰিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে যোৱা সপ্তাহৰ ভয়াৱহ বানে উটুৱাই নিয়া 1114টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দক্ষিণ চিটবন জিলাৰ পৰা সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে এতিয়ালৈকে 95টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু আত্মীয় স্বজনক গতাই দিয়া হৈছে। প্ৰায় 4000 লোক এতিয়াও সন্ধানহীন হৈ আছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিলত অনুষ্ঠিত G20ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভলোদিস ডম্ব্ৰস্কিছক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ কাম কাজকে ধৰি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়। তেওঁলোকে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তি আৰু বিনিয়োগ সুৰক্ষা চুক্তি সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ লগতে জটিল কেঁচামাল আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি বহনক্ষম আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখলা শক্তিশালীকৰণৰ বিষয়েও আলোচনাত স্থান লাভ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় ষ্টাৰ্টআপৰ মাজত অধিক সংযোগ স্থাপনকে ধৰি ফিনটেক, AI আৰু জেনেৰেটিভ AI ক্ষেত্ৰত অধিক সহযোগিতাৰ সুযোগ অন্বেষণৰ প্ৰচেষ্টা চলায়। ইয়াৰ আগেয়ে শ্ৰীমতী সীতাৰমণে সোমবাৰে এশ্বভিলত দক্ষিণ কোৰিয়াৰ উপ প্ৰধানমন্ত্ৰী কু য়ুন ছেউলক সাক্ষাৎ কৰে। নেতা দুগৰাকীয়ে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত মত বিনিময় কৰে। তেওঁলোকে ভাৰত আৰু কোৰিয়াৰ কিউআৰৰ জৰিয়তে আন্তঃ লেনদেন শক্তিশালী কৰাৰ প্ৰচেষ্টা সন্দৰ্ভতো কথা পাতে। এই ব্যৱস্থাৰ জৰিয়তে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা, সামুদ্ৰিক আৰু আকাশী পথৰ স্বতন্ত্ৰতা, বৈধ ব্যৱসায় আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আধাৰিত বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে। পালাউৰ কৰোৰত অনুষ্ঠিত প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ নেতাসকলৰ 55 সংখ্যক বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰতে প্ৰশান্ত মহাসাগৰীয় এলেকাক দূৰৱৰ্তী অঞ্চল হিচাপে নহয় বৰং ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট, বিপৰ্যয় অনুকূল আন্তঃগাঁথনি জোঁট আৰু গোলকীয় জৈৱ ইন্ধন জোঁটৰ জৰিয়তে ভাৰতে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰি শ্ৰীমাৰ্ঘেৰিটাই কয় যে ভাৰতে সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মানৱীয় আৰু দুৰ্যোগ সাহায্য প্ৰচেষ্টা সুদৃঢ় কৰি তুলিছে। বৈঠকত অংশ লোৱাৰ সুযোগতে মন্ত্ৰীগৰাকীয়ে টংগোৰ প্ৰধানমন্ত্ৰী লৰ্ড ফাকাফানুৱাক সাক্ষাৎ কৰে আৰু ভাৰত টংগোৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। অসম আৰক্ষীত অনাগত সময়ত 15-20,000 নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ, বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰে যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
1: অসম আৰক্ষীৰ 32 ডেপুটি চুপাৰিণ্টেণ্ড অফ পুলিচ DSP আৰু 300তকৈও অধিক APRO-ৰ কমিউনিকেশ্যন শাখাত নতুনকৈ নিযুক্তি পোৱা আমাৰ জোৱানসকলৰ পাছিং আউট পেৰেড খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। অসম আৰক্ষীত নতুনকৈ আজিৰে পৰা যোগদান কৰিব ওলোৱা আমাৰ বিষয় আৰু জোৱানসকলক শুভকামনা জনাইছোঁ আৰু তেখেতসকলৰ পিতৃ মাতৃকো অভিনন্দন জনাইছোঁ। আৰু দুটা দিন মই ইয়াতে SPসকলৰ লগত অসম আৰক্ষীত নতুন নিযুক্তি, আইন শৃংখলাৰ পৰিৱেশ, ড্ৰাগছ, ক্ৰাইম এগেইনষ্ট ওমেন, শিশুৰ বিৰুদ্ধে অপৰাধ, এই বিভিন্ন ধৰণৰ বিষয়বোৰৰ সম্পৰ্কত

0: কথা পাতিম।
1: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ 7-8% অতিক্ৰম কৰাৰ সামৰ্থ্য আছে বুলি বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই প্ৰকাশ কৰিছে। শ্ৰীবাংগাই গোলকীয় শক্তিখণ্ডৰ হেঁচা, বাণিজ্যিক অনিশ্চয়তা আৰু এল নিনোৰ বিৰূপ প্ৰভাৱ সত্বেও দেশৰ শেহতীয়া অৰ্থনৈতিক প্ৰদৰ্শন যথেষ্ট ভাল বুলি অভিহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ এছভিলত অনুষ্ঠিত G20 ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে দিয়া এটা সাক্ষাৎকাৰত বিশ্ব বেংকৰ অধ্যক্ষগৰাকীয়ে কয় যে বিকাশৰ শেহতীয়া পৰিসংখ্যাৰ পৰা ভাৰতৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। দেশখনত শেহতীয়াকৈ সেৱা আৰু ৰপ্তানিৰ লগতে বিনিয়োগ হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীবাংগাই কয় যে ভাৰতে পথ, দলং, বিমান বন্দৰ, শক্তি, বিদ্যুৎ আৰু ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিত। নতুন দিল্লীত বাঘৰ প্ৰাকৃতিক বাসস্থান, সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু জীৱিকা তথা আয়ৰ স্তম্ভ হিচাপে পৰিৱেশ পৰ্যটন শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰীযাদৱে প্ৰজেক্ট টাইগাৰৰ অধীনত ভাৰতৰ সংৰক্ষণ যাত্ৰাত আলোকপাত কৰি কয় যে বাঘৰ অস্তিত্ব বনাঞ্চল, ঘাঁহনি, নদী, চিকাৰ প্ৰজাতি, বন্যপ্ৰাণী কৰিডৰ আৰু স্থানীয় সম্প্ৰদায় সুস্থ হৈ থকাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ উল্লেখ কৰে যে বাঘৰ প্ৰাকৃতিক ক্ষেত্ৰই মূল্যৱান প্ৰাকৃতিক পুঁজিক প্ৰতিনিধিত্ব কৰে, যিয়ে জল সুৰক্ষা, কাৰ্বন নিষ্কাশন, জলবায়ু নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু জীৱিকাৰ সহায়ৰ বাবে গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰৰ সেৱা প্ৰদান কৰে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ যৌথ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে বাসস্থান সংৰক্ষণ, বহনক্ষম উন্নয়ন, সামৰ্থ্য বিকাশ, জ্ঞান বিনিময় আৰু প্ৰকৃতি ইতিবাচক বিত্তীয় পদক্ষেপৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউক্ৰেইন আৰু পোলেণ্ডলৈ যাব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী চিবিহা আৰু পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী ৰাডোশ্লাভ চিকৰস্কীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত দেশ দুখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাছ ক্লাছিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক 11-3, 11-2 ফলাফলত অনায়াসে পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুল্লা অল তামিমিক 11-6, 11-17 ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক উইলহেলমিৰ হাতত 9-11, 9-11 ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই 1100 অতিক্ৰম কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাত ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভলোডিজ ডম্ব্ৰস্কিছক সাক্ষাৎ কৰে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ নীতিৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ 7-8% অতিক্ৰম কৰাৰ সামৰ্থ্য আছে বুলি বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই প্ৰকাশ কৰিছে। আৰু অনাহত সিঙে লণ্ডন স্কোৱাছ ক্লাছিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: এফএম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হীৰামণি ডেকাৰ কণ্ঠৰ লোকগীত। শিল্পীৰ লগত বাদ্য সংগত কৰিছে দুটাৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধি।

0: লোকগীত শুনিলে হীৰামণি ডেকাৰ কণ্ঠত, শিল্পীৰ লগত বাদ্য সংগত কৰিলে দুতাৰাত বিমল চন্দ্ৰ দাস, ডগৰত অবনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Anuja Kumar with the Midday News. The headlines. Prime Minister Narendra Modi to address valedictory session of Departmental Summit of Jal Shakti Ministry in New Delhi this evening. India sends 5th aircraft carrying 5.5 tons of essential medicines and equipments to assist flood-ravaged Nepal. Death toll crosses 1,100. World Bank Chief

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। অসম আৰক্ষীত অনাগত সময়ত 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত 5 বছৰত অসম আৰক্ষীত 21 হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী 5 বছৰতো এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব।
2: অসম আৰক্ষীত যোৱা 5 বছৰত আমি 21 হাজাৰ নতুন নিযুক্তি দিছো। এইবাৰ আমি আৰু কেইটামান বেটেলিয়ন, বিশেষকৈ ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ SDRF আৰু আন বেটেলিয়ন

0: খালী থকা পদ আৰু পদোন্নতিৰ সুবিধা লৈ হবলগীয়া খালী পদ, এই সকলোবোৰ মিলাই আমি 2 লাখ নিযুক্তিৰ ভিতৰত 15-20 হাজাৰ অসম আৰক্ষীত নিযুক্তি দিবলৈ চেষ্টা কৰিম।
1: ডক্টৰ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত প্ৰমাণ পত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ 32 গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371 গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তা সন্দৰ্ভত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰে যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ বাক্সা জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কালি জাৰি কৰা সতৰ্কতা এতিয়াও অব্যাহত আছে। বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকালৈ চাই নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভুগদৈ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ 7টা জাতীয় সংগঠনৰ যৌথ মঞ্চ ধেমাজি ঐক্য মঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানত সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুৰ্বৃত্ত শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তঃৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবী জনায়। তেওঁলোকে লগতে মিংমাং বদতিত ঘটনাত আহত হোৱা লোকসকলৰ এককালীন সাহায্য 2 লাখৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও দাবী জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰা হয়। যোৱা বছৰৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ জনতাৰ শিল্পী জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। এই গোচৰ সংক্ৰান্তত জুবিন গাৰ্গৰ সৈতে য়টত থকা প্ৰৱাসী অসমীয়াসকলক সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টেগ আদালতলৈ তলব কৰা হৈছে। আজি প্ৰথমগৰাকী সাক্ষী হিচাপে পৰীক্ষিত শৰ্মাই সাক্ষ্য দিয়াৰ পাছত পৰৱৰ্তী সময়ত আন 10 গৰাকী প্ৰৱাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিব। কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী অনিমা চৌধুৰী।

0: অনিমা চৌধুৰীৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 2 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে ৰাজীৱ গগৈ আৰু নৱজ্যোতি ৰাভা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে অজিত চক্ৰৱৰ্তী আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

ৰজাৰ বেকনে কৈছিল, জ্ঞানৰ অহংকাৰ কৰা বা তল শ্ৰেণীৰ মানুহক সেৱ জ্ঞান কৰা অনুচিত। ভগৱানে অতি সাধাৰণ মানুহকো এনে এনে কিছুমান জ্ঞানৰ অধিকাৰী কৰিছে যিবোৰ বৰ মানুহৰো অজ্ঞাত।

স্বামী বিবেকানন্দই কৈছিল, তুমি নিজকে দুখীয়া বুলি দুখ নকৰিবা, কাৰণ ধন মানেই শক্তি বা পৰাক্ৰম নহয়, চৰিত্ৰ সাধুতা আৰু পবিত্ৰতাই প্ৰকৃততে শক্তি বা পৰাক্ৰম।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছোঁ ৰূপা শৰ্মাৰ কণ্ঠৰ অসমীয়া গীত।

শ্ৰোতাসকল, অৰ্ধআকাশ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই লিখি শুনাব।

শ্ৰোতাসকলে, আৰাধনা অনুষ্ঠানত শ্ৰুতিস্মৃতি শইকীয়াৰ কণ্ঠৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পিছতেই আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি হিন্দী বোলছবিৰ গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ অনুষ্ঠান যুৱবাণী। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব এখনি নাট দৃষ্টি, ৰচনা ঐশ্বৰ্য কাকতিৰ। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধিয়া আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 নিবেদন কৰা হ'ব কুমাৰ চানুৰ কণ্ঠৰ অসমীয়া গীত। 9:30 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 10:00 প্ৰচাৰ কৰা হ'ব পাৰিৰহণীয়া অনুষ্ঠানটিৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছো দোস্তানা বোলছবিৰ বিশাল দলদানীৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, আৰক্ষীত নতুনকৈ 15-20 হাজাৰ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৰাজ্যত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰীৰ সকিয়নি, যুৱ প্ৰজন্মক কৃষি কাৰ্যৰে স্বাৱলম্বী হ'বলৈ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান, চৰকাৰৰ সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস, অৰুণোদয় আঁচনিৰ ধন প্ৰদান ব্যৱস্থা অধিক সহজলভ্য কৰি তুলিবলৈ অৰুণোদয় সাৰথীসকলৰ বিশেষ প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ আৰু আফগানিস্তানৰ বিৰুদ্ধে 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ভাৰতীয় পুৰুষ দল ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া বিতং বাতৰি। অসম আৰক্ষীত অনাগত সময়ত 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত 5 বছৰত অসম আৰক্ষীত 21 হাজাৰ নিযুক্তি দিয়া হৈছিল আৰু পৰৱৰ্তী 5 বছৰতো এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। ডঃ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত প্ৰমাণ পত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ 32গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তা সন্দৰ্ভত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ভাষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ কথা ঘোষণা কৰে। অসমৰ ভৌগোলিক অৱস্থিতি ম্যানমাৰ বাংলাদেশৰ সীমান্তত হোৱাৰ বাবে মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত অসম সংবেদনশীল এলেকা হৈ পৰিছে বুলি তেওঁ কয়। অৰুণাচলৰ চাংলাঙেৰে তিনিচুকীয়া হৈ মাদক দ্ৰব্য সৰবৰাহৰ নতুন পথ গঢ় লৈ উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, বৰাক, গোলাঘাট, শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কাৰ্বি আংলং, ডিমা হাছাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।
1: আমাৰ ৰাজ্যখন ম্যানমাৰ আৰু বাংলাদেশৰ সীমাত থকাৰ বাবে বা আমি আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত এটা ভৌগোলিক অৱস্থানত থকাৰ বাবে আমাৰ ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি যুঁজ তাক আমি আৰু দৃঢ় আৰু শক্তিশালী কৰি তুলিব লাগিব। ৰাজ্যৰ বৰাক উপত্যকা, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় এই আটাইবোৰ জিলা আমি ড্ৰাগছৰ ক্ষেত্ৰত চলি থকা যুঁজখনক আৰু অধিক শক্তিশালী ব্যৱস্থাৰে আগুৱাই লৈ যাব লাগিব। কাৰ্বি আংলং, ডিমা হাছাও, নগাঁও আদিৰ দৰে জিলাসমূহতো যাতে কোনো পধ্যেই ড্ৰাগছ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। ধুবুৰী আৰু কোকৰাঝাৰৰ পৰা কোনো কাৰণতে যাতে ড্ৰাগছ উইদাউট ডিটেকশ্যন অসমৰ পৰা বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ব লাগিব।

0: অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্ৰযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব। কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামোলপুৰ জিলাৰ চেচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে 5 বিঘা ভূমিত ড্ৰেগন ফলৰ খেতিৰে বছৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ 6 বিঘা মাটিত তামোলৰ বাগান আৰু তিল খেতিৰে স্বাৱলম্বী হৈ উঠা দৈমালু বসুমতাৰীৰ প্ৰয়াসৰ প্ৰশংসা কৰে। ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মক এই কৃষকগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ব্যতিক্ৰমী কৃষি কৰ্মৰে আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনাইছে বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে অনাগত দিনত কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে তেওঁলোকক চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।
1: দৈমালু বসুমতাৰীৰ ভিডিঅ' দেখিছিলো আৰু দেখি অত্যন্ত সুখী হৈছিলো। 5 বিঘা মাটিত ড্ৰেগন ফ্ৰুট কৰি প্ৰাৰম্ভিক সময়তে বছৰত 5 লাখ টকা ইনকাম কৰিছে। মই নিজে আজি অলপ বুজিলো, তেওঁৰ পৰা আহি অত্যন্ত সুখী হৈছো। তেওঁক আমি স্প্ৰিংকলাৰ মানে ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কৰি দিয়া হৈছেই। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা তেখেতক কংক্ৰিটৰ পোষ্টো কৰি দিয়া হৈছে। তেখেতৰ পানীৰ অলপ লিন ছিজনত, এতিয়াতো পানী থাকে, খৰালিত পানী অলপ কম, আমি এই খৰালি সময়তো পানীৰ ব্যৱস্থা কৰি দিবলৈকে চেষ্টা কৰিম। এটা মাত্ৰ মই আহাৰ উদ্দেশ্যটো কিয়ালৈকে, আমাৰ অসমৰ যিসকল উঠি অহা নৱপ্ৰজন্ম, নিবনুৱা যুৱক যুৱতী, যাৰ ঘৰত মাটি পৰি আছে, সকলোৱে খেতি কৰক। ডিপাৰ্টমেণ্টে সহায় কৰিব, চৰকাৰে সহায় কৰিব, সকলোৱে এই দৈমালু বসুমতাৰীৰ আদৰ্শ লোক, তাৰ কাৰণে সকলোকে অনুৰোধ কৰিবলৈ আজি ইয়ালৈকে আহিছো।
0: মন্ত্ৰী শ্ৰী হাজৰিকাই এই ভ্ৰমণৰ সময়তে BTCৰ সদ্যপ্ৰয়াত উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হৈ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ৰূপজ্যোতি বৰুৱাই।
1: গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কৰ্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথীসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলা সবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ ধন প্ৰদান ব্যৱস্থা অধিক সহজলভ্য কৰি তুলিবলৈ এই অৰুণোদয় সাৰথি কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি আঁচনিৰ সুবিধা তৃণমূল পৰ্যায়লৈ সঠিকভাৱে যোগান ধৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
2: আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোনৰ আঁচনি হ'ল অৰুণোদয়। এই আঁচনিখন তেখেতে বিত্তমন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিল আৰু আজি যোৱা 7 বছৰে এই আঁচনিখনে এটা সুন্দৰ ৰূপলৈ আহিলে। আমি এতিয়া প্ৰায় 40 লাখ আই মাতৃক এই ধৰণৰ আঁচনিৰ জৰিয়তে সহায় কৰি আছো। প্ৰতি মাহে 1250 টকাকৈ আঁচনিত দিয়া হয়। গতিকে এই আঁচনিখনৰ ক্ষেত্ৰত বহু সময়ত তৃণমূল পৰ্যায়ত বিভিন্ন ধৰণৰ কুৱেৰিজ থাকে, অসুবিধা থাকে। হয়তো কিছুমান মহিলা এনেকুৱা আছে যে তেওঁলোকে পাই আছিল, এতিয়া পোৱা নাই। কেতিয়াবা হয় তেওঁলোকৰ ক'ৰবাত আধাৰ ডিএক্টিভ হৈ আছে, ক'ৰবাত KYC আপডেট হোৱা নাই, কোনোবা এটা বেংকত আধাৰ একাউণ্টটো বেলেগ এটা বেংকত আছে, পইচাটো সেই একাউণ্টলৈ গুচি গৈছে, তেওঁ গম পোৱা নাই, বা কিবা কিবি কাৰণত তেওঁলোকৰ ক্লাৰিকেল ক'ৰবাত কিবা এটা অসুবিধা হৈছে, এই ধৰণৰ বিভিন্ন অভিযোগ থাকে। সেইকাৰণে আমি প্ৰতিটো সমষ্টিত একোজনকৈ অৰুণোদয় সাৰথি দিয়া হৈছে। তেখেতসকল আমাৰ অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে তেখেতসকল কাম কৰি আছে। তেখেতসকলক আমি অতিৰিক্তভাৱে সেই কামৰ পৰা আনি অৰুণোদয় সাৰথি হিচাপে নমিনেটেড কৰিছোঁ। তেখেতসকলে প্ৰত্যেক বিধানসভা সমষ্টিত একোজনৰ দায়িত্ব ল'ব।
1: দিশপুৰৰ জনতা ভৱনত আজি বিয়লি বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে জিলাসমূহৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা

0: অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ নৱজাগৰণ বোৱাই আনি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰ বান্ধোনেৰে নৱৰূপ প্ৰদান কৰা শ্ৰীমন্ত শংকৰদেৱৰ পাছতে জাতীয় ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত অধিক প্ৰাসংগিকতা বহন কৰা ব্যক্তিগৰাকীয়ে হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা যুগজয়ী শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ হ'ল ভাৱ, ভাষা আৰু সুৰৰ একো একোটা অত্যুত্তম সমাহাৰ। তেওঁৰ গীতৰ মূল বৈশিষ্ট্য হৈছে মানৱতাবাদ, বিশ্বজনীন ভাতৃত্ববোধ আৰু লুইতপৰীয়া সমাজ জীৱনৰ সুন্দৰ প্ৰতিফলন।

0: মাত্ৰ 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰা ভূপেন হাজৰিকাই অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ডক্টৰ ভূপেন হাজৰিকা আছিল সঁচা অৰ্থত এগৰাকী বিশ্বশিল্পী। তেওঁ সুৰক প্ৰতিবাদী কণ্ঠলৈ ৰূপান্তৰিত কৰিছিল। অহংকাৰ আৰু ক্ষমতাৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ আছিল বলিষ্ঠ। ডক্টৰ ভূপেন হাজৰিকাই ৰচনা আৰু কণ্ঠদান কৰা আন এটি অনুপ্ৰেৰণা আৰু আশাৰ প্ৰতীকস্বৰূপ গীত হৈছে জিলিকাব লুইতৰে পাৰ। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পাছত লুইতৰ পাৰৰ শৈক্ষিক আৰু বৌদ্ধিক পৰিৱেশক প্ৰতিফলিত কৰিবলৈ এই গীতটি 1958 চনত ৰচনা কৰা হৈছিল আৰু পাছলৈ এই গীতটিয়ে গুৱাহাটী বিশ্ববিদ্যালয় সংগীতৰূপে স্বীকৃতি লাভ কৰে। লুইতৰ পাৰক কেৱল ভৌগোলিক অৱস্থানতে সীমাবদ্ধ নাৰাখি ইয়াক জ্ঞান, মানৱতা আৰু প্ৰগতিৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ স্বপ্নদৰ্শী ৰূপায়ণেই হৈছে জিলিকাব লুই তৰে পাৰ।
1: জিলিকাব লুই তৰে পাৰ, জিলিকাব লুই তৰে পাৰ।
2: অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা 3 অক্টোবৰত শিলচৰ পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰয়োজন হলে 5 অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱে প্ৰথম নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2015 চনত শিলচৰ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 11 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন হিচাপে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। 14 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে 17 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ধাৰ্য কৰিছে। 6 অক্টোবৰত ভোটগণনা আৰু ফলাফল প্ৰকাশ পাব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰু তৎপৰতা আৰম্ভ হৈছে।
3: ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন ৰাজহুৱা জাননীযোগে এই কথা ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে সোণাপুৰ টোলগেটৰ আৰ্হিত ৰহাবাসীকো টোল কৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে। সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টোলগেটৰ 7 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ টোল কৰ ৰেহাই দিয়া হ'ব। এই সুবিধা লাভ কৰিবৰ বাবে এই অঞ্চলৰ বাসিন্দাসকলে এখন বিশেষ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। স্থানীয় লোকক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে টোলগেট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে ৰহা অঞ্চলৰ একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে জিলা আয়ুক্তই উপস্থিত হৈ প্ৰতিবাদী ৰাইজক এই সন্দৰ্ভত আশ্বাস দিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা HIV অভিযানৰ অংশ হিচাপে বজালী জিলাতো আজি HIV AIDS আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত তাহিৰ আলম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীৰ অংশ হিচাপে HIV সংক্ৰমণৰ কাৰণ, প্ৰতিৰোধৰ উপায়, সময়মতে পৰীক্ষা নিৰীক্ষাত গুৰুত্ব আৰু চিকিৎসাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হয়। ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত 5 অপৰাধীক

0: high growth rate of more than 7%, supported by strong private consumption and public investment. The Supreme Court today said it will take up the reconstitution of the Bar Council of India after the newly elected state bar councils complete the statutory process for constituting the BCI. The apex court was hearing pleas challenging the continued occupation of the BCI chairperson's post by senior advocate Manan Kumar Mishra and the purported extension of his tenure till 2030. The Bombay High Court today ordered a CBI probe into the death of Disha Salian, former manager of late actor Sushant Singh Rajput, and pulled up the Mumbai police for failing to register an FIR for 6 years. A division bench of Justices Sarang Kotwal and Ranjit Sinha Rajiv Bhosle said that an investigation cannot drag on for an inordinately long period, emphasizing that a central agency probe was necessary to ensure a proper and substantive investigation into the matter. In badminton, India's Kidambi Srikanth and Tanvi Sharma advanced to the second round of China Masters Super 750 tournament with straight game victories in respective singles event in Shenzhen, Guangdong province. Men's double duo of Satvik Sairaj Ranki Reddy and Chirag Shetty and the mixed doubles pair of Dhruv Kapil and Tanisha Krasto also moved to the next round. And that is the end of this news bulletin.
1: Eya Akahpani. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়ালৈকে 1,127 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 4,900 লোক এতিয়াও সন্ধানহীন হৈ আছে। হিমালয় অঞ্চলত হোৱা জলবায়ু পৰিৱৰ্তনেই নেপালৰ দুৰ্যোগৰ মূল কাৰক বুলি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে মন্তব্য কৰিছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। 2024 বৰ্ষৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক ক্ৰীড়া বঁটা ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰিব। আৰু চীনত অনুষ্ঠিত চীন মাষ্টাৰ 750 প্ৰতিযোগিতাৰ একক শাখাত ভাৰতৰ কিদাম্বি শ্ৰীকান্ত আৰু তানভি শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়ালৈকে 1,127 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 4,900 লোক এতিয়াও সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে ধাৰাসাৰ বৰষুণ আৰু বোকাপানী তথা ধবংসাৱশেষৰ মাজত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে আজি নিম্ন সদনত এই তথ্য সদৰি কৰে। তেওঁ কয় যে এই ভয়াৱহ ধবংসযজ্ঞই হিমালয় অঞ্চলত প্ৰভাৱ বৃদ্ধি পোৱা জলবায়ুজনিত বিপদৰ এক স্পষ্ট সতৰ্কবাণী দিছে। এই সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে উমৈহতীয়া দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। এই ভয়ংকৰ দুৰ্যোগে জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয় অঞ্চলত বসবাস কৰা লোকসকলৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশেষজ্ঞসকলে উচ্চ হিমালয়ত হোৱা ভূমিস্খলনৰ এই ঘটনাক অঞ্চলটোৰ বৃহৎ দুৰ্যোগ হিচাপে চিহ্নিত কৰিছে। উল্লেখযোগ্য যে 26 আগষ্টৰ প্ৰলয়ংকাৰী বানে নেপালৰ ৰাছুৱা, নোৱাকোট আৰু ধাদিং নামৰ 3খন জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি থৈ যায়। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কয় যে দেশৰ এই গভীৰ সংকটৰ সময়ত চৰকাৰী নেতৃত্বই চকুৰ পানী টোকাৰ পৰিৱৰ্তে জনসাধাৰণক সাহস, সহায় আৰু আশ্বাস প্ৰদান কৰিব লাগিব। উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিৰাপত্তা সংস্থাসমূহক মোতায়েন কৰা হৈছে। স্থানীয় প্ৰশাসনক বিপদগ্ৰস্ত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্বাহে কয় যে নেপাল সেনাৰ হেলিকপ্টাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। প্ৰয়োজনত ব্যক্তিগত হেলিকপ্টাৰো উদ্ধাৰ অভিযানত ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে নেপালে ইতিমধ্যে কেইবাখনো দেশ আৰু সংস্থাৰ পৰা সাহায্য লাভ কৰিছে। ভাৰত, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব বেংক, ইউৰোপীয় সংঘ আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাই নেপাললৈ সহায়ৰ হাত আগবঢ়াইছে। তেওঁ কয় যে এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত 7 বিলিয়নতকৈও অধিক নেপালী টকা সংগ্ৰহ হৈছে। এই প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক 3 মাহৰ বাবে সংকটাপন্ন অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। এই দুৰ্যোগত আহত লোকসকলৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে ভাৰতে নেপাললৈ সম্ভৱপৰ সকলো সাহায্য আগবঢ়াই আছে। নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আজি দুপৰীয়া সাহায্য আৰু উদ্ধাৰ সামগ্ৰী কঢ়িয়াই নিয়া ভাৰতৰ 5ম বিমান নেপালত উপস্থিত হৈছে।

আছে। বিমানখনত বিশেষ উদ্ধাৰ সঁজুলিৰে সজ্জিত 11 জনীয়া এটা উদ্ধাৰকাৰী দল আছে। বাৰ্তাটোত তেওঁ উল্লেখ কৰা মতে বিমানখনত 5.5 টন অত্যাৱশ্যকীয় ঔষধ কঢ়িয়াই নিয়া হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই অসমৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত ডঃ জিতেন্দ্ৰ সিঙে অসমত দ্ৰুতগতিত চলি থকা উন্নয়নমূলক কাম কাজৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইচ্ছাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পই গতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিগত এটা দশকত অসমত হোৱা উন্নয়নৰ বিষয়েও আলোচনাত স্থান লাভ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত উদ্ভাৱন, বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নয়নক আগুৱাই নিয়াটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ বুলি ৰঞ্জিত কুমাৰ দাসক অৱগত কৰে। আলোচনাৰ সময়ত অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনি অধিক সম্প্ৰসাৰণৰ সম্ভাৱনা আৰু যুৱ প্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ তথা জৈৱ প্ৰযুক্তি বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি মধ্যপ্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। তেওঁ শিৱপুৰীত আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য ডাকঘৰটো উদ্বোধন কৰে। এতিয়াৰ পৰা স্থানীয় ৰাইজে একেটা স্থানতে স্পীড পোষ্ট, সঞ্চয় বেংক, ডাক জীৱন বীমা, আধাৰ আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰিব পাৰিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে শিৱপুৰীৰ কাকৰৱায়াত দেশৰ 7ম ডাক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰায় 91 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰশিক্ষণ কেন্দ্ৰটোত মধ্যপ্ৰদেশৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ডাক বিভাগৰ কৰ্মচাৰীসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই কেন্দ্ৰটোৱে ডাক বিভাগৰ কৰ্মচাৰীসকলক দক্ষতা বৃদ্ধিৰ লগতে দেশৰ ডাক সেৱা অধিক শক্তিশালী আৰু উন্নত কৰাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2024 বৰ্ষৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক ক্ৰীড়া বঁটা ঘোষণা কৰা হৈছে। দেশৰ বিভিন্ন খণ্ডৰ দুঃসাহসিক ক্ৰীড়াসমূহত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। দুঃসাহসিক জল ক্ৰীড়াৰ বাবে ৰিমু সাহা আৰু জীৱনজোৰা সাফল্যৰ শাখাত শিৱপ্ৰসাদ চামলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে দুঃসাহসিক স্থল ক্ৰীড়া শাখাত বলজিৎ কৌৰ আৰু স্কালজেন ৰিগজিনলৈ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে দেশৰ শক্তি সুৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত PhD চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ শক্তিখণ্ডক অধিক স্বনিৰ্ভৰ, দেশীয় সুলভ আৰু উন্নত প্ৰযুক্তি নিৰ্ভৰ কৰি তোলাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে বৰ্তমানৰ সময় হৈছে নিকা শক্তিৰ ব্যৱহাৰৰ জৰিয়তে নিৰাপদ আৰু বহনক্ষম শক্তিৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ সময়। ভাৰতে দেশজুৰি অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে আগবাঢ়ি যোৱাৰ লগে লগে শক্তিখণ্ডৰ বিশ্বজনীন ধাৰা আৰু প্ৰযুক্তিগত বিকাশৰ সৈতেও খোজ মিলাই যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বহুমুখী পথ অৱলম্বন কৰি শক্তি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্ব দি আহিছে বুলি উল্লেখ কৰি ডঃ সিঙে কয় যে পাৰমাণৱিক শক্তি এই ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ উৎস। জৈৱ ইন্ধন আৰু পৰিৱেশ অনুকূল অৰ্থনীতিৰ জৰিয়তে ভাৰতে নিকা শক্তি ব্যৱহাৰত শীঘ্ৰে উচ্চ স্থান দখল কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে কৃষি, স্বাস্থ্য, জলসিঞ্চন, সাৰ আৰু পৰিবহণৰ দৰে বিভিন্ন খণ্ডৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নিকা শক্তিৰ প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰৰ গতি অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়। মন্ত্ৰীগৰাকীয়ে PhD চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীক চৰকাৰ আৰু বেচৰকাৰী খণ্ডৰ মাজৰ সংযোগৰ হেতু আৰু পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উদ্যোগ আৰু পেছাদাৰী সংস্থাসমূহে চৰকাৰ আৰু বেচৰকাৰী খণ্ডক একত্ৰিত কৰাৰ লগতে 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ কাইলৈ 3দিনীয়া ভ্ৰমণসূচীৰে ইউক্ৰেইন আৰু পোলেণ্ডলৈ যাব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী চিবিহা আৰু পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী ৰাডোশ্লাভ চিকৰক্সিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত দেশ দুখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে আঞ্চলিক ঘটনাক্ৰম আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে।

0: চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ 750 প্ৰতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্ৰীকান্ত আৰু তন্বি শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। 2021 চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাদম্বি শ্ৰীকান্তে উদ্বোধনী খেলখনত চীনা টাইপেইৰ চি ইউ জেনক 21-16 21-15 পোনপটীয়া ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। পুৰুষৰ দ্বৈত শাখাত সাত্বিক সাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিলা আৰু টনিছা ক্ৰছটোৰ যুটীটো দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়ালৈকে 1127 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 4,900 লোক এতিয়াও সন্ধানহীন হৈ আছে। হিমালয় অঞ্চলত হোৱা জলবায়ু পৰিৱৰ্তনেই নেপালৰ দুৰ্যোগৰ মূল কাৰক বুলি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে মন্তব্য কৰিছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। 2024 বৰ্ষৰ টেনজিং নৰ্কে ৰাষ্ট্ৰীয় দুঃসাহসিক ক্ৰীড়া বঁটা ঘোষণা কৰা হৈছে আৰু চীনত অনুষ্ঠিত চীন মাষ্টাৰ 750 প্ৰতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্ৰীকান্ত আৰু তন্বি শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1,125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় যুৱ বন্ধু, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই দিশা শইকীয়াই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী উদ্যমান যুৱতী লিজা ভূঞা। পোনপ্ৰথমে তোমাক আমাৰ আকাশবাণী মজিয়ালৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: অনুষ্ঠানটোৰ আৰম্ভণিতে আমি তোমাৰ পৰাই তোমাৰ পৰিচয়টো শুনিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম লিজা ভূঞা, মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত হয়। মই স্কুলিং আৰু কলেজ বিশ্বনাথ চাৰিআলিৰ পৰাই কৰিছোঁ আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ দৰং কলেজৰ পৰা। বাকী মোৰ ঘৰত আছে মা দেউতা আৰু মোৰ ডাঙৰ ভাবিয়া হ'ল আৰু সৰু বা আৰু মই।
0: খুব সুন্দৰ। তুমি যিহেতু সাংস্কৃতিক জগতখনৰ লগত সৰুৰ পৰাই জড়িত, গতিকে আমি জানিব বিচাৰিম তুমি কেনেকৈ পেলাই এই জগতখনলৈ আহিলা বা কাৰ পৰা অনুপ্ৰেৰণা পালা।
1: আচলতে প্ৰথমতে ক'বলৈ গ'লে মোৰ ঘৰখনৰ পৰাই ক'ব লাগিব, কাৰণ তেওঁলোকে যদি মোক আগুৱাই নিনিলে হয়তো মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। মোৰ মামা, দুইগৰাকী মামা, তেওঁলোকে বিহু মাৰিছিলে সৰুৰে পৰাই। তাৰপিছত মামাহঁতে কি হয়, মই যেতিয়া 2.5-3 বছৰীয়া আছিলোঁ তেতিয়া মামাহঁতে মোক লৈ যায় বিহু মাৰিবলৈ লগতে। তো মই তেনেকৈ নাচি নাচি বিহু শিকিলোঁ। তাৰপিছত যেতিয়া অকণমান ডাঙৰ হ'লোঁ, 2 মানত থাকোঁতে, তেতিয়া জিংকুদা বুলি এগৰাকী মোৰ গুৰু আছিলে, তেখেতে মোক বিহুলৈ লৈ গ'ল যে বল তই আমাৰ লগত মাৰিবি বুলি। তাৰপিছত তেওঁৰ লগত কৰোঁতে কি হ'ল, তেওঁ ক'লে যে তই নাটকৰ লাইনতো যাব পাৰ। তেতিয়া মই ভাবিলোঁ যে ঠিকে আছে, হ'ব, মাহঁতেও ক'লে যে অঁ পাৰ বুলি। তো মই সেই তেতিয়াৰ পৰা বিহু আৰু নাটক দুয়োটা একেলগে চলাই আছোঁ।
0: খুব সুন্দৰ। তুমি যিহেতু বিহুৰ লগত জড়িত, গতিকে বিহুৰ বহুতখিনি অভিজ্ঞতা আছে নহয় জানো, গতিকে সেইবিলাকৰ বিষয়ে আমাক অকণমান শ্ৰোতাক জনোৱাচোন।
1: বিহু মই বহুত সৰুৰ পৰা কৰিছোঁ যিহেতু, তো এতিয়া কি হৈ গৈছে, আমাৰ আজিকালিৰ প্ৰজন্মটোৱে বিহুটো সিমানখিনি ভালকৈ ল'ব পৰা নাই। এইটো কাৰণে নহয় যে তেওঁলোকৰ শিকাৰ অভাৱ, কিন্তু কি হৈছে, তেওঁলোকে মোবাইলৰ পৰা চাইছে বেছিকৈ শিকা হৈছে। আজিকালি ৱৰ্কশ্বপ বহুত দিয়া যায়, কিন্তু কি হৈ গৈছে, মানুহে মোবাইলৰ পৰা চোৱাৰ লগে লগে ভিডিঅ'বোৰ চায়। এনেকুৱাতো নহয় যে প্ৰত্যেকগৰাকী অভিনয় কৰা মানুহে ভালকৈ বিহু নাচিব জানিব, হয়নে? মই কাকো বেয়াকৈ কোৱা নাই দেই, মই খালি কৈছোঁ যে সেইকাৰণে কি হৈ গৈছে, মানে সম্পূৰ্ণ যিটো আমাৰ মানে একদম পিয়ৰ বিহু ফৰ্ম, সেইটোৰ পৰা অকণমান আঁতৰি যোৱা গৈছে। কিন্তু কম্পিটিশ্যনবোৰ যিহেতু কৰা হয়, গতিকে তাৰ পৰাও মানুহে বহুত শিকিব পাৰে, চাব গ'লে শিকিব পাৰে, বা ৱৰ্কশ্বপ দিয়া হয়। আজিকালি বহুতখিনি ঠাইত দেখিছোঁ যে বিহুৰ নামত প্ৰশিক্ষণ হয়েই, এটা জেগাতে 2-3খনকৈ হয় বহুত ফালৰ পৰা। তো তেওঁলোকে তাত গৈ পেলাই ষ্টুডেণ্টখিনিয়ে ভালকৈ শিকিব পাৰে মোবাইলৰ পৰা চাই চাই শিকাতকৈ। আজিকালি মানে কি হৈ গৈছে, মোবাইলটো যিহেতু সহজলভ্য হৈ গৈছে সকলোৰে টাইম পাছ কৰাত, গতিকে তেওঁলোকে কি হৈ যায়, প্ৰায়ভাগ বস্তু মোবাইলৰ পৰাই শিকিবলৈ, গতিকে পিয়ৰ ফৰ্মটো মানে ঘপককৈ পোৱা নাযায়। এতিয়া সন্মুখত থাকি যেনেকৈ শিকাই দিব, মোবাইলৰ পৰা অকণমানহে দেখা যায়, হয়নে? তো সেইটো বস্তুত কি হৈ যায়, বিহুটো মানে একদম স্বচ্ছ ৰূপত শিকিব পৰা নাযায়।
0: যিহেতু বিহু বুলি ক'লে সকলোৰে অসমীয়াৰ মনটো ভাল লাগি আহে, গতিকে অনুষ্ঠানৰ একেবাৰে আগমুহূৰ্তত আমি তোমাৰ পৰা এটি বিহু নাম শুনিব বিচাৰিম।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব সুন্দৰ। বিহু বুলি ক'লে হয়তো আজিকালি যিহেতু এতিয়া মঞ্চলৈ গ'ল, এতিয়া আমাৰ যি উঠি অহা প্ৰজন্ম, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ হয়, তাত সাজপাৰৰ কথা আহে, সেইসমূহৰ বিষয়ে আমাৰ অকণমান শ্ৰোতাক জনোৱাচোন, কেনেকৈ ধৰণে সাজপাৰ কৰিব লাগে বা নৃত্য পৰিৱেশন কৰিব লাগে তাৰ বিষয়ে অলপমান।
0: হয়, এতিয়া বিহু সাজপাৰ বুলিবলৈ নাচনীসকলে সকলোৱে মুগাৰ মেখেলা, মুগাৰ ৰিহা পৰিধান কৰে, লগতে ৰঙা, যিটো আমাৰ দীঘল হাতৰ নহয় ঠিক, আৰু আমাৰ যিটো হাতৰ গাঁঠিটো, গাঁঠিটোৰ ওচৰা ওচৰিকৈ পিন্ধা হয়,
1: থ্ৰী কোৱাৰ্টাৰ,
0: হয় থ্ৰী কোৱাৰ্টাৰ ব্লাউজ পিন্ধে। লগতে খোপাত বতৰৰ যিকোনো ফুল, খোপৌ ফুল, নাহৰ ফুল, তগৰ ফুল, ভাটৌ ফুল লগাব পাৰে। আৰু আমাৰ অসমীয়া যিখিনি গহনা আগৰ পৰাই চলি আহিছে, জোনবিৰি, ঢোলবিৰি, দুগদুগী, সেইসমূহ পিন্ধিব পাৰে। লগতে কাণত থুৰিয়া পিন্ধিব পাৰে বা জাপি কাণফুলি পিন্ধিব পাৰে, সিমানে।
1: এতিয়া আমি নাটকলৈ আহোঁ, তাৰ বিষয়ে আমাক কোৱাচোন, কেনেকৈ পেলাই আহিলা, কিমানকেইখন কৰা হৈছে?
0: কিমানকেইখন কৰা হৈছে বুলি ক'লে আচলতে অকণমান হিচাপত উলিয়াবলৈ টান হয়, যিহেতু সৰুৰ পৰাই কৰিছোঁ। প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ কাৰেঙৰ ডিগ্ৰীখনৰ পৰা, তেতিয়া মই 8 বছৰ বয়সত। মানে কি হয়, যেতিয়া বনত থাকে তেতিয়া তেওঁলোকৰ মানে অকণ লিগিৰি এগৰাকী আৰু, সেইটো কৰিছিলোঁ। তাৰপিছত লভিতাখন কৰিছোঁ, তাৰপিছত নিমাতী কইনা, তেনেকৈ লাহে লাহে কৰি আহি এতিয়া আমাৰ পংকজ ভূঞাদেৱৰ অপৰাজিত কৰিছোঁ, তাৰপিছত মধ্যাকৰ্ষণ কৰিছোঁ, তেনেকৈ কৰি আহিছোঁ আৰু।
1: আৰু বিশ্বনাথ চাৰিআলিত এটা পৰিৱেশ আছেই নহয় জানো, নাটকৰ খুব ধুনীয়া এটা পৰিৱেশ আছে।
0: হয় হয়
1: হয়। গতিকে তুমি নাটকৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন, কোনখনৰ চৰিত্ৰটো কৰি পেলাই তোমাৰ আটাইতকৈ বেছি ভাল লাগিছিলে?
0: অপৰাজিত নাটকখন এনেকুৱা, সেইখনত মই চলিহাৰ জীয়েক আছিলোঁ। সেই কেৰেক্টাৰটো তেনেকুৱা, তেওঁ বয়স মানে হৈ যায়, জীয়েকগৰাকী বাহিৰত পঢ়ি আহে। তেওঁৰ নাটকখনত সৰুকাল এটাও আহে, সৰুকালটোৱে মানে তেওঁ কৈ থাকে তোৰ এনেকুৱা হৈ গৈছে, তোৰ বয়স হৈ গৈছে, পিছলৈ কোনেও নাচাবগৈ, তেনেকুৱা এটা আছিলে। সেই কেৰেক্টাৰটো অকণমান বেলেগ হৈ যায়, তো সেইখন কৰি মোৰ ভাল লাগিছিলে। লগতে মধ্যাকৰ্ষণখন আজিকালি বহুত জেগাত হৈয়ে যায়, মানে ক'ব নাপায় কিন্তু হৈয়ে যায়, যে বিচাৰকসকলৰ কোনোবা এজন নহয় কোনোবা এজন ভাল অকণমান থাকে, নহয় জানো, প্ৰত্যেক ক্ষেত্ৰতে নহয়, কিছু কিছু ক্ষেত্ৰত হয়। গতিকে সেইখন আছিলে মধ্যাকৰ্ষণখন, সেইটোৰ ওপৰত যে মোৰ দেউতা বহুত ধনী ঘৰৰ মানুহ, গতিকে প্ৰথমৰ প্ৰাইজটো মোকেই দিব লাগিব। তাৰপিছত আৰু এগৰাকী আহে, তেওঁৰ আছিলে কেৰেক্টাৰটো যে তেওঁ বিচাৰকজনৰ তেওঁৰ লগত ভাল, গতিকে তেওঁৰ মানে ভনীয়েকগৰাকীক প্ৰাইজটো দিব লাগিব। তো তেনেকুৱা এখন আছিলে যিখন সমসাময়িক আমাৰ এতিয়াৰ লগত মিলি যোৱা নাটক হয়, গতিকে সেইখন কৰি মোৰ ভাল লাগিছিলে।
1: খুব সুন্দৰ। তুমি ভাওনাৰ লগতো জড়িত, গতিকে ভাওনাৰ লগত কেনেকৈ আহিলা কোৱাচোন আমাক, শ্ৰোতাসকলক।
0: ভাওনাৰ লগত মই অহা বহু বছৰ হোৱা নাই, মানে কি হৈছে, মইতো সৰুৰ পৰা নাটক আৰু নাচৰ লাইনতে আছিলোঁ, গতিকে মই কি হয় চাৰিআলিত বৰ বেছি থকা নহয়, বিহুটো বিহু বিহু বুলিয়ে গুচি যায়, নাটকৰ লাইনতো সেনেকেই গুচি যায়। তাৰপিছত আমাৰ ঘৰলৈ এদিন এগৰাকী বৰ্তা আহিছিলে, বৰ্তাগৰাকীয়ে মাক কৈছে যে তোমাৰ ছোৱালীজনী অকল বাহিৰতহে যায়, আমাৰ দেখোন গাঁৱত একো নকৰেই। সেই বস্তুটো মানে অকণমান বেয়া লাগিলে, হয়ো বাৰু ঠিকেই আছে, তেওঁ ঠিকেই কৈছে, যিহেতু মই বাহিৰত প্ৰগ্ৰেম কৰি ফুৰোঁ, গাঁওখনতে কৰা নহয়। সেই তেতিয়াৰ পৰা মই লাহেকৈ ভাওনাৰ লাইনটোলৈ আহিলোঁ। তাৰপিছত মই কৰ্ণপৰ্ব কৰিলোঁ, লগতে সীতাহৰণ বালিভোধ কৰিছোঁ, অহা 16 ছেপ্টেম্বৰত মোৰ আৰু এখন আছে, সেইখনৰ সতী ভাওটো লৈছোঁ দক্ষযজ্ঞৰ।
1: খুব সুন্দৰ। এই চৰিত্ৰসমূহৰ বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ জনোৱাচোন।
0: মই সীতাহৰণ বালিভোধ যোনখন আছিলে সেই ভাওনাখনত মই আছিলোঁ মোহিনী, মোহিনী মানে সূৰ্পণখাৰ যিটো মোহিনী ৰূপ। সূৰ্পণখাৰ যিহেতু ৰামচন্দ্ৰক ভাল লাগিছিলে, গতিকে তেওঁ যেতিয়া তেওঁক বিবাহৰ কাৰণে সুধিব আহিছিলে, তেতিয়া ৰামচন্দ্ৰৰ ওচৰত তেওঁ গম পালে যে তেওঁ সূৰ্পণখাৰ যিটো আসুৰিক ৰূপ, সেই ৰূপটোৰে তেখেতক মোহিব নোৱাৰিব, গতিকে তেওঁ কি কৰিলে, মোহিনী ৰূপ লৈ পেলাই আহিছিলে, মোহিনী ৰূপ লৈ পেলাই ৰামচন্দ্ৰৰ ওচৰত আহিছিলে। কিন্তু তেতিয়া কি হ'ল, ৰামচন্দ্ৰই ক'লে যে মইতো বিবাহিত হয়, গতিকে মই তোমাক নোৱাৰোঁ ল'বলৈ। তেতিয়া তেওঁ ক'লে যে তুমি মোৰ ভাতৃ লক্ষ্মণক সুধি চোৱা। তেতিয়া লক্ষ্মণে কৈছিলে যে মইতো অকল ৰামচন্দ্ৰৰ এগৰাকী দাসহে হয়, আপুনি ৰামচন্দ্ৰৰ ওচৰতে যাব লাগিব। তেতিয়া কি হ'ল, সূৰ্পণখাৰ খং উঠিলে যে তেওঁক বাৰে বাৰে দুইগৰাকীয়ে কি কৰিলে, নাকচ কৰিলে। তো তেতিয়া তেওঁ কি কৰিলে, নিজৰ যিটো

0: খুৰীক ৰূপ আছিলে, সেই ৰূপটোলৈ আহি গ'ল। আহি যোৱাৰ পিছত তেওঁ যেতিয়া সীতাক মানে হাৰ্ম কৰিব গৈছিলে, তেতিয়া কি কৰিলে, লক্ষ্মণে তেওঁৰ নাকটো কাটি দিলে। তো মোৰ সেই মোহিনী কেৰেক্টাৰটো আছিলে।
1: তাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন ভাওনাৰ, যিহেতু আখৰা কৰাৰ সময়তে হওক বা এটা চৰিত্ৰ ৰূপান্তৰ কৰোঁতে বহুতখিনি কষ্ট জড়িত হৈ থাকে নহয় জানো, গতিকে তুমি কেনেকৈ পেলাই প্ৰস্তুত কৰা সেই বিষয়ে অকণমান শ্ৰোতাসকলক অলপ জনোৱাচোন।
0: আমাৰ ফালে কি হৈ যায়, ভাওনাবোৰ ব্ৰজাৱলী ভাষাত হয়। এতিয়া অসমীয়াটো বেলেগ, ব্ৰজাৱলীটোও বেলেগ, হয়নে? তো কি হৈ যায়, ব্ৰজাৱলী ভাষাত যেতিয়া কৰিব যাওঁ অসমীয়াত বুজি পোৱা যায়, কিন্তু মই যিহেতু নাটকৰ মানুহ, মোৰ অকণ নাটকৰ সুৰত গুচি যায়। ভাওনাৰ সুৰটোও বেলেগ হৈ যায়, নাটকৰ সুৰটোও বেলেগ হৈ যায়। প্ৰথম প্ৰথম মোক অকণমান অসুবিধা হৈছিলে। তাৰপিছত যোনখিনি থাকে বেলেগ বেলেগ কেৰেক্টাৰ, তেওঁলোকে বহুত সহায় কৰিলে, শিকিছোঁ, সঁচা কথা ক'ব গ'লে গালিও খাইছোঁ কেতিয়াবা কেতিয়াবা, তেনেকৈ লাহে লাহে শিকি আহিছোঁ আৰু।
1: আমি তোমাৰ পৰা এটি বচন নহ'লে পয়াৰ কিবা এটা শুনিব বিচাৰিম।
0: ঠিক আছে, মই যিহেতু সুৰপনকা কেৰেক্টাৰটোৰ কথা কৈছোঁ, গতিকে মই তাৰে এটা কৈ দিছোঁ।

0: যেতিয়া তেওঁ মানে ৰামচন্দ্ৰ উচৰকৈ প্ৰথম প্ৰথম মাতিছিলেগৈ যে ৰামচন্দ্ৰই সুধিছিলে যে তোমাৰ পৰিচয়টো দিয়া, তেতিয়া কৈছিলে যে তেওঁ ৰংকাৰ যোনজন ৰজা হয় দশানন আমাৰ ৰাৱণ, তেখেতৰ মই ভগ্নী হয় সূৰ্পণখা, আৰু তোমালোকৰ ৰূপ দেখি পেলাই মই মোহিত হৈছোঁ, গতিকে তোমালোকে মোৰ যিটো মনৰ আশা সেইটো পূৰাবা নেকি।
1: খুব সুন্দৰ। তোমাৰ এতিয়া ঘৰখনলৈ আহোঁ, ঘৰত মা দেউতাৰ ছাপোৰ্ট কেনেকুৱা? গমটো পাইছোঁৱেই বহুতখিনি ছাপোৰ্ট কৰিছে, বা কেনেকৈ পেলাই তোমাক আগুৱাই লৈ গৈছিলে তাৰ বিষয়ে কোৱাচোন আমাক।
0: মা দেউতাই সঁচা কথা ক'ব গ'লে বহুত বেছি কষ্ট কৰিছে মোৰ লগত। মোৰ বা দুগৰাকী সৰুৰ পৰা, বাহঁতে ঘৰত মানে ক্লাছ 4-5 মানৰ পৰা অকলেই থাকে, কাৰণ মাহঁতে মোক বিহু নাচিবলৈ লৈ যায়, মা দেউতাই লৈ যায়। ৰাতি 2 বজাত আহি পাওঁ, 2:30 বজাত আহি পাওঁ। এনেকুৱা হৈছে মানে, আগতে আমাৰ এখন স্কুটাৰ আছিলে দেউতাৰ, তো দেউতা আমি যাওঁ নহয় বৰষুণৰ দিনতো মানে মায়ে ছাতি লৈ পেলাই সেই স্কুটাৰতে লৈ গুচি আহে। তেওঁলোকে বহুত বেছি কষ্ট কৰিছে, টোপনিও ক্ষতি হৈছে, দেউতাৰ অফিচো থাকে, মইতো কি হয় বেছি টোপনি ক্ষতি হ'লে স্কুল নোযোৱালেও হৈ যায় নহয় জানো, কিন্তু দেউতাৰতো সেইটো নহ'ব, ডিউটি যাবই লাগিব। তো তেওঁলোকে তেনেকেই যায়, তাৰপিছত যিটো বস্তু যেতিয়াই কওঁ যে মোক এইটো বস্তু লাগে, তেওঁলোকে আনি দিয়ে। এতিয়া বিহু নাচৰ সময়ত কি হৈ যায়, কপৌফুল আমাৰ অকণমান দুৰ্লভ ক'ব গ'লে, প্ৰথমৰ সময়ছোৱাত ফুলি পেলাই পিছৰ সময়ছোৱালৈ কপৌফুল একদম নোহোৱাৰ নিচিনা হৈ যায়, হ'লেও কিছুমান পিছতীয়া জাত থাকে, দেউতাই তেনেকৈ বাগানত হওক বা বেলেগ ক'ৰবাত গৈ পেলাই বিচাৰি বিচাৰি আনি দিয়ে। বা মায়েও দিনৰ দিনটো কাম কৰে, কাম কৰি পেলাই মোক লৈ যায়, মইতো বাছত ধৰা শুই মেলি গুচি আহোঁ, হয়নে, মা সাৰে থাকে, সাৰে থাকি পেলাই মোৰ ভোক লাগিছে নেকি বা মই কষ্ট পাইছোঁ নেকি, সেইখিনি বহুতখিনি কৰিছে সৰুৰ পৰা বুলি।
1: খুব সুন্দৰ। বৰ্তমান তুমি কিহত ব্যস্ত হৈ আছা বা সাংস্কৃতিক জগতখনৰ লগত কেনেকৈ জড়িত হৈ আছা?
0: বৰ্তমান সাংস্কৃতিক জগতখনত ক'ব গ'লে মই বিহুৰ লগত অকণমান অকণমান জড়িত হৈ আছোঁ, ৱৰ্কশ্বপ দিছিলোঁ এইবছৰ, লগতে আমাৰ যিখন ভাওনা হ'বলৈ গৈ আছে দক্ষ যক্ষ, সেইখনত মোৰ সতী ভাও আছে, বৰ্তমান মই সেইখনৰ লগতে ব্যস্ত হৈ আছোঁ।
1: ভৱিষ্যতে তুমি এই জগতখনৰ লগত কেনেকৈ জড়িত থাকিম বুলি ভাবিছা বা তোমাৰ পৰিকল্পনা কি বুলি যদি সুধোঁ তুমি কি ক'বা?
0: ভৱিষ্যতে মই বিচাৰোঁ এগৰাকী ভাল বিহুৱতী হ'বলৈ, মই বিচাৰোঁ লতাশিল মঞ্চখনত যাতে এবাৰলৈ যাবলৈ পাৰোঁ বিহুৰ জৰিয়তে, সেইটো এটা সঁচা কথা ক'ব গ'লে সকলোৰে সপোনে থাকে যোনে যোনে বিহু নাচে। লগতে নাটকৰ দিশটোতেই হওক বা ভাওনাৰ দিশটোতেই হওক মই যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা কৰি যাম, লগতে শিকিও যাম।
1: তুমি এতিয়া বৰ্তমান কোনটো দলৰ লগত নাচি আছা?
0: মই বিশ্বনাথ আঞ্চলিক বিহুৱা দল, আমাৰ যিটো বিশ্বনাথ চাৰিআলিৰে হয়।
1: হয়, আৰু অসমৰ ক'ত ক'ত মানে অনুষ্ঠানসমূহ কৰা হৈছে তোমাৰ?
0: বিহু দলত থকা বুলি ক'লে আচলতে সকলো জেগাতে হয়, বঙাইগাঁৱৰ পৰা বুলি একেবাৰে হাৰমতিলৈকে, লখিমপুৰত যিটো হয়, তেজপুৰত হয়, লখিমপুৰত হয়, গহপুৰ হয়, সকলো অঞ্চলতে হয়, ৰহাটো হয়, নগাঁওটো হয়, লগতে আমাৰ লোৱাৰৰ ফালে নলবাৰী হওক বা গুৱাহাটীৰ যিখিনি থাকে সেইফালে সকলোতে যোৱা হৈছে।
1: যেতিয়া বিহুৰ সময় আহে সেইখিনি সময়ত তোমালোকে কেনেকৈ পেলাই প্ৰস্তুতি চলোৱা, মানে কেনেকৈ পেলাই, হয়তো বিভিন্ন মঞ্চত থাকে নহয় জানো, গতিকে দিনটোলৈ কেনেকৈ ওলাই যোৱা হয়?
0: আচলতে কি হয়, আমাৰ বিহু প্ৰায় ৰাতিয়েই হয়, ৰাতি 2-3 বাজি যায়, কৰোঁতে কৰোঁতে আমি গৈ পাওঁ ৰাতিপুৱা 5 বা 7 বজাত গৈ পাওঁ, তাৰপিছত অকণমান টাইম হ'বলৈ পাওঁ, 11 ফোন আহে দলপতিৰ যে আজি অমুক অমুকত প্ৰগ্ৰেম আছে, ওলাই থাকিব লাগিব দেই, তাৰপিছত আমি কি হয় 2 বজাত আমাৰ বিশ্বনাথ চাৰিআলি।

0: পৰা গাড়ীখন ওলাই আহে। তাৰপিছত প্ৰথমতে আমি এনেকুৱা চাওঁ, হয়তো দূৰৰ লোকেশ্যনটোত যাম নহ'লে ওচৰৰটোত। যদি দেখিছোঁ যে তেজপুৰত আছে, তেজপুৰতে বহুত কেইখন আছে, তাৰপিছত নগাঁৱত আছে, তেতিয়া আমি প্ৰথমতে তেজপুৰৰ কেইখন কৰি ল'ম। কাৰণ নগাঁৱৰ পৰা অহা বুলি ক'লে তেজপুৰলৈ দূৰ হৈ যাব, হয়তো আমি তেজপুৰখিনি নাপাবও পাৰোঁ। কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে কোনোবা এখনত ভাল মাননীও দিয়া আছে আৰু প্ৰগ্ৰেমখনো বহুত ভাল হয়, তেতিয়া আমি কি কৰিম, সেই দূৰৰখনত যোৱা হয়। তেতিয়া তাৰ পৰা আহি পেলাই ওচৰৰখিনিত কৰা হয়।
1: যিহেতু কেইবাগৰাকীও নাচনী থাকে নহয় জানো, গতিকে আখৰাসমূহ কেনেকৈ কৰা হয়?
0: আখৰা বুলিলে প্ৰথমতে আমাৰ যিসমূহ ঢুলীয়া থাকে বা নামতি থাকে, তেওঁলোকে প্ৰথমতে ছেটটো সম্পূৰ্ণৰূপে উলিয়াই লয়। তাৰপিছত আমাৰ বিহুতীখিনিক মাতে, বিহুতী বা নাচনীখিনিক মাতে। তাৰপিছত আমি আখৰা কৰোঁ। আখৰা কৰি পেলাই কি হৈ যায়, বিহুতী দুগৰাকী থাকে বা তিনিগৰাকী থাকে, সকলোৰে মাজত নামসমূহ ভগাই দিয়া হয়। নামসমূহ ভগাই দিয়া হয় তেতিয়া অকণমান কষ্টটোও কম হয়, কাৰণ ফিল্ডত নাচিব লাগে। যিহেতু আজিকালি মঞ্চৰ পৰা মুকলিলে বেছিকৈ হোৱা হৈছে, মঞ্চত কমায়ে হয়, আৰু মুকলিত গোটেই ফিল্ডখন ঘূৰা মানে অকণমান ভাগৰো লাগে, 16-15 মিনিট এটা নাচি পেলাই। গতিকে কি কৰে, প্ৰত্যেকগৰাকী বিহুতীৰ ভাগত একোটা একোটা নাম ভগাই দিয়ে, আৰু ল'ৰাসমূহৰো নামতে থাকে 2-3 জনকৈ। তেনেকৈ আখৰা হয় প্ৰথমৰ পৰাই। প্ৰথমতে আমি যাওঁ, গৈ পেলাই মুহূৰ্ত হয়, মুহূৰ্তৰ দিনা সকলোৱে সেৱা কৰে। সেৱা কৰি পেলাই আমাৰ প্ৰথমৰ পৰা ছেটটো আধা আধা আধাকৈ ওলোৱা হয়। তাৰপিছত যেতিয়া বিহুৰ একদম সময় পাই যায়, তেতিয়া এসপ্তাহমান আগৰ পৰা গোটেই ছেটটো কৰা হয় সময়ে সতে। কাৰণ কেতিয়াবা কি হৈ যায়, এটা ছেট 20-15 মিনিট গুচি যায়। তো 20 মিনিট গুচি যোৱাৰ লগে লগে কাটিব লাগিব, কটাৰ লগে লগে সেইকাৰণে কি হৈ যায়, ছেটটো প্ৰথমতে উলিয়াই লওঁ, তাৰপিছত লাহে লাহে তাত যিখিনি কৰিব লগা থাকে সেইখিনি কৰি কৰি আহি থাকে।
1: কিমান ঘণ্টা আচলতে আখৰা কৰা হৈছিলে?
0: 4-5 ঘণ্টা হয়, কেতিয়াবা তাতকৈও বেছি হয়। আবেলি 4টাৰ পৰা ৰাতি 9-10টালৈকে হয়। কেতিয়াবা যদি বেছি আখৰা হয় তেতিয়া হয়তো ৰাতি 12-1টাও বাজি যায়।
1: যিহেতু এটা কথা আছে যে ছোৱালী মানুহ ধৰা অকণমান দেৰি হৈ গ'লে মাহঁতে অলপমান চিন্তা কৰে নহয় জানো, বা ওচৰৰ মানুহে কি ক'ব সেইটো এটা চিন্তা আহি পৰে। তোমাৰ ক্ষেত্ৰত কেনেকুৱা, যে তোমাৰ মা দেউতাই এইটো ক্ষেত্ৰত কি কয়, ধৰা ৰাতি হৈ আহিলে বা এনেকুৱা ধৰণৰ কথাত?
0: মোৰ আচলতে তেনেকুৱা একো বাধা নাই ঘৰৰ পৰা, সঁচা কথা ক'ব গ'লে। সেইকাৰণে মই আজি ইমানখিনি আহিব পাৰিছোঁ বিহুৰ লাইনটোত। মোৰ মা দেউতা এনেকুৱা যে ঠিক আছে, গৈ পাই পেলাই ফোন এটা কৰি জনাই দিবা তুমি ঠিকে আছে নে নাই, বা মই প্ৰেক্টিছৰ মাজত যদি টাইম পাইছোঁ মই মালৈ এটা ফোন কৰি লৈছোঁ বা দেউতালৈ এটা ফোন কৰি লৈছোঁ। আৰু যিহেতু মই বিশ্বাঞ্চলিকত আছিলোঁ 2 বছৰ, গতিকে মোৰ ঘৰৰ ওচৰৰে টীম হয়, দেউতা আহিবই পাৰে নিবলৈ, নাইবা আমাৰ দলপতিগৰাকীও খুব ভাল আছিলে, বা তেওঁ আমাৰ যিগৰাকী অচুচতীয়া বৰ্তা হয় তেখেতো বহুত ভাল হয়, তেওঁলোকে নিজেই থৈ মেলি আহেগৈ আমাক, বা মা দেউতাও কেতিয়াবা আহে। আৰু যেতিয়া মই বাহিৰত কৰিছোঁ, মই ভৰলীপুৰীয়াত কৰিছিলোঁ, তেতিয়া মোৰ মা মোৰ লগতে আছিলে সেইটো সময়ত। আৰু মই শিৱসাগৰৰ এটা টীমত কৰিছিলোঁ গামোচা বুলি, তেতিয়াও মা লগতে আছিলে। তেনেকৈ সকলোৱে সৰুৰ পৰা সহায় কৰিছে, লগো দিছে।
1: এটা দলত হয়তো কেতিয়াবা নাচনীগৰাকী বেলেগ জেগাৰ পৰা মতা হয় নহয় জানো?
0: হয় হয়।
1: এতিয়া আহোঁ যে এতিয়া নতুন প্ৰজন্মই হয়তো কোনোবাই ভাবি আছে যে বিহু নাচৰ লগত জড়িত হ'ম, যে তেওঁলোকক তুমি কি ক'বা, কেনেকৈ তেওঁলোকে আগবাঢ়িব পাৰে বা প্ৰথম খোজটো তেওঁলোকে কেনেকৈ দিব পাৰে?
0: মই প্ৰথমতে তেওঁলোকক যিসমূহ প্ৰশিক্ষক থাকে তেওঁলোকৰ পৰা প্ৰশিক্ষণ ল'বলৈ ক'ম পোনপ্ৰথমে। কাৰণ তেওঁলোকে যদি প্ৰথমতে বেছিক যিটো হয় বিহুৰ সেইখিনি শিকি যায়, তেনেহ'লে তেওঁলোকে পিছলৈ আগুৱাই যাব পাৰিব। গতিকে যিসমূহ আমাৰ ৱৰ্কশ্বপ থাকে সেইসমূহত তেওঁলোকে যোগদান কৰিব পাৰে। যোগদান কৰি পেলাই তেওঁলোকে শিকিব পাৰে, বেছিদিনীয়া নহয়, 10-15 দিনীয়া। বহুতে বিনামূলীয়াকেই দিয়ে প্ৰশিক্ষণ, কিছুমানে কিবা এটা মাননি লয় কিন্তু ইমান বেছি নলয়। মই বিচাৰিম যে তেওঁলোকে সেই প্ৰশিক্ষক যিসমূহ হয় সেইসমূহত তেওঁলোকে যোগদান কৰক। যোগদান কৰি পেলাই তেওঁলোকৰ পৰা যিসমূহ বিশিষ্ট ব্যক্তি থাকে তেওঁলোকৰ পৰা যিখিনি নলেজ থাকে সেইখিনি বিহুৰ বিষয়ে লওক। লগতে তেওঁলোকৰ মাক দেউতাকসকলেও তেওঁলোকক সহায় কৰক সেই লাইনটোত আগুৱাই যাবলৈ, মই সেইটোৱে বিচাৰিম।
1: আজিকালি আমি দেখা পাইছোঁ যে বিহুটো লৈ পেলাই মানুহৰ গুৰুত্বটো অলপ বাঢ়িছে, চৰকাৰৰো বাঢ়িছে নহয় জানো। আজিকালি চিলেবাছতো আমি দেখোঁ যে বিহু বুলি এটা ছাবজেক্টো আহিব ধৰিছে, তাৰ সম্পৰ্কে তুমি কি ক'বা?
0: বিহু বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি সঁচা কথা ক'ব গ'লে বহুত ভালেই কৰিছে। কাৰণ আজিকালি আমাৰ যিটো জেনেৰেশ্যন, আমি জেনজি বুলি কওঁ, তো জেনজিসকল কি হৈছে, বাহিৰৰ সংস্কৃতিৰ প্ৰতি বেছিকৈ আকৰ্ষিত। সঁচা কথা ক'বলৈ গ'লে এনেকুৱা হৈ গৈছে, বিহুৰ পিয়'ৰ ফৰ্মটো নাচিব জনা মানুহ খুব কমেই আছে, বাকীসকলেও নাচিব জানে, এনেকুৱা নহয় যে তেওঁলোকে নাচিব নাজানে, কিন্তু কি হৈ যায়, মিক্স হৈ যায়। গতিকে বিহু বিষয়টো অন্তৰ্ভুক্ত কৰি ভাল কৰিছে। এতিয়া আমি উঠত বৰহমথুৰি লগাইছিলে আমাৰ আগৰ যিবিলাক জেনেৰেশ্যনে, তো সেইখিনি কথা বহুতখিনি সৰুৱে নাজানে, তেওঁলোকে কৈ দিব লিপষ্টিক লগাই পেলাই গৈছে বুলি, নহয় জানো। তো আমাৰ সেন্দুৰৰ ফুটটোৰ ঠাইত আজিকালি কি হৈ যায়, কিনা ফুট ওলায়, বহুতে সেইটো লৈ লয়। লগতে আমাৰ যিখিনি ফুল হয় সেই ফুলখিনিৰ জেগাটো তেওঁলোকে কি কৰে, যিখিনি কিনা ফুল পায় সেইখিনি ব্যৱহাৰ কৰি লয়। আৰু লগতে আমাৰ বিহুৰ লগত

0: চৰিত্ৰ যিসকল দেৱতা হয় ধনকলীয়া বা কলিমতি তেওঁলোকৰ বিষয়ে জানিব পাৰিব পাঠ্যক্ৰমৰ জৰিয়তে। গতিকে মই ভাবোঁ যে চৰকাৰে সেইটো এটা ভাল পদক্ষেপ লৈছে আমাৰ নিজৰ সংস্কৃতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত।
1: এতিয়া তুমি ক'লা যে দেৱতাসকলৰ বিষয়ে, তাৰ বিষয়ে অলপমান জনোৱাচোন শ্ৰোতাক, হয়তো বহুতে গম নাপাবও পাৰে এই বিষয়ে।
0: বিহুৰ দেৱতা বুলিলে ধনকলীয়া বুলি কয়। ধনকলীয়াই কলিয়াবোৰত আছিলে কলিমতীৰ সৈতে, তো তেওঁলোক যোজনক বিহুৰ দেৱতা বুলি কোৱা হয়।
1: এতিয়া আমি আকৌ নাটকৰ মাজলৈ উভতি যাওঁ। তোমাৰ পৰা এটি সংলাপ সুধিব বিচাৰিম।
0: মই বিদ্যা ভাৰতী বাৰ এটা সৰু মনো এক্টৰ এটা স্ক্ৰিপ্ট আছে, মই সেইটোকে কৈ দিব বিচাৰিছোঁ। সংলাপ বুলি নহয় গোটেইটো, কাৰণ সংলাপ এটা কৈ দিলে কি হৈ যায়, আধাৰ পৰা কৈ দিয়া যায়, গতিকে বুজি নাপাব পাৰে। আজি মোৰ কথা ক'ম, মোৰ জীৱনৰ কথা। অৱশ্যে মই যে পিন্ধিছোঁ এই কাপোৰযোৰ, বহু দিনৰ পৰাই মই মোৰ জপাত সাঁচি ৰাখিছিলোঁ। কোনেও কোনো কাহানিও গম পোৱা নাই, আৰু মই গম পাবলৈও দিয়া নাই। এই ৰংবোৰ গাত আঁকোৱালি ল'ব খোজোঁতেই মই এই ৰংবোৰৰ পৰা বহুত দূৰৈতকৈ ছিটিকি পৰিছিলোঁ, বহুত দূৰৈত।

0: অৱশ্যে মই যে পিন্ধিছোঁ এই কাপোৰযোৰ, বহু দিনৰ পৰাই মই মোৰ জপাত সাঁচি ৰাখিছিলোঁ। কোনেও কোনো কাহানিও গম পোৱা নাই আৰু মই গম পাবলৈও দিয়া নাই। এই ৰংবোৰ গাত আঁকোৱালি ল'ব খোজোঁতেই মই এই ৰংবোৰৰ পৰা বহুত দূৰৈতকৈ ছিটিকি পৰিছিলোঁ, বহুত দূৰৈত। বেহুৰ ভিতৰত মোৰ স্বামীৰ মৃত্যু হৈছিল, সেয়া সমাজে জানে। কিন্তু আজি মই যে আন এটা বেহুৰ ভিতৰত থাকি নিজৰ উশাহবোৰকো চেপি চেপি জীয়াই ৰাখিছোঁ, সেই কথা জানিবলৈ কোনো ইচ্ছাই প্ৰকাশ নকৰিলে। ৰং ভাল পাবলৈ শিকোঁতেই মোৰ পিতৃয়ে মোক লৈ সপোন দেখিছিল, মোক আৰ্য সাম্ৰাজ্যৰ সম্ৰাজ্ঞী বনোৱাৰ। পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুনে মোৰ মাজত দেখা পাইছিল ৰূপৰ ব্যাকুলতা, য'ত তেওঁৰ পুত্ৰৰ প্ৰয়োজনীয়তাখিনি পূৰাব পৰাকৈ আছিল দৃঢ় বিশ্বাস। মামা কৃষ্ণই মোৰ গৰ্ভত দেখা পাইছিল ভাৰতবৰ্ষৰ ভৱিষ্যতক, আৰু মোৰ স্বামী অভিমন্যু তেনেই কোমল অন্তৰৰ মানুহ যেন ভাবতেই বিভোৰ। মোক সৰুৰ পৰাই শিকাই দিয়া হৈছিল যে মোৰ ৰূপ লাৱণ্য আৰু স্বামী সেৱাই জীৱনৰ প্ৰধান। কিন্তু কিয় শিকাই দিয়া হৈছিল যে মই হ'বই লাগিব সবাতোকৈ শ্ৰেষ্ঠ সুন্দৰী? মোৰো কিজানিবা স্বামীৰ দৰে যোদ্ধা হোৱাৰে ইচ্ছা আছিল। আপোনালোকৰ মাজৰ পৰা কোনোবাই মোক এবাৰ হ'লেও সুধিছিল নে যে মই কি বিচাৰোঁ? এখন পুৰুষতান্ত্ৰিক সমাজত বাস কৰিলোঁ বুলিয়েই নাৰীৰ মনটোক নুবুজি ধৰ্ম অধৰ্মৰ বিপৰীতেও যে থাকিব পাৰে এটা জীৱন জীয়াই থকাৰ স্বাধীনতা, সেয়া কিয় বাৰে বাৰে উনুকিয়াই থাকিবলগীয়া হয়? কিয় আজি উঠো কোনো কালেই কোৱা নহ'ল মোৰ কথা। স্বামীৰ দৰে বিহু ভেদি বিহুৰ ভিতৰত সোমাবলৈহে শিকিলোঁ। ওলাই অহাৰ পথ আজিও বিচাৰি নাপালোঁ, আৰু ওলাই আহিব বিচাৰিলেও আপোনালোকে জানো মোক ওলাই আহিবলৈ দিব? যন্ত্ৰণা লাঞ্চনা পাহৰি আঁকোৱালি ল'ব খোজা এই ৰংবোৰক জানো গ্ৰহণ কৰিব সমাজে কি ক'ব, নহয়নে? বাৰু বাদ দিয়ক, এই বিহুৰ পৰা ওলাই অহা ইমান সহজ নহয়। ৰং ভাল পাব শিকা বয়সৰ পৰাই জীয়াই আছোঁ এখন আৰ্য সাম্ৰাজ্যৰ সম্ৰাজ্ঞী হৈয়ে। আমিতো সদায় আনৰ লগত থাকি আনৰ বাবেই জীয়াই গ'লোঁ, অস্তিত্ব মাথো এটাই, আমি নাৰী। কিন্তু এদিন, ভৱিষ্যতে এদিন আহিব, এই উত্তৰৰ প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকৰ মাজৰ পৰাই এজনে দিবনে বাৰু? ধন্যবাদ।
1: খুব সুন্দৰ, খুব ভাল লাগিলে আচলতে। আমি চিয়'ৰ যে আমাৰ শ্ৰোতাসকলেও খুব ভাল পালে।
0: ধন্যবাদ।
1: নাটকৰ লগত তুমি যেতিয়া জড়িত হ'লা, তোমাৰ গুৰু হিচাপে তুমি কাক মানি ল'লা বা তুমি অনুপ্ৰেৰণা কাৰ পৰা পালা?
0: পোনপ্ৰথমেতো মোক যোনে নাটকলৈ লৈ আহিছিলে সেইজনেই হৈছে জিংকু বৰুৱা। লগতে দ্বিজেন মহন্ত ছাৰ আছিলে, নিপু ভূঞা ছাৰ আছিলে। দ্বিজেন মহন্ত ছাৰতে সৰু পৰাই বহুত বেছি নাটক কৰিছে, তেওঁলোকে অতুল পাচনী দেৱ তেওঁলোকৰ লগতো কাম কৰিছে, গতিকে তেওঁলোকৰ পৰাও বহুত বেছি অনুপ্ৰাণিত হ'লোঁ। লগতে আমাৰ লগত নাটক কৰিছিলে অৰ্পিতা শৰ্মা, জিৰ'থ ড্ৰামাৰ এগৰাকী, তেওঁ এতিয়া এক্ট্ৰেছ হয়। তেওঁ জিৰ'থ ড্ৰামাৰ লগত ঢেৰ কাম কৰিছে। লগতে অন্বেষা মহন্ত বা ঋতুপম লস্কৰ দাদা, তেওঁ বহুত গানৰ লগতো জড়িত, লগতে অভিনয়ো কৰিছে। তেওঁলোকৰ পৰাই বহুত বেছি অনুপ্ৰাণিত হৈছিলোঁ, লগতে তেওঁলোকৰ পৰা বহুত বেছি শিকিছোঁ সঁচা কথা ক'ব গ'লে।
1: তোমাৰ পৰা এটা জানিব বিচাৰিম, তুমি যিহেতু নাটকৰ লগতে জড়িত হৈ থাকিম বুলি ভাবিছা, নে ভৱিষ্যতে তুমি ডাঙৰ পৰ্দা বা ছিৰিয়েল এইবোৰতো যোৱাৰ কিবা পৰিকল্পনা তোমাৰ আছে?
0: বৰ্তমানলৈকে তেনেকুৱা একো পৰিকল্পনা নাই সঁচা কথা ক'বলৈ গ'লে। ভৱিষ্যতে মই ভাবিবও পাৰোঁ, যিহেতু বৰ্তমান অকণমান পঢ়া শুনাৰ লগত জড়িত হৈ আছোঁ, গতিকে মই নাটকৰ লগতে জড়িত হৈ আছোঁ। নাটকটো সঁচাকৈ ক'ব গ'লে অকণমান সহজ হৈ পৰে মোৰ কাৰণে, কাৰণ এমাহৰ আখৰা থাকে, তাৰপিছত ষ্টেজত পাৰফৰ্মেঞ্চ কৰা হয়। কিন্তু মই যদি ডাঙৰ পৰ্দা এখনত যাবলৈ হয়, তাত শ্বুটিঙৰ নামতে 2-3 মাহ এটা গুচি যায়। গতিকে মই যিহেতু বৰ্তমান পঢ়াৰ লগত জড়িত হৈ আছোঁ, গতিকে মই ভাবিছোঁ যে মই বৰ্তমান নাটকৰ জৰিয়তে অভিনয়টো নি থাকিম।
1: নাটকৰ আখৰাৰ বিষয়ে আমাক জনোৱাচোন, কেনেকৈ আখৰাসমূহ কৰা হয়?
0: আমাৰ নাটকৰ আখৰা সৰুৰ পৰা কৈছোঁ, সৰুতে যেতিয়া আছিলোঁ তেতিয়া কি হয়, আমাক স্ক্ৰিপ্ট নিদিয়ে, প্ৰম্প্ট কৰে ডাইলগবোৰ প্ৰম্প্ট কৰে, তেনেকেই মুখস্থ কৰিব লাগিব। স্ক্ৰিপ্ট কেতিয়াও নিদিয়ে, আৰু যদি কেনেবাকৈ কাৰোবাৰ ডাইলগ মুখস্থ নহ'লে তেন্তে সেইটো ডাইলগ কাটি দিলে আৰু। 15 দিন এটা সময়, 30 দিন থাকে যিহেতু এটা মাহত, আমাৰ 22-23 তাৰিখ মানে প্ৰডাকশ্যনৰ পৰা নাটকখন হৈ যায়। তো তেতিয়া কি হয়, আমাক প্ৰথম দিনৰ পৰাই প্ৰথম কেইটামান এক্টিভিটি দিয়ে কৰিবলৈ নিজৰ ফালৰ পৰা, যে তহঁতে নিজে কি পাৰ কৰ, ছাৰহঁতে আমাক তই তই বুলি

0: আছিলে। গতিকে তহঁতে নিজে যিপাৰ কৰ বুলি কয়। তাৰপিছত সেইটো হোৱাৰ পিছত এসপ্তাহ যোৱাৰ পিছত কি হৈ যায়, স্ক্ৰিপ্টখন উলিয়ায়, স্ক্ৰিপ্টখন উলিয়াই পেলাই কেৰেক্টাৰকেইটা বাছে, বাছি পেলাই প্ৰম্পট কৰে। তাৰপিছত চাই যে এইটো এই ছোৱালীজনীয়ে বা এই ল'ৰাটোৱে এই কেৰেক্টাৰটো ভালকৈ কৰিব পৰা নাই, তেতিয়া সলাই দিয়া হয়। তাৰপিছত 10 দিনমান সম্পূৰ্ণ আখৰা হয়, তাৰ ভিতৰতে সম্পূৰ্ণ মানে ডাইলগ যিমানখিনি আছে নিজে মুখস্থ কৰি ল'ব লাগিব, আৰু যদি কোনোবাই মুখস্থ নকৰিলে সেইখিনি ডাইলগ কটা গুচি গ'ল। ছাৰহঁতে স্ক্ৰিপ্টটো নিদিয়ে আৰু প্ৰম্পটো নকৰে, তেনেকৈ হৈ যায়। তাৰপিছত নাটকৰ এদিন আগত আমাৰ লাইট ৰিহাৰ্চেল হয়, তাৰপিছতে নাটক হয়। যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ লাহে লাহে স্ক্ৰিপ্ট পাবলৈ ধৰিলোঁ, যিহেতু ডাঙৰ হোৱাৰ পিছত কি হৈ যায় 10-15 দিন কেতিয়াবা ৰিহাৰ্চেল কৰা হয়, কাৰণ সকলোৱে যিহেতু কামত ব্যস্ত হৈ যায়। প্ৰথম প্ৰথম মোৰ অকণমান অসুবিধা হৈছিলে, কাৰণ প্ৰথম এনেকুৱা আছিলে প্ৰম্পট কৰে, ডাইৰেকশ্যন দিয়ে, তাৰপিছতহে আমি মানে মুখস্থ কৰি পেলাই নাটকৰ ডাইলগ মাতোঁ। প্ৰথম যেতিয়া মই স্ক্ৰিপ্টখন হাতত পাইছিলোঁ মই নোৱাৰিছিলোঁ মুখস্থ কৰিবলৈ, কাৰণ কি হৈ যায় আমি এটা এটা কেৰেক্টাৰ ছাইডত লৈ লৈ সকলো মুখস্থ কৰোঁ। যেতিয়া প্ৰথম স্ক্ৰিপ্টখন দি দিয়ে মই আহি পেলাই মোক সোধে তোমাৰ মুখস্থ হ'লনে, মই বোলো মোৰতো নাই হোৱা, মই কৰিব লাগিব, মই তেতিয়াহে পাৰিম। সেইটো বস্তুৱে মোক বহুত বেছি অসুবিধা দিছিলে, লাহে লাহে এতিয়া হ'লগৈ। কিন্তু মোৰ সেই প্ৰব্লেমটো মানে অকণমান এতিয়াও আছে, মানে মই ঘপককৈ মানে মোক যদি কোনোবাই দি দিয়ে এইটো তোমাৰ এইখিনি ডাইলগ হয় তুমি মুখস্থ কৰি কৈ দিব লাগিব বুলি, মই সেইটো বস্তু নোৱাৰোঁ মানে ঘপককৈ। মই অকণমান কৰি চাব লাগিব, কৰি চোৱাৰ পিছতহে সেই বস্তুটো মোৰ মনত মানে সোমাই যায়, তাৰপিছতহে মই পাৰোঁ মানে সেই চিনটো ক্ৰিয়েট কৰিবলৈ মানে অকণমান টাইম এটা লাগে।
1: অনুষ্ঠানটোৰ আমি শেষৰ ফালে আহি পাইছোঁহি, তো তাৰ আগতে আকৌ আমি এতিয়া তোমাৰ কণ্ঠৰ পৰা বিহুগীত এটি শুনিব বিচাৰিম।

0: ধন্যবাদ।
1: খুব সুন্দৰ অনুষ্ঠানটিৰ শেষত তুমি আমাৰ শ্ৰোতাক কি ক'ব বিচাৰিবা?
0: পোনপ্ৰথমেতো মই তোমাক ধন্যবাদ জনাব বিচাৰিম যে মোক এইখন মঞ্চ প্ৰদান কৰাৰ কাৰণে। গতিকে শ্ৰোতাসকলক এটাই ক'ব বিচাৰিম, যোনসকল লোক সংস্কৃতিৰ লগত জড়িত হৈ আছে তেওঁলোকে সদায় সেই লাইনটোত আগুৱাই যাওক। লগতে বিহুৰ ক্ষেত্ৰত ক'ব বিচাৰিম, যিখিনি যুৱ প্ৰজন্ম আছে বা নতুন প্ৰজন্ম আছে তেওঁলোকে যাতে প্ৰশিক্ষণ লয়, সম্পূৰ্ণভাৱে প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে একদম যিটো স্বচ্ছ ৰূপত বিহু হয় সেইটো শিকে। সকলো ভালদৰে আগবাঢ়ি যাওক, সকলো কুশলে থাকক, সিমানে।
1: ধন্যবাদ। আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়া, প্ৰযোজনা গৌতম নাথ। ধন্যবাদ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আজিৰ দিনটো অনুষ্ঠানটিৰ। আজি হৈছে বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 2 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ। প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 1686 চনৰ আজিৰ দিনটোতেই লণ্ডনৰ গ্ৰেট ফায়াৰ অৱ লণ্ডন নামৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। এই অগ্নিকাণ্ডৰ ফলত লণ্ডনৰ 80% অঞ্চল ধ্বংস হৈছিল। 1945 চনৰ আজিৰ দিনটোতেই দ্বিতীয় বিশ্বযুদ্ধত জাপানে পোচাকীভাৱে আত্মসমৰ্পণ কৰিছিল। 1946 চনৰ আজিৰ দিনটোতেই ভাৰতৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠিত হয়। ১৯৭০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেমৰিয়েলৰ স্মৃতিসৌধ উদ্বোধন কৰে। 1998 চনৰ আজিৰ দিনটোতেই পাইলটবিহীন প্ৰশিক্ষণ বিমান নিশান্ত সফলভাৱে উৎক্ষেপণ কৰা হয়।

শ্ৰোতাসকল, এতিয়া আজিৰ দিনটো জন্ম হোৱা বিশ্ববৰেণ্য ব্যক্তিসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1812 চনৰ আজিৰ দিনটোতেই স্কটিছ উদ্ভাৱক, আধুনিক পেডেলযুক্ত বাইচাইকেলৰ উদ্ভাৱক কাৰ্ক পেট্ৰিক মেকমিলানৰ জন্ম হয়। 1853 চনৰ আজিৰ দিনটোতেই লেটভিয়ান ৰাসায়ন বিজ্ঞানী উইলহেম অষ্টৱাল্ডৰ জন্ম হয়। 1877 চনৰ আজিৰ দিনটোতেই নোবেল বিজয়ী বিজ্ঞানী ইংৰাজ ৰাসায়নবিদ ফ্ৰেডৰিক চৌডিৰ জন্ম হয়। ১৯২২ চনৰ আজিৰ দিনটোতেই আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰ্থাৰ অস্কিনৰ জন্ম হয়। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুইচেন টেকন'লজিত কাৰ্যনিৰ্বাহ কৰিছিল। 1960ৰ দশকত তেওঁ সূক্ষ্মকণাসমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত 1986 চনত অপ্টিকেল টুইজাৰ্ছৰ আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁ 2018 চনত তেওঁ আৰু জেৱাৰ্ড মৌৰো আৰু ডনা স্কিটলেণ্ডৰ সৈতে যুটীয়াভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তেওঁক অপ্টিকেল টুইজাৰ্ছৰ পিতৃ বুলি কোৱা হয়। তেওঁ নোবেল বঁটা লাভ কৰা আটাইতকৈ বয়সীয়া ব্যক্তি। ১৯৩৬ চনৰ আজিৰ দিনটোতেই ইণ্টেলৰ প্ৰতিষ্ঠাতা আৰু CEO আমেৰিকান ছেমিকণ্ডাক্টৰ শিল্পৰ অগ্ৰদূত এণ্ড্ৰিউ গ্ৰভ হাংগ্ৰিয়ানৰ জন্ম হয়। 1964 চনৰ আজিৰ দিনটোতেই কানাডিয়ান অভিনেতা কিয়ানু ৰিভছৰ জন্ম হয়। 1965 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ কানাডিয়ান হেভিৱেট চেম্পিয়ন বক্সিং খেলুৱৈ লেনক্স লুইছৰ জন্ম হয়। ১৯৭১ চনৰ আজিৰ দিনটোতেই টলিউডৰ প্ৰখ্যাত অভিনেতা পৱন কল্যাণৰ জন্ম হয়। 1986 চনৰ আজিৰ দিনটোতেই মেক্সিকান আমেৰিকান অভিনেত্ৰী ছালমা হায়েকৰ জন্ম হয়। 1988 চনৰ আজিৰ দিনটোতেই ভাৰতীয় জাতীয় দলৰ ক্ৰিকেট খেলুৱৈ ঈশান শৰ্মাৰ জন্ম হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বৰেণ্য লোকসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 490 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই

গ্ৰীক বীৰ আৰু আধুনিক মাৰাথনৰ অনুপ্ৰেৰক ফেডিপাইটছৰ মৃত্যু হয়। 1865 চনৰ আজিৰ দিনটোতেই আইৰিছ পদাৰ্থবিজ্ঞানী ছাৰ উইলিয়াম ৰোৱান হেমিল্টনৰ মৃত্যু হয়। 1937 চনৰ আজিৰ দিনটোতেই ফৰাচী শিক্ষাবিদ আধুনিক অলিম্পিকৰ পিতৃপুৰুষ পিয়েৰে ডি কুবাৰ্টিনৰ মৃত্যু হয়। 1952 চনৰ আজিৰ দিনটোতেই বাংলা পণ্ডিত শিক্ষক আৰু ব্ৰিটিছ ভাৰতৰ দেশপ্ৰেমী ব্যক্তি বেণী মাধৱ দাসৰ মৃত্যু হয়। ৰভেন্স কলেজিয়েট বিদ্যালয়ত সুভাষ চন্দ্ৰ বসু তেওঁৰ ছাত্ৰ আছিল। তেওঁ ছাত্ৰ ছাত্ৰীৰ যুৱমনত এক অমলিন ছাপ বহুৱাইছিল বুলি তেওঁৰ কিতাপসমূহত উল্লেখ কৰা আছে। বিপ্লৱী ভাগৱতী চৰণ পাণিগ্ৰাহীৰ লগতে কিংবদন্তী নন্দিনী শতপথী তেওঁৰ জনাজাত শিক্ষাৰ্থীসকলৰ ভিতৰত আছে। যেতিয়া সুভাষ চন্দ্ৰ বসু কাৰাগাৰত থাকোঁতে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁৰ শিক্ষকৰ আশীৰ্বাদ বিচাৰিছিল আৰু সেই উদ্দেশ্যে এক গোপন সভাৰো আয়োজন কৰা হৈছিল। কেইবাজনো শিষ্যই তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তেওঁৰ নিষ্ঠা আৰু ভক্তিৰ ব্যক্তিগত জীৱনে তেওঁৰ সকলো শিক্ষাৰ্থীকে অনুপ্ৰাণিত কৰিছিল। তেওঁ এজন অনুকৰণীয় শিক্ষাবিদ আছিল। তেওঁৰ নিষ্ঠা আৰু দেশপ্ৰেমৰ দ্বাৰা তেওঁৰ এজন আদৰ্শ শিক্ষক হিচাপে গণ্য কৰা হৈছিল। দৰ্শনৰ উপৰিও তেওঁৰ অৰ্থনীতি আৰু ইতিহাসৰ বিশাল জ্ঞান আছিল আৰু এই বিষয়েও তেওঁ শিকাইছিল। তেওঁ 1923 চনত অন্ধ্ৰপ্ৰদেশত থকা কাকিনাড়া সৰ্বভাৰতীয় আধিপত্যবাদী সন্মিলনত সভাপতিত্ব কৰিছিল। তেওঁৰ সভাপতিৰ ভাষণ পিছত ভাৰতৰ আধুনিক আধিপত্যবাদী আন্দোলন শীৰ্ষক এক পুস্তিকাত প্ৰকাশিত হৈছিল। তেওঁৰ প্ৰবন্ধ সংকলন পিলগ্ৰিমেজ থ্ৰু পিয়াৰ্ছ সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ১৯৭৯ চনৰ আজিৰ দিনটোতেই ভিয়েটনামৰ কমিউনিষ্ট বিপ্লৱী আৰু উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি হু চি মিনৰ মৃত্যু হয়। 2001 চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানী বিশ্বৰ প্ৰথম এজন মানুহৰ পৰা আন এজন মানুহলৈ দেহৰ হৃদযন্ত্ৰ স্থাপন কৰোতা ক্ৰিষ্টিয়ান বাৰ্নাৰ্ডৰ মৃত্যু হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল।

0: খন্তেক পাছত মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম আৰক্ষীত অনাগত সময়ত 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অসমৰ ভৌগোলিক অৱস্থিতি ম্যানমাৰ বাংলাদেশৰ সীমান্তত হোৱাৰ বাবে মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত অসম সংবেদনশীল এলেকা হৈ পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা 3 অক্টোবৰত শিলচৰ পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলকেটত অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলৰ টোলকৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামোলপুৰ জিলাৰ চেচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কৰ্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15জনীয়া ভাৰতৰ পুৰুষ দলটো ঘোষণা কৰা হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ এখনি নাট দৃষ্টি, ৰচনা ঐশ্বৰ্য কাকতিৰ।
3: আকাশবাণী তেজপুৰ, আজিৰ নাট্যানুষ্ঠানৰ নিবেদন দৃষ্টি, নাটৰ ৰচনা ঐশ্বৰ্য কাকতিৰ। এয়া শুনক দৃষ্টি।
4: ৱেলকাম ৱেলকাম ৰমেন, হেপী নিউ ইয়াৰ।
5: পংকজ, তোলৈ মোৰ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা।
4: থেংক ইউ থেংক ইউ।
5: জানা পংকজ, এই দিনটোৰ বাবে মই সদায় আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।
4: ময়ো ডিচেম্বৰ মাহ সোমোৱাৰ পৰাই দিন লিখিবলৈ আৰম্ভ কৰোঁ।
5: আচ্ছা, কিমান দিন হ'ল বাৰু আমি একেলগে কণ্টিনিউৱাছলি লগ পোৱাৰ?
4: ৰাফলি 20 বছৰ হ'ব।
5: 20 বছৰ কম সময় নহয় কিন্তু।
4: ৰমেন চা, মই থাকোঁ গুৱাহাটীত, মই থাকোঁ তেজপুৰত, দুয়োটা কিন্তু চৰকাৰী চাকৰিয়াল।
5: কেৱল চাকৰিয়ালেই নে, উচ্চ পদস্থ চৰকাৰী চাকৰিয়াল। কথা পাতিয়ে থাকিবি নে নতুন বছৰৰ চেলিব্ৰেশ্যন কৰিবি?
4: হোৱাই নট, হোৱাই নট, সকলো ব্যৱস্থা আছে, মই লৈ আহিছোঁ।
5: বৰ মজাৰ ঘটনা এটা মনত পৰিছে।
4: কি ভাই?
5: দুটা গাধ আছিল, দুয়োটাই খুব বন্ধু, গোটেই দিন দুয়ো নিজ নিজ গৃহত কাম কৰে, কিন্তু কোনেও সিহঁতৰ প্ৰশংসা নকৰে। শেষত সিহঁতে কি কৰিলে জান? ইটোৱে সিটোৰ প্ৰশংসা আৰু সিটোৱে এইটোৰ প্ৰশংসা।
4: ৰচোন ৰ, কথাটো উত্থাপন কিয় কৰিলি?
5: এইকাৰণেই যে এসময়ত আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, সকলোৱে কৈছিল ডাবল মদাহী চেম্পিয়ন আহি গ'ল।
4: হয় হয়, কিন্তু আমিতো,
5: শুনচোন, মই তাকে ক'ম বুলি খুজিছিলোঁ। চাকৰি পোৱাৰ পিছত আমি দুয়োটাই এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে আমি কোনো দিন মদ্যপান নকৰোঁ।
4: মই কেৱল অকণমান সংযোগ কৰি দিছিলোঁ যে আমি খাম, কিন্তু কেৱল নতুন বছৰৰ দিনটোত খাম। আমি আজিলৈকে কিন্তু প্ৰতিজ্ঞা ভংগ কৰা নাই।
5: গতিকে আমি দুয়োটাই গাধৈ, সেই কথাটোৰ কাৰণে উভয়ে উভয়ক প্ৰশংসা কৰোৱা।

0: ৰমেন কাঞ্চাক ভাত বাঢ়িবলৈ কওঁ। দহটা বাজিল,
1: ওৱান মোৰ পেগ,
0: তিনি পেগ হৈ গ'ল, কিন্তু বয়স হৈছে, ৰিমেম্বাৰ।

0: লোক পঙ্কজ, মাঝে মাঝে নিয়ম ভঙাৰ নিয়ম কৰা উচিত, জাষ্ট ফৰ এ চেঞ্জ। বাই দ্য ৱে, নিজৰ স্বাৰ্থত ইমান মত্ত হৈ আছোঁ যে ৰীমা মানে তোৰ মিছেজ যে নাই খেয়ালেই নাই। তই কানচাক ভাত বাঢ়িবলৈ কওঁতেহে কথাটো মনলৈ আহিছে।
1: চা ৰমেন, আগৰ কেইবছৰ তোৰ তালৈ গৈছিলোঁ, এইবাৰ তই মোৰ তালৈ আহিছোঁ। তোৰ মিছেজ কিন্তু লিবাৰেল, মোৰ গৰাকী অলপ কনজাৰ্ভেটিভ। তোৰ আগত একো নক'লেও তই যোৱাৰ পাছত গোৱাল গালি পাৰিব। গতিকে সাপো মৰক লাঠিও নাভামক, মই কাইদা কৰি মাকৰ ঘৰলৈ পঠাই দিছোঁ।
0: থ্ৰী চিয়াৰ্ছ ফৰ ইয়ৰ ইণ্টেলিজেঞ্চ।
1: ৰমেন, হেৰি নহয়, মোৰ পুত্ৰ জিতুক মাজে মাজে তই লগ পাওঁ নে? সিওতো গুৱাহাটীতেই পঢ়ে নহয়।
0: লগ পাওঁ মানে, সিটো আমাৰ ঘৰলৈ আহিয়ে থাকে।
1: হয় নেকি? কিয় আহে?
0: গেছিত কিয় আহে?
1: তই মোৰ বন্ধু, সেইকাৰণে কিজানি তোক লগ ধৰিবলৈ আহে।
0: ইউ আৰ এ ফুল হেৰ, আজিকালি ডেকা ল'ৰা এটা আঠবয়সীয়া মানুহৰ সংগ বিচাৰি আহিব, সেইটো কেনেকৈ ভাবিব পাৰিলি?
1: তেন্তে কিয় আহে?
0: ৰ, তোৰ এটা কথা মনত আছেনে?
1: কি?
0: চাকৰি আৰম্ভণিতে আমাৰ পোষ্টিং এবাৰ একেখন চহৰতে হৈছিল। তেতিয়া তোৰ ল'ৰা মানে জিতু কিজানি 12-13 বছৰমান হ'ব।
1: ৰাইট, অলমষ্ট সিমানেই হ'ব।
0: আৰু মোৰ ছোৱালী মানে বিবিৰ বয়স আছিল 10-12 বছৰমান। দুয়োটাই খুব বন্ধু আছিল, ইটোৱে সিটোক লগেই নেৰে।
1: অ', মই বদলি হৈ যাবৰ সময়ত তাৰ কি কান্দোন!
0: আই থিংক ডেট ৱাজ দ্য বিগিনিং।
1: কিহৰ বিগিনিঙৰ কথা কৈছ?
0: কিহৰ হ'ব আৰু, সিহঁতৰ প্ৰেমৰ।
1: অ' মাই গড,
0: মাই গডৰ কি আছে? ডেটছ নেচাৰেল, কিশোৰ প্ৰেম। এতিয়া মেচিয়ৰ্ড হৈছে, গুৱাহাটীত পঢ়িবলৈ গ'ল তোৰ ল'ৰা, একেখন কলেজতে।
1: কথাটো জানো ভাল হৈছে।
0: মোৰ ছোৱালীৰ প্ৰতি তোৰ কিবা বেয়া ভাৱ আছে নেকি?
1: ৰমেন, কি যে কয়, এজনী সুগঢ়ী লক্ষী ছোৱালী, তদুপৰি তাইৰ গ্ৰেট কোৱালিফিকেশ্যনত হৈছে, তাই তোৰ ছোৱালী।
0: থেংকছ ফৰ ইয়ৰ কমেণ্ট। আই হেভ এ প্ৰপ'জেল, নাও ইট ইজ হাই টাইম টু কনভাৰ্ট ফ্ৰেণ্ডশ্বিপ ইন টু ৰিলেশ্যনশ্বিপ।
1: হোৱাট মানে?
0: তোৰ নিচা বেছি হৈছে নেকি? মানে মানে কৈ আছোঁ, খুলি কৈছোঁ, যদি তোৰ ল'ৰা আৰু মোৰ ছোৱালীৰ মনৰ সম্পৰ্ক নিকপকপীয়া হৈ থাকেগৈ, তেন্তে তোক এটা দিনত বন্ধু বুলি নামাতি বিয়ৈ বুলি মাতিবলৈ ভাল পাম।
1: হোৱাট?
0: কি হ'ল? যদি
1: ইউ ইডিয়ট, তোৰ জীৱনত ইয়াতকৈ আৰু ভাল কথা কেতিয়াবা মনলৈ আহিছিল নে?
0: দেন লেটছ বেক ফৰ আৱাৰ উড বি ৰিলেশ্যনশ্বিপ।
1: অ'কে অ'কে, আমি মদ নোখোৱাৰ যেনেকৈ প্ৰতিজ্ঞা ৰাখিছিলোঁ, তেনেকৈ নতুন সম্বন্ধৰ প্ৰতিজ্ঞা ৰক্ষা কৰিম।
0: 100%।

0: এই ছোৱালীবিলাকৰ সময়ৰ জ্ঞান একেবাৰেই নাই। আহিম বুলি ক'লে 4টা বজাত, এতিয়া 5টা বাজিব হ'ল। ৰেটিকুলাছ, কিবা এটা ক'লে আকৌ মুখ খুন্দাব। অ' সৌৱা, মহাৰাণী আহিছে।
1: আই এম ছৰি জিতু।
0: নাথিং নিউ ইন ইট। মই ক'ব খুজিছোঁ, অতপৰে আহিলা লাহৰি, আছিলোঁ তোমালোকে বাটচাই।
1: খং উঠি আছে?
0: খং খং কিয় উঠিব?
1: এই জিতু, আজি কিন্তু সঁচাকৈ মোৰ গাত দুখ নাই। আহি থাকোঁতে প্ৰায় 1 মাইলমান দীঘল এটা প্ৰচেচন।
0: কিহৰ প্ৰচেচন
1: জানো? মোৰ সেইবোৰ চাবলৈ ক'ত সময় আছিল? যিমানেই সময় গৈছে মোৰ টেনচন সিমানেই বাঢ়ি গৈছে। আৰু তোমাৰ খঙত ৰঙা পৰা মুখখন ক্ৰমান্বয়ে মোৰ ওচৰলৈ আগুৱাই আহি আছে। কল্পনাতে তোমাৰ ৰঙা গালত মই 2টা চুমাক খায়েই দিলোঁ।
0: মই তোমাৰ লগত নোৱাৰো দেই।
1: মোৰ লগত কি নোৱাৰি?
0: বুদ্ধু, তোমাৰ লগত খং কৰি বেছি সময় থাকিব নোৱাৰি।
1: থেংকছ ফৰ দ্য কমপ্লিমেণ্ট।
0: হ'ব হ'ব, ইমান ফৰ্মেলিটি কৰিব নালাগে। এই পাৰ্কতে বহিবা নে অইন কৰিবলৈ যোৱাৰ মন আছে?
1: যিটো ব'লা, সৌ চুকৰ বেঞ্চখনত নিৰিবিলিকৈ বহোঁগৈ।
0: ব'লা, কিন্তু জাগাটো বৰ পচন্দ নহয় অ'।
1: কিয় পচন্দ নহয়?
0: চাৰিওফালে বীজ চকুবোৰ, চুমা এটাও খাব নোৱাৰি।
1: লাই পাই বৰ দুষ্ট হৈ গৈছা দেই।
0: সেয়া কি বেয়া কথা ক'লো? কল্পনাতে মোক চুমা যাচিলা, এতিয়া মই বাস্তৱত যচাৰ কথাহে কৈছোঁ।
1: বহা বহা, তোমাৰ লগত কথাত বলে পৰা টান।
0: বহিলোঁ, এতিয়া কোৱা।
1: যিটো চাওঁতে চাওঁতে আমাৰ শিক্ষা জীৱন শেষ হোৱাৰ উপক্ৰম হ'লেই।
0: কৃষ্ণচূড়াৰ ৰং, মিঠা চাহ, সকলো এৰি গুচি যাব লাগিব।
1: ছাত্ৰ জীৱনটো এক প্ৰকাৰ এক ইলুইশ্যনৰ মাজত।

0: সবতে শেষ হৈ যায়।
1: সেইকাৰণে মানুহে পৰৱৰ্তী জীৱনকালত সেই ইলুইশ্যনৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰে।
0: মই কিন্তু এতিয়াই কেতিয়াবা কেতিয়াবা নষ্টালজিক হওঁ।
1: কিয়?
0: তোমাৰ মোৰ প্ৰেমৰ আৰম্ভণিতে কি যে মাদকতা আছিল, মই সেই দিনটো জীৱনত কেতিয়াও নাপাহৰোঁ। যিদিনা তোমাক প্ৰথম লগ পাইছিলোঁ তেতিয়া মই ক্লাছ 8ৰ ছাত্ৰী আছিলোঁ। সেই দিনটো

0: ৰাম, জিতু কি ভেলেঙা লাগি চাই আছ?
1: ৰেলখন ষ্টেচন এৰি যাবগৈ, বেয়া নালাগিবনে? তুমি কোন? কি হ'ল? ইমান হাঁহিবলৈ কিটো আছে?
2: তুমি বৰ অকৰা ল'ৰা দেই, ৰেলখন ষ্টেচনত ৰৈ থাকিব নেকি?
3: তুমি কোন মা?
1: মা এওঁ যেয়ে নহওক, অসভ্য ছোৱালী।
3: চি, তেনেকৈ ক'ব নাপায় নহয়।
1: কিয় নকওঁ? লোকৰ কথাৰ মাজত কি দৰকাৰ?
2: বাপ ৰে, একদম হিটলাৰ।
0: তোমাৰ নাম কি?
2: মোৰ নাম বেবী।
1: কথা বতৰাটো একদম বেবীয়েই।
0: জিতু,
3: তোমাৰ লগত কোন আহিছে?
2: দেউতা আৰু মা।
0: তেওঁলোক ক'ত?
2: ৰেলৰ পৰা বস্তু নমাই আছে।
4: আৰে, হোৱাট এ প্লেজেণ্ট ছাৰপ্ৰাইজ! পংকজ, তই? ৰীমা, তুমি?
5: তই আৰু মীনা?
4: মই এইখন চহৰলৈ বদলি হৈ আহিছোঁ।
5: মই বদলি হৈ আহিছোঁ। ই মোৰ একমাত্ৰ ল'ৰা জিতু,
4: আৰু এইজনী মোৰ ছোৱালী বেবী।
5: তোৰ ছোৱালী ইমান ডাঙৰ হ'ল নেদেখাকৈয়ে?
4: মই বহুদিন এটা প্ৰজেক্টৰ কামত বাহিৰত আছিলোঁ, সেইকাৰণে
0: এতিয়াতো লগ পাই থাকিমেই।
3: কি হ'ল, দুই বন্ধুৱে দিনটো ষ্টেচনতে কটাবা নেকি?
6: এৰা ৰীমা, আমাৰ কপালত দুখ আছিল।
3: মীনা, ক'ব লাগিছেনে?
1: মোৰ কপালতো দুখ আছিল।
3: কিয়?
1: এটা চেটাৰ বক্সক লগ পাই থাকিব লাগিব।
2: আমি কথা নাপাতিলেহে পাৰিছোঁ।
4: বঢ়িয়া, দুইটাৰে চিনাকি, ষ্টাৰ্টেড উইথ এ কোৱাৰেল।

0: কি হ'ল বেবী, তুমি খোৱাই নাই দেখোন।
1: সেইটোৱে কেনেকৈ জেলেকা তেলেকিকৈ চাই আছে দেখা নাই? মাহীদেউ মুখ লাগিব নেকি?
2: মা, কৈ নিদিয়া কিয়, মোৰ চকুকেইটা তেলেকা নহয় আৰু সেই চকুৰে ৰাক্ষসী এজনীলৈও কেতিয়াও নাচাওঁ।
1: কি, মই ৰাক্ষসী? তেন্তে তুমি এটা ৰাক্ষস।
3: এতিয়া টেম্পৰেৰি চিজ ফায়াৰ, নো কোৱাৰেল নো ডিবেট, এতিয়া ভাত খোৱাৰ সময়। বেবী, তুমি আমাৰ ঘৰলৈ নাহা নেকি?
1: আহিম, কিয় নাহিম, এই কান্দুৰাটোক চিধা কৰিব লাগিব নহয়।
4: ৰীমা,
0: নাখালাই দেখোন,
4: বাপৰে, ইয়াতকৈ আৰু খাব পাৰি নেকি?
1: ৰাক্ষসে কিন্তু পাৰে,
2: দেখিছানে আণ্টি, মই কিন্তু লাগি লোৱা নাই।
4: তই এতিয়া কিন্তু কাণ চেপা খাবি।
2: ৰৈ থাকিব নালাগে আণ্টি, দিয়ে দিয়ক, ভাত খালেই নহয়, হজম হৈ যাব।
5: পংকজ, এতিয়া যাওঁ, তহঁতো এদিন আহিবি আমাৰ ঘৰলৈ।
2: মই কিন্তু নাযাওঁ।
5: কিয় নাহিবা যিটো? অ' বুজিছোঁ, তুমি গ'লে তাইক তোমাৰ ওচৰলৈ আহিব নোৱাৰাকৈ বাথৰুমত বন্ধ কৰি থ'ম।
2: তেতিয়াহ'লে যামেই, বাথৰুমৰ ভিতৰত কান্দিলে বাহিৰৰ পৰা বৰ ধুনীয়া শুনি।
1: মই মৰি গ'লেও নাকান্দো।
5: গুড নাইট, গুড নাইট পংকজ।
3: গুড নাইট, গুড নাইট, গুড নাইট।

0: হে প্ৰভু, তোমাৰ চৰণত শতকোটি প্ৰণাম। যিটোৰ আজি প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, তুমি যেন চকু মেলি চোৱা প্ৰভু। কি হ'ল আপোনাৰ দেখোন মনটো গোমা? মানে যিটো ৰিজাল্ট,
1: এতিয়া ৰিজাল্টৰ খবৰ ল'লে কি হ'ব?
0: তাৰমানে
1: পঢ়াৰ সময়ত চকু নিদিয়া কিয়?
0: তাৰমানে ফেইল কৰিছে নেকি? যিটোৱে
1: ফেইল কৰিলেতো মই গালিয়েই পাৰিলোহেঁতেন, মানে গালি পৰাৰ অন্ততঃ সুযোগ পালোহেঁতেন। কিন্তু
0: হে প্ৰভু,
1: এতিয়া কান্দিলে কি হ'ব?
0: না কান্দি আৰু কি কৰিম? মানে
1: যিটো ফাৰ্ষ্ট ডিভিজনত পাঁচটা লেটাৰলৈ পাছ কৰিছে।
0: ৰাম, আপুনি ইমান দেৰি কিয়? মোৰ জীৱ ওলাই যাওঁ যাওঁ কৰিছিল জানে?
1: তোমাৰ জীৱ ওলাই গ'লে মই নিশা কোনটো জীৱৰ লগত শুই সুখৰ সপোন দেখিম?

0: প্ৰাপ্য।
1: মা মা আণ্টি আণ্টি
2: কি হ'ল, দুইটা দুফালৰ পৰা উজাদু খাই আহিছা দেখোন, লাগ কাজিয়া।
1: আংকল, যিটো ভাল খবৰটো ময়ে প্ৰথমতে দিম বুলি ভাবিছিলোঁ, এইডাল আগতে ওলালহি।
3: তোমাৰ মুখৰে আকৌ এবাৰ শুনিলে ভাল লাগিব।
1: বাহি খবৰৰ কোনো দাম নাই।
3: বাৰু বাৰু, তুমি তাৰ ৰিজাল্টৰ আনন্দ পাইছা নহয়, আজি অন্তত কাজিয়া নকৰিবা, দুয়ো কথা পাতা, মই চাহ একাপ বনাবলৈ যাওঁ। আপুনি একেলগে মিঠাই অলপ লৈ আহিব নোৱাৰিলে?
2: মনৰ আনন্দত পাহৰিলে, ৰবা ৰবা, লৈ আহিছো ৰবা। বেবি, তুমি আকৌ গুচি নাযাবা?
4: তুমি আজিও কাজিয়া কৰিব ধৰিছা? অ' মাই গড, কিয় কান্দিছা? মই কিবা বেয়া কথা ক'লো নেকি?
1: তুমি এটা মস্ত অকৰা, অসীমত যাৰ হেৰাল সীমা পঢ়া নাই, গৌৰীৰ লগত চন্দনে ভাল পায় কাৰণে প্ৰথমতে কাজিয়া কৰি আছিল।
4: বাপৰে, তুমি একেবাৰে উপন্যাসৰ নায়িকা হৈ পৰিলা।
1: জিতু, মোৰ বয়স কম বুলি উৰুৱাই নিদিবা, মোৰ মা দেউতাই সদায় কয় মই বয়সতকৈ চিন্তাত বুৰি।
2: ৰমেন, হয় দেৰি কৰিলি, দেৰি কৰিলো।
5: অফিচৰ চাৰ্জ হেণ্ড অভাৰ কৰোঁতে বহুত পলম হ'লো।
2: চাচোন চা, চাওঁতে চাওঁতে তিনিটা বছৰ কেনেকৈ পাৰ হ'ল?
5: হেৰাও, এই তিনিটা বছৰ তোক লগ পাই নিজৰ ঘৰখনতে থকা যেন লাগিছিল। এই, তোৰ ট্ৰেঞ্চফাৰ নহয় নেকি? কিমান দিন হ'ল ইয়াত?
2: 5 বছৰ। মই সহজে নগৈছোঁ, মোৰ বন্ধু এজন পাৰ্চনেল ডিপাৰ্টমেণ্টত আছে, গতিকে মেনেজ কৰি আছোঁ।
5: মই আগতে জনা হ'লে
2: লাভ নহ'লহেঁতেন, লাভ নহ'লহেঁতেন। মোৰ বন্ধুজনে কৈছিল তোক বন্ধু বুলি কামটো কৰি দিছোঁ, কিন্তু অন্যৰ কথা কৈ নাহিবি, ট্ৰেঞ্চফাৰৰ কথাত মন্ত্ৰীসকলে ডাইৰেক্ট ইণ্টাৰফেয়াৰ কৰেও।
5: বাৰু হ'ব দে, চৰকাৰী চাকৰি যাবহিতো লাগিব, ইউ আৰ লাকি।
2: ঐ ৰমেন, যিটো তন্ত্ৰালয় গৈছিল নহয়, তাতে আছে নে অইন ক'ৰবালৈ গ'ল?
5: দুয়োটাই অলপ ওলাই গৈছে, তাহাঁতৰো মন বেয়া, প্ৰথমে কাজিয়া লাগিলেও পিছলৈ দুয়োটাই ভাল বন্ধু হৈছিলগৈ।
2: ৰমেন, মই ভাবিছোঁ সি হায়াৰ ছেকেণ্ডেৰী ইয়াত পঢ়ক, যদি ৰিজাল্ট ভাল হয় তেন্তে কটনলৈ পঠাই দিম।
5: হেৰা, ঠিকেই ভাবিছ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মানে কিছু মেচিউৰিটি গেইন কৰিব।
2: এৰা, আজিকালি ল'ৰা ছোৱালীবোৰৰ যিহে মতিগতি হৈছে।
5: মই ভাবিছোঁ পৰহিলৈ যামগৈ, কাইলৈ ভাত খাজ মোৰ তাতে খাবি।
2: হেৰৌ, বিদায় মইহে দিব লাগে, তই দেখোন উল্টা কাম কৰিলি।
5: তোৰ আৰু মোৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? হেৰা হেৰা, বলা হে, শুনিছানে?
2: এই ৰ ৰ, মাইকী মানুহৰ পেটত যে কি ইমান কথা থাকে, ঘণ্টাৰ পাছত ঘণ্টা কথা পাতি থাকিলেও শেষ নহয়।

0: জিতু আহা, সৌখিনিতে অকণমান বহোগৈ, মানুহৰ আজা কম।
1: আৰে কান্দিবলৈ আকৌ কি হ'ল? শুনা, কানে কানে কথা এটা কওঁ।
0: আইঔ,
1: কি হ'ল?
0: ইমান জোৰেৰে কামুৰি দিছা তুমি এটা ডকাইত।
1: পৰহিলৈতো তুমি যাবাগৈ, চিন এটা লৈ গ'লে মোলৈ মনত পৰি থাকিব। এতিয়া ব'লা, সন্ধিয়া হৈ আহিছে, ঘৰলৈ যাওঁ।

0: মনত পৰিছেনে, সৰু থাকোঁতে আমি কিমান ছিৰিয়াছ আছিলোঁ? তোমাৰ প্ৰতি মোৰ প্ৰেমৰ গভীৰতা কিমান আছিল?
1: মইতো মোৰ প্ৰতিজ্ঞা হেৰফেৰ কৰা নাই। এতিয়ালৈকে মোৰ অন্তৰৰ দুৱাৰখনত কাৰো প্ৰেমৰ টোকৰ পৰিবলৈ দিয়াই নাই।
0: এই এটা ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট হৈছে। আজিকালি ডেডিয়ে তোমাৰ দেউতা আৰু মাৰ খুব প্ৰশংসা কৰিবলৈ লৈছে।
1: কিন্তু কেতিয়াৰ পৰা?
0: জানুৱাৰী মাহৰ পৰা।
1: কিবা অনুমান কৰিব পাৰিছানে?
0: মই কিছু অনুমান কৰিছোঁ।
1: কি?
0: তোমাৰ আৰু মোৰ সম্বন্ধ ডেডিৰ প্ৰশংসাৰ জালত সোমাব পৰা হৈছে নেকি?
1: কথাটো পোনে পোনে সুধিলেই হ'ল।
0: তুমি বৰ অকৰা দেই। তোমাৰ দেউতা আৰু মোৰ ডেডি কিমান ভাল বন্ধু তুমিতো জানাই। ডেডিয়ে কথাটো চিধা সুধিবলৈ সংকোচবোধ কৰিছে।
1: কুইট ইণ্টাৰেষ্টিং, ময়ে কৈ দিওঁগৈ নেকি?
0: নাও জিতু, লেট আছ টক সাম ছিৰিয়াছ। এই বছৰ আমাৰ বিশ্ববিদ্যালয়ৰ শেষ বছৰ, তাৰ পাছতে আমি চাকৰি বাকৰিৰ বাবে সাজু হ'ব লাগিব। তোমাৰ জীৱনৰ সেই অধ্যায়টোত মোক সংপৃক্ত কৰিবা নে নকৰা?
1: তুমি মোৰ জীৱনৰ পৰা আঁতৰি থাকিলে সেয়া মোৰ এক অসম্পূৰ্ণ জীৱন হ'ব।

0: তুমি জানানে নাজানা ক'ব নোৱাৰো, তোমাৰ প্ৰতি মোৰ ভালপোৱা সাগৰৰ দৰে গভীৰ, ধুমুহাৰ দৰে প্ৰবল, সূৰ্যৰ দৰে উজ্জ্বল।
1: বাহ, ইমাননে?
0: হিয়াখনতো ফালি দেখুৱাব নোৱাৰি।
1: যদি আমাৰ বিয়া নহয়?
0: ডোন বি ষ্টুপিড, এই অমংগলীয়া কথাবোৰ কিয় কোৱা? যিটো তুমি জানাই মই ডাউন টু দ্য আৰ্থ প্ৰেক্টিকেল, আৰু কিয় এনেকুৱা কথা ভাবিছা? হোৱাই অন দ্য আৰ্থ?
1: জাষ্ট বাই দ্য চান্স।
0: এতিয়া বোলা, তোমাৰ এই হোপলেছ কথাবোৰ শুনি থাকিবলৈ মই প্ৰস্তুত নহয়। এনেকুৱা মৰকাল আমাৰ জীৱনলৈ কেতিয়াও নাহে। নাও মোক

0: হৰি আপ নাৰ্ছ, তৎক্ষণাত পেচেণ্টক অতিলৈ লোৱাৰ ব্যৱস্থা কৰা।
1: হ'ব ছাৰ। ছাৰ, ডক্টৰ বৰুৱাক খবৰ দিব লাগিব নেকি?
0: তুমি পেচেণ্টক লৈ যোৱা, মই ডক্টৰ বৰুৱাৰ লগত কণ্টেক্ট কৰিম। কিবা এড্ৰেছ পোৱা গৈছে নেকি?
1: পাৰ্চৰ ভিতৰত ছোৱালী এজনীৰ ফটো আৰু তাতে মোবাইল নম্বৰটো লিখা আছে।
0: গিভ ইট টু মি, মই কণ্টেক্ট কৰিম।
2: হেল্ল',
0: আপুনি কোনে কৈছে?
2: মই বেবী চৌধুৰীয়ে কৈছোঁ।
0: আই এম চৰি টু ইনফৰ্ম ইউ, আমাৰ হস্পিটেললৈ এক্সিডেণ্টৰ কেছ এটা আহিছে। পাৰ্চত সম্ভৱতঃ আপোনাৰ ফটো আৰু এই নম্বৰটো পোৱা গৈছিল।
2: অ' মাই গড, নিশ্চয় যিটো হ'ব। অৱস্থাটো
0: ক'ব পৰা নাই, তেওঁক অতিলৈ নিয়া হৈছে। কাইণ্ডলি তেখেতৰ গাৰ্জেনক খবৰটো দিব পাৰিব নেকি বাৰু?
2: ইজ হি এলাইভ?
0: হি ইজ ভেৰি মাছ এলাইভ, প্লিজ ইনফৰ্ম হিজ গাৰ্জেন।
2: কোন হস্পিটেল?
0: টাউন নাৰ্ছিং কেয়াৰ হস্পিটেল, তেজপুৰ।
2: মা, মা,
1: কি হ'ল বেবী, ইমান কিয় চিঞৰিছ?
2: মা, মা, জিতুৰ এক্সিডেণ্ট হৈছে, ডেডীক খবৰটো দিয়া।
3: বুজিছে ঘৰফলীয়া, মই বৰ সুখী, মোৰ একমাত্ৰ ছোৱালী মোৰ এক নিকট বন্ধুৰ ল'ৰাৰ সৈতে বিয়া ঠিক হোৱাৰ পথত, খাটেঙে বুলি ক'ব পাৰি।
4: ইউ আৰ লাকি, আজিকালি অশ্লীল ল'ৰাৰ সম্বন্ধ বৰ বৰ ৰিস্কি দেই। বহুত সময়ত বাহ্যিকভাৱে সকলো ফালে বাবা বাবা বাবাল যেন দেখিলোঁ, আঁৰত অন্য এটা ৰূপ লোকে থাকে, বুজিছে ৰমেন চৌধুৰী?
3: ঘৰফলীয়া, আপুনি ঠিকেই কৈছে, আজিকালি মানুহ ধৰা টান। তদুপৰি আৰু এটা কথা, মই বৰ সুখী।
4: সেইটো কি?
3: ল'ৰা ছোৱালী উভয় উভয়ক পচন্দ কৰিছে।
4: আপোনাৰ চিন্তা নাই, ল'ৰাও ঘৰৰে আৰু ছোৱালীও ঘৰত থকাৰ নিচিনাই হ'ব।
3: হেৰা, ঈশ্বৰৰ ইচ্ছাৰ ওপৰত আমি কি কৰিব পাৰোঁ? হেল্ল',
1: মই মীনাই কৈছোঁ। আপুনি আপুনি তৎক্ষণাত ঘৰলৈ আহক, জিতুৰ এক্সিডেণ্ট হৈছে।
3: ক'ত এক্সিডেণ্ট, কেনে আছে?
1: সেইবোৰ পাছত জানিব, এতিয়া তৎক্ষণাত ঘৰলৈ আহক, আমি এতিয়া তেজপুৰ যাব লাগিব।
4: কি হ'ল চৌধুৰী?
3: My would be son in law met an accident.
2: জিতু কত পংকজ খুড়া?
5: এতিয়া অপারেশন কক্ষতে আছে।
6: ধৈর্য ধরা বেবি, ডক্টরের উপর আমার হাত নাই নহয়।
5: রমেন, আহ চাচুন, হঠাৎ কি হয়ে গেল?
3: ঘটনা তো কেনেকৈ ঘটিল
5: একো নাজানো, বুঝছ?
6: চাচুন মীনা,
1: না কান্দিবা ইমা, ঈশ্বর আমার প্রতি ইমান নির্দয় নহয়।
2: ডক্টর,
0: থ্যাংকস গড, হি ইজ আউট অফ ডেঞ্জার।
2: মই জিতুক চাব পাৰোনে?
0: অফ কোর্স, আপুনি অকলে যাব নালাগে, মই গৈছো আপোনাৰ লগত, মোৰ কথা অলপ আছে।
5: এনিথিং সিরিয়াস ডক্টর?
0: নো, নাথিং, পেশেন্টক অলপ সাইকোলজিক্যাল নার্সিংৰ প্রয়োজন হব। আই থিং সি ইজ,
5: হয় পেশেন্টর বাগ দত্তা।
0: আহক মিস চৌধুরী।
2: জিতু, জিতু, মোর জিতু, কেনে আছা মোর হুন?
7: বেবি, মই একদম ঠিক আছো, না কান্দিবা, কান্দিলে মই দুর্বল হৈ যাম। বেবি, ডাক্তৰক কোৱাচোন, অলপ সময়ৰ বাবে মোৰ চকুৰ বেণ্ডেজটো খুলি দিয়ক।
2: ডাক্তৰ ওচৰতে আছে। ডাক্তৰ,
0: চাওক মিছ চৌধুৰী, মানুহৰ জীৱনলৈ কেতিয়াবা নভবা নিচিন্তাকৈ এক ডিজাষ্টাৰ আহে। আপোনাৰ জিতুৰ জীৱনলৈও আহিছিল, কিন্তু ভগৱানৰ দয়াত তেওঁ এতিয়া চিন্তামুক্ত। কিন্তু
2: কিন্তু
0: লাইফ ইজ মোৰ প্ৰিচিয়াছ দেন এনিথিং ইন দিছ ৱৰ্ল্ড, আৰু সেই লাইফ জিতুৱে ঘূৰাই পালে। কিন্তু
2: আপুনি কি ক'ব খুজিছে ডাক্তৰ?
0: আই এম কামিং টু দ্য পইণ্ট, এই সময়ত জিতুৰ সকলোতকৈ প্ৰয়োজন আপোনাৰ কাউন্সেলিং, আপোনাৰ একচেপ্টেঞ্চ, আপোনাৰ
2: ৱেইট ডক্টৰ, আপুনি কি ক'ব খুজিছে স্পষ্টকৈ কওক।
0: আহক, আপোনাক বস্তু এটা দেখুৱাওঁ।
2: বলক, দেখুৱাওক।
0: মই আপোনাক

0: দুখুৱাবলৈ মতা নাই। প্ৰথমে কথাটো আপুনি জনাৰ উচিত, কাৰণ
1: কথাটো কি প্লিজ ডক্টৰ, ডোণ্ট টেষ্ট মি।
0: যিটো দুইডাল অপ্টিক নাৰ্ভ এক্সিডেণ্টত ডেমেজ হৈ গৈছে, জীৱনত তেওঁ আৰু কেতিয়াও দৃষ্টিশক্তি ঘূৰাই নাপায়। হি কেন চি দিছ ৱৰ্ল্ড ন' মোৰ।

0: বেবী, চৰাইৰ মাত শুনিছো। বাঁহ এৰি যোৱা নে বাঁহলৈ ঘূৰি অহাৰ চৰাইৰ মাত?
1: ঘূৰি অহাৰ।
0: তাৰমানে আবেলি হ'ল, এতিয়াৰ পৰা পৃথিৱীখন তোমাৰ চকুৰে চাব লাগিব নহয়। ইমান দিনে দেখি অহা পৃথিৱীখন পুনৰ তোমাৰ দৃষ্টিৰে আকৌ বেলেগ ৰূপত চাব লাগিব। তাতো এক বেলেগ আনন্দ আছে নহয়?
1: নাজানো।
0: কি হ'ল, তুমি দেখোন হোঁহা কৰি আছা।
1: ভাবি পোৱা নাই কেনেকৈ আৰম্ভ কৰোঁ।
0: নতুনকৈ আৰম্ভ কৰিবলগীয়া আছে নেকি?
1: আছে যিটো, কথাবোৰতো পুৰণি হৈ থকা নাই। পুৰণি কথাবোৰে হঠাৎ এটা নতুন ভাজ লৈছে।
0: ভাজ? কি ক'ব খুজিছা, স্পষ্টকৈ কোৱা।
1: মোৰ মনলৈ ক্ৰমান্বয়ে এটা ভাৱ ধীৰ গতিত সোমাই আহিছে।
0: কি ভাৱ?
1: আমাৰ জীৱন যেন ক্ৰমান্বয়ে দুটা ৰেলৰ চিৰিৰ দৰে সমান্তৰাল গতি ল'বলৈ আৰম্ভ কৰিছে।
0: কিয় তেনে ভাৱ আহিছে?
1: ক'ব নোৱাৰোঁ।
0: মোৰ প্ৰতি তোমাৰ ভালপোৱা
1: আছে
0: তেন্তে?
1: যিটো, কেৱল ভালপোৱাৰ সুবাস লৈতো জীৱন কটাব নোৱাৰি।
0: মই বুজা নাই।
1: প্ৰাঞ্জলভাৱে কওঁ শুনা, তুমি হঠাৎ এখন বেলেগ পৃথিৱীৰ বাসিন্দা হৈ পৰিলা। মোৰ পৃথিৱী আৰু তোমাৰ পৃথিৱীখনৰ ৰেহৰূপ সুকীয়া।
0: মইতো তেনেকৈ ভবা নাই। তুমি মোৰ পৃথিৱীখন চাব নোৱাৰিলেও মইতো তোমাৰ পৃথিৱীখন তোমাৰ দৃষ্টিৰে চাবলৈ সক্ষম।
1: এইবিলাক কিতাপৰ কথা যিটো, প্ৰেক্টিকেলি নহয়।
0: প্ৰেক্টিকেলি কি হয়?
1: তোমাৰ পৃথিৱীলৈ মানুহে সঁচা মনেৰে নাযায়, যায় ত্যাগৰ কুসুম মালা পিন্ধি মহৎ হ'বলৈ।
0: মোৰ এই নতুন জীৱনটো যদি তুমি গ্ৰহণ কৰিলাহেঁতেন, তেন্তে মই কি কৰিলোহেঁতেন জানানে?
1: মই ভবা নাই।
0: মই মোৰ মৰম চেনেহ ভালপোৱাৰে এক নতুন দৃষ্টিৰে তোমাক পৃথিৱীখন দেখুৱালোহেঁতেন, যি দৃষ্টিৰ আগত তোমাৰ মুখখন এখন নতুন পৃথিৱী উদ্ভাসিত হ'লহেঁতেন।
1: মই হেতেনবোৰত বিশ্বাস নকৰোঁ।
0: বুজিলোঁ বুজিলোঁ, ইমান দিনে তুমি মোক নুবুজিলা। প্ৰেম আছিল তোমাৰ বাবে এক বিলাসিতা, এ পাষ্ট টাইম, এখন তৰল নদীৰ দৰে তোমাৰ প্ৰেমৰ গভীৰতা আছিল।
1: তুমি মোক ভুল নুবুজিবা।
0: এই মুহূৰ্তত একেবাৰে ভুল বুজা নাই, ভুল বুজিছিলোঁ। আগতে ভুলৰ ভেটিতে মই মোৰ প্ৰেমৰ অট্টালিকা গঢ় দিছিলোঁ। এতিয়া বুজিছোঁ মোৰ প্ৰেমৰ ভেটি মাটিৰ ওপৰত নাছিল, সাগৰৰ তীৰৰ বালিৰ চপৰা আছিল।
1: যিটো, মই দুইফালে ধাৰ থকা এখন কটাৰীৰ ওপৰত থিয় হৈ আছোঁ। এফালে তোমাক গ্ৰহণ কৰিবলৈ মন থিৰ নোহোৱাৰ দৰে ক্ষত বিক্ষত হৈছোঁ, আৰু আনফালে তোমাৰ প্ৰেমক মৰ্যাদা দিব নোৱাৰা ধাৰে ৰেপি আছে।
0: তোমাক নতুনকৈ বুজি পালোঁ। তুমি দৰাচলতে জীৱনত কাকো ভাল নোপোৱা, তুমি মাথো নিজক ভাল পোৱা। সেয়া মোৰ অন্ধ চকুৰে এতিয়া স্পষ্টভাৱে দেখা পাইছোঁ।
1: আই এম চৰি জিতু।
0: ডোণ্ট বি চৰি। অল ৰাইট, তুমি মোৰ জীৱনলৈ হঠাৎ আন্ধাৰ নামি অহাটো যেনেকৈ সত্য, তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব খোজাটো তেনেকুৱা সত্য। অন্তৰত শৈশৱতে প্ৰতিষ্ঠা কৰা মোৰ প্ৰতিমাৰ প্ৰাণ আজি দশমীতে বিসৰ্জন দিলোঁ। ইয়াৰ বেদনা তুমি নুবুজিবা। এতিয়া মোৰ হৃদয় বেদী ৰিক্ত। তুমি তোমাক হৃদয় বেদীত বহুৱাবলৈ পুনৰ নিষ্ফল প্ৰয়াস কৰিম। আৰু শুনা, তুমি আঁতৰি গ'লেও তোমাৰ প্ৰেমৰ বিমূৰ্ত হৈ মই মোৰ জীৱনত সদায় থাকিম। গুড বাই, গুড বাই মাই লিটিল ডাৰ্লিং। আজিৰ পৰা মই সঁচাকৈ অন্ধ হ'লোঁ।

0: ৰমেন, তাৰ মানে তোৰ সিদ্ধান্ত অটল?
1: মই এই সিদ্ধান্তৰ কথা জনাবলৈ পাই কিমান যে দুঃখিত তই অনুমান কৰিব নোৱাৰিবি।
0: ছাৰ ৰমেন,

0: তই প্ৰতিজ্ঞা কৰিছিলি যে
1: এতিয়াৰ পৰিস্থিতি সলনি হ'ল।
2: পৰিস্থিতি সলনি হ'লে কি প্ৰতিজ্ঞাবোৰ সলনি হয়?
3: মোৰ সিদ্ধান্ত কেৱল মোৰ নিজৰ নহয়, এই সিদ্ধান্তৰ লগত বেবীৰ সিদ্ধান্তও যোগ হৈ আছে।
2: সেই সিদ্ধান্তই যিটোৰ অন্তৰত যি ধুমুহা বব তই এবাৰলৈ বুজিব পাৰিছনে?
4: দেউতা, মোৰ অন্তৰত বোৱা ধুমুহা যে শান্ত হ'ল, ধুমুহাৰ পাছৰ বতৰৰ দৰে মোৰ মন হিয়া এতিয়া শান্ত।
3: জিতু, তুমি মোক ক্ষমা কৰিবা।
4: ৰমেন খুৰা, মানুহে কথাবোৰ যেনেকৈ ভাবে তেনেকৈ নহয়, জানে মৰম চেনেহ অন্তৰ দুখ এইবোৰ নিজা স্বাৰ্থৰ আগত নগণ্য হৈ পৰে। দেউতা শুনা, মই অন্ধ চকুৰে নতুনকৈ জীৱন আৰম্ভ কৰিম, প্ৰমাণ কৰি দেখুৱাম অন্ধতাই জীৱনৰ জ্যোতি পেলাব নোৱাৰে, বৰং অন্ধ চকুৰে স্বাৰ্থপৰ পৃথিৱীৰ ৰূপৰ ঠাইত এখন নতুন পৃথিৱী আৱিষ্কাৰ কৰিম। আপুনি মুক্ত ৰমেন খুৰা।
5: নমস্কাৰ।
4: কোন?
5: মই অদিতি।
4: মইতো আপোনাক চিনি নাপাওঁ।
5: মই আপোনাক চিনি পাওঁ।
4: কেনেকৈ?
5: কবিতাৰ যোগেদি।
4: কবিতাৰ যোগেদি?
5: হয়, কবিতাৰ যোগেদি।
4: মইতো কবিতা নিলিখোঁ।
5: সকলো দাপোনতেই একেলগে প্ৰতিফলিত হয় এখনেই মুখ, জিলিকাই তোলে এখন মুখ, এনে এখন মুখ যাৰ বাবে নাথাকে কাৰোৰেই অনুকম্পা, দয়া, স্নেহ, কোমলতা আৰু।
4: এইটো মোৰ কবিতা নহয়, মই কবিতা নিলিখোঁ।
5: আপুনি জিতু চৌধুৰী হিচাপে নিলিখে, কিন্তু কিশোৰ মোহন হৈ লিখে।
4: আপুনি যেতিয়া জানিলেই হয় মই লিখোঁ, কিন্তু ই ইমান এক মনত ৰাখিবলগীয়া কবিতাটো নহয়।
5: কবিতাৰ প্ৰত্যেকটো শব্দৰ আঁৰত এক অভিমান, এক গভীৰ বেদনা, এক ঘৃণাৰ প্ৰকাশে মোৰ অন্তৰ সিক্ত কৰি পেলায়।
4: প্লিজ প্লিজ লিভ মি এলন।
5: কিয়?
4: নাৰী জাতিৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা বাষ্প হৈ উৰি গৈছে।
5: কাৰণটো নুসুধো, আৰু সুধিলেও যে আপুনি নকয় মই জানো, তথাপিও কওঁ, সকলো নাৰীক একেখন আসনতে নবহুৱাব।
4: প্ৰথমে কওক, আপুনি মোক কেনেকৈ চিনি পালে?
5: এখন কবি সন্মিলনত কবিতা পাঠ কৰোঁতে আপোনাৰ প্ৰত্যেকটো শব্দ ইমান বেদনাৰে ভাৰাক্ৰান্ত হৈ প্ৰকাশ পাইছিল যে মোৰ হৃদয়ৰ গধুৰ হাতুৰিৰে কোব মৰা যেন লাগিছিল।
4: বুজিলোঁ, কবিতা শুনিলে ভাল পোৱা বুলি জানি ধন্যবাদ জনালোঁ। এতিয়া আপুনি যাওক, অনুকম্পা পুতৌ মই হজম কৰিব নোৱাৰোঁ।
5: কোনে আপোনাক পুতৌ কৰিছে? আপুনি দৃষ্টি হেৰুৱাই জীৱন যুঁজত জয়ী এজন সৈনিক, প্ৰতিবন্ধী। আপুনি সকলোৰে গৌৰৱৰহে পাত্ৰ। আপুনি এখন বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক।
4: প্ৰশংসাই মানুহক দুৰ্বল কৰে, আপুনি কিন্তু মোক দুৰ্বল কৰিব নোৱাৰিব। নাৰীৰ প্ৰতি মোৰ দৃষ্টিভংগী সলনি হোৱাৰ কোনো চান্স নাই।
5: মইতো আপোনাক দৃষ্টিভংগী সলনি কৰিবলৈ কোৱা নাই, মোৰহে দৃষ্টিভংগী সলনি কৰিব খুজিছোঁ।
4: মানে?
5: মই আপোনাৰ দৃষ্টিৰে পৃথিৱীখন চাব খুজিছোঁ।
4: আপোনাৰ এই ভাৱ কিয় আহিল? আই ডু নট আণ্ডাৰষ্টেণ্ড।
5: আপুনি নাজানে, সেই আবৃত্তি শুনাৰ দিন ধৰি আপুনি নজনাকৈয়ে মই আপোনাৰ ছাঁৰ দৰে আছোঁ। যিমানেই দিন বাগৰিছে সিমানেই মোৰ অন্তৰত জাগিছে এক নতুন তৰংগ। আপাতত দৃষ্টিত সেয়া মানুহে গ্ৰহণ কৰাত অসুবিধা হ'ব পাৰে, কিন্তু মই
4: এজন অন্ধ মানুহৰ কাষ চাপি আপুনি নিজকে মহৎ হৈ দেখুৱাব খুজিছে, বাতৰি কাকতত নাম উঠাব খুজিছে।
5: নহয়, ঈশ্বৰৰ শপত, সেয়া নহয়। মই নীৰৱে মোৰ অন্তৰৰ পোহৰাৰে আপোনাৰ জীৱনলৈ জোনাক কঢ়িয়াই আনিব খোজোঁ।
4: এনে সমস্যাপূৰ্ণ কথা নক'ব।
5: সমস্যা একেবাৰে নহয়, কথা একেবাৰে প্ৰাঞ্জল।
4: কিহৰ বাবে আপোনাৰ এই আয়োজন?
5: কোনো অংক ইয়াৰ ভিতৰত নাই, কোনো হিচাপ নাই। আছে অন্তৰৰ এক আকুল আহ্বান, সাগৰৰ ঢৌৰ দৰে উঠা নমা এক অচিন অনুভূতি।
4: কবিতা আৰু বাস্তৱ জীৱনৰ প্ৰভেদ আপুনি জানেনে?
5: বুজো, বুজে মোৰ দেউতাই, মোৰ মনৰ কথা তেওঁলোকে জানে।
4: কেৱল জানিলেই কি সকলো কথা হয়?
5: হয়, মা দেউতাই এনে সম্বন্ধক স্বাগতম জনাব।
4: এনে এক আচৰিত কথা মই প্ৰথম শুনিলোঁ।
5: আচৰিত হোৱাৰ কোনো কথা থাকিব নোৱাৰে, আৰু এনে ঘটনাটো পৃথিৱীত নঘটা নহয়। মোৰ দেউতাৰ বিয়াৰ পাছতেই কিবা অসুখত দৃষ্টিশক্তি নাইকিয়া হৈ গৈছিল।

0: আৰু মাৰ চকুৰেই তেতিয়াৰ পৰাই আজিলৈকে জীৱনৰ ওখ চাপৰ বাটেদি বাট বুলি আহিছে। মাৰ পৰাই পাইছে প্ৰেমৰ এক মহান উপহাৰ।
1: মইনো কি ক'ম, হঠাৎ এক অতি নাটকীয় পৰিৱেশ, এনে অতি নাটকীয় ঘটনা কিজানি নাটকতো ঘটনাই। মোৰো এটা অতীত আছে,
0: নকলেও কবিতাৰ যোগেদি বুজিছো। আপোনাৰ দৃষ্টিহীনতাক গ্ৰহণ কৰিবৰ জোখাৰে বহল মনৰ চাগে কাৰোবাৰ অভাৱ আছিল। মোক আপোনাৰ অতীতটো নালাগে, বৰ্তমান আৰু ভৱিষ্যতটোহে মোৰ কাম্য।
1: সাগৰ তীৰৰ শামুকৰ দৰে পুনৰ পৰি ৰওঁ যদি, মৰমলৈ মোৰ ভয় লগা হল।
0: এয়া মই তোমাৰ হাতত ধৰিলো, মন কৰিছা জানো? এই মোৰ হাতৰ বন্ধন হাজাৰ ধুমুহাৰ বতাহেও বিচ্ছিন্ন কৰিব নোৱাৰে। বোলা আগবাঢ়ো জীৱন বাটেৰে।
1: কথাটো
0: কথা আৰু একো নাই, থাকিব নোৱাৰে, আৰু কথা দিলো ভৱিষ্যতেও নাথাকে। বোলা

0: কিশোৰ, গুড মৰ্ণিং।
1: গুড মৰ্ণিং অদিতি, মোক তুমি সঁচাকৈয়ে জিতুৰ পৰা কিশোৰলৈ লৈ আহিলা।
0: মই কবি কিশোৰৰ প্ৰেমৰ তৰিত উঠিয়েই জীৱন সাগৰত ভৰি দিছোঁ, গতিকে তুমি মোৰ বাবে কিশোৰেই। বাৰু বাদ দিয়া, আজি আমাৰ বিবাহ বাৰ্ষিকী, মনত আছেনে?
1: হেপ্পী এনিভাৰ্চাৰী অদিতি, কোৱা কি উপহাৰ লাগিব?
0: পাৰ্থিব বস্তু একো নালাগে, মোক এটা কবিতা উপহাৰ দিবা, সেয়ে মোৰ বাবে যিকোনো উপহাৰতকৈ মূল্যৱান হ'ব।
1: প্ৰথম শাৰী কৈ দিছোঁ। তোমাৰ প্ৰেমৰ জুতিয়ে সুপ্ত সূৰ্যক ম্লান কৰে, পাতাল নগৰী পোহৰাই তোলে, আৰু
0: যেতিয়া সম্পূৰ্ণকৈ লিখিবা তেতিয়াহে একান্ত মনৰে শুনিম। তুমি বহা, মই তোমাৰ কাৰণে চাহ একাপ আনো।
1: অদিতি শুনা, মোৰ কবিতাৰ সংকলন এটা উলিওৱাৰ কথা ভাবিছোঁ। দৰাচলতে মই দিছোঁৱেই, আজি আমাৰ বিবাহ বাৰ্ষিকীৰ দিনটোত প্ৰেছত দিলে আমাৰ আজিৰ দিনটো সাৰ্থক হ'ব।
0: ইয়াতকৈ আৰু শ্ৰেষ্ঠ কাম কিবা হ'ব পাৰেনে?
1: অদিতি, সাধাৰণ মানুহে ভাবিব চাগে এটা দৃষ্টিহীন মানুহে কেনেকৈ কবিতা লিখিব পাৰে। থেংকছ টু ব্ৰেইলি, দৃষ্টিহীনতাক অভিশাপৰ পৰা মুক্ত কৰি সাধাৰণ জীৱন ধাৰণ কৰাৰ সুযোগ দিলে। নহ'লে দৃষ্টিহীন লোক শিক্ষাৰ পৰা বঞ্চিত নহ'লহেঁতেননে?
0: কিশোৰ, মোৰ ওপৰত তোমাৰ অভিযোগ নাইতো?
1: অভিযোগ? মোৰ জীৱন পাত্ৰ প্ৰেমেৰে উপচাই দিছা, অপূৰ্ণতাক পূৰ্ণতাৰে সুধাময় কৰি তুলিছা, মোৰ ভাগ্যত তুমি আকাশৰ সকলো তৰাৰ জিলিকনি তুলিছা।
0: এইবাৰ কিশোৰৰ মাজৰ কবিটো মোৰ হৃদয়লৈ সোমাই গৈছে, আৰু চকুত জমা হৈ থকা চকুৰ পানীৰ ভেটা খুলি দিব, আৰু তেতিয়াই
1: ঠিক পাগলী, মই তোমাৰ ৰূপ নেদেখোঁ, শব্দৰ পোহৰে তোমাক চাবলৈ চেষ্টা কৰোঁ।
0: হ'ব হ'ব, আজি আৰু বেছি ৰোমান্টিক হৈ পৰিছা, তুমি বহা, মই তোমাৰ কাৰণে চাহ আনো।

0: কৈছিলোঁ নহয় ভাগ্যৰ পৰিশাস।
1: ভাগ্যৰ পৰিশাস নহয় দেদি, অভিশাপ। নিঃস্বাৰ্থত মতলীয়া হৈ কাৰোবাৰ সপোন চুৰমাৰ কৰাৰ অভিশাপ।
2: ৰমেন খুৰা, কিয় এনে হ'ল?
0: গম নোপোৱাকৈয়ে বেবীৰ ভিতৰে ভিতৰে হাই ডায়েবেটিছ আছিল আৰু ডায়েবেটিক ৰেটিনোপেথি হৈ দৃষ্টিহীন হ'ল।
2: উহ, ঈশ্বৰৰ কি বিচাৰ!
0: মই তোমাৰ ওচৰলৈ পুনৰ স্বাৰ্থপৰতাৰ পৰিচয় দিবলৈ আহিছোঁ। তুমি অতীতৰ দুৱাৰ খুলি বন্ধ কৰি বৰ্তমানৰ দুৱাৰখন খুলি বেবীক

0: ঈশ্বৰৰ কি বিচাৰ?
1: মই তোমাৰ ওচৰলৈ পুনৰ স্বাৰ্থপৰতাৰ পৰিচয় দিবলৈ আহিছোঁ। তুমি অতীতৰ দুৱাৰ খুলি বন্ধ কৰি বৰ্তমানৰ দুৱাৰখন খুলি বেবীক আমন্ত্ৰণ জনাব পাৰিবানে?
2: ডেডি, তুমি এইবোৰ কি কৈছা? তুমিতো মোক আগতে কোৱা নাছিলা। মোক তুমি একেবাৰে নিজ শাৰীত থিয় কৰাই দিলা।
1: বেবী, মই পিতৃ, যিটো যিটো কাকতি কৰিছোঁ।
0: শিখুৰা, তেনেকৈ নক'ব। আপুনি মোৰ দেউতাৰ বন্ধু। পিতৃত্বৰ দৃষ্টিকোণৰ পৰা চালে আপুনি একো অপৰাধ কৰা নাই, কিন্তু মনুষ্যত্বৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কথাটো কেৱল লজ্জাজনকেই নহয়, গৰিহণাৰো যোগ্য। হয় বাৰু, মই এটা কথা ক্লিয়াৰ কৰি দিওঁ। বেবী, মোৰ অসতৰ্ক মুহূৰ্তত কেতিয়াবা হয়তো গোপনে তুমি মোৰ ওচৰলৈ আহা, যদিও তুমি মোৰ কিছু দূৰত্বত থাকা। তোমাৰ আৰু মোৰ দূৰত্বৰ মাজত আন এগৰাকী নাৰীও থাকে, তেওঁ অদিতি, মোৰ স্ত্ৰী।
2: তুমি বিয়া কৰালা?
0: তেওঁ কিন্তু অন্ধ নহয়।
1: মোৰ আঘাত চেঁচা পানী পৰিল।
0: ৰমেন খুৰা, মই বিয়া নকৰালেও কিন্তু বেবীক গ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন, কাৰণ বেবী তেতিয়া পুতৌপাত্ৰ হৈ পৰিলেহেঁতেন, যিটো
2: মই একচেপ্ট কৰিব নোৱাৰিলোহেঁতেন।
1: বল বেবী,
2: তুমি সঁচাকৈ স্বাৰ্থপৰ দেদি। তোমাৰ স্বাৰ্থত আঘাত লাগিলত তুমি পলাব খুজিছা?
1: বেবী, মোৰ চকু থাকিও এতিয়া নিজকে অন্ধ যেন লাগিছে।
2: আহক, সকলোৱে একাপ একাপ চাহ খাওক।
1: আমি অহা বুলি
2: মই ভিতৰৰ পৰা সকলো শুনিছো।
0: অদিতি, এওঁ
2: বেবী, বেবী তুমি আহা। অ ৰবা ৰবা, মই লৈ আহিছোঁ।
3: তোমাৰ হাত দুখন দিয়াচোন।
2: কিয় বেবী?
3: দিয়াচোন দিয়া,
2: এয়া লোৱা। কি পালা?
3: তোমাৰ এই দুখন হাতত ধৰি যিটো অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আহিছে, এই দুখন হাতত ধৰাৰ মই যোগ্য নহয়। তথাপিও কৈ যাওঁ, তুমি এগৰাকী মহীয়সী নাৰী। সাত সাগৰৰ মণিমুকুতাৰ মূল্য তোমাতকৈও কম হ'ব।
2: আৰু নক'বা বেবী, সকলোৰে আগত মোৰ চকুৰ পানী ওলাই আহিব। মোৰ বাবে যিটোৰ ওচৰৰ পৰা তুমি হিয়া ভাঙি ওলাই যাব লগা হ'ল।
3: মোক লাজ নিদিবা অদিতি, এতিয়াহে মই বুজিছোঁ প্ৰেম কাক কয়। তোমালোক সুখী হোৱা। এই মুহূৰ্তত যি প্ৰেমৰ উপলব্ধি মোৰ হৃদয়লৈ আহিছে, মোৰ দৃষ্টিহীন চকুত সি বৰ্ণময় আলোক হৈ উপচি পৰিছে। সেই আলোকে মোক জীৱনৰ বাকী কালচোৱা সুষমভাৱে দেখুৱাই লৈ যাব। পুনৰবাৰ কৈছোঁ, তোমালোক সুখী হোৱা। জিতু, বিদায়। ডেডি, বোলা।

0: ঐশ্বৰ্য কাকতি ৰচিত নাট দৃষ্টি শুনিলে। নাটৰ বিভিন্ন চৰিত্ৰত আছিল পংকজ, পুতুল বৰুৱা, ৰমেন, জিতুমণি দেৱচৌধুৰী, বেবী, নৱনীতা শইকীয়া, জিতু, কুন্তল গোস্বামী, ডাক্তৰ পূৰ্ণ বৰুৱা, নাৰ্ছ বনানী শৰ্মা, ৰীমা, জুৰি ভূঞা, সৰু জিতু, কল্পকুমাৰ বৰুৱা, সৰু বেবী, শ্যামলীমা বৰুৱা, মীনা, দীপা দাস, ঘৰফলীয়া, ঐশ্বৰ্য কাকতি আৰু অদিতিৰ ভাৱত ৰীমা বৰুৱা। নাটৰ প্ৰযোজনা তপন দত্তৰ।
1: শ্ৰোতাসকলে তাৎক্ষণিক উপভোগ কৰিলে এয়া আকাশবাণী তেজপুৰ।

0: to India, and heavy to very heavy rainfall likely in East Madhya Pradesh, Sub-Himalayan West Bengal, Sikkim, Vidarbha and West Uttar Pradesh tomorrow. That is all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কুমাৰ চানুৰ কণ্ঠৰ এটি অসমীয়া গীত।

0: শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেস কৰেসপণ্ডেণ্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এবাৰ শুনাব লৈছোঁ কুমাৰ চানু আৰু জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে জিতুল সোণালৰ কণ্ঠৰ গীতটি শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ অনাৰী বোলছবিৰ উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এইবাৰ নিবেদন কৰিছো দিলৱালে বুলছবি, অৰিজিত সিং আৰু অন্তৰা মিত্ৰাৰ কণ্ঠৰ এই গীতটি।

0: শ্রোতাকলে হিন্দি বুলছবিৰ গীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: শুনক শুনক শুনক ৰাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBI কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছোঁ বাৰেৰহণীয়া অনুষ্ঠানটিৰ। বাৰেৰহণীয়া অনুষ্ঠানৰ আৰম্ভণিতে পংকজ বৰদলৈৰ কণ্ঠৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত এটি গীত শুনাব লৈছোঁ।

বাৰেৰহণীয়া অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ শান্তনু বৰুৱাৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এই গীতটি।

শ্ৰোতাসকলে বাৰহণীয়া অনুষ্ঠানটি শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ী সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল ৰাজীৱ গগৈ আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 এ কে মিটাৰৰ বেণ্ডত আমাৰ বিয়লিৰ অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰসাৰণ সহযোগী অজিত চক্ৰৱৰ্তীৰ সৈতে মল্পনা শইকীয়াই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।